নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 27 দিন, 1948 শকাব্দৰ 21 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 12 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 37 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে দ্বিতীয় ৰুমত বনশ্ৰী হাজৰিকা বৈশ্য আৰু চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছিফ আহমেদ, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত পপী চান্দ, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে গুণীন্দ্ৰনাথ উজাৰকণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, জোনমণি শইকীয়া আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত, উপমা শৰ্মাৰ কণ্ঠৰ লোকগীত, গিৰীশ মহন্ত আৰু লগৰীয়াসকলে গোৱা দেহবিচাৰ গীত আৰু শেষত কৰবী শৰ্মাৰ কণ্ঠৰ নানক ৰচিত ভজন শুনিলে।

0: business operator has been directed to submit a detailed explanation and compliance report, failing which appropriate action, legal action will be initiated. Consumer complaints allege the supply of expired, spoiled, rotten, contaminated and otherwise unsafe food products through Swiggy Instamart. The food regulator's notices also raise concerns over incorrect, invalid or non-existent license numbers and food business entities allegedly operating under names different from those registered with FSSAI. In the FIFA World Cup, England have advanced to the semi-finals, beating Norway 2-1 at Miami Stadium, Florida this morning. Jude Bellingham's brilliant two-goal display inspired England to come from behind to beat Norway after extra time. In tennis, the 21-year-old Linda Noskova won her maiden Grand Slam title after defeating fellow Czech Karolina Muchová 6-2, 5-7, 6-3 in the Wimbledon women's singles final at Centre Court, London last night. And that is the end of this news bulletin.
1: Medium over 6.5 meters, 7.5 kilohertz. FM Bandor, 101.6 MHz, logote, News on AIR mobile app, EA Akashbani Guwahatir Mohabahu, Mukutamala. Pandit Krishnakanta Sandikoye koisil, byaktigoto labhalabhor uporot, eta jatiyo marjada aru atmosanman ase, uparhitko uporot, eta charitror gaurab aru gyanor gaurab ase. খোৱাপিন্ধাৰ বাহিৰেও কিছুমান চিৰন্তন সত্য আৰু অসুৰীৰী মূল্য আছে। এইবিলাক আদৰ্শৰ অনুশীলন কৰাও ছাত্ৰজীৱনৰ লক্ষ্য বুলি বোধ হয়। অন্ততঃ ছাত্ৰজীৱনতে যে তাৰ সাধনা কৰিবলৈ আটাইতকৈ বেছি সুবিধা তাত সন্দেহ নাই। কালৰ সোঁতত আদৰ্শৰ বেছিভাগ উটি গ'লেও যি দুটা এটা ফিৰিঙতি বাকী থাকিব সেয়েই আমাৰ জাতীয় আৰু সামাজিক জীৱন পবিত্ৰ কৰিব যেন লাগে। এই আদৰ্শৰ খাতিৰতে অনেকেই শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত বেছি ভৰ দিয়ে। প্ৰাচীন যুগত প্ৰভাৱশালী লেটিন লিখক কুইণ্টিলিয়ানে শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধন বেছি মূল্যৱান বুলি ভাবিছিল। আধুনিক যুগত জাৰ্মান দাৰ্শনিক নিৎসেই যেতিয়া জাৰ্মানীৰ বিৰাট শিক্ষা ব্যৱস্থা আৰু জ্ঞান সাধনা কোনো কামৰ নহয় বুলি প্ৰবল আক্ৰমণ কৰে তেতিয়া তেওঁ এই চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশেই সৰ্বমূল বুলি ঘোষণা কৰিছিল। নিৎসেৰ সকলো মত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা টান হলেও আধ্যাত্মিক শক্তি আৰু নৈতিক প্ৰেৰণাৰ কাৰণে তেওঁৰ উৎসাহপূৰ্ণ গদ্যই জাৰ্মান সাহিত্যত ওখ ঠাই লাভ কৰিছে। বাস্তৱতে এই ব্যক্তিত্বৰ বিকাশ নহ'লে কোনো উচ্চ আদৰ্শৰ লক্ষ্য ৰাখিব নোৱাৰি। খোৱা পিন্ধা আৰু সংসাৰৰ যাত্ৰা, ইয়াৰ বাহিৰে যি আন কোনো ভাৱৰ প্ৰেৰণা অনুভৱ নকৰে অথবা তাৰ আৱশ্যকতা বোধ নকৰে তেওঁ এটা স্বতন্ত্ৰ ব্যক্তিত্ব আছে বুলি ক'ব নোৱাৰি। ব্যক্তিত্বৰ বিকাশ নহ'লে আদৰ্শৰো আৱশ্যক নাই। আদৰ্শ এটা আহুকলীয়া বস্তু। আদৰ্শই নতুন নতুন ভাৱ আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱৰ সৃষ্টি কৰে। কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়। ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ফালে চালে আজি এনে বোধ হয় যেন তেওঁবিলাকৰ ভিতৰত এটা নতুন আত্মসন্মান আৰু জাতীয় মৰ্যাদাৰ বোধ আৰম্ভ হৈছে। কোনো অযথা অপমান সহ্য নকৰিবলৈ তেওঁবিলাকে যেন দৃঢ় সংকল্প কৰিছে। চৰিত্ৰৰ বল আৰু নিস্বাৰ্থ ভাৱ থাকিলে ছাত্ৰৰ সকলো সময়তে জয় হ'ব তাত সন্দেহ নাই। চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে। শাৰীৰিক উৎকৰ্ষ সাধনাৰ লগত জাতীয় মৰ্যাদা আৰু

0: পবিত্ৰৰ বল জড়িত হৈ আছে। এই বিষয়টো বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ এটা প্ৰধান অংগ বুলি ধৰি উপযুক্ত ব্যৱস্থা কৰা উচিত। শাৰীৰিক সাধনাৰ লগত জাতীয় অস্তিত্বৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলিয়েই প্ৰাচীন গ্ৰীচৰ অলিম্পিক খেলবিলাক গ্ৰীক জাতীয় জীৱনৰ এটা প্ৰধান উপাদান হৈছিল। অলিম্পিক খেলত জয়লাভ কৰা বীৰবিলাকৰ গম্ভীৰ জয়গাথা ৰচনা কৰি গ্ৰীক গীতিকবি স্পিণ্ডাৰ বিশ্ব সাহিত্যত অমৰ হৈছে। গ্ৰীক নাট্যকাৰ ইউৰিপিডিছে শাৰীৰিক বল আৰু চৰিত্ৰৰ বলৰ অপূৰ্ব সমাৱেশ পবিত্ৰ বীৰ হিপ্লিটাছৰ চৰিত্ৰত অমৰ লেখনিৰে আঁকি গৈছে। মহাকবি ভাৰুৱীৰ কাব্য পঢ়িলে দেখা যাব, অৰ্জুনে অকল তপস্যাৰে মহাদেৱক সন্তোষ দিব নোৱাৰিলে। প্ৰথমে চৰিত্ৰৰ বলেৰে প্ৰলোভনকাৰিণী অপেচৰাক আৰু পাছত কিৰাতৰূপী মহাদেৱক বাহুবলেৰে জয় কৰিহে দেৱতাৰ তুষ্টি সাধিলে। এইকাৰণেই কবিয়ে এঠাইত কৈছে যে তপস্যাতকৈও অৰ্জুনৰ সত্য অৰ্থাৎ নৈতিক মৰ্যাদা আৰু শাৰীৰিক বীৰত্বৰ সমাৱেশ দেখিহে মহাদেৱে ৰং পালে। এই জাতীয় অভ্যুত্থানৰ দিনত জাতিৰ পক্ষে এনে আদৰ্শৰ মূল্য সহজে বুজিব পাৰি।
1: আজিৰ মুকুতামালাৰ কথাখিনি পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশমণি গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।

0: এতিয়া গীতটো শিকি লোৱা।
1: নাম ধৰি ডাকিবি তোমাকো 1 2 3

0: গীতটি মনত ৰাখিবা, পাহৰি নাযাবা। এইটো তোমালোকে গাবা, তোমাৰ ভাইটি ভণ্টিহঁতক শিকাবা, তোমাৰ বন্ধু বান্ধৱকে শিকাবা। আজিলৈ আহোঁ।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি উড়িয়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজি অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ কুমাৰী মমতা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বিষ্ণুপ্ৰসাদ ৰাভা।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল ভাৰতী চৌধুৰী। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ তুলিকা দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

আজি পুৱা 10:30 বজাৰ চেমনীয়াৰ চৰা অনুষ্ঠানত চেমনীয়াসকলৰ কণ্ঠৰ এটি বৰগীত নমিতা তালুকদাৰৰ কথিকা ব্যক্তিত্ব বিকাশৰ বাবে কিশোৰ কিশোৰীৰ কৰণীয় লগতে আছে স্তুতি হাজৰিকাৰ কণ্ঠৰ গীত আৰু উবাঞ্চি দাসৰ ভায়লিন বাদন। দিনৰ 12:30 বজাৰ আইদেউ বুলনীৰ স্বাস্থ্য শিতানত জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা এই বিষয়ে ডাক্তৰ নাহিদ সুৰেয়া ইছলামৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ। সন্ধিয়া 5:25ৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত নীলকমল গোৱালৰ স্বৰচিত চুটিগল্প পাঠ আৰু বিজয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ শুনিবলৈ পাব। নিশা 8:02ৰ এই মাহৰ গীতৰ শিল্পী বিউটি শৰ্মা বৰুৱা, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ। আজি নিশা 9:30 বজাত ফোন ইন সমিধান আগবঢ়াব ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাসে। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত ধপাত সেৱন আৰু মুখগহ্বৰৰ স্বাস্থ্য এই বিষয়ে ডাক্তৰ দীপ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 6:55ত জ্ঞান বিজ্ঞান, 7:00 বজাত নিয়োগ বাতৰি, 7:15ত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 বজাৰ গীতিমালিকাত নীলিমা খাতুন, সন্ধান শইকীয়া, মিনতি ভূঞা, জয়ন্ত কুমাৰ শৰ্মা আৰু মনীষা হাজৰিকাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। ন:15ত অকণিৰ মেল, 9:45ত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 10:00 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02ৰ নাট

কলাত দীপক কুমাৰ নাথ রচিত এখনি নাট পুৱতি তৰাৰ হাঁহি, নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীত অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 দেওবৰীয়া নৃত্যানুষ্ঠানত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাট কামৰূপ কামাখ্যাৰ ষষ্ঠখণ্ড, নাটখনিৰ প্ৰযোজনা হেম ভট্টাচাৰ্যৰ।

দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে আলোচনা কৰিব অপৰ্ণা দাস, মধুমিতা কলিতা আৰু কমল দাসে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 খনা দাসৰ কণ্ঠ বৰগীত, 7:00 ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ কথিকা ফণী শৰ্মা আৰু নাট্যজগত, 7:20 মণিৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, 7:30 ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰত ৰাধিকা বালা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত, নিশা 8:10 গজল, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.89।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: বন্যপ্ৰাণীৰ বিলুপ্তি তৃতীয় খণ্ড। বিভিন্ন ঔদ্যোগিক কাম কাজত উৎপন্ন হোৱা বায়ু, পানী আৰু মাটিৰ প্ৰদূষণে আমাৰ স্বাস্থ্য হানি কৰাৰ দৰে প্ৰাণীৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। অনিষ্টকৰ ৰাসায়নিক দ্ৰব্যযুক্ত ঔদ্যোগিক আৱৰ্জনা হ্ৰদ, নদী আৰু সাগৰত পেলোৱা হয় আৰু জলচৰ প্ৰাণীৰ ওপৰত কুপ্ৰভাৱ পৰে। DDT আৰু ডিএলড্ৰিন আদি কীটনাশক দ্ৰব্যই বহু উপকাৰী কীট পতংগৰ বিনাশ আৰু বন্যপ্ৰাণীৰ আবাদীৰ অনিষ্ট সাধন কৰে। দ্বিতীয় মহাসমৰৰ পিছত DDT মহ নিয়ন্ত্ৰণৰ বাবে বিশ্বব্যাপী প্ৰয়োগ কৰা হৈছিল। তেতিয়াৰে পৰা কৃষিপথাৰ আৰু শস্য সংৰক্ষণৰ ক্ষেত্ৰত DDT কীটনাশক ৰূপে ব্যৱহৃত হৈ আহিছে। খাদ্যবস্তুৰ মাজেৰে জীৱদেহত DDT প্ৰৱেশ কৰে আৰু সঞ্চিত হয় আৰু মানুহকে ধৰি উচ্চ জাতৰ প্ৰাণীৰ দেহত অধিক মাত্ৰাত সঞ্চিত হয়। এনে ঘটনা জলজ পৰিৱেশতো ঘটে। হ্ৰদ, নদী আৰু অন্যান্য জলাশয়ত পেলোৱা ঔদ্যোগিক আৱৰ্জনাসমূহত থকা পাৰা, সিহ, তাম আদি ধাতুৰ যৌগ জলজ উদ্ভিদৰ দেহত সঞ্চিত হয়। খাদ্য শৃংখলত প্ৰতিটো পৰৱৰ্তী জীৱদেহত এই গধুৰ ধাতুবোৰৰ আয়নৰ সঞ্চয় ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। DDTৰ প্ৰভাৱ চৰাই, বিশেষকৈ সাগৰীয় চৰাইৰ ওপৰত বেছি। চৰাইৰ কণীৰ চকৰা পাতল হয় আৰু উমনি দিওঁতে মাকৰ গাৰ ওজনত কণীবোৰ ভাগি যায়। জৈৱিক তেল প্ৰদূষণ হ'ল আন এক ডাঙৰ সমস্যা। উল্লেখযোগ্য যে সাগৰত হোৱা বিভিন্ন দুৰ্ঘটনাৰ ফলত যি জৈৱিক তেল সাগৰৰ পানীত পৰে, সেই তেলসমূহে সাগৰৰ চৰাইৰ ডেউকা জাপ খুৱাই পেলায়। পেটলৈ যোৱা তেলে বিষক্ৰিয়া কৰে আৰু সকলো ধৰণৰ সাগৰীয় জীৱৰ অনিষ্ট সাধন কৰে। জলজ প্ৰাণীৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত বাধা দিয়ে আৰু প্লেংটনজাতৰ উদ্ভিদ আৰু প্ৰাণীৰ বিনাশ ঘটায়। ফলত প্লেংটন খাই জীৱন ধাৰণ কৰা মাছৰ ওপৰত ইয়াৰ কুপ্ৰভাৱ পৰে। মানুহৰ হস্তক্ষেপৰ ফলত বন্যপ্ৰাণীৰ আবাদীত প্ৰভাৱ পৰাৰ অন্যান্য বহু কাৰণ আছে। বন্যপ্ৰাণী সংৰক্ষণ মানে কেৱল বন্যপ্ৰাণী ৰক্ষা কৰাটোৱেই নহয়। সংৰক্ষণে বুজায় প্ৰাকৃতিক সম্পদ পৰিৱেশ বাহিৰভাৱে বা বিজ্ঞভাৱে ব্যৱহাৰ কৰা। প্ৰকৃতিয়ে সকলো জীৱকে ধাৰণ কৰে। আমি আমাৰ প্ৰয়োজনৰ বাবে প্ৰকৃতিৰ ওচৰত হাত পাতোঁ। আমি যদি প্ৰাকৃতিক সম্পদৰাজিক অত্যাধিক মাত্ৰাত শোষণ কৰিবলৈ লওঁ, ই চিৰস্থায়ী নহয়। সংৰক্ষণ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথমটো হ'ল নৈতিকতা। ভৱিষ্যতৰ সতি সন্ততিসকললৈ আমাৰ প্ৰাকৃতিক ঐতিহ্যৰ দীনতা যাতে এৰি থৈ নাযাওঁ, ই হ'ল আমাৰ নৈতিক কৰ্তব্য। দ্বিতীয়টো স্তম্ভ হ'ল সৌন্দৰ্যমূলক মনোভাৱৰ। প্ৰকৃতি সৌন্দৰ্যময়। প্ৰকৃতিয়ে দিয়া সকলো নান্দনিক আনন্দ আমি উপভোগ কৰোঁ, যেনে ধুনীয়া ফুল, মন পৰসা সেউজ, চৰাই আৰু পখিলাৰ সৌন্দৰ্য। সিহঁতৰ যত্ন আৰু সংৰক্ষণে আমাৰ জীৱন উজ্জ্বল কৰে। তৃতীয়টো স্তম্ভ হ'ল আমাৰ জীয়াই থকাৰ প্ৰয়োজনীয়তা। দৈনন্দিন ব্যৱহাৰৰ সা সামগ্ৰী, খাদ্য আৰু লাগতিয়াল বয়বস্তু উৎপাদনৰ বাবে লগা কেঁচা সামগ্ৰীসমূহ।

0: আমি এই সম্পদৰাজিৰ সংৰক্ষণ যদি নকৰোঁ, অৰ্থাৎ সুচিন্তিতভাৱে ব্যৱহাৰ নকৰোঁ, তেনেহ'লে অতি সোনকালেই সিহঁতৰ অৱক্ষয় ঘটিব। চতুৰ্থটো স্তম্ভ হ'ল বৈজ্ঞানিক স্তম্ভ। প্ৰাকৃতিক সম্পদৰাজিৰ অবিহনে আমাৰ প্ৰযুক্তিভিত্তিক উদ্ভাৱন আৰু বৈজ্ঞানিক প্ৰগতি সম্ভৱ নহ'লহেঁতেন। মানৱ জাতিৰ মংগলৰ বাবে এই সম্পদৰাজিক বুজা, পৰীক্ষা নিৰীক্ষা কৰা আৰু সৎ প্ৰয়োগ কৰাৰ মাজেৰে আমাৰ বৈজ্ঞানিক প্ৰগতিৰ ভেটি গঢ়ি উঠিছে। প্ৰাণী আৰু উদ্ভিদে আমাৰ আনুষংগিক সম্পদতো অৰিহণা যোগায়। পশুপালনৰ ক্ষেত্ৰত ঘটা প্ৰগতি, মৎস্যপালন, পক্ষীপালন আৰু উন্নত শস্যৰ উৎপাদন, প্ৰাণী খাদ্যৰ আহৰণ আৰু বৈজ্ঞানিক অধ্যয়ন সম্ভৱ নহ'লহেঁতেন, যদিহে আমাৰ চাৰিওকাষে প্ৰাকৃতিক সম্পদসমূহ সহজলভ্য নহ'লহেঁতেন। বন্যপ্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ হ'ল প্ৰগতিৰ চাবিকাঠি। আমি যদি আমাৰ বন্যপ্ৰাণী ক্ৰমান্বয়ে নিঃশেষ হৈ যাবলৈ এৰি দিওঁ, বৈজ্ঞানিক আৰু উদ্যোগিক প্ৰগতিৰ লগে লগে আমাৰ জীৱন যাত্ৰাও বিপন্ন হ'ব। ভেনিচিং স্পেচিছ নামৰ গ্ৰন্থখনৰ চিন্তা উদ্ৰেক কৰা পাতনিত ৰোমেন গ্ৰেয়ে লিখিছে, প্ৰকৃতিয়ে ডেফোডিল ফুলপাহতকৈ মানৱৰ অধিক যত্ন লয় এইবুলি প্ৰমাণ কৰিবলৈ প্ৰকৃতিত একো নাই। আমাৰ পূৰ্বে হাজাৰ হাজাৰ প্ৰজাতি দ্ৰুতগতিত আৰু সমূলঞ্চে নিৰ্মূল হোৱাৰ দৰে আমিও এদিন নোহোৱা হৈ যাব পাৰোঁ। প্ৰকৃতিয়ে কাৰো প্ৰতি বিশেষ যত্ন নলয়। প্ৰকৃতিৰ ভাৰসাম্য যেতিয়া বিপন্ন হয়, প্ৰকৃতিয়ে তেতিয়া যিকোনো মূল্যৰ বিনিময়ত ভাৰসাম্য ৰক্ষাৰ বাবে নিজৰ পথ বিচাৰি লয়। বিপন্নতাৰ কাৰণ যদি আমি মানুহ হওঁ, প্ৰকৃতিয়ে উভতাই আঘাত হানিব আৰু এপাহ ডেফোডিল ফুল, মাইকেল এঞ্জেলো, শ্বেক্সপিয়াৰ, মোজাৰ্টৰ প্ৰতি প্ৰকৃতিয়ে বিশেষ অনুকম্পা নেদেখুৱাব। আমি এক বিশাল শক্তিৰ সৈতে মোকাবিলা কৰি আছোঁ। এই শক্তিৰ নাম জীৱনী শক্তি। আৰু আমি মাথোন জানো, প্ৰজাতিবোৰৰ ভিতৰত কোনো এটাৰ প্ৰতি প্ৰকৃতিয়ে বিশেষ আদৰ নেদেখুৱায়।
1: জ্ঞান বিজ্ঞান শুনিলে, যোগতা আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি

বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-এ চাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ছুইগী ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে। আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। 4 দশকৰো অধিক সময়ত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্ৰমণ আছিল আৰু এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা, পৰ্যটন, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ উৎপাদন আৰু পশুপালনকে ধৰি বিভিন্ন ক্ষেত্ৰত 5 বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভ্ৰমণকালত শ্ৰীমোদীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত আয়োজিত এটা সমূহীয়া অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানত 10,000 অধিক প্ৰৱাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ ভৱিষ্যত পৰস্পৰৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্য চুক্তিয়ে বিকশিত ৰাষ্ট্ৰৰ দিশে ভাৰতৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰে।
2: ভাৰত আৰু নিউজিলেণ্ড কে ৰিশ্তে মে য়াদে ভি হ্যায়, দোস্তি ভি হ্যায়, ভ্যালুজ ভি হ্যায় আর এক কমিটমেন্ট ভি হ্যায়। ভাৰত নিউজিলেণ্ড কি ইহি ওয়াকা এক নই যাত্রা পর নিকলনে কে লিয়ে তৈয়ার হ্যায়। हमारे सामने अवसरों से भरा खुला समुद्र है, हवाएं हमारे साथ है, समंदर की विशाल लहरें हमारे साथ है, इच्छा शक्ति का नीला आसमान हमारे साथ है, पाने को काफी कुछ है और मैं जानता हूं हम सफल होंगे।
1: ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লী মিন হানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কোনো লোকে নিয়ম উলংঘা কৰাৰ ফলত এই দুৰ্ঘটনা হোৱা বুলি চিনাক্ত হলে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক সকাহ আগবঢ়াবলৈও নিৰ্দেশ দিছে। কনচুলেট জেনেৰেলে কয় যে আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান, অধিক প্ৰাণহানি ৰোধ তথা দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় আৰু সমৰ্থন আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী হানে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4 ক্ৰু সদস্যকে ধৰি মুঠ 37 লোকক লৈ যোৱা স্পীড বোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰত ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় কৰ্তৃপক্ষই 21 লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে 2 মহিলাকে ধৰি 15 ভাৰতীয় লোকৰ মৃত্যু হয়। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে এই তালিকা প্ৰকাশ কৰিছে। মৃত্যু হোৱা 15 ভিতৰত 10 তামিলনাডুৰ, 3 অন্ধ্ৰপ্ৰদেশৰ আৰু 2 কেৰালাৰ বুলি জানিব পৰা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ভিয়েটনামৰ ফুকক দ্বীপৰ সমীপত নাও দুৰ্ঘটনাত 15 ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই দুৰ্ভাগ্যজনক ঘটনাত তেওঁ অত্যন্ত মৰ্মাহত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-এ চাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশমৰ্মে এই আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ পাছৰে পৰাই চালক দলৰ এগৰাকী সদস্য সন্ধানহীন হৈ আছে আৰু জাহাজখনত হোৱা অগ্নিকাণ্ডৰ ফলত ভালেখিনি ক্ষতি হৈছে।

ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰমুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। হৰমুজ প্ৰণালীৰ ঘটনাৱলীক লৈ আমেৰিকা ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দেশখনৰ নৌসেনা বাহিনীয়ে সকীয়াই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৰমুজ প্ৰণালী মুকলি কৰা হৈছে আৰু সামুদ্ৰিক পথটোৰে আহ যাহ কৰা কোনো জাহাজৰ ওপৰত এতিয়া আৰু আক্ৰমণ কৰা নহয় বুলি ইৰাণে ৰাজহুৱাভাৱে ঘোষণা কৰাটো বিচাৰিছে। আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইৰাণৰ ক্ষমতাকেন্দ্ৰিক অভ্যন্তৰীণ সংঘৰ্ষৰ বাবে কোনো চুক্তিত উপনীত হোৱাত অসুবিধা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে উত্তেজনা সত্বেও ইৰাণৰ সৈতে আলোচনা অব্যাহত থাকিব। অঞ্চলটোত নতুনকৈ সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ বাবে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আমেৰিকা ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বিবৃতি দিছে। ইৰাণে কৈছে যে হৰমুজ প্ৰণালী দেশখনৰ নিয়ন্ত্ৰণতে থাকিব আৰু সমুদ্ৰ পথটোৰে অহা যোৱা কৰা জাহাজসমূহে শুল্ক আদায় দিব লাগিব। ইফালে ওমানে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ বাবে দুটা সুকীয়া পথৰ প্ৰস্তাৱ দিছে, এটা ইৰাণৰ জলৰাশি আৰু আনটো ওমানৰ জলৰাশিৰ মাজেৰে। অৱশ্যে ইৰাণে এই প্ৰস্তাৱ খাৰিজ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন 2006ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্ৰাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ছুইগী ইনষ্টামাৰ্টলৈ 9খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰণে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিশদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবেদন দিয়াত ব্যৰ্থ হলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰাধিকৰণে উল্লেখ কৰিছে। গ্ৰাহকসকলে ছুইগী ইনষ্টামাৰ্টৰ জৰিয়তে ম্যাদ উকলি যোৱা, পচি যোৱা, অসুৰক্ষিত খাদ্য সামগ্ৰী যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে। খাদ্য নিয়ন্ত্ৰকৰ জাননীত উল্লেখ কৰা অবৈধ বা অস্তিত্বহীন অনুজ্ঞাপত্ৰ আৰু এফ এছ এছ আই আই পঞ্জীয়নভুক্ত নামৰ পৰিৱৰ্তে অবৈধভাৱে পৃথক নাম ব্যৱহাৰ কৰি অহা খাদ্য ব্যৱসায় গোটসমূহৰ বিষয়টোক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। ভেনেজুৱেলাত যোৱা 24 জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 4,333লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলিৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যৱস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত 315টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই প্ৰলয়ংকাৰী ভূমিকম্পত 16,740গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰায় 17,000 লোক গৃহহীন হৈছে। বিজেপিয়ে নেশ্যনেল কনফাৰেন্স পাৰ্টীৰ বিধায়কসকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টো বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কৈছে যে ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দিছে যিটো অত্যন্ত নিন্দনীয়। শ্ৰীত্ৰিবেদীয়ে এইবুলি অভিযোগ কৰিছে যে শ্ৰীআব্দুল্লাই তেওঁৰ চৰকাৰৰ অসমৰ্থতা আৰু অপশাসন ঢাকিবলৈ আৰু এই বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ এই ধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন কৰিছে। ওমৰ আব্দুল্লাই কৰা অভিযোগৰ যথোচিত প্ৰমাণ দিয়া অথবা নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বিজেপিৰ নেতাগৰাকীয়ে দাবী উত্থাপন কৰিছে। ইংলেণ্ডে যোৱা নিশা ছাউদাম্পটনত অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক 56 ৰানত পৰাস্ত কৰি 4-0 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে 258 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 257 ৰান কৰে। জৰ্জ বাটলাৰক প্লেয়াৰ অব দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰা হৈছিল। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময় দিয়া গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 1-0 গ'লত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে এই গ'লটো দিয়ে। নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী

0: IRGC এ সাইপ্রাসৰ ধ্বজাবাহী এখন জাহাজত লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত চুইগি ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 27 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 12 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:43:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14:33।

0: যিজন মানুহে কম কথা জানে তেওঁ একেখিনি কথাকে দোহাৰি থাকে, কথাষাৰ কৈছিল টমাছ ফুলাৰে। আজি দহটা বালি আৰু ধূলি ধুমুহা প্ৰতিৰোধ দিৱস। বালি আৰু ধূলিৰ ধুমুহা বৰ্তমান সময়ত বিশ্বজুৰি এক গুৰুত্বপূৰ্ণ পৰিৱেশগত আৰু সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে। এই ধৰণৰ ধুমুহাই পৰিৱেশ, জনস্বাস্থ্য, কৃষি, জীৱিকা আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যদিও বালি আৰু ধূলিৰ ধুমুহা পৃথিৱীৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ এটা অংশ, তথাপিও জলবায়ু পৰিৱৰ্তন, অসন্তুলিত ভূমি ব্যৱস্থাপনা আৰু পানীৰ অপব্যৱহাৰৰ দৰে মানৱসৃষ্ট কাৰণতে এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। আনহাতে এই ধুমুহাসমূহে বায়ু প্ৰদূষণ বৃদ্ধি কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনকো অধিক তীব্ৰ কৰি তোলে। এই সমস্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 12 জুলাইক আন্তঃৰাষ্ট্ৰীয় বালি আৰু ধূলি ধুমুহাৰ প্ৰতিৰোধ দিৱস হিচাপে ঘোষণা কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বালি আৰু ধূলিৰ ধুমুহাৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু ইয়াক হ্ৰাস কৰাৰ বাবে সমন্বিত পদক্ষেপ গ্ৰহণত উৎসাহিত কৰা। প্ৰতিবছৰে প্ৰায় 2 বিলিয়ন টন ধূলি বায়ুমণ্ডললৈ উৰি যায়। এই ক্ষুদ্ৰ ধূলিকণাবোৰে বায়ুৰ গুণগত মান, সাগৰীয় পৰিৱেশ, জৈৱ বৈচিত্ৰ আৰু সমগ্ৰ পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। সুস্থ ভূমি ব্যৱস্থাপনা, গছ গছনি সংৰক্ষণ, পানীৰ সঠিক ব্যৱহাৰ, জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে বালি আৰু ধূলিৰ ধুমুহাৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। আকাশবাণী গুৱাহাটীৰ গৌৰৱ অৰুণ শৰ্মাই 50ৰো অধিক অনাতাঁৰ নাটক আৰু আলেখ্য ৰচনা কৰিছিল। অৰুণ শৰ্মালৈ 1998 চনত সাহিত্য একাডেমী বঁটা আৰু 2003 চনত সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল। ভাৰত চৰকাৰৰ দ্বাৰা এই 2টা বঁটা লাভ কৰা অৰুণ শৰ্মাই হৈছে একমাত্ৰ অসমীয়া। ৰাষ্ট্ৰসংঘৰ অনাতাঁৰ কেন্দ্ৰত এঘণ্টীয়া সাক্ষাৎকাৰৰ বাবে অৰুণ শৰ্মাক আমন্ত্ৰণ জনাইছিল। ইয়াৰ লগতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা পাঠৰ বাবে লণ্ডনলৈ গৈছিল 1999 চনত। 5 মাহৰ প্ৰশিক্ষণৰ বাবে লণ্ডনলৈ গৈছিল 1959 চনত। অৰুণ শৰ্মালৈ অসম সাহিত্য বঁটা, অসম নাট্য সন্মিলন বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু 2010 চনত পদ্মশ্ৰী সন্মান, 2010 চনতে শংকৰাচাৰ্য অৱতাৰ বঁটাও আগবঢ়োৱা হৈছিল। জাপানত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত এছিয়া পেচিফিক এৱাৰ্ড আগবঢ়োৱা হৈছিল 1980 চনত। 1992 চনত প্ৰা ফিউচাৰ বাৰ্লিন বঁটা আগবঢ়োৱা হৈছিল অৰুণ শৰ্মালৈ। এছিয়া পেচিফিক ব্ৰডকাষ্টিং ইউনিয়ন এৱাৰ্ড আগবঢ়োৱা হৈছিল 1982 চনত। দ্বাদশ জাপান আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ 1979 চনত আগবঢ়োৱা হৈছিল অৰুণ শৰ্মালৈ। বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল অৰুণ শৰ্মা। আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক পুৰস্কাৰত অৰুণ শৰ্মাৰ কুকুৰ নিচা মানুহ নামৰ নাটকখনে 2য় পুৰস্কাৰ পাইছিল। নাটকখনৰ প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ। নাটকখন প্ৰথমবাৰৰ বাবে অনাতাঁৰ যোগে প্ৰচাৰ হৈছিল 1982 চনৰ জুলাই মাহৰ 2 তাৰিখে। নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল অধ্যাপক অশোক চৌধুৰী, ৰঞ্জিত দাস, নিৰুপতি বৰুৱা, অৰুণ শৰ্মা, দিলীপ, নীৰেণ বৰুৱা, সৰু ৰীমা, তন্ময়ী দেৱনাথ, নিধি, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডাঙৰ ৰীমা আৰু ৰমৰ ভূমিকাত যথাক্ৰমে শান্তনা বৰদলৈ আৰু ব্ৰজন বৰুৱা। নাটকখনৰ প্ৰযোজনা সহযোগী আছিল অৰুণ শৰ্মা। আহকচোন এই নাটকখনৰ কিয় অংশ এতিয়া শুনো।
1: মোৰ একেবাৰে জপৰা হৈ আছে, আজি মোৰ আচৰা নাই নহয়।

0: তাৰ জেকেটটো খোলা সামৰাৰ জেকেট সামৰাৰ বুট এইবোৰ পিন্ধি একেবাৰে ঘামি গৈছে হেৰি এতিয়া যোৱা ভালকৈ হাত মুখ ধুই ডাইনিং টেবুলত বহা আমি ব্ৰেকফাষ্ট কৰিম নহয় সদায় কম নেকি নিধি ৰমু আৰু অলপ সিজোৱা মাংস দে
1: মাংস হলে টপক টপক খাব বৰ ভাল পাইছে
0: ৰমু মাংস আনে মানে তুমি গাখীৰ কাপ খোৱা দেই ৰিমা তুমি ৰমুক চাবা দেই মা মই গ্ৰেট হেয়াৰ স্কুলৰ প্ৰিন্সিপাললৈ টেলিফোন এটা কৰি আহোঁ
1: ৰমু তুমি আকৌ গাখীৰ প্লেটত চেলেকি খাইছা ৰমু শুনিছা মই দেউতাক কৈ দিম ভালকৈ খোৱা চেলেকি নাখাবা কাপত খোৱা ৰমু খালি বেয়া কাম কৰিব আৰু হিহিকৈ দাঁত নিকটাব
2: এই দাঁত নিকটাৰ সহায় অভ্যাসটো তোমাৰ নগ'ল আৰু চা হাত দুখন এৰিবানে নোৱাৰা এই ৰমু মই মুখলৈ তেনেকৈ ৰোৱা লাগি চাই আছা কিয় মোৰ হাত দুখন এৰি কিয় না কি হৈছে
3: আটলাণ্টা
2: কি
3: আটলাণ্টা আটলাণ্টা আট আটলাণ্টা
4: ৰিমা আজি তো তোমাৰ নাম মই আটলাণ্টা দিছো নামটো মোৰ বৰ ভাল লাগিছে
2: মানে কিয়
4: কালি ৰাতি দেউতাৰ লাইব্ৰেৰীৰ পৰা এখন কিতাপ আনিছিলো বহু ৰাতিলৈকে পঢ়িলো এখন ৰোমান ক্লাছিক তাত পালো গল্ডেন এপলৰ আটলাণ্টা আছিল কুকুৰমেচিয়া ছোৱালী
2: কি কি আছে
4: এল্ফ কুকুৰমেচিয়া ছোৱালী আটলাণ্টা তোমাৰ নাম মই আটলাণ্টা দিলো
2: মই আকৌ কুকুৰমেচিয়া ছোৱালী হ'ম কিয় মই আটলাণ্টা নহওঁ দেই
4: নিশ্চয় নিশ্চয় তুমি আটলাণ্টা কিয় হ'বা তুমি ৰিমা ৰিমা মানুহৰ ছোৱালী ভাল মানুহৰ ছোৱালী মইহে উল্বই কুকুৰমেচিয়া ল'ৰা
2: ৰমু ৰমু মই তোমাৰ মনক আঘাত কৰিব খোজা নাছিলো ভুল নুবুজিবা
4: কিয় ভুল বুজিম আমি একে ঘৰৰে ল'ৰা ছোৱালী মোকনো তুমি কিয় আঘাত দিবা ৰিমা
5: 1885 চনত আসাম বন্ধু আলোচনীত প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিকভাৱে কৰুণাভিৰাম বৰুৱাই প্ৰমিলা নামৰ উপন্যাস এখন প্ৰকাশ কৰিছিল শাওণৰ ভাদ মাহৰ দুটা সংখ্যাত ঘোৰ নিশা আৰু ঘৰতে বন্দী নামৰ অধ্যায় দুটা প্ৰকাশ পাই উপন্যাসখন বন্ধ হৈ গৈছিল তেখেতে এইখনক সামাজিক নৱন্যাস বুলিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে অসমীয়া সাহিত্যত উপন্যাস শব্দটো প্ৰমিলাৰ প্ৰসংগতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল কৰুণাভিৰাম বৰুৱা লৰাবন্ধু নামেৰে 1888 চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লৰাবন্ধু অসমৰ প্ৰথমখন শিশু আলোচনী কৰুণাভিৰাম বৰুৱাৰ মৃত্যু হৈছিল 1893 চনৰ 12 জুলাইত 1952 চনত অভিনয়ে আৰম্ভ কৰি ৰাজ্যসভালৈ যোৱা প্ৰথমগৰাকী ক্ৰীড়াবিদ আছিল দাৰা সিং ৰন্ধাৱা হিন্দী আৰু পাঞ্জাৱী ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে চলচ্চিত্ৰৰ প্ৰযোজক পৰিচালক আৰু লেখক হিচাপেও কাম কৰিছিল দাৰা সিঙক ৰুস্তম ই হিন্দ ভাৰতীয় চিনেমাৰ আইৰণমেন আৰু বলিউডৰ অৰিজিনেল মাছলমেন হিচাপেও জনা গৈছিল দাৰা সিঙৰ মৃত্যু হৈছিল 2012 চনৰ 12 জুলাইত প্ৰাণ নামেৰে জনপ্ৰিয় হৈ পৰিছিল প্ৰাণ কিষণ ছিকেণ্ড প্ৰাণক ভাৰতীয় চিনেমা ইতিহাসৰ অন্যতম সফল আৰু সন্মানীয় অভিনেতা হিচাপে গণ্য কৰা হয় 6 দশকৰো অধিক সময়ৰ কেৰিয়াৰত সেইখিনি সময়ৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা আছিল প্ৰাণ খলনায়ক চৰিত্ৰৰ বাবে বিখ্যাত হৈ পৰিছিল 2013 চনত ভাৰত চৰকাৰে দাদাচাহেব ফাল্কেৰে সন্মানিত কৰিছিল প্ৰাণ কিষণ ছিকেণ্ডৰ মৃত্যু হৈছিল 2013 চনৰ 12 জুলাইত

0: চিলিৰ বিখ্যাত কবি, কূটনীতিবিদ আৰু ৰাজনীতিবিদ আছিল পাবলো নেৰুদা। 1971 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল পাবলো নেৰুদাই। প্ৰেম, প্ৰকৃতি আৰু মানৱতাৰ বাবে বিশ্বজোৰে সমাদৃত তেওঁৰ কবিতা অসমীয়া ভাষালৈ বহু সাহিত্যিকে অনুবাদ কৰিছে। তেখেতৰ কবিতাত প্ৰকাশ পাইছিল লেটিন আমেৰিকাৰ জনগণৰ আশা আকাংক্ষা আৰু বাদ প্ৰতিবাদ। প্ৰতিফলিত হৈছিল ঔপনিৱেশিক অধিপত্যৰ বিপক্ষে ক্ষোভ। পাবলো নেৰুদাৰ আচল নাম আছিল নেটফালি ৰিকাৰ্ডো ৰেয়েছ বাছোৱাল্টো। পাবলো নেৰুদাৰ ভাৰতবৰ্ষৰ প্ৰতি আছিল অপৰিসীম প্ৰেম। পাবলো নেৰুদাৰ জন্ম হৈছিল 1904 চনৰ 12 জুলাইত। 1949 চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি 4 দশকৰ অধিক সময়ৰ ভিতৰত 80খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল ৰাজেন্দ্ৰ কুমাৰে। ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হৈছিল 1999 চনৰ 12 জুলাইত 71 বছৰ বয়সত। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰ্বিটিয়ে স্বাধীনতা লাভ কৰিছিল 1979 চনত। ৰোমান সেনানায়ক জুলিয়াছ চিজাৰৰ জন্ম হৈছিল 101 চনত। ফটোগ্ৰাফীৰ ৰোল ফিল্মৰ আৱিষ্কাৰক জৰ্জ ইষ্টমেনৰ জন্ম হৈছিল 1854 চনত। যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক এলবাৰ্ট কামেটৰ জন্ম হৈছিল 1863 চনত। জিলাৰ টিচত আজি কবলৈ লৈছো মাজুলীৰ মৃৎশিল্প সম্পৰ্কে। অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা মৃৎশিল্প মাজুলীৰ নদী কাষৰীয়া শালমৰা, বেচামৰা, কামজান, এলেঙি, চীনাতলী আদি ঠাইৰ কুমাৰ সম্প্ৰদায়ৰ লোকসকলৰ জীৱিকাৰ প্ৰধান সম্বল। এৱাটেকেলি, নদীয়া, দুনৰী, মতীয়া, চাকি, ভুৰুকা, ধূপদানি, নেগেৰা, খোল, উধান, কলহ, ভাবুকি, সৰু কলহ, ধূনামলা, মাটিৰ টাব আদি কোনো আধুনিক সা সৰঞ্জাম নোহোৱাকৈ প্ৰকৃতিৰ পৰা আহৰণ কৰা কুমাৰ মাটিৰ সহায়েৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পাত্ৰসমূহ তৈয়াৰ কৰি আহিছে। পৰিয়ালৰ সকলোতে সদস্য জড়িত হোৱা এই শিল্প তৈয়াৰৰ ক্ষেত্ৰত পুৰুষসকলে মাটি খন্দা, পেঘালিত পাত্ৰসমূহ পেৰা আৰু বিক্ৰী কৰাৰ কামখিনি কৰে। মহিলাসকলে মাটি মিহি কৰাৰ পৰা পাত্ৰসমূহ আকাৰ দিয়ালৈকে এই কামখিনি কৰে। খৰালিৰ সময়ত ব্ৰহ্মপুত্ৰৰ পানী কমি থকাৰ সময়ত বিভিন্ন ঠাইলৈ পাত্ৰসমূহ নদী পথেৰে নিয়ে যদিও বৰ্তমান সৰু গাড়ীও শদিয়াৰ পৰা ধুবুৰীলৈকে বৰ যত্নৰে নি বিক্ৰী কৰেগৈ। মাজুলীলৈ প্ৰতি বছৰ আগমন দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে যদিও গোগামুখ হৈ ঢকুৱাখনাৰ দিশেৰে খেৰকটীয়া সুঁতিৰ পকী দলঙৰ ওপৰে আৰু বগীবিল দলং হৈ হালদিবাৰী নতুন বজাৰৰ দিশেৰেও মাজুলীলৈ অহাৰ স্থলপথৰ সুবিধা হৈছে। কিন্তু মাজুলীলৈ যাত্ৰা কৰা মানেই যেন নৌকা যাত্ৰা। এই নৌকা যাত্ৰাৰ আছে এক অনন্য মাদকতা। এসময়ত 600টামান পৰিয়ালে মৃৎশিল্প আৰু নৌকা শিল্পৰে জগত জিনিছিল। ঐতিহাসিক শালমৰা মানেই যেন নৌকা শিল্প আৰু মৃৎশিল্প, যেন এটা মুদ্ৰাৰ দুটা পিঠি। শালমৰা ৰাইজে বছৰ বছৰ ধৰি বংশানুক্ৰমিকভাৱে চলি অহা নৌকা শিল্প আৰু মৃৎশিল্পৰ জৰিয়তে ব্যৱসায় কৰি কোনোমতে জীৱিকা নিৰ্বাহ কৰি আহিছে। উল্লেখযোগ্য যে শৰাইঘাটৰ ৰণত শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰা নাও ব্যৱহাৰ কৰিছিল। শালমৰা অঞ্চলৰ শিল্পীসকলে হাজাৰ কাঠেৰে নিৰ্মাণ কৰা নাওসমূহ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্যৱহৃত হৈ আহিছে। শালমৰা অঞ্চলৰ মৃৎশিল্পই অসমৰ মৃৎশিল্পজাত সামগ্ৰীৰ এক তৃতীয়াংশ চাহিদা পূৰণ কৰি আহিছে। এই মৃৎশিল্প তৈয়াৰ কৰিবলৈ যিখিনি কেঁচা মাটিৰ, যাক আমি কুমাৰ মাটি বুলি কওঁ, এইখিনিৰ প্ৰয়োজন হয়, সেইখিনি ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা প্ৰায় 20 ফুট গভীৰতাৰ পৰা উঠাই আনি এই শিল্প তৈয়াৰ কৰা হয়। প্ৰশ্ৰোতা, এই তথ্যখিনি আমালৈ পঠিয়ালে আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শন মাজুলীৰ জিলাৰ সংবাদদাতা মুৰবিল গাঁৱৰ বিকাশ শইকীয়াই।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। সোধাকণ্ঠক শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ডঃ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থ সজাই তুলিব আকৰ্ষণীয় ৰূপত, ডিজিটেল মাধ্যমেৰে চেলফি উঠিব পাৰিব সোধাকণ্ঠৰ সৈতে, গাব পাৰিব গীত, নিৰ্মাণ কৰিব মুকলি মঞ্চ, প্ৰাকৃতিক পৰিৱেশৰ সামঞ্জস্যৰে বিশ্বমানৰ সুবিধা সম্পন্ন হ'ব ৰাজ্যিক চিৰিয়াখানা, 606 কোটি টকাৰে নিৰ্মাণৰত আধুনিক আৰক্ষীৰ ৰিজাৰ্ভ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, কেবিনেটৰ সিদ্ধান্ত, অসমত ভূমি নীতিত অনা হ'ব সংশোধন, 3টা প্ৰজন্মই অসমত বাস কৰাসকলেহে লাভ কৰিব

চৰকাৰী ভূমিৰ আবণ্টন প্ৰাদেশিকৰণ আইনৰ অধীনত সৃষ্টি কৰা পদ স্থায়ীভাৱে ৰখাৰ প্ৰস্তাৱত অনুমোদন। প্ৰতি প্লেট কণীত 30 টকাকৈ দাম বৃদ্ধি, বাঢ়িছে আন ব্ৰেণ্ডৰ কণীৰ দামো। জীৱন সুৰক্ষা গ্ৰুপৰ অসম মেঘালয় পশ্চিমবংগত 4.11 কোটি টকাৰ 22টা অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত, 48টা বেংক একাউণ্টত 1.42 কোটি টকা জব্দ। উচ্ছেদ কৰাৰ পাছতো চৰকাৰী ৰিজাৰ্ভ দখল কৰি থকাক লৈ ৰহস্য, বৰক্ষেত্ৰীত হাজাৰ হাজাৰ বিঘা ভূমিত দখল। 16 জুলাইৰে ৰাজ্যত ব্যাপক বৰষুণৰ সম্ভাৱনা, বান খহনীয়া ভূমিস্খলনৰ আশংকাৰে সতৰ্কবাণী, বতৰ বিজ্ঞানৰ বিজুলী গাজনি ধুমুহাৰ আশংকা উত্তৰ পূবৰ ৰাজ্যসমূহত। তিতাবোৰত পথাৰে পথাৰে মেলিছে চিৰালফাট, 80% কৃষিভূমিত তীব্ৰ খৰাঙৰ কবলত বিকল নলীলাত জলসিঞ্চন প্ৰকল্প। আনহাতে নিশাৰ মুখলধল বৰষুণত জলমগ্ন গুৱাহাটীত যাত্ৰী চালক পথচাৰী হাহাকাৰ, পদপথেৰে যাত্ৰা নকৰিবলৈ পথচাৰীক মাইকেৰে সতৰ্ক কৰি দিলে মহানগৰ আৰক্ষীয়ে, তীব্ৰ যানজঁটত পথৰ ওপৰতে আবদ্ধ বাহন। ভাৰত প্ৰশান্ত মহাসাগৰীয় সমুদ্ৰ সুৰক্ষা যৌথ পদক্ষেপৰ চুক্তিত স্বাক্ষৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিউজিলেণ্ড ভ্ৰমণতো লক্ষ্যত চীন। ভয়ংকৰ প্ৰলয় নামাব বেইজিঙত শ্ৰী গাৰ্জেছ ডেমে, ব্ৰহ্মপুত্ৰক ভেটি নিৰ্মাণ দৈত্যকাৰ বান্ধক লৈ চীনা ভূতাত্বিকৰ সকিয়নি। ভিয়েটনামত শোকাবহ নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটক নিহত, মাছসাগৰৰ উত্তাল ঢৌত মৰ্মান্তিক ঘটনা। ৰাছিয়াৰ তেল আমদানিত ক্ষোভ, ভাৰতৰ ওপৰত 500% শুল্ক আৰোপৰ যুঁজা ডনাল্ড ট্ৰাম্পৰ। শীঘ্ৰে আৰম্ভ হ'ব দুবছৰে বন্ধ হৈ থকা ভাৰত বাংলাদেশৰ মৈত্ৰী ৰেল সেৱা, পূব ৰেলৱেৰ জেনেৰেল মেনেজাৰক নিৰ্দেশ ভাৰত চৰকাৰৰ। অনশনৰ 14 দিন অতিক্ৰম কৰা সুনম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতি। খেলৰ পিছত বেলজিয়ামক পৰাস্ত কৰি ছেমিত স্পেইন, শেষ মুহূৰ্তত ছুপাৰ ছাবমেৰিনৰ নিৰ্ণায়ক গ'ল, অন্তিম চাৰিত প্ৰতিদ্বন্দ্বী ফ্ৰান্স। প্ৰতিটো টুকুৰাৰ দাম হ'ব প্ৰায় 43,000 টকা। বিশ্বকাপৰ ফাইনেলৰ পিটছ বিক্ৰী কৰিব ফিফাই। অন্তিম টি20টো পৰাস্ত হৈছে টীম ইণ্ডিয়া, 4-0 শৃংখলা দখল ইংলেণ্ডৰ। প্ৰচাৰ আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো। নমস্কাৰ।

0: সৰু শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছো নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি
1: দন্তৰোগ চিকিৎসক ডাক্তৰ দীপ শৰ্মা। নমস্কাৰ ডক্টৰ শৰ্মা।
2: নমস্কাৰ।
1: আৰু আমি পাতিবলৈ লোৱা বিষয়টো হ'ল ধপাত সেৱনৰ উপকাৰিতা আৰু দাঁতৰ যতন। আচলতে ধপাত সেৱন কৰাৰ পিছত দাঁতৰ যত্ন ল'বলগীয়া কথা প্ৰায় নাথাকাৰ নিচিনাই ক'ব পাৰি। ইতিমধ্যে প্ৰায় দাঁত বা মুখৰ ওপৰত বিভিন্ন ধৰণৰ অনিষ্ট হয়,
2: হয় হয়।
1: কিন্তু চিকিৎসা শাস্ত্ৰত তেনে অনিষ্ট হ'লেও সেই অনিষ্ট প্ৰতিৰোধ কৰিব পাৰি আৰু অনিষ্ট আগলৈকে নহ'বলৈ কেনেকৈনো ধপাত সেৱন বাদ দিব পৰা যায় সেইটো বিষয়ে বিভিন্ন দিহা আছে। আমি কথাষাৰি সেইকাৰণেই আৰম্ভ কৰিব বিচাৰিছোঁ যে ধপাত সেৱন আচলতে কৰিব নালাগে,
2: নালাগে।
1: যদি বাধ্যত পৰি কিবা কাৰণে অকণমান মানসিক যিটো স্থিৰতা সেইটো যদি সঠিক ৰূপত ৰাখিব পৰা নাযায় তেতিয়া কেতিয়াবা কেতিয়াবা কিছুমান বদ অভ্যাসৰ বশৱৰ্তী হ'বলগীয়া হয় আৰু সেই বশৱৰ্তী হোৱাৰ পিছত এৰাৰো দিহা আছে। আৰু অপকাৰিতাখিনি যদি সৰুৰে পৰা বা আমি আলোচনা বিভিন্ন মাধ্যমেৰে কৰি থাকোঁ তেতিয়াহ'লে সেই পন্থা নোলোৱাকৈও থাকিব পাৰি। এতিয়া আমি অপকাৰীনো কি কি হ'ব পাৰে ধপাত সেৱন কৰিলে সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। তাৰ আগতে ধপাত সেৱনৰ কেইবাটাও পন্থা আছে, সেই পন্থাকেইটা জানিব বিচাৰিছোঁ। ধূমপানেই কওক, গুটখাই কওক,
2: মানে আপোনাৰ ধপাত যিবিলাক আছে সেইবিলাক হয়তো আপোনাৰ পাউডাৰ জাতীয় বস্তু হ'ব পাৰে বা আপোনাৰ স্মোক যিটো ধোঁৱা ওলাই পেলাই কৰে বা গুটখা এনেকুৱা ধৰণৰ বস্তুবিলাক আছে। চ' সেইবিলাকৰ পৰা আপোনাৰ বহুত ধৰণৰ মানে দাঁতৰ বুলি অকল নহয় মুখৰ বুলি অকল নহয় গোটেই শৰীৰতো বহুতখিনি অনিশ্চিত হয়। সেইবোৰ ৰোধ কৰাৰ কাৰণেও আজিকালি বহুতখিনি বেলেগ বেলেগ
1: আপোনাৰ
2: প্ৰটেক্ট আছে। আৰু কিন্তু তাৰ আগতে আমি যদি এইখিনিৰ অপকাৰিতাখিনি যেতিয়া আমি জনা

0: হয় যে কি খালে কিয় হয় কিবা কি খালে কেনেকুৱা হয় তেতিয়াহ'লে এইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে এটা সুবিধা হয়। সেইকাৰণে এনেকুৱা ধৰণৰ আলোচনাবিলাক হৈ থাকিলে চবৰ কাৰণে এটা সুবিধাও হয়।
1: এতিয়া আমি কথা প্ৰসংগত ক'লো এই ধপাত গুটখা জাতীয় হ'ব পাৰে, বিভিন্ন মছলা লগত ধপাত মিহলি কৰি বনোৱা হয়, ধূমপান হ'ব পাৰে, বিড়ি হ'ব পাৰে, খৈনী হ'ব পাৰে আৰু তামোলৰ লগত খোৱা ধপাত হ'ব পাৰে, একেধৰণে উপকাৰ কৰে। এতিয়া প্ৰথম আমি গুটখাৰ কথা আলোচনা কৰোঁ। গুটখা এটা সাংঘাতিক ধৰণে প্ৰচলিত ধপাত সেৱন ব্যৱস্থা, এই গুটখাই কি কি অপকাৰ কৰিব পাৰে?
0: গুটখাত যিখিনি কিছুমান ৰাসায়নিক বস্তু তাতে দিয়া থাকে যিটোৰ কাৰণে
1: ধপাতৰ ওপৰত
0: ধপাতত যিখিনি থাকে তাৰ ওপৰতো ৰাসায়নিক বস্তু কিছুমান থাকে। সেইকাৰণে সেইটো মানে এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবৰ কাৰণে বডিয়ে মানে শৰীৰে নিজে বিচাৰি থাকে। যেতিয়া সেই মাত্ৰাটো ব্লাড এবাৰ খোৱাৰ পিছত সেইখিনি আপোনাৰ বডিত যায়, বডিত যোৱা মানে আপোনাৰ ব্লাডত যায়, ৰক্তত যায়। সেই ৰক্তত যেতিয়া সেই পৰিমাণটো কমি যাব, এবাৰ খোৱাৰ পিছত পৰিমাণটো বাঢ়ি যায়, নিকটিন যিটো কয়, তো সেই পৰিমাণটো যেতিয়া আকৌ কমি যাব তেতিয়া বডিয়ে বিচাৰে, যেনেকে আপোনাৰ ভোক লগা, টোপনি লগা, তেনেকুৱা যিটো চাৰ্কেল আছে এইটো এটা চাৰ্কেলৰ হিচাপে বনি যায় হৈ যায়, যিটোৰ কাৰণে আপোনাৰ এনেকুৱা হয় যে সেইটো এটা টাইমৰ পিছত আকৌ লগা হয়। দ্বিতীয়টো হ'ল যে এইটো এটা হেবিট টাইপ হৈ যায় যে সেইটো পেকেটটো খুলি মুখত লৈ খাম, চুবাই থাকিম, চুবাই থাকিলেহে মই কামটো কৰিব পাৰিম, তেনেকুৱা ধৰণৰ এটা আকৰ্ষণ হয়। আৰু এইবোৰ খোৱাৰ পিছত আপোনাৰ
1: আৰু অকণমান খৰচটোও কম,
0: নাই আজিকালিতো দাম আছে কিন্তু বাকী কিছুমানতকৈ বহুতখিনি কম
1: হয়। আৰু অকণ লুকুৱাই খাবলৈ অসুবিধা কম,
0: অসুবিধা কম কাৰণ এইটো আপোনাৰ য'তে ত'তে পাই যোনে তোনে কিনিব পাৰে, কিন্তু আজিকালি বয়স বান্ধি দিয়া হৈছে যে ইমান বয়সৰ তলত নিদিয়ে ধপাত, আপোনাৰ যিকোনো পাণ দোকানত নিদিয়ে, স্কুলৰ পৰা কিমান ৰেডিয়াছ বা এডুকেশ্যন ইনষ্টিটিউটৰ পৰা কিমান এটা ৰেডিয়াছৰ দূৰলৈ ৰাখে, কিন্তু আপোনাৰ কিনিবৰ কাৰণে একো অসুবিধা নাই, হেবিট হৈ যায়। আৰু আপোনাৰ ব্লাডত যেতিয়া বস্তুটো কমি যাব, নিকটিনটো কমি যাব, তেতিয়া আকৌ আগ্ৰহটো আহে খাবৰ কাৰণে আৰু ইজিলি এভেইলেবল কাৰণে খাবৰ কাৰণে সুবিধা হয়।
1: এতিয়া এই ঘনে ঘনে যদি খাই থাকে কি হ'ব পাৰে?
0: প্ৰথমতেতো আপোনাৰ যিটো আৰ্জ, যিটো মানে খাবৰ কাৰণে মন যায় সেইটো এটা হেবিচুৱেল ফৰ্ম কৰি দিয়ে, যিটো কাৰণে তেওঁ সেইটো এৰিবৰ কাৰণে এটা বহুত প্ৰব্লেমেটিক, এনেকুৱা নহয় যে কালি পা মই নাখাওঁ এৰি দিব পাৰিম, সেইটো এৰিব নোৱাৰা হৈ যায়, সেইটো এটা ডাঙৰ প্ৰব্লেম। ছেকেণ্ড প্ৰব্লেম মুখৰ যিবিলাক ইলাষ্টিচিটি থাকে, মুখখন আঁ কৰিব পাৰোঁ আমি, যিটো মুখত পূৰা
1: মেলিব
0: পাৰোঁ, আমাৰ থ্ৰী ফিংগাৰ তিনিটা আঙুলি পূৰা মুখত সোমাব লাগে, যেতিয়া এইবোৰ খাই থাকে তেতিয়া ভিতৰৰ যিটো ফাইবাৰাছ বেণ্ড বুলি কয় গালত, যিটো ইলাষ্টিচিটি থাকে আঁ কৰি দিব পাৰি, পূৰা মুখখন বহলকৈ মেলিব পাৰি, সেই বহলকৈ মেলাটো লাহে লাহে লাহে লাহে লাহে কমি আহি থাকে, কাৰণ সেই ইলাষ্টিচিটিবিলাক যিটো আছিলে সেইবিলাক ফাইবাৰাছ বেণ্ড টাইপ হৈ যায়, সেই যিটো ইলাষ্টিচিটি থাকে সেই ইলাষ্টিচিটিটো বেয়া হৈ যায়, পেলাই ৰছী টাইপ হৈ যায়, টান টান হৈ যায়, মুখখন গালত দুই চাইডে আঙুলি দি পেলাই এনেকৈ টানি চালে আপোনাৰ সেই বেণ্ডছবিলাক ৰছীৰ নিচিনা আঁ জাতীয় চাপ পোৱা যায়, সেইটো যেতিয়া আপোনাৰ সদায় মুখখন চাব লাগে যে আপোনাৰ তিনিটা আঙুলি মুখৰ ভিতৰত আৰামত সোমাই যাব লাগে মুখখন আঁ কৰিলে, এনেকুৱা গুটখা ধৰণৰ এইবিলাক বস্তু খাই থাকিলে আপোনাৰ সেই মুখৰ যিটো মেলাৰ যিটো কেপাচিটি থাকে যিমানখিনি মেলিব লাগে সেইটো লাহে লাহে কমি আহে, কমি এনেকুৱা পৰ্যায়লৈ আহে যে মানুহ মুখখন এটা আঙুলি সোমাব নোৱাৰে, আৰু এইটো এনেকুৱা নহয় যে আপুনি অপাৰেশ্যন কৰি দিব পাৰে।
1: গালৰ ভিতৰৰ ফালে কিবা দাগ দাগ বহিব নেকি?
0: ভিতৰটো দাগ বহিব, গালৰ প্ৰথমটো মেইন কৰি মুখখন বন্ধ হৈ গ'লে খোৱাটো মানুহৰ অসুবিধা হৈ যায়, আৰু সেইটো অপাৰেশ্যনটো আপোনাৰ অকল লেজাৰ দি হ'ব, কাৰণ সেইখিনি কাটি দিলে ফালি যাই থাকিব, চ' অপাৰেশ্যনটো ইমান ইজি নহয়, চ' সেইটোৰ কাৰণে আপোনাৰ এইটো খাব নালাগে। তাৰ ওপৰত আপোনাৰ দাঁতবিলাক যিবিলাক আছে, দাঁত আৰু গাম যিটো ওপৰত আলুটো থাকে, সেই আলুৰ ভিতৰত এই গুটখাৰ সৰু সৰু টুকুৰাবিলাক সোমাই যায় থাকে, তো মুখৰ পৰা এটা বেড স্মেল আহে, লাহে লাহে দাঁতবোৰত ষ্টেইন পৰে, ব্ৰাউন কালাৰ ষ্টেইন এটা পৰি যায়, ৰং ধৰি যায়, পাথৰ জমা হোৱা বুলি কয় দাঁতৰ তলৰ ছাইডত পিছৰ পিনে, যিটো গুটখাত যিটো কেলছিয়াম থাকে সেই কেলছিয়ামটো ডিপজিট হৈ যায় থাকে, ডিপজিট হৈ যোৱাৰ কাৰণে দাঁতবোৰৰ মানে যিটো শ্বেপ থাকে সেইবিলাক পিছৰ দিনে একদম পুৰা এটা লেয়াৰ এটা হৈ যায়, সেই লেয়াৰটো আকৌ চাফা কৰিব লাগে, আৰু যেতিয়া সেই লেয়াৰটো থাকিব আৰু আলুবিলাকৰ ভিতৰত লেতেৰাবোৰ সোমাই যাব, দাঁতবোৰ লাহে লাহে লৰিব ধৰে, দাঁতবোৰৰ পৰা স্মেল আহিব, স্মেল অহাৰ পিছত আপোনাৰ দূৰৰ পৰা তেজ ওলাব ধৰিব, আইৰিয়া যিটো হয় সেইটো হ'ব, দাঁতবোৰ লৰি যাব, আৰু সেইবোৰ এবাৰ দাঁতবোৰ লৰি যোৱা মানে দাঁতবোৰ আকৌ ঠিক কৰাটো ইমান সহজ নহয়,
1: চিকিৎসকৰ কাৰণে কঠিন হয়,
0: কঠিন হয়।
1: তাৰ পিছতে এইটো কেঞ্চাৰলৈকে যাব পাৰে, এইখিনি হ'ল কেঞ্চাৰ নোহোৱাৰ আগৰ বেমাৰ,
0: এইখিনি প্ৰি, এবাৰ যেতিয়া বেঞ্চবিলাক আহি যায় মুখত বগা চামনি পৰিব ধৰিব, এনেই বগা চামনি প্ৰি কেঞ্চাৰাছ লিজেন, কেঞ্চাৰ হোৱাৰ আগৰ লিজেনটো, আৰু এইবোৰেই যাই যাই যাই যাই আপোনাৰ গ্ৰ'থ হয়, গ্ৰ'থ হৈ পেলাই কেঞ্চাৰ হ'ব পাৰে, বহুতে কয় যে চুনে ডাকিছে।
1: আমি দ্বিতীয়বিধ একেধৰণৰ খৈনী খুব সাধাৰণতে ব্যৱহাৰ কৰা দেখা যায়, শৈশৱতে শিকিবলৈ আৰম্ভ কৰে, খৈনীৰ পৰাও একেধৰণৰ অপকাৰ হ'ব পাৰে।

0: গুটখাত কি হয় আপোনাৰ গোটেই মুখখনো যেনেকুৱা হয় খৈ যিটো চাধা বুলি কৈছে খৈনী যিটো আছে সেইটো এটা স্পেচিফিক পজিশ্যনত থয়
1: নিৰ্দিষ্ট
0: জেগাত থয় সেই জেগাটোত কি হয় আপোনাৰ এটা যিটো নৰ্মেল স্কিন থাকে সেই নৰ্মেল স্কিনটো ওপৰটো কাটি দিয়ে তো কাটি দিয়াৰ পিছত সেইখিনি বিলাক ডাঠ টাইপ হৈ যায় টান ধৰণৰ অলপ মানে বাকী স্কিনখিনি লাৰি আৰু সেইখিনি স্কিন লাৰিলে ডিফাৰেঞ্চ এটা হয় লাহে লাহে তাতে বেঞ্চ কিছুমান মানে ডাক মানে এনেকুৱা আঁহ জাতীয় পৰে তাৰপিছত হোৱাইট চামনি পৰে তাৰপিছত সেইখিনি জেগা যদি তাৰপিছতো তাতেই খাই থাকে সেই জেগাখিনি পিছলৈ কি হয় মানে বিষ নোহোৱা হৈ যায় কাৰণ সেই ধপাত আপোনাৰ খৈনি বা চাধা যিটো আছে সেইটো সেইখিনি জেগাত থৈ থাকে বিষটো নোহোৱা হৈ যায়
1: স্নায়ুখিনি দুৰ্বল হৈ যায়
0: দুৰ্বল হৈ তাতে গ্ৰথ হোৱাটো চান্সেছ বেছি থাকে
1: বহুত সময়ত দেখা যায় যে সেইফালে কিবা এটা অসুবিধা হ'ল অন্যফালে
0: ৰাখি দিব
1: অন্যফালে
0: সেইপিনে অলপ প্ৰথম অৱস্থাত দিগদাৰ পায় আকৌ অন্যফালে লাগিলে আকৌ সেই চাইডে দিগদাৰ পালে মানে চাৰিটা জেগাত বেছিকেলি ঘূৰাই থাকে মানুহে চ' সেই জেগাখিনি আপোনাৰ মানে একো নাখাই আহিলেও আপুনি মুখখন মেলি চালে সেই জেগাখিনি ডিফাৰেঞ্চত মানে নৰ্মেল মানুহ এজনো দেখিলে গম পাব পাৰে যে সেইখিনি জেগাত কিবা এটা ডিফাৰেঞ্চ হৈছে বাকী এৰিয়াৰ পৰা চ' সেইখিনি
1: জেগাত দাঁতত অপকাৰ কৰিব
0: দাঁতত যেতিয়া আপোনাৰ যিকোনো এনেকুৱা ধৰণৰ বস্তুবিলাক হয় ত' আল্টিমেটলি যাই পেলাই আপোনাৰ পায়েৰিয়া যিটো কয় সেইটো হয় সেইটো হৈ পেলাই দাঁতবিলাক লুজ হৈ যায় মুখৰ পৰা স্মেল আহে দাঁতৰ পৰা তেজ ওলায় পুজ ওলায় লাহে লাহে দাঁতবোৰ লৰি যায় আকৌ সেই
1: পায়েৰিয়াখিনিয়ে হ'ব গুটখাৰ লগত গোটেই মুখমণ্ডলত হোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াত নিৰ্দিষ্ট জেগাত সমস্যাখিনি
0: জেগাত কেঞ্চাৰাছ পজিশ্যনটো হোৱাটো বেছি দেখা যায় আৰু বাকী জেনেৰেলাইজ যিখিনি মুখৰ আপোনাৰ জিঞ্জাইভেটিছ বা আপোনাৰ পায়েৰিয়া বুলি কয় সেইটো আপোনাৰ যিকোনো ধৰণৰ ধপাত ইউজ কৰিলে হয়
1: এতিয়া ধপাতখনৰ অন্য এটা ব্যৱস্থা হ'ল চিগাৰেটে মুখমণ্ডল বা দাঁতৰ কি কি সমস্যা আনিব পাৰে
0: চিগাৰেটেতো প্ৰথমটো এইটোৱে কথা যে চিগাৰেট যোনে খায় তেওঁৰো এফেক্ট হৈ আছে আৰু যোনে নাখায় দুটাই এফেক্ট হৈ আছে কিন্তু যোনে খাই আছে তেওঁলোকৰ আৰু এটা সেই যে আপোনাৰ যিটো ইনহেল কৰে টবেকটো যিটো ইনহেল কৰে সেইটো আপোনাৰ আৰু গৰম হিট এটা আপুনি ইনহেল কৰি আছে চ' মুখৰ ভিতৰত যিটো টেম্পাৰেচাৰ থাকিব লাগে নৰ্মেল টেম্পাৰেচাৰ নৰ্মেল পি এইচ লেভেল যিখিনি থাকিব লাগে সেই নৰ্মেল টেম্পাৰেচাৰটোতকৈ বাঢ়ি যাই থাকে চ' আপোনাৰ মুখৰ ভিতৰত কিছুমান বেক্টেৰিয়া যিবিলাক দৰকাৰ আছে সেইবিলাকো মাৰি দিয়ে মুখৰ টেম্পাৰেচাৰটো ৰেইজ কৰে ধোঁৱাটো যিটো ভিতৰলৈ যায় আছে লাংচত যাব লাংচত সেই কলা দাঁতটো যিটো দাঁতৰ ভিতৰত আপোনাৰ যি দাঁতৰ আগত যিটো দেখিছে সেই একেখিনি বস্তু আপোনাৰ বুকুৰ ভিতৰত লাংচত
1: একেধৰণে গুটখা আৰু খৈনী খালে যিখিনি পিক গৈ থাকে পেটলৈ সেইখিনিওতো অপকাৰ কৰে
0: সেইটো আপোনাৰ ছিষ্টেমিক প্ৰব্লেমটো থাকিবই কাৰণ সেইটোৰ পৰা আপোনাৰ ব্লাডত গৈছে
1: মানে মুখৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংশলৈকে
0: মুখৰ ভিতৰত আপুনি যি নিয়ে মুখৰ ভিতৰত এবাৰ সোমোৱাৰ পিছত ভিতৰত যোৱাৰ পিছত সি ব্লাডত লৈ যাব আৰু গোটেই অভাৰঅল চাৰ্কুলেট কৰে
1: গতিকে সেইখিনি কথা আচলতে আমাৰ শ্ৰোতাই আৰু যিখিনি অভ্যাসবোৰ কৰি আছে সেইখিনি এই অভ্যাসবিলাক এৰিবলৈ অলপমান হ'লেও চিন্তা কৰিব হয় এতিয়া আমি শেষৰটো আহিছোঁ খুব আমাৰ সমাজত প্ৰচলিত ব্যৱস্থা হ'ল পাণ তামোল এই দুটাই মুখৰ কি কি অপকাৰ কৰিব পাৰে দাঁতৰ কি কি অপকাৰ কৰিব
0: বেছিকেলি পাণ তামোলটো আপোনাৰ এনেকুৱা নহয় যে সি কেঞ্চাৰাছ একেবাৰতে কৰি দিব বা হেৰি হয় কিন্তু সেইটো এটা লিমিটত যদি তেতিয়াহ'লে মানে কেঞ্চাৰ এনেকুৱা নহয় যে পাণ তামোল খোৱা মানুহে কেঞ্চাৰ হয় পাণ তামোল নোখোৱা মানুহৰো কেঞ্চাৰ হয় আৰু এইটোও নহয় যে পাণ তামোল খালে কেঞ্চাৰাছ হ'বই সেইটো একো কথা নাই কিন্তু আপোনাৰ নিকটিন যিবিলাক
1: চূণ
0: দিয়ে সেইবিলাকৰ পৰা বেছি এফেক্ট কৰে
1: বহুতে জৰ্দাৰ
0: লগত খায় তো যেনেকে চাধা খৈনি আপোনাৰ চিগাৰেট গুটকা এইবিলাকত কেমিকেল ইউজ কৰা যায় তো এইবিলাকৰ পৰা চান্সেছটো বহুত বেছি বাঢ়ি যায় কেঞ্চাৰ সেইবিলাক নোখোৱা মানুহৰো হয় এইটো বহুতে কয় যে নোখোৱা মানুহৰো হৈছে খোৱা মানুহৰো নাই হোৱা কিন্তু নোখোৱা মানুহ এজনৰ যিমান চান্স থাকে যিমান পাৰ্চেণ্টেজ হয় তাতকৈ খোৱা মানুহজনৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়
1: আচলতে ধূমপানে বা ধপাত সেৱনে কৰ্কট ৰোগ কৰে এইটো প্ৰমাণিত আৰু সেইকাৰণে এইটো প্ৰতিৰোধ কৰি ৰাখিব পাৰিলে আমি এই ৰোগৰ পৰা বাচি থাকিব পৰা বহুত ৰাস্তা থাকে আৰু তাৰ বাহিৰেও বহুতখিনি কাৰণ আছে যিখিনি কাৰণ কৰ্কট ৰোগৰ কাৰণে এতিয়াও বিজ্ঞানীসকলে বিভিন্ন প্ৰচেষ্টাৰে জানিবলৈ চেষ্টা কৰি আছে নহয় জানো
0: পাণ তামোলত কি হয় তামোল যেতিয়া বা চুপাৰিটো যেতিয়া চুপাই থাকে তেতিয়া সৰু সৰু গুড়া হৈ যায় এইবোৰ দাঁতৰ ফাঁকৰ মাজত সোমাই যায় আলুৰ মাজত সোমাই যায় সেই আকৌ একেই কথা
1: একেই ধৰণৰ সমস্যা
0: আপোনাৰ পায়েৰিয়া যিটো প্ৰব্লেম আহিব পাৰে সেইটো আহে
1: আকৌ সেই তামোলৰ পি পেটলৈ গ'ল
0: আকৌ পেটলৈ গ'ল আকৌ তাৰ ওপৰত পাণৰ লগত আকৌ চূণো দিয়ে চূণ আকৌ বেছিকৈ দিয়ে তাৰপিছত আপোনাৰ চাধাও দিয়ে বেলেগ বেলেগ কিবা মছলাও দিয়ে চ' সেইবিলাকে আৰু বেছি মানে
1: অপকাৰ
0: অপকাৰটো বেছি কৰে আৰু

0: মুখৰ ভিতৰত কিবা হ'লে পান তামোল খাই মুখৰ ভিতৰত কিবা হ'লে চুনে ডাকিছে, এটা মানে খুব হেৰি হয়, নাই একো হোৱা নাই, চুনে ডাকিছে ঠিক হৈ যাব। চ' মুখৰ ভিতৰত ঘাঁহ হ'লে মানে এই মুখৰ ভিতৰত আপোনাৰ যিটো তেজৰ চলাচলটো আছে খুব বেছি, চ' মুখৰ ভিতৰত আপোনাৰ কিমান বেক্টেৰিয়া বা কিমান আমি হাতেৰে লেতেৰা বা মুখৰ ভিতৰত যায়, চ' মুখৰ এই চেলাইভা আৰু ব্লাড ছাপ্লাইটো ইমান বেছি সি নিজে কণ্ট্ৰল কৰিব পাৰে, মানুহজনক পুৰুকে বেমাৰ হ'ব নিদিয়ে। কিন্তু এই যে চুনে কাটে বুলি কয়, চুনে কাটে এনেকুৱা নহয়, চুনে ডাকে বুলি কয় যিটো, তাৰমানে কি হয় ওপৰ লেয়াৰটো গুচি যায়, চ' বডিয়ে সেইটো ৰিপেয়াৰ কৰে। কিন্তু এইটো নহয় যে সেইটো যদি আপোনাৰ যদি যিকোনো ঘাঁ এটা হৈছে বা কাটিছে বা ডাকিছে, যেতিয়া আপোনাৰ সাতদিনৰ ভিতৰত শুকোৱা নাই, বডিয়ে নিজে নিজে তাক কভাৰ কাপ ঠিক কৰিব পৰা নাই, সাতদিনৰ পিছত আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো
1: বাঞ্ছনীয়। এতিয়া আমি আহিব বিচাৰিছোঁ, আমি সমস্যাৰ কথা পাতিলোঁ বহুতখিনি, ধপাত সেৱনৰ উপকাৰিতা সম্পৰ্কে, তামোল পাণৰ উপকাৰিতাৰ কথা পাতিলোঁ। এতিয়া নোখোৱাকৈ থাকিবলৈ হ'লে কি কি কৰা উচিত?
0: নোখোৱাটো প্ৰথমটো হ'ল আপোনাৰ নিজৰ যিটো উইল পাৱাৰটো আপুনি বঢ়াব
1: লাগিব, মনৰ শক্তি বঢ়াব লাগিব।
0: কিয় খাব নালাগে এই বস্তুবোৰ আপুনি
1: এতিয়া বেয়াখিনি আমি যথেষ্ট পাতিলোঁ, এইখিনিৰ পৰা অপকাৰ বুলি আমি জানিলোঁ, উপকাৰ অকণমানো
0: নাই। তো সেই বস্তুখিনি আপুনি নিজক প্ৰথমতে ঠিক কৰিব লাগিব, বাকী আপোনাৰ যিখিনি আছে সেইখিনি বাৰু মই ক'ম। প্ৰথমতে আপোনাৰ নিজৰ উইল পাৱাৰটো নানিলে কোনো ঠিক কৰিব নোৱাৰে। প্ৰথমতে এই বস্তুখিনি আজিকালি হাতে হাতে মোবাইল চবৰে থাকে, আৰু যেতিয়া আপোনালোকে ইউটিউবতো চাব পাৰে বা এইবিলাকৰ পৰা ছাইড এফেক্টটো কি আছে, মোবাইলততো চব বিচাৰি পেলাই পায়ে। তো আপোনাৰ এনেকুৱা ধৰণৰ বহুত ভিডিঅ'জ আছে, লাংছত কেনেকৈ যায়, মুখত কি হয়, আৰু ইভেন আপোনাৰ চিগাৰেটৰ পেকেটত আজিকালি 80% 70% এৰিয়াটো দেখাই দিয়ে যে মানে কি হ'ব পাৰে এইটো খালে, তাৰপিছততো মানুহে ইগনোৰ কৰে। চ' এইখিনি যদি চাই অলপ ষ্টাডি কৰে, পঢ়ে, ভিডিঅ' চাই, মানুহৰ কেনেকুৱা কি হৈছে, হোৱাৰ পিছত যিবিলাকৰ ভাল হৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ হেৰি কৰিছে, বা অপাৰেশ্যন হোৱাৰ পিছত মুখখনৰ শ্বেপ বদলি যায়, কাৰণ বোনটো কাটি দিব লগা হয়, তো মুখৰ দেখাটো বেয়া হৈ যায়। তো এইবোৰ গোটেইখিনি চাই নিজৰ এটা উইল পাৱাৰ বনাব লাগিব যে মই এৰিব বিচাৰিছোঁ, তেতিয়াহে আপুনি যিখিনি ছাপোৰ্ট আছে সেইখিনি তেতিয়াহে কাম কৰিব। যেতিয়া আপোনাৰ উইল পাৱাৰটোৱে নাই, আপোনাৰ ছাপোৰ্টত একো নহ'ব। প্ৰথমটো আপোনাৰ আজিকালি নিকটিন টেবলেটছ বহুত আছে, নিকটিন পেটছ আছে, তো সেইবিলাক ইউজ কৰিব পাৰে। ছেকেণ্ড, আপোনাৰ কাউন্সিলিং কৰা হয়, কাউন্সিলিং কৰিব লাগে। আৰু প্লেচিবো চিগাৰেট কিছুমান ইউজ হৈছিলে মাজতে, এতিয়া বেন হৈছে আকৌ, কিন্তু সেইটোৱে আকৌ এটা হেবিট ফৰ্মেশ্যন। তো হেবিটবিলাক আপোনাৰ বন্ধ কৰিব লাগিব, যে মানে পেকেটটো খুলি খোৱা সেইটো এটা মানুহৰ হেবিট, চিগাৰেটটো হাতত লৈ কথা পাতা, টেনশ্যন হ'লে চিগাৰেটটো খাম, ভাল লাগিলে চিগাৰেটটো খাম। তো হেবিট ফৰ্মেশ্যনখিনি আপুনি গুচাব লাগিব, আপুনি কাউন্সিলৰ তাতে যাব লাগিব, কাউন্সিলৰত যাই পেলাই আপোনাৰ কাউন্সিলিং কৰিব লাগিব প্ৰথম। কিন্তু আপোনাৰ যিয়ে কৰক আপোনাৰ
1: বাকী,
0: কাৰণ নিকটিন পেটছবিলাকে কি কৰে, আপোনাৰ বডিত নিকটিন যিটো লাগে সেই নিকটিনটো ছাপ্লাই কৰি থাকে, আপোনাৰ হেবিটটো ব্ৰেক কৰি দিয়ে। আপোনাৰ বডিত নিকটিন দিয়ে আছে, কাৰণ আপোনাৰ আৰ্চ আহে, এটা ডিমাণ্ড এটা আহে যে মোৰ নিকটিন লাগে। চ' নিকটিন টেবলেটটো খাই দিলে সেই নিকটিন বডিৰ আৰ্চটো গুচি যায়, সেইটোত আপোনাৰ হেবিটটো ব্ৰেক কৰায়।
1: প্ৰথম সেইটো সদায় অভ্যাস কৰিলে সেইটোৰ পৰা আকৌ উপকাৰ হ'ব,
0: সেইটো আকৌ হেবিটুৱেট হৈ যাব পাৰে। সেইকাৰণে আজিকালি পেটছ আহে, নিকটিন পেটছ বডিত লগাই দিয়ে, তো তাৰ পৰা অলপ অলপকৈ নিকটিন যাই থাকে। চ' সেইটোৱে আপোনাক হেবিট ব্ৰেকিং কৰে। বাকী আপোনাৰ যিটো মনৰ ভিতৰত আছে সেই উইল পাৱাৰটো বনাবৰ কাৰণে নিজে অলপ ষ্টাডি কৰিব লাগিব, লগত কাউন্সিলৰ লাগিব। তো এনেকুৱা
1: যোগা প্ৰাণায়াম এইবিলাকে চাগে নিশ্চয় সহায় কৰিব,
0: মনৰ জোৰ পৰা আৰু সেই টাইমটো আপোনাক এভইড কৰি দিয়া যায়, সেইটো টাইমত এটা বেলেগ এটা চিটুৱেশ্যনত থকা যায়। তো সেনেকুৱা ধৰণৰ আৰু লগ বন্ধুৰ লগত, তেনেকুৱা লগ বন্ধুৰ লগত কৰিব লাগিব, অলপ আঁতৰি আহিব লাগিব। চ' আল্টি মানে যেনেকুৱাই যি কৰক, আপোনাৰ মেডিচিনে বেচিকেলি আপোনাৰ হেবিটটো ব্ৰেক কৰাই দিয়ে,
1: বাকীখিনি নিজৰ মনৰ,
0: বাকীখিনি নিজৰ কথা।
1: যি কিন্তু শেষত মই সুধিব বিচাৰিছোঁ, যিসকলৰ চিকিৎসাৰ প্ৰয়োজন হয়, চিকিৎসাৰ প্ৰয়োজন হ'লে তেওঁলোকে কেনেধৰণেৰে চিকিৎসা কৰিব?
0: প্ৰথম যেতিয়া উইল পাৱাৰটো বনাই লয় যে মই এৰিম, তেতিয়াহ'লে দাঁতবোৰ এবাৰ চাফা কৰাই ল'ব লাগে। দাঁতবোৰ পুৰা লেতেৰা হৈ আছে,
1: মনটো পৰিষ্কাৰ হৈ গ'ল,
0: তো দাঁতবোৰ চাফা কৰি দিলে মুখৰ স্মেলটো গুচি গ'ল, ব্লিডিং হোৱাটো বন্ধ হৈ গ'ল। তো সেইটোৰ পৰা এইখিনি কৰি থকাৰ কাৰণে মোৰ এনেকুৱা হৈছিল, দাঁতবোৰ ইমান লেতেৰা দেখিছিলে, মানুহৰ লগত কথা পাতিলে মুখৰ পৰা গোন্ধাই, এইখিনি কৰি লোৱাৰ লগে লগে আপোনাক এটা উইল পাৱাৰটো বঢ়োৱাৰ এটা এটা ৰাস্তা, পথ বিচাৰি এটা পায় যে উইল পাৱাৰটো কৰিলে যে মই এৰিম, কিন্তু দাঁতবোৰ লেতেৰাই হৈ আছে কিনো হ'ব। কিন্তু এবাৰ যেতিয়া আপুনি দাঁতবোৰ চাফা কৰাই লয়, পাইৰিয়া ট্ৰিটমেণ্টটো কৰাই লয়, মুখৰ পৰা স্মেল অহাটো বেয়া, স্মেল অহাটো বন্ধ হৈ যায়, তেজ অহাটো বন্ধ হৈ যায়, দেখাত ভাল হৈ যায়, তেতিয়া এই উইল পাৱাৰটো আৰু অলপ বঢ়ায়। সেইটো সেকেন্ড আপোনাৰ

0: এতিয়া মুখখন বন্ধ হ'ব ধৰিছে, তেতিয়াই আপুনি যদি ডক্টৰৰ ওচৰত যায় তো বিভিন্ন মেডিচিন আছে, সেই মেডিচিন ড'জবিলাক চাই পেলাই সেইটো দি পেলাই
1: চিকিৎসা কৰিব,
0: মুখৰ এক্সাৰচাইজ দিব লাগিব, আপোনাক কাউন্সেলিং কৰা যাব যে কেনেকুৱা ধৰণৰ মুখখন বন্ধ হয়, এনেকুৱা লৈ ভিডিঅ' লৈ দেখুওৱা যায় য'ত মুখখন পূৰা জিৰ' মুখখন নুখুলেই। আমাৰ গুৱাহাটীতে বহুত পাইছোঁ মই, আমাৰ অসমতে বহুত কেছ আছে য'ত মুখখন নুখুলে তেনেকেই খাই আছে। যেতিয়া তেওঁৰ অলপ মুখখন বন্ধ হৈ যাওঁতে যেতিয়া কনচিয়াছ হৈ যাব তেতিয়া আমাৰ এক্সাৰচাইজ, মুখৰ ফিজিঅ'থেৰাপি এক্সাৰচাইজ কৰি পেলাই মেডিচিনেল হেল্প দি পেলাই হেলডি ফুডছ দি পেলাই কাউন্সেলিং দি পেলাই তেওঁক এইটো বন্ধ কৰা যায় আৰু মুখখন খুলি দিব পাৰি। কিন্তু একদম মুখখন জিৰ' বন্ধ হৈ যোৱাৰ পিছত বহুত
1: পিছলৈ তাৰমানে অস্ত্ৰোপচাৰৰ দ্বাৰা কিছুমান কাম সমাধান কৰিব পৰা যায়।
0: অস্ত্ৰোপচাৰ মানে এইটো আপোনাৰ নৰ্মেল মানে অস্ত্ৰোপচাৰ অলপ হেৰি হয়, এইটো লেজাৰ ট্ৰিটমেণ্ট কৰিব লাগে,
1: যিসকলৰ একেবাৰে জটিল পৰ্যায়ৰ চিকিৎসা ব্যৱস্থা সেই ধৰণৰে আছে। কিন্তু এই চিকিৎসা পদ্ধতিলৈ যোৱা মাত্ৰ তেওঁ খৰচৰ মাত্ৰ যথেষ্ট হ'ব, গতিকে সেইখিনি কথাও মনত ৰাখিব লাগিব। আৰু তাৰ লগে লগে এই যে ধূমপান কৰা, গুটখা খোৱা, পাণ তামোল খোৱা, প্ৰতিটো ক্ষেত্ৰতে যদি তেওঁ পইচাৰ কথা এটা হিচাপ কৰি থাকে, মই দিনে 10টা চিগাৰেট ল'লোঁ, সেৱন কৰিলোঁ, 10টাত যদি 10 টকাকৈ হয় 100 টকাকৈ তেওঁ গৈ আছে, এই কথাবোৰ যদি মনলৈ বাৰে বাৰে আহি থাকিব পৰা যায়,
0: যিমান টকা আপোনাৰ ধূমপানত এইবিলাকত খৰচ কৰে এই গোটেইখিনি এমাউণ্ট যদি বছৰত যদি আপুনি চাই যে কিমান খৰচ হৈছে, এইখিনি যদি আপুনি নিজৰ হেল্থৰ কাৰণে লগায়
1: তেতিয়াহ'লে যথেষ্ট উপকাৰ হ'ব, দেশখনত স্বাস্থ্যৱান নাগৰিক সৃষ্টি কৰাত সহায়ক হ'ব। গতিকে ডক্টৰ শৰ্মা, আপুনি আহি আমাৰ মাজত উপস্থিত থাকি যিখিনি ধূমপানৰ অপকাৰিতা সম্পৰ্কে ক'লে আৰু দাঁতৰ যত্ন সম্পৰ্কে উল্লেখ কৰিলে, তাৰপৰা নিশ্চয় শ্ৰোতাসকল উপকৃত হ'ব। ধন্যবাদ থাকিল, নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
5: আৰ বি আইয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
4: বাই গাৰ্লছ, কোন ফালে গৈছা? শুনা নাই? নো শ্বেয়াৰিং।
5: আৰ বি আইয়ে কয় জানি লওক, সতৰ্ক হওক।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়,
6: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
7: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
6: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
6: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে? তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
9: কৰেক্ট,
8: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ। আৰ বি আই কয়
10: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডছমেন।
11: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
12: হৈ গল বাজেট?
11: অঁ, 5000 বাচি গল।
12: নতুন মেখেলা চাদৰ লৈ লওঁ?
11: নলওঁ। যোৱা মাহত এটা লৈছিলোঁ,
12: আৰু এযোৰ
11: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
9: আৰ বি আই কয়
11: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
13: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
13: 6900453528।
3: আকাশবাণী গুৱাহাটী।

0: সর্বক্ষণ সর্বত্র আপনার হইতে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুদাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই কয় যে চৰকাৰে সুদাকণ্ঠ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সালসলনি কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজ

0: জিৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনেকৈয়ে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চও নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ড০ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনাও কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে ডাঃ চাৰ্চিং ইংটি কাথাৰক অধ্যক্ষ হিচাপে লৈ কালি এখন 26-জনীয়া সমিতি গঠন কৰা হয়। এই উপলক্ষে নগাঁৱৰ কঠীয়াতলীৰ গমাৰিয়াটিত আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীৰংহাঙে 6টা উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰি জিলাখনলৈ শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুনকৈ গঠন কৰা এই পৰিষদত এজন উপ মুখ্য কাৰ্যবাহীৰ লগতে 6গৰাকী কাৰ্যবাহী সদস্য থাকিব বুলি তেওঁ উল্লেখ কৰে। এইবাৰৰ বাজেটত পৰিষদলৈ প্ৰথমবাৰৰ বাবে 50 কোটি টকা আবণ্টন দিয়াৰ বাবে ৰাজ্য চৰকাৰক শ্ৰীৰংহাঙে ধন্যবাদ জ্ঞাপন কৰে। কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: প্লাষ্টিকটো আমি কেনেধৰণে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে। ঘৰে ঘৰে সজাগতা কৰিব, দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলত যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ আমি 2টা বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমৌ পাম যে প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সৎ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াতে এটা কম্প্ৰেছিং ইউনিট, তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেট্ৰিয়া তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ।
0: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা খোৱাপানী যোগান প্ৰকল্প এটাও মুকলি কৰে। তিনিচুকীয়া জিলাৰ ৰূপাইৰ তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় বুলি চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি, সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

শুভম সংগীতৰ অনুষ্ঠানটি শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ নীলিমা খাতুনৰ কণ্ঠৰে গীত, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা ৰমেন বৰুৱাৰ।

নীলিমা খাতুনৰ কণ্ঠত কেশৱ মহন্ত ৰচিত আৰু ৰমেন বৰুৱা প্ৰযোজিত গীতটি শুনিলে। এইবাৰীয়া সন্ধান শইকীয়া, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

0: সন্ধান শইকীয়াৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তিকমল ভূঞা, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নলিনীবালা দেৱীৰ কথাৰে মিনতি ভূঞাৰ কণ্ঠৰ এটি গীত।

0: মিনতি ভূঞাৰ কণ্ঠত নলিনীবালা দেৱী ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰীয়া জয়ন্ত কুমাৰ শৰ্মা, গীতিকাৰ পূৰ্ণ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰীৰ।

মনীষা হাজৰিকাৰ কণ্ঠত অনিল কলিতা ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰেই সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণিকৰক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই কয় যে চৰকাৰে সুধাকণ্ঠৰ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সাল সলনি কৰি শিল্পীগৰাকী সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠ সৃষ্টিৰাজীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তেই তেওঁৰ সৃষ্টিৰাজীৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
0: ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা তিনিটা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞগৰাকীয়ে কয় যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়া স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি ডঃ শৰ্মাই ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে নদীৰ গভীৰ ভূতাত্বিক অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাগৰিক সমাজে জিঅ' বেগ ব্যৱহাৰ কৰাৰ পাছতো জিলাখনত খহনীয়া প্ৰতিৰোধ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে লগতে চৰকাৰক শীঘ্ৰে বিকল্প বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পদ্ধতিগতভাৱে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ ডিব্ৰুগড় বান খহনীয়া সুৰক্ষা সমিতি গঠনৰ বাবে এই অনুষ্ঠানতেই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতেই নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কালি নিশা অহা বৰষুণৰ ফলত মহানগৰীৰ চানমাৰী, হাতীগাঁও, জটীয়া, কাহিলিপাৰা, মালিগাঁও, অনিলনগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়।

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গৰক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল নিদৰ্শন। পৰ্বতাৰোহীগৰাকীৰ সাফল্যে যুৱ প্ৰজন্ম, বিশেষকৈ ছোৱালীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হবলৈ অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপাল আচাৰ্যই প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে ভৱিষ্যতৰ বাবে ৰূপামণিক শুভকামনা জনায়। উল্লেখযোগ্য যে ৰূপামণিগড়ে যোৱা 21 মে'ত ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট আৰোহণ দলৰ সদস্য হিচাপে মাউণ্ট এভাৰেষ্ট শৃংগ সফলতাৰে আৰোহণ কৰিছিল। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে

0: ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হ'ব। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন ভাং কফ চিৰাপ আৰু অপিয়ামকে ধৰি 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰা হ'ব। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: প্লাষ্টিকটো আমি কেনেধৰণে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগুল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে। ঘৰে ঘৰে সজাগতা কৰিব, দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ আমি 2 বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমৌ পাম য'ত প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সৎ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াতে এটা কম্প্ৰেছিং ইউনিট, তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেটেৰা তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ।
0: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা এটা খোৱাপানী যোগান প্ৰকল্পও মুকলি কৰে। তিনিচুকীয়া জিলাৰ ৰূপাই তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় হিচাপে চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। নেশ্যন প্ৰেছ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা স্পেনিছ ভাষাত অনুদিত মিৰি জীয়ৰী বৰ্তমান ভাৰতৰ উপৰি আমেৰিকা, ব্ৰিটেইন, ছিংগাপুৰ আৰু মালয়েছিয়াত বিক্ৰীৰ বাবে উপলব্ধ হৈছে। তন্ময় সোণোৱালে ইয়াৰ পূৰ্বে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সৃষ্টি, অমৰ সৃষ্টি, বুঢ়ী আইৰ সাধু স্পেনিছ ভাষালৈ অনুবাদ কৰি সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2,266 গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত আই আই টি গুৱাহাটীয়ে 26,000তকৈও অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই দিনকেইটাত নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত আৰোপ কৰা হৈছে। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময়ত দিয়া 2টা গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 2-1 গ'লত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে আৰু অতিৰিক্ত সময়ত জে আলভেৰেজে গ'ল দিয়ে। স্পেইন আৰু ফ্ৰান্সে ইতিপূৰ্বে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত স্পেইনে বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰাৰ বিপৰীতে ফ্ৰান্সে মৰক্কোক 2-0 গ'লত পৰাভূত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। 21 বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। আপোনালোকে পুৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত।

0: সমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকুফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থক অধিক আকৰ্ষণীয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ 14খন মেডিকেল কলেজত 3,027টা পদ খালী। ভিয়েটনামৰ সমুদ্ৰত সংঘটিত দুৰ্ঘটনাত 15গৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু। আৰু গুৱাহাটীত 18 জুলাইত কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহ আয়োজনৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভিয়েটনামৰ এটা দ্বীপৰ ওচৰৰ সমুদ্ৰত এখন যাত্ৰীবাহী নাও ডুব গৈ 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ বাতৰি। ভিয়েটনামৰ সমুদ্ৰত কৰুণ মৃত্যু 15 ভাৰতীয় পৰ্যটকৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূতসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ONGCয়ে পুনৰ 3খনকৈ তৈল ক্ষেত্ৰ বিদেশী পুঁজিপতি গোষ্ঠীক গোটাই দিয়াৰ চেষ্টা চলোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে 3 লাভজনক তৈল ক্ষেত্ৰ গটাব পুঁজিপতি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মজীৱিকীৰ সৈতে সামঞ্জস্য থকাকৈ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি কৰা মন্তব্যৰ বাতৰি ডিজিটেল মাধ্যমেৰে ছেলফি উঠিব পাৰিব, সুধাকণ্ঠৰ সৈতে গীত গাব পাৰিব গীত শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ উদ্যোগত 18 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহৰ বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ 14খন চিকিৎসা মহাবিদ্যালয়ত 297টা শিক্ষকৰ পদ খালী হৈ থকাৰ বাতৰি। 14 মেডিকেল কলেজত 3,027 পদ খালী শিৰোনামেৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাজেটত অসম চুক্তিৰ 6নম্বৰ দফা ৰূপায়ণৰ বাবে নিৰ্দিষ্ট ধন আবণ্টন নিদিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। যুদ্ধ সমাপ্তিৰ বাবে অন্তৱৰ্তীকালীন চুক্তিত উপনীত হোৱাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত আমেৰিকা আৰু ইৰাণৰ নেতৃবৰ্গই ভাবুকি প্ৰদান কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প ইৰাণিয়ান লিডাৰ্ছ পাৰ এছ ট্ৰুজ ফলছ এফাৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টু প্ৰসাদ সোণোৱালৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱাৰ ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ।
2: পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেৱে আজিৰ মেল মুকলি কৰিছো। অকনিহত আহা, পলম নকৰি তোমালোকৰ গীত মাত শুনো। অকমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম কৃতিকা বৰ্মন।
0: কৃতিকা, ক'ৰ পৰা আহিছা?
1: মই চানমাৰি কলনীৰ পৰাই।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
1: মই বিষ্ণুৰাভা সংগীত আজি মন্দিৰৰ দুৱাৰ গাবলৈ।
0: বিষ্ণুৰাভাৰ গীত গাবা, গোৱা।

0: অকমানি ভাইটি কি নাম তোমাৰ?
1: পূৰৱ জ্যোতি শৰ্মা।
0: পূৰৱ কৰ পৰা আহিছা?
1: মই নুনমাটি গুৱাহাটীৰ পৰা।
0: নুনমাটি গুৱাহাটীৰ পৰা আহিছা। আজি আমাক মেলত কি শুনাবা?
1: মই আজি এটা বিষ্ণু ৰাভাৰ গীত গাম।
0: গোৱা।

0: গৌরী,
1: ধন্যবাদ।
2: পূৰবৰ কাৰণে ডাঙৰ কৈ হাত চাপিব জানিম। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম ৰিচা কাকতি।
2: তুমি ক'ৰ পৰা আহিছা?
3: নুনমাটি গোপাল নগৰ।
2: আজি আমাক মেলত কি শুনাবা, গীত গাবা, গোৱা।
3: অলিয়া বলিয়া কৃষ্ণাই কলিয়া, ভাল গকুলত খিলা খেলিছিলা, ভাল গকুলত খিলা খেলিছিলা। অলিয়া বলিয়া কৃষ্ণাই কলিয়া,

0: অসুরকে বধি কম সমুমাইক মাৰিও কলিয়া চিরকাললৈ কিৰীতি ৰাখিলা অসুৰ শত্ৰুৰ লগতে কলিয়া ফাল গোকুলত লগৰি পালা অঘামঘা দুই অসুৰকে বধি কংসমুমাই মাৰিও কলিয়া চিৰকাললৈ কিৰীতি ৰাখিলা অলিয়া বলিয়া কৃষ্ণাই কলিয়া ফাল গোকুলত খিলা খেলিছিলা ফাল গোকুলত খিলা খেলিছিলা। ধন্যবাদ
1: ৰিচা, খুব সুন্দৰ হৈছে। আমি ৰিচা কানি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো ক?
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি ওজা।
1: কৃষ্টি ক'ৰ পৰা আহিছা?
2: হাজো পতনিৰ পৰা।
1: ইমান দূৰ পৰা আহিছা, বাৰাজী মেলত কি শুনাবা আমাক?

0: ধন্যবাদ।
1: অকমানি ভন্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম হৈছে অনুষ্কা দাস।
1: অনুষ্কা, ক'ৰ পৰা আহিছা?
2: নলবাৰী হগ্ৰাবৰৰ পৰা আহিছো।
1: কি শুনাবা আজি আমাক?
2: শিশু গীত
1: গোৱা।
2: আজি

0: বন্দা নমস্কাৰ।
1: সুন্দৰ হৈছে। গাঁৱৰ ঘৰলৈ গ'লোঁ আৰু সুন্দৰ সুন্দৰ খোৱা বোৰ খালোঁ, ঔটেঙাৰ মাছৰ জোল। নহয় ভাল লাগেনে খাবলৈ ঔটেঙাৰ মাছৰ জোল? আৰু কি কি খোৱাবা তোমালোকে? আৰু বাৰু খুব ভাল লাগে, এইবোৰ খাব লাগে, আমাৰ বাৰীৰ বস্তুবোৰ সদায় খাব লাগে। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো
2: কোৱা?
1: তুমি ক'ৰ পৰা আহিছা?
2: চিত্ৰনগৰ গুৱাহাটী।
1: আজি মেলত কি শুনাবা?
2: কবিতা আবৃত্তি কৰি চল কি চলা আৰু নিম পাতিতা চেনিম কহিয়া এইবোৰ মিঠা চল ফাই টেঙা আৰু কেহা আমলখি নুনিয়া বিচাৰি পাবা নিমখ চেলেকি।
1: হৈ গ'ল, আৰু এটা গাবা। গোৱা বাৰু, কি গাবা এবাৰ?
2: চিঠি পঢ়া আগৰলা গীত গাম। মোৰ বালিত ফুৰিলে ইঙে অজিত মাল।

0: বা
1: চপুরি পজাই দিম। তোমাৰ নামটো কোৱা?
0: ইয়াশ্ৰী শইকীয়া।
1: ইয়াশ্ৰী কৰ পৰা আহিছা?
0: জ্যোতি নগৰ।
1: আজি আমাক মেলত কি শুনাবা?

பிக்கட் பிக்க நோய் அப்படி சூவா.

ইয়াকচি, তোমাৰ গীতটি গাওঁতে মাজে মাজে দুটা এটা শব্দ ভুল হৈছে, তুমি শুদ্ধকৈ গীতটো শিকি আহিবা আৰু আমাক শুনাবা, হ'বনে? অকণিহঁত সাধু শুনিবৰ সময় হ'ল। মই তোমালোকক আজি পঞ্চতন্ত্ৰ সাধুপুথিখনৰ পৰা এটি সাধু ক'ম। সাধুটিৰ নাম হৈছে গাধৈ গান গালে। এজন ধোবাৰ এটা গাধ আছিল, তাৰ নাম আছিল উদ্ধত। ধোবাজনে গোটেই দিনটো গাধৰ হতুৱাই নানা ধৰণৰ কাম কাজ কৰাইছিল। সি কিন্তু গাধটোক পেট ভৰাই খাব দিয়া নাছিল, সেয়ে গাধটোৰ চেহেৰা দিনে দিনে দুৰ্বল হৈ যাবলৈ ধৰিলে। তাকে দেখি ধোবা এটা বুদ্ধি উলিয়ালে। সি গোটেই দিনটো গাধৰ হতুৱাই কাম কৰাই আৰু নিশা হলে আনৰ খেতিপথাৰত সোমাই থৈ আহে। আকৌ পুৱা পোহৰ হোৱাৰ আগে আগে কোনো গম নোপোৱাকৈ ঘৰলৈ লৈ আহে। গাধটোৰ দৰে এটা শিয়ালেও নিশা হলে লোকৰ শস্য খাই ফুৰিছিল। এনেদৰে সদায় ৰাতি ৰাতি শস্য খাওঁতে শিয়াল আৰু গাধৰ মাজত বন্ধুত্ব হ'ল। এনেদৰে শস্য খাই খাই গাধটো হৃষ্টপুষ্ট হৈ পৰিল। পৰম সুখত গাধ আৰু শিয়ালৰ দিন অতিবাহিত হ'বলৈ ধৰিলে। এদিনাখন শৰৎকালৰ পূৰ্ণিমা ৰাতি, আকাশত লেখ মানো মেঘ নাছিল। এনে সুন্দৰ জোনৰ পোহৰত গাধ আৰু শিয়ালে বেৰ ভাঙি এখন শস্য পথাৰত সোমাল আৰু মনৰ আনন্দতে খাবলৈ ধৰিলে। তেনে সময়তে গাধৰ মনত গানৰ নিচা জাগিল। শিয়ালক মাতি সি ক'লে, ভাগিন, আজি জোনাক নিশাৰ বৰ আনন্দৰ দিন। এনে দিনত মই গান নেগাই থাকিব নোৱাৰো। খোৱা বোৱা বহুত কৰিলোঁ, এতিয়া গান গাওঁ শুনা, কি ৰাগত গাম কোৱা। এই কথা শুনি শিয়াল চমকি উঠিল, ক'লে, নিজেই নিজৰ বিপদ কিয় মাতি আনিব লাগে? তুমি নাজানা নেকি যে চুৰ কৰিবলৈ আহিলে হাঁহি আৰু গান বৰ বেয়া বস্তু? তাৰোপৰি তোমাৰ মুখৰ মাতটো বৰ মধুৰ নহয়, বহু দূৰৰ পৰাই এই আৱাজ শুনা যায়। ওচৰতে চকীদাৰ মানে পহৰাদাৰ শুই আছে, তোমাৰ বেসুৰা গান শুনি সিহঁতৰ টোপনি ভাগি গ'লে সৰ্বনাশ কথা হ'ব। সিহঁতে হাতত দাণ্ডা লৈ আহি আমাক মাৰপিট কৰি বন্দী কৰিব পাৰে, এইবোৰ কেলেংকাৰীৰ প্ৰয়োজন নাই। এতিয়া আমি ভালে ভালে ইয়াৰ পৰা ওলাই যোৱাৰহে কথা। শিয়ালৰ এনেকুৱা কথা শুনি গাধৰ খং উঠিল। সি ক'লে, তুমি হলা জংঘলৰ জানোৱাৰ, তুমি গানৰ কি মূল বুজি পাবাহে? তুমি ইমান বেৰসিক বুলি জনাহাতেন এই ধুনীয়া জোনাক ৰাতি তোমাক লৈ নাহিলোহেঁতেন। আহ, কি মধুৰ জোনালী নিশা! এতিয়া গাধৈ গান গোৱা আৰম্ভ কৰিব বুলি ভাবি শিয়ালে

0: লৰালৰিকৈ কৈ উঠিল, ময়ো সিমান বেৰসিক নহয়। বাৰু তুমি গান গাবানে টেটুফালি চিঞৰিবা? সেয়ে কৈছো, এতিয়া এই গান চানবোৰ এৰা, নহ'লে আমি বিপদত পৰিম। এই কথা শুনি গাধৰ খং টুকুনে চৰিল, কিকলি মূৰ্খ, মই গান গাব নাজানো। শুন, গানৰ সাতোটা স্বৰ, তিনিটা গ্ৰাম, একৈশটা মূৰ্চনা আৰু ঊনপঞ্চাছটা তাল, এই হ'ল গানৰ সুৰ। তাৰোপৰি আছে তিনিটা মাত্ৰা, তিনিটা লয়, ছয়ত্ৰিছটা ভাগ, নটা ৰস আৰু চল্লিছটা ভাৱ। এই সকলো ধৰণৰ গান মোৰ কণ্ঠস্থ হৈ আছে, তাৰে মাত্ৰ এটা গাই শুনাইছো, শুন তেনেহ'লে। তাকে শুনি শিয়াল লগে লগে থিয় হ'ল আৰু ক'লে, অকণমান ৰবা মামা, মই আগতে গৈ বেৰৰ বাহিৰ হৈ লওঁ আৰু খেতিয়ক বেটা আহিছে নেকি চাওঁ, তাৰপিছত তুমি চিঞৰি বাখৰি গান গাই থাকা। সেয়াই হ'ল, শিয়ালে খেতিৰ পৰা ওলাই গৈ বাহিৰত লুকাই থাকিল আৰু গাধই মনৰ আনন্দত গান গাবলৈ আৰম্ভ কৰিলে। তাৰ বিকট চিঞৰ শুনি খেতিয়কসকলৰ টোপনি ভাগি গ'ল। তেওঁলোকে উঠি হাতে হাতে লাঠি টাঙোন লৈ খেতিপথাৰত উপস্থিত হ'ল আৰু গাধক দেখা মাত্ৰেই লগালে পিটনি। সেই ৰাজহুৱা পিটন খাই গাধই আধা মৰা হৈ মাটিত বাগৰি পৰিল। তেতিয়া খেতিয়কসকলে এডাল ৰছীৰে গাধৰ ডিঙিত বান্ধি দিলে যাতে সি পলাই যাব নোৱাৰে। গাধক এডাল গছত বান্ধি থৈ ঘৰলৈ গৈ শুই থাকিল। গাধৈ পিটন খাই গোটেই দেহতে প্ৰচণ্ড বিষ অনুভৱ কৰিলে। সি কিহৰ পৰা কি হ'ল একো বুজিবকে নোৱাৰিলে। সি ভাবিলে, মানুহবোৰৰো শিয়ালৰ দৰে গানত কোনো নিচা নাই, সিহঁতে সংগীতৰ তাল মান একো বুজি নাপায়। শিয়ালটোৱে তাৰ কাষলৈ আহি মাত দিলে। সি মিচিকে হাঁহি ক'লে, মামা, তুমি তোমাৰ গানৰ ভাল পুৰস্কাৰ পালা। শুনিলানে সাধুটি? গতিকে যি সময়ত যিটো কাম কৰিব নালাগে সেই সময়ত সেই কামটো কেতিয়াও কৰা উচিত নহয়, তাৰ ফল বিপৰীতহে হয়, নহয়নে? সদায় সময় বুজি মানুহে কাম কৰিব লাগে। সাধুটি ভাল লাগিল নিশ্চয়। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম অভিৰূপা বৰষা চান্দিল্য। আজি মই এটি কবিতা গাম। আকাশত মেঘে গাজে গিৰ গিৰ গিৰ, জাকে জাকে বৰষুণ আহে হিৰ হিৰ। বেং বেং বেং, ঔ পাত বেং, দীঘল দীঘল এং পেং ঠেং। যোৱা যদি উঠিলো অকলৰ ভোৰত, ঢোল বাম খোল বাম ৰতনপুৰত। বগ ঔ বগ, কৰি আছা জপ, দলিকনা খলিহনা খালাতপ পাতপ। ইয়াতে মাজুলী এই ৰতনপুৰ, আমি বজা বজনা তোৰ তোৰ তোৰ। ধন্যবাদ।
0: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীক্ষিতা কলিতা।
0: তুমি ক'ৰ পৰা আহিছা?
2: মই পাঞ্জাবাৰীৰ পৰা আহিছো।
0: আজি মেলত কি শুনাবা?
2: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচিত জয় গুৰু শংকৰ সৰ্বগুণাকৰ, মহিমা তোমাৰ অপাৰ। বৃন্দাবন কাশী মধুৰা ফুৰি কৰিলা ধৰ্ম প্ৰসাৰ। জন্ম তোমাৰ আলি পুখুৰী গাঁৱৰ ভগৱান শিৱৰ বৰত। প্ৰীতি তোমাৰ কুসুম্বৰ ভূঞা মাতৃ সত্য সন্ধ্যা। শিশুকালে আছিল অধীতে চঞ্চল নিৰ্মল কমল মন, হৃষ্ট পুষ্ট শিশু নেতা তুমি বল শক্তিৰ সমাহাৰ। বিদ্যা শিক্ষা জ্ঞান বল বুদ্ধিৰে জগত কৰিলা পোহৰ। শিষ্য মাধৱৰ সংগে মিলি কৰিলা সত্ৰ স্থাপন। খেৰ সুতিৰ নয়ন বনিত তুমি সূৰ্যৱতীৰ স্বামী। প্ৰীতি ধৰ্ম পালন কৰি হৈলা তুমি আজৰি। গুণমালা বৰগী টংকীয়া ভাওনাৰী হাতী কৰিলা চহকী। কীৰ্তন দশমৰ নাগলী সৃষ্টিৰ তুমি গৰাকী। আকাৰী কাৰ্বিনে ৰচনা কৰিলা কবিতা কৰ্তল কমল। গুৰু মহেন্দ্ৰ কণ্ডল কমানে তুমি আগুৱালা জীৱন ৰণ। পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ চৰণে সপিলা জীৱন। ভজ হৰি কহৰি নৰামে নাম কীৰ্তন কৰি নাম ঘৰ চাকি জ্বলাইলা। বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি তুমি জিলিলা জনতাৰ মন। কলা কৃষ্ণ

0: খুব সুন্দৰ দিবম। কোনে শিকালে তোমাক গীতটি?
1: মাই
0: মায়ে শিকাইছে। আমাৰ মেলত আগতে আহিছিলানে? অহা নাই, এইবাৰ প্ৰথম। বাৰু আকৌ আহিবানে? আহিবা। এতিয়া দিবমৰ ইমান সুন্দৰ গানটোৰ কাৰণে আমি ডাঙৰকৈ কি কৰিম, হাত চাপৰি বজাই দিম। অকণিহঁত, তোমালোকৰ গীত মাত শুনিলোঁ। এতিয়া তোমালোকৰ গৰমৰ বন্ধ হৈ আছে নহয়নে, গতিকে তোমালোকে এই বন্ধৰ সময়খিনি সদায় সদ ব্যৱহাৰ কৰিবা। যিখিনি কাম কৰিলে তোমালোকে আগলৈ কিছু কথা শিকিব পাৰা তেনেধৰণৰ কাম কৰিবা। আৰু আমি এই বিষয়ে আমাৰ মেলত চেমনীয়াৰ চৰাত তোমালোকক কৈয়ে আছোঁ। তোমালোকে আৰু এটা কাম কৰিব পাৰা, সৰুকৈ বাগিচা এখন কৰিবাচোন। সুন্দৰ সুন্দৰ ফুলবোৰ ৰুবা বা ঘৰত খাব পৰা কিছুমান সৰু সৰু বস্তু যেনে পদিনা, ধনিয়া, এইবোৰ কেনেদৰে কৰিব পাৰি ডাঙৰৰ পৰা শিকি তোমালোকে সৰুকৈ বাগিচা এখন কৰিবাচোন। চাবা, তোমালোকৰ গৰমৰ বন্ধ খোলা হোৱালৈকে তোমালোকৰ বাগিচাখনো ডাঙৰ হৈ আহিব আৰু কিমান ভাল লাগিব, নহয়নে? এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক পুনৰ মৰম আৰু চেনেহ জনাই আজিৰ মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। আটাই ভালে থাকা, কুশলে থাকা। আজিলৈ

চিম্বা ছবিত সেয়া আছিল দেৱ নেগী আৰু গোল্ডি। একক হিন্দী ছবিৰ গীত অনুষ্ঠানৰ শেষত চিম্বা ছবিত শুনক অৰিজিৎ সিং, আশীষ কৌৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ৰশ্মি বিডাক।

বুকুৰ আপোন আই এই গীতটিৰে আমি যোৱা খণ্ডৰ সামৰণি মাৰিছিলোঁ। আমি কথা পাতি আছিলোঁ বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে। তেখেতৰ সুৰীয়া জীৱনৰ আৰু বহু কথা পাতিবলগীয়া আছে। শ্ৰোতাসকলেও নিশ্চয় শুনিবলৈ ৰৈ আছে তেখেতৰ মুখেৰে তেখেতৰ সুৰীয়া জীৱনৰ কথা। কিন্তু আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ তেখেতে গোৱা কেইটিমান গীতৰ অংশবিশেষ।

0: গীত কেইটি শুনি নিশ্চয় আপোনালোক সকলোৰে ভাল লাগিছে। আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই আহক আমি এতিয়া কথা পাতোঁ বিউটি শৰ্মা বৰুৱাৰ সৈতে। বাইদেউ, পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰিছোঁ।
1: ধন্যবাদ। মই বৰ আবেগেৰে বাট চাই আছিলোঁ মোৰ মৰমৰ শ্ৰোতাসকলক লগ পাম বুলি আৰু কথা পাতিম বুলি। আকাশবাণীৰ জৰিয়তে তোমাৰ লগত বহুত ধন্যবাদ জনাইছোঁ।
0: যোৱা খণ্ডটি শুনাৰ পাছত বহু শ্ৰোতাই আমাক বিভিন্ন মাধ্যমেৰে, সামাজিক মাধ্যমতেই হওক, ফোন যোগেই হওক, বিভিন্ন ধৰণে বাৰ্তা প্ৰেৰণ কৰিছিল যে তেওঁলোক আপ্লুত হৈ পৰিছে আপোনাৰ সৈতে এই আলাপ শুনি। আৰু বিশেষকৈ আপুনি এতিয়াও ইমান সুৰীয়াকৈ গীতসমূহ শুনাইছে তেখেতসকলক, সেই কথাটোৱে শ্ৰোতাসকলক আৰু অধিক আহ্লাদিত কৰিছে।
1: মই আচলতে মই আন্তৰিকতাৰে মই ক'ব পাৰোঁ আৰু ক'বলৈ ওলাইছোঁ যে মোৰ সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে মই গীত গাই আছোঁ এতিয়াও, আৰু মোৰ সংগীতৰ পূজা অব্যাহত ৰাখিব পাৰিছোঁ। আৰু তাৰ বাবে মই সকলোকে আন্তৰিকতাৰে মই বহুত ধন্যবাদ, শ্ৰদ্ধা আৰু শুভাশীষ যাচিছোঁ।
0: আমি আৰু কথা পাতিম আপোনাৰ সুৰীয়া জীৱনৰ কথা, বহু কথা পাতিবলগীয়া আছে। যোৱা খণ্ডত আপুনি কৈছিল যে ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়ে আপুনি ঠুমৰি শিকিছিল। সেই সময়ত ঠুমৰি শিকিবলৈ আপোনাৰ বিশেষ একো সুযোগ পোৱা নাছিল, কিন্তু ৰেডিঅ'ৰ অনুষ্ঠান শুনিয়ে আপুনি ঠুমৰি শিকিছিল। যোৱা খণ্ডত কিন্তু আমি ঠুমৰি নুশুনিলো, আজি খণ্ডৰ আৰম্ভণিতে আপোনাৰ পৰা ঠুমৰি শুনি ল'ব বিচাৰিছো।
1: হয়, ঠুমৰিৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ আছিল, যিহেতু মই কৈছোৱেই শাস্ত্ৰীয় সংগীতৰ বেছটো মই ৰাখিছিলোঁ, শিকিছিলোঁ যিমান পাৰোঁ, তেনেকে ভজন গজল আদিও লৈছিলোঁ, য'ৰ পৰা যেনেকে পাওঁ মই বুটলি লৈছিলোঁ। আৰু পিছত মই মোৰ গুৰুজী পণ্ডিতজী মতিলাল শৰ্মাজীক মই লগ পাইছিলোঁ, মোৰ জীৱন ধন্য হৈছিল। তাৰ আগতে মই কৈছিলোঁ আগৰ খণ্ডত যে মই লক্ষ্মী শংকৰ, নিৰ্মলা মিশ্ৰ, শ্ৰদ্ধাৰ বেগম আখতাৰজী, এইসকলৰ মই খুব শুনিছিলোঁ ৰেডিঅ'ত ঠুমৰি, পুষ্পা পাঘ্যাৰ, এনেকে এইসকলৰ পৰা শুনি মই ঠুমৰিবিলাক গাবলৈ লৈছিলোঁ। আৰু যোৰহাটৰ ৰিচাৰ্চ লেবৰেটৰী এটা আছে ন, সেই ৰিচাৰ্চ লেবৰেটৰীত চাইণ্টিষ্টসকলেও ইমান সুন্দৰ ক্লাছিকেল গাইছিলে, এতিয়াও মোৰ মনত পৰে, মিষ্টাৰ এণ্ড মিছেছ গুহ, তেওঁলোকে মানে জলসা খুব আয়োজন কৰিছিলে আৰু সেই জলসাত কেৱল ক্লাছিকেল সংগীতেই মানে চৰ্চা হৈছিল। তাত গাবলৈ লৈছিলোঁ, তাত গাবৰ কাৰণে মোক বহুত দৰকাৰ হৈছিলে এনেধৰণৰ গীত। মই খেয়াল আদিও গাওঁ আৰু বিলম্ব হওক, ছোটা খেয়াল হওক, যেনেকে পাৰোঁ গাওঁ, আৰু ঠুমৰিও গাওঁ মই। গতিকে সেইটো মনৰ মানে যিটো মোৰ ঠুমৰিৰ গোৱাৰ বাবে স্পৃহা আছিলে, সেই স্পৃহা মই পূৰণ কৰিছোঁ। পিছত মই ঠুমৰি গাইছোঁ, সুন্দৰকৈ গাই পেলাই মই চি ডি এখনো উলিয়ালোঁ, তাতে বেলেগ বেলেগ ধৰণৰ ঠুমৰি আছিলে, মই তাৰে অলপ গাইছোঁ দেই।
0: হয়, ভাল লাগিব।

0: আমি ঠুমৰি শুনিলো, সঁচাকৈ ভাল লাগিল। আৰু আপুনি এতিয়াও ইমান সুন্দৰকৈ আপুনি ৰিয়াজ কৰে, এতিয়াও সেই চৰ্চা অব্যাহত ৰাখিছে। আমি যোৱা খণ্ডত আকাশবাণী গুৱাহাটীৰ সৈতে আপোনাৰ সম্পৰ্কৰ আৰম্ভণিৰ কথা পাতিছিলো। আপুনি কৈছিল যে আকাশবাণী গুৱাহাটী কেন্দ্ৰক আপুনি মন্দিৰৰ সৈতে তুলনা কৰিছিল, অতি শ্ৰদ্ধাৰে আপুনি ইয়ালৈ অহা বুলি কৈছিল। কিন্তু আকাশবাণী গুৱাহাটীৰ লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সৈতেও আপোনাৰ এক বিশেষ সম্পৰ্ক আছিল, তাতো আপুনি বহুতো গীত বাণীবন্ধন কৰিছে। এতিয়া আমি শুনিব বিচাৰিছো ডিব্ৰুগড় কেন্দ্ৰৰ সৈতে আপোনাৰ সম্পৰ্ক কিদৰে হ'ল, তাত কি ধৰণৰ গীত গালে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছো।
1: আচলতে মই আগতো খণ্ডত কৈছোৱে, মই অডিশ্যন দিছিলোগৈ আকাশবাণী গুৱাহাটীত, মই স্বীকৃতিৰ বাবে পৰীক্ষা দিছিলো। তাৰপিছত মই আকাশবাণী গুৱাহাটীতে সংগীত পৰিৱেশন কৰি আছিলো। যেতিয়া তাৰপিছত আকাশবাণী ডিব্ৰুগড় স্থাপিত হ'ল, তেতিয়াৰ পৰা মোক আকৌ তালে ট্ৰান্সফাৰ কৰিলে ডিব্ৰুগড়লৈ, যিহেতু মই যোৰহাটত থাকিছিলো। তো যোৰহাটৰ শিল্পীসকল ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা গীত গায়। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচন স্থাপন হোৱাৰ পিছত কিছুদিন সময় লাগিছে অকণমান ট্ৰান্সফাৰ হওঁতে, কিন্তু সেই যেতিয়াৰ পৰা মোক প্ৰগ্ৰেম দিছে আৰু আৰম্ভ হৈছে, তেতিয়াৰ পৰা মই গীত গাইছো ডিব্ৰুগড়ত। সিমানৰ পৰা ধৰা মই 1976ত মোৰ বিয়া হৈছে, আৰু বিয়াৰ পিছত মই আকৌ ট্ৰান্সফাৰ ল'ব লগা হৈছে আকাশবাণী গুৱাহাটীলৈ, আকৌ ট্ৰান্সফাৰ ল'ব লগা হৈছে। কিন্তু তথাপি এৰি দিয়া নাছিলে মোক ডিব্ৰুগড়। মই যেতিয়াই মাৰ ঘৰত থাকিবলৈ যাওঁ কিছুদিনৰ বাবে, তেতিয়াই মোক প্ৰগ্ৰেম দিয়ে আৰু সেইমতে মই গাই আহোঁগে। সেইকাৰণে আদান প্ৰদানটো আকাশবাণী গুৱাহাটী আৰু আকাশবাণী ডিব্ৰুগড়ৰ লগত মোৰ এটাল সূতাৰ দৰে মই আছিলো মাজতে বহুত দিনলৈকে। তাৰপিছত যেতিয়া মই স্থায়ীভাৱে গুৱাহাটীত মই থাকিলো বিয়াৰ পিছত, মই মিউজিক স্কুল এখনো খুলিলো, অলকানন্দা সংগীত বিদ্যালয়। সেইখন স্কুল লক্ষ্ণৌ ভাতখণ্ডা ইউনিভাৰ্চিটিৰ এফিলিয়েচনো আছিলে। বহু বছৰ চলালো, বহু ভাল ভাল ষ্টুডেণ্টো ওলাইছিল। শাস্ত্ৰীয় সংগীতৰ শিক্ষা আকাশবাণীয়ে, যুৱবাণীত লোকে যিবিলাক উত্তীৰ্ণ কৰাওঁ, মই পৰীক্ষা দি স্বীকৃতি পাওঁ ল'ৰা ছোৱালীবিলাকক, শিশুৰ অনুষ্ঠানত যোগ দিয়াওঁ, এনেকুৱা ধৰণৰ বহুতখিনি হৈ আছিলে, কথাবিলাক খুব ভাল আছিলে। ঠিক তেনেদৰে গৈছিলে আৰু আকাশবাণী ডিব্ৰুগড়ৰ যেতিয়াৰ পৰা মই গৈছো, তাতো গুণী জ্ঞানী ব্যক্তিসকলক মই লগ পাইছিলো। সেই সময়ত তাতে আমাৰ শ্ৰদ্ধাৰ সকলোৰে পৰিচিত জ্যোতিষ ভট্টাচাৰ্যী, তেখেত আছিলে শ্ৰীযুত হীৰেণ গোহাঁই, শ্ৰীযুত ৰাজেন গোহাঁই, শ্ৰীযুত ভৱেশ গোস্বামী,
0: সৈয়দ সাদুল্লা,
1: তাৰ উপৰি হেম হাজৰিকা।

0: শ্ৰীযুত হেম হাজৰিকাকো পাইছোঁ তাতে মোৰ লগত বজাইছিলে উপেন ফাংচু, এনেকৈ এইসকলক আৰু বহুত লোকক মই পাইছোঁ। তাবলাৰ শ্ৰীযুত খগেন দাস আছিলে, এনেকৈ বহুতক পাইছোঁ মই আৰু বহুত মনত পৰে সেই সময়ৰ দিন। আৰু সেই সময়ত ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত এবাৰ আমাৰ বীৰেন্দ্ৰ ফুকন দেৱ তেখেতো আছিল নেকি এছ ডি হিচাপে মাজতে, তেনেকৈ পাইছিলোঁ। আৰু তাৰে যিসকল গীতিকাৰ তাৰ মাজৰ পৰা এতিয়াও সন্ধ্যা বাইদেউ, সন্ধ্যা দেৱী, শ্ৰীযুতা সন্ধ্যা দেৱী সকলোৰে পৰিচিত, তেখেতৰ গীত মই গাইছিলোঁ তাত। আৰু তেখেতৰ ঘৰত মই থাকিব লগাও হৈছিলে, মোক তেখেতে আহিব নিদিয়ে, বহুত মৰম কৰি ৰন্ধা বঢ়া কৰি খুৱাই, তেখেতৰ মাকো আছিলে তেতিয়া, আৰু মই অহা যোৱাটো সুবিধা কৰি দিয়ে ৰেডিঅ'লে, এনেকে ধৰণৰ ঘৰুৱা এটা তেখেতৰ লগত মোৰ সম্পৰ্ক হৈছিল। আৰু বৰ মিঠা মিঠা গীত লিখিছিল। আৰু ভাগ্যক্ৰমে মোৰ নিজৰ দাদা, মোৰ ডাঙৰ দাদা শ্ৰীযুত অনিল বৰুৱা, তেখেত নাই এতিয়া, তেখেতে গীত সুৰ কৰিছিলে, লিখিছিলোঁ, আৰু মোক বহুত প্ৰেৰণা যাচিছিল তেওঁ। সেয়া দাদাই যাৰ কথা মই কৈছিলোঁ, ক্ৰিকেটৰ মেচ ষ্টাৰ্ট হ'লে কমেণ্ট্ৰি শুনে আৰু মই গান শুনিবলৈ নাপাওঁ যে, সেয়া দাদা
1: ৰেডিঅ'টোলৈ টনাটনি হয় আপোনাৰ?
0: অঁ, ৰেডিঅ'লৈ। তেওঁ খুব ধুনীয়া সুৰ কৰিছিলে। আৰু এই গীতটি আকাশ নীলা, নীলা আকাশ, নিবিড় মায়াই কিয় যে মাতে, এই গীতটি যদি কোনোবাই অকণমান মন দি শুনে নহয়, এই গীতৰ প্ৰেমত পৰিব
1: সঁচাকৈ, এটি ভাল লগা গীত।
0: আৰু এটা কথা মই কওঁ, কোনোবা যদি ষ্টুডেণ্টে গীত শুনি পেলাই নিজৰ গলা সাধনাৰ কাৰণে যদি অকণমান চেষ্টা কৰোঁ বুলি ভাবে, এই গীতটিয়ে বহুত অৰিহণা যাচিব, মই ইমানেই কৈছোঁ। আৰু গীতটি মই প্ৰাণঢালি গাইছোঁ, মোৰ খুব প্ৰিয় গীতটিটো, আৰু এইটো আদৰি ল'লে, লৈছেই বহুতে, আৰু অলপ আদৰি ল'লে মানে বহুত ভাল লাগিব মোৰ
1: সঁচাকৈ। আমি প্ৰথম খণ্ডটিৰ আৰম্ভণিতে কিছু অংশ আমি বজাইছিলোঁ এই গীতটিৰ,
0: হয় হয়।
1: আৰু এই গীতটিৰ কথা ওলাইছে যেতিয়া, আপোনাৰ দাদাৰ কথা ওলাইছে যেতিয়া, আজি যদি গীতটি অলপ গাই শুনাই, তেতিয়া আমাৰ সকলোৰে ভাল লাগিব।
0: হয় নিশ্চয়, মই খুব ভাল লাগিব মোৰো এই গীতটি গাবলৈ পালে, মই অলপ গাইছোঁ বাৰু।

0: সঁচাকৈ আপোনাৰ দাদাৰ সৈতে আপোনাৰ ৰেডিঅ'টোলৈ টনাটনি হৈছিল, কিন্তু সেই দাদাই সুৰ কৰিলে ইমান সুন্দৰ এটি গীত আকাশ নীলা, আৰু শ্ৰোতাসকলে আজি শুনি ভাল পাইছে, আৰু এনেও এই গীতটি শ্ৰোতাসকলৰ প্ৰিয়, আৰু আপুনি যে কৈছে আৰু বেছি যদি আদৰি লয় আপোনাৰ ভাল লাগিব, নিশ্চয় আদৰি ল'ব শ্ৰোতাসকলে, ইমান ভাল লগা গীত আদৰি নোলোৱাৰ কোনো কথাই থাকিব নোৱাৰে। আৰু আমি ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ আৰু গীতৰ কথা পাতিব বিচাৰিছো, জানিব বিচাৰিছো আচলতে আৰু কি কি গীত গাইছিল
1: ডিব্ৰুগড়ৰ দুটা বা তিনিটা এনেকুৱাকে মানে বিশেষ যিবিলাক স্পেচিয়েল প্ৰগ্ৰেম বুলি কয় সেইবিলাকত গীত গোৱা হয়। ইয়াৰে আন এটি গীতটো বৰ সুন্দৰ আছিলে, সেই গীতটি লিখিছিল অমিত চৰকাৰ, সকলোৰে পৰিচিত, আৰু যোৰহাটৰে অমিয়াধৰ বৰুৱা, এজন প্ৰসিদ্ধ ভায়লিন বাদকো হয় তেওঁ,
0: তেখেতে সুৰ কৰিছিল,
1: তেখেতে সুৰ কৰিছে, আৰু গীতটি বৰ মিঠা গীত। ঘৰ মোৱা প্ৰকৃতিৰ কাকলি নীৰৱ হল এতিয়া কিমান ৰাতি কোনে জানে, গীতটিৰ কথাখিনি এনেকুৱা, এই গীতটি বৰ সুন্দৰ আছিলে,
0: কথাখিনি সুৰত শুনিলে আৰু ভাল লাগিব।
1: মই অকণমান গাই দিছো বাৰু, মোৰ খুব প্ৰিয় গীত এটি।

0: এই গীতটো শুনি খুব ভাল লাগিল। আৰু আপোনাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবন্ধন কৰা গীত বা আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীবন্ধন কৰা বহুতো গীত আছে, আমি এই গীতৰ কথা পাতি যাম। কিন্তু আপোনাৰ জীৱনত আপোনাৰ স্বামী দ্বিজেন্দ্ৰ মোহন শৰ্মা, আমাৰ অসমৰ সংগীত জগতৰ এগৰাকী অতি শ্ৰদ্ধাৰ ব্যক্তি, তেখেতৰ অৰিহণা আছে, তেখেতৰ সান্নিধ্য, তেখেতক আপুনি জীৱন সংগী হিচাপে পায়, আপোনাৰ সংগীত জীৱনটো বহু পৰিমাণে সমৃদ্ধ হৈছিল। এই বিষয়ে আমি পৰৱৰ্তী খণ্ডত বিতংকৈ পাতিম। আজিলৈ অনুষ্ঠানটি ইয়াতে সামৰো। বাইদেউ, আপুনি ভালে কুশলে থাকক, অহা খণ্ডত আকৌ লগ পাম।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো চেমনিয়াৰ চৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছো। আশা কৰো তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই।

0: ইমান পৰে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলে পৰিৱেশন কৰা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলা। ভাইটি ভণ্টিহঁতক বৰগীতটি শিকালে প্ৰশান্ত ৰাজখোৱাই, পৰিৱেশন কৰিলে ক্ৰমে মেঘনা দাস, চায়নজ্যোতি কাশ্যপ, আৰ্ণা আদ্ৰিতা ৰাজবংশী, ৰাগিনী কাশ্যপ, হিমাঘ্ন বৈশ্য, জয়িতা চেতিয়া, প্ৰিয়াংশী বৰ্মন, বৃষা ভৰদ্বাজ, ইবন চিৰিং আৰু দৃশা ঠাকুৰীয়াই। বৰগীতটিত খোল সংগত কৰিলে গিৰেণ কলিতাই, তালত গোবিন্দ ডেকা, বাঁহীবাদনত প্ৰসন্ন বৰুৱা আৰু ভায়লিন বাদনত আছিল ময়ূখ ডেকা। চোৰাত এইবাৰ আগবঢ়াইছো এটি কথিকা, বিষয় ব্যক্তিত্ব বিকাশৰ বাবে কিশোৰ কিশোৰীৰ কৰণীয়। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে বৰপেটা জিলাৰ 1632 নম্বৰ গাদেহালি জনতা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নমিতা তালুকদাৰে।
1: চেমনীয়া ভাইটি ভণ্টিহঁত, মৰম লোবা, আজিৰ চৰাত মই তোমালোকক কেনেদৰেনো মানুহৰ প্ৰিয়ভাজন হ'ব পাৰি অথবা আমাৰ দৈনন্দিনৰ অভ্যাস, অনুশীলন, আচাৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে জনমানসত এগৰাকী সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হিচাপে নিজকে গঢ়ি তুলিব পাৰি সেই বিষয়ে ক'বলৈ লৈছো। পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱ নাইবা জ্যেষ্ঠজনৰ পৰা মৰম আৰু যত্ন পাবলৈ সকলো মানুহৰে হেঁপাহ থাকে। একেই হেঁপাহ তোমালোকৰো নিশ্চয় আছে, নহয়নে বাৰু? সেইবুলি বিচাৰিলেই জানো আনৰ পৰা মৰম আৰু যত্ন পাব পাৰি। সেইখিনি পাবলৈ হলে আমি নিশ্চয় আমাৰ লগত জড়িত ব্যক্তিসমূহৰ প্ৰিয়ভাজন হ'ব লাগিব। আনৰ প্ৰিয়ভাজন কেনেকৈ হ'ব পাৰি? তাৰ বাবে দৈনন্দিন জীৱনত আমাৰ আচৰণত কিছুমান অভ্যাসৰ, অনুশীলনৰ প্ৰয়োজন। আমাৰ দৈনন্দিন চলন ফুৰণ, কথা বতৰা, আচাৰ ব্যৱহাৰত কিছুমান উল্লেখনীয় দিশ সংযোগ কৰিব পাৰিলে আমি নিজকে এগৰাকী

থাকি আদৰ্শ ব্যক্তি হিচাপে সমাজত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিম। আহাচোন, এতিয়া কোনবোৰ কথাৰ প্ৰতি তোমালোক সদায় সচেতন হ'লেহে নিজকে আনৰ প্ৰিয়ভাজন কৰি তুলিব পাৰিবা, সেই বিষয়ে অলপ ক'ব খুজিছোঁ। তোমালোকৰ শিশু অৱস্থা পাৰ হৈ এতিয়া তোমালোক চেমনীয়া হৈছা, বয়স বঢ়াৰ লগে লগে বুজন ক্ষমতাও বাঢ়িছে, সেয়েহে এতিয়াৰে পৰাই তোমালোকে নিজৰ ব্যক্তিত্ব আকৰ্ষণীয়ভাৱে গঢ় দিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ বাবে সদায় কেইটামান কথাৰ ওপৰত তোমালোকে গুৰুত্ব দিবা। নিজৰ ব্যক্তিত্বক মোহনীয়া কৰি তুলিবলৈ হ'লে তোমাৰ আচৰণত আটাইতকৈ মনোযোগ দিবলগীয়া দিশটো হৈছে শিষ্টাচাৰ। শিষ্টাচাৰ এক সামাজিক আচৰণ য'ত ভদ্ৰতা আৰু নম্ৰতাৰ ভাৱ নিহিত থাকে। বয়সত তোমালোকতকৈ সৰু বা ডাঙৰ নাইবা সমনীয়াৰ লগত কথা পাতোঁতে সদায় বিনম্ৰভাৱে আৰু ভদ্ৰভাৱে কথা পাতিব লাগে। বিনয়ী আচৰণে মানুহৰ অন্তৰ স্পৰ্শ কৰিব পাৰে। পৰিচিত মানুহ এজনক লগ পালে মাত এষাৰ দিয়া, খা খবৰ সোধা বা লৰালৰিত তাৰ বাবে সময় নাথাকিলেও হাঁহি এটাৰে সম্ভাষণ জনোৱাটোৱে সৌজন্যতাবোধ প্ৰকাশ কৰে। ঘৰলৈ আলহী আহিলে বহিবলৈ দি মাত খাৰ দিয়া, আনে কথা পাতিলে ওপৰতে মাত নিদিয়া, সন্মুখৰ মানুহজনে তোমাক কোৱা কথাখিনি মনোযোগেৰে শুনা, লুকাই চুৰকৈ আনৰ কথা শুনি নথকা ইত্যাদি আচৰণেই শিষ্টাচাৰ। সহজ আচৰণে বহু বিপদৰ পৰাও ৰক্ষা কৰিব পাৰে। তোমালোকে যদি কাৰোবাৰ ওচৰত কিবা ভুল কৰা আৰু বিনম্ৰ আৰু ভদ্ৰভাৱে সেই ভুলৰ বাবে ক্ষমা খোজা, সেই ব্যক্তিগৰাকীয়ে তোমালোকৰ আচৰণত মোহিত হৈ ক্ষমা কৰি নিদিয়াকৈ নাথাকে। কিন্তু ৰুক্ষ আৰু অসৎ আচৰণে মানুহৰ মনত কাৰোবাৰ প্ৰতি ঘৃণাৰ উদ্ৰেক ঘটাবও পাৰে। শিষ্টাচাৰী হোৱাৰ লগে লগে তোমালোক মৃদুভাষী আৰু মিতভাষী হোৱাটো নিতান্তই দৰকাৰী। কোমল সংগীতে যিদৰে আমাৰ হিয়া জোৰ পেলায়, এষাৰি কোমল মাতেও আমাৰ মন জোৰায়। তেনেকৈ প্ৰয়োজনতকৈ বেছি কথা কৈ থাকিলেও শুনোতাজনৰ মনত বিৰাগ ভাৱ জন্মে। গতিকে যিখিনি কথা নকলেও নহয়, সেইখিনি কথাহে আমি শ্ৰোতাজনৰ আগত ব্যক্ত কৰিব লাগে। বহু বলকিতাই মূল বক্তব্যৰ গুৰুত্ব হ্ৰাস কৰে। আমাৰ আচৰণত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে স্পষ্টবাদিতা। স্পষ্টবাদিতাই মানুহৰ ব্যক্তিত্বক এটা অনন্য মাত্ৰা দিয়ে। সত্য কথাত সাহসিকতাৰে স্পষ্টভাৱে মাত মতা মানুহৰ ওপৰত সকলোৰে আস্থা থাকে। সেয়েহে আনৰ বিশ্বাসভাজন হ'বলৈ স্পষ্টবাদী হোৱাও উচিত, স্পষ্টবাদী হোৱা উচিত। দৃঢ়তা হৈছে সুন্দৰ ব্যক্তিত্বৰ চাবিকাঠি। সৰু বৰ যিকোনো কথাত তোমালোকৰ মতত দৃঢ়তা থকাটো নিতান্তই জৰুৰী। যদি নিজৰ কথাৰ ভেটি থৰকবৰক হয়, আনৰ দৃষ্টিত তোমালোক আস্থাহীন হৈ পৰিবা। অৱশ্যে হিতৰ বিপৰীতে থকা দৃঢ়মতক শিথিল কৰিব পৰাটো অতি প্ৰয়োজনীয় কথা। আমি এখন সমাজত বাস কৰোঁ। এখন সমাজৰ বহু নীতি নিয়ম থাকে, পৰম্পৰা থাকে। ঘৰ, পৰিয়াল, সামাজিক অনুষ্ঠানসমূহৰো নিৰ্দিষ্ট নীতি নিয়ম থাকে। খেল ধেমালিত অংশ ল'বলৈ হ'লে তাতো নিৰ্দিষ্ট নিয়ম থাকে, নিৰ্ধাৰিত সময়সূচী থাকে। যদি সেই নিয়মবোৰ আমি ভংগ কৰোঁ, সেয়া জানো আমাৰ সামাজিক আচৰণ হ'ব? গতিকে সামাজিক প্ৰাণী হিচাপে সামাজিক নীতি নিয়ম মানি চলি সমাজত শৃংখলা বজাই ৰখাটো আমাৰেই কৰ্তব্য। কেতিয়াবা কিছুমান মানুহ দেখিলে আমাৰ ভাল লাগি যায়, নহয়নে বাৰু? লাগিলে মানুহজন অচিনাকিয়েই হওক, এই যে প্ৰথম দৃষ্টিতেই কোনোবাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে, তাৰ মূলতে থাকে পৰিশীলিত বেশভূষাৰ লগতে মানুহগৰাকীৰ পৰিষ্কাৰ পৰিচ্ছন্ন অৱয়ব। তুমি যিমানেই দামী পোছাক নিপিন্ধা কিয়, যদি সেয়া অপৰিষ্কাৰ হয়, যদি তোমাৰ মুখাৱয়ৱত নিৰ্মলতাৰ প্ৰলেপ নাথাকে, আনৰ দৃষ্টি আকৰ্ষণ কৰাত তুমি ব্যৰ্থ হ'বা। আমাৰ ব্যক্তিত্ব গঠনৰ এটা উল্লেখনীয় দিশ হৈছে সহনশীলতা। বিভিন্ন সময়ত আমি কেতিয়াবা আনৰ পৰা ককৰ্থনা পাবলগীয়া হয়। সমনীয়াৰ লগত খেল ধেমালি কৰোঁতে জানি বুজিয়ে হওক বা অজানিতে কাৰোবাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। জ্যেষ্ঠজনৰ পৰা কেতিয়াবা গালি শুনিবলগীয়াও হয়। তেনেবোৰ মুহূৰ্তৰ মুখামুখি আমি ধৈৰ্য আৰু সংযমেৰে হোৱা উচিত। প্ৰত্যাক্ৰমণৰ মানসিকতা এৰি সংযমতাৰে সেই অৱস্থাৰ পৰা নিজকে বিতাৰিত কৰিব পাৰিব লাগে। এনে সংযমী মনোভাৱে আমাক শৰীৰ আৰু মনৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে।

বিপদত ধৈর্য আর সহ্যই মানুষের উত্তম লগুড়ি। সহযোগিতাপূর্ণ মনোভাবে আমার ব্যক্তিত্বক এটি অন্য মাত্রা দিয়ে। আনৰ বিপদ আপদত যদি আমি সহায় সুবিধা আগবঢ়াও তাতকৈ মহান কাম আৰু নাই। সহায় বুলিলে টকা পয়সারে সহায় করাটো নুবুজায়। অন্ধ মানু এজনক রাস্তাটো পার করে দিয়াটো বহুত ডাঙৰ সহায় বা উপকার। বিপদৰ সময়ত এষাৰ মাতে মৃত্যুঞ্জয় মন্ত্ৰৰ দৰে কাম কৰে। গতিকে ভৱিষ্যতেও এগৰাকী ভাল মানুহ হবলৈ এই মহান গুণটোৱে তোমালোকক সহায় কৰিব। আবেগক নিয়ন্ত্ৰণ আমাৰ সুন্দৰ ব্যক্তিত্বৰ এটি অন্যতম কাৰক। মানুহ মাত্ৰেই দুখ, সুখ, খং আদি আবেগ থাকে। বহুত দুখত ভাগি নপৰাকৈ, অধিক সুখত উত্ৰাৱল নোহোৱাকৈ, অত্যধিক খঙতো ফাটি নপৰাকৈ আবেগক নিয়ন্ত্ৰণ কৰিব পৰাটো এগৰাকী ভাল মানুহৰ পৰিচায়ক। এই গুণবোৰ যদি এতিয়াৰ পৰাই তোমালোকে তোমালোকৰ আচৰণত অনুশীলন কৰিব পাৰা, তেনেহলে তোমালোকৰ বন্ধু বান্ধৱ, তোমালোকৰ ওচৰ চুবুৰীয়া, সমনীয়া, বিদ্যালয়ত তোমালোক নিশ্চয় সকলোৰে প্ৰিয়ভাজন হৈ পৰিবা। আৰু এনেকৈয়ে ভৱিষ্যতে তোমালোকো অনুকৰণীয় ব্যক্তিসত্তাৰ উদাহৰণ হৈ পৰিবা।

শিক্ষয়িত্ৰী নমিতা তালুকদাৰে লিখি পঠিওৱা কথিকাতি শুনিলা। কথিকাতি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়া বাইদেৱে। এইবাৰ শুনোৱাহা স্তুতি হাজৰিকাৰ কণ্ঠত এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। শিশু কিশোৰৰ বাবে অসংখ্য গীত মাত সাধু কাহিনী ৰচনা কৰি যোৱা নিৰ্মল প্ৰভা বৰদলৈৰ দুই এটি গান এতিয়াও সুৰাৰোপিত নোহোৱাকৈ আছে। স্তুতিয়ে গাবলৈ লোৱা গীতটি তেনে এটি গীত। এই গীতটিত সুৰ সংযোজন কৰিছে অসীমজ্যোতি বৰুৱাই। গীতটি সংগীতেৰে সজাইছে নিত্যানন্দ ডেকাই। আহাচোন গীতটি শুনো।

স্তুতি হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈৰ গীতটি শুনিলা। চোৰাৰ শেষত এয়া পূৰ্বাঞ্চী দাসৰ ভায়লিন বাদন। ৰাগ বিহাগ মধ্যলয় ত্ৰিতাল আৰু ঝালা।

0: সেয়া আছিল গুৰু বিশ্বেশ্বৰ গোস্বামীৰ তত্বাৱধানত পূবাঞ্চী দাসৰ বেহেলা বাদন। পূবাঞ্চীৰ সৈতে তবলা সংগত কৰিলে সুব্ৰত চক্ৰৱৰ্তীয়ে। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী। গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা আৰু নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ ডঃ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু

এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজন এ আই আৰ মোবাইল এপত। এতিয়া বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰক কক্ষত আছে প্ৰখেনজি টেপ, ধীৰাজ বৈশ্য, আনোৱাৰ আলী, ধ্ৰুৱজ্যোতি তালুকদাৰ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে নাটশালা।

0: ভজো হেন দে বজো দুপতি।
1: মা, দিগন্ত আহিছে।
0: তুমি শুই থকাৰ পৰা কেনেকৈ দেখিলা বোৱাৰী?
1: খিৰিকীদি চাই আছিলো। চাওঁ, দুৱাৰখন খুলি দিওঁ। তিতি বুঢ়ী একেবাৰে জুৰুলি জুপুৰি হৈ আহিছে।
0: কটা, বাহিৰত কোনো নাইচোন।
1: দিগন্ত, লুকাই থাকিব নালাগে, সোমাই আহা। মোক এৰি ইমান দিন তুমি কেনেকৈ আছিলা? মই তোমাক অনুৰোধ কৰিছোঁ দিগন্ত, আৰু ধেমালি নকৰিবা। মোৰ বৰ অসহ্য হৈছে দিগন্ত। দিগন্ত, দিগন্ত,
0: সি যদি সঁচাকৈ আহিছে।
1: মই দেখিছিলোঁ মা।
0: দিগন্ত আৰু নাহে।
1: আপুনি কেনেকৈ জানিলে মা দিগন্ত যে নাহিব?
0: মই সেইটো কোৱা নাই নহয়। ভিতৰলৈ আহা। সকলো বস্তু

0: তোৰে ঘূৰি অহা এটা নিৰ্দিষ্ট সময় থাকে নহয় বোৱাৰী, সেইটোহে কৈছোঁ।
1: মা, দিগন্ত দিগন্ত আৰু ঘূৰি নাহিব মা।
0: ডেঙীজনী, কিবাটোহে বুজিলা? এতিয়া ৰাতি 2 প্ৰহৰ হৈ গ'ল, সি ইমান দেৰিলৈকে নাথাকে নহয়।
1: ইমানখন ডাঙৰ বিছনাত অকলে শুই থাকিবলৈ মোৰ বৰ কষ্ট হয় মা, বৰ কষ্ট হয়। আজি আপুনি মোৰ লগতে শুব মা, নহ'লে মোৰ বৰ কষ্ট হয় মা।

তুমি হে চৈতন্য সনাতন রাম।

0: সেইবোৰ পুৰণা কথা, এতিয়া বাদ দে দিগন্ত, বৰ্তমান পৰিস্থিতি কি কৰা উচিত সেইটোহে চিন্তা কৰ।
1: এতিয়া মোক কি কৰিব দিছা মা?
0: ধন সম্পত্তিতকৈ মানুহৰ জীৱনৰ মূল্য বেছি। জীয়াই থাকিবলৈ মানুহক ধন সম্পত্তি লাগে সঁচা, কিন্তু অকল ধন সম্পত্তিয়ে মানুহক জীয়াই নাৰাখে নহয়।
1: মা, মই এইবোৰ কথা বুজি পাওঁ, কিন্তু প্ৰকৃত সত্যক অস্বীকাৰ কৰি যুক্তিৰে জীৱনটো পৰিচালনা কৰিব নোৱাৰো। তুমিতো পাহৰি যোৱা নাই মা, মই ইউনিভাৰ্চিটিত থাকোঁতে এৰি চাদৰ বেছি তুমি মোক পঢ়াৰ খৰচ দিছিলা। তোমাৰ ত্যাগৰ বিনিময়ত মই এম এ পাছ কৰিলোঁ, কিন্তু পালোঁ কি? এটা চাকৰিৰ বাবে কিমান ইণ্টাৰভিউ দিলোঁ, ক'তো এটা চাকৰি নাপালোঁ। মানসিক অন্তদণ্ড স্বত্বেও জীয়াই থকাৰ তাৰণাত ব্যৱসায় কৰিছোঁ, আৰু মোৰ এই কষ্ট উপাৰ্জিত ধন কিয় আনক দিম? দিলোহেঁতেন যদি এই ধনেৰে আন কাৰোবাৰ উপকাৰ হ'লহেঁতেন, দিলোহেঁতেন যদিহে দুজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'লহেঁতেন। বন্দুকৰ গুলী কিনিবলৈ মোৰ কষ্ট উপাৰ্জিত ধন কোনো কাৰণতে দিব নোৱাৰোঁ মা, মোক তোমালোকে ক্ষমা কৰিবা। দেউতাৰ স্মৃতিত এখন স্কুল খোলাৰ চিন্তা কৰিহে সেই মাটিখিনি কিনিছোঁ। সেইখিনি মাটি বেচি সিহঁতক কোনো কাৰণতে টকা দিব নোৱাৰোঁ, কোনো কাৰণতে দিব নোৱাৰোঁ মা।
2: নিশ্চয় আপুনি কিবা ভাবিছে?
0: ভাবিছোঁ, মই মোৰ নিজৰ মাজতে এবাৰ অতীতটো খেপিয়াই চাইছোঁ বোপাইহঁত।
2: এই ধুমুহা বতাহৰ মাজতো আপোনাৰ দৰে এগৰাকী মমতাময়ী মাতৃৰ আশ্ৰয় পোৱাটো আমাৰ বাবে সাক্ষাতে ঈশ্বৰক পোৱাৰ দৰে লাগিছে।
0: মানে তোমালোকেও ঈশ্বৰক বিশ্বাস কৰা?
2: আজিলৈকে বেলেগকৈ কিবা ঈশ্বৰ আছে বুলি ভবা নাই। বিপদত যিয়ে সহায় কৰে তেওঁ জানো ঈশ্বৰ হ'ব নোৱাৰে, নৰয়তো ঈশ্বৰ।
0: যদি সেই নৰৰূপী ঈশ্বৰেই কাৰোবাৰ জীৱনলৈ অন্ধকাৰ নমাই আনে তেতিয়া সেইজনক কি বুলি ক'বা?
3: আপুনি তেনেকুৱা নকৰে বুলি আমাৰ বিশ্বাস আছে।
0: বিশ্বাস?
2: একো নোকোৱাকৈ বিশ্বাস শব্দটো অৰ্থপূৰ্ণভাৱে কৈ যে ভিতৰলৈ সোমাই গ'ল মিলনদা।
3: বুঢ়ীয়ে নিশ্চয় আমাৰ বিপদ কৰিব। শুন ৰাজু, আমাৰ সংগঠনৰ প্ৰথম কথাটোৱেই হৈছে ছেফটি, ছেফটি ফাৰ্ষ্ট, মনত ৰাখিবি।
2: মানে?
3: মানে আৰু কি, সহজ কথাৰে সকলোতে কামত নাহে, বস্তুবোৰ লৈ ভাবুকি দিব লাগিব।
2: ভুল মিনালদা, ভুল। আপুনি সাংঘাতিক ভুল সিদ্ধান্ত লৈছে। বন্দুক বাৰুদেৰে কাৰো হৃদয় জয় কৰিব নোৱাৰি। এইবোৰে ক্ষন্তেক সময়ৰ বাবে মানুহৰ মাজত নিজৰ শক্তি প্ৰমাণ কৰে সঁচা, কিন্তু হেৰুৱা আস্থা ঘূৰাই আনিব নোৱাৰে। আৰু বৰ্তমান আমাৰ সংগঠনৰ ভুল তাতেই, জনগণৰ প্ৰকৃত হৃদয় জয় কৰিব নোৱাৰি হিটলাৰী শাসন ব্যৱস্থাৰে একনায়কত্ববাদৰ যি সাম্ৰাজ্য গঢ়িব বিচাৰিছোঁ, হয়তো কেইদিনমানৰ পাছতেই আমাৰ প্ৰতি থকা জনগণৰ শেষ আস্থাখিনিও হেৰুৱাই পেলাম। বিপ্লৱ মানে কেতিয়াও বোমা বাৰুদ হ'ব নোৱাৰে মৃণালদা, বিপ্লৱ মানে শোষিত জনগণে একত্ৰিতভাৱে শ্ৰেণী শত্ৰুৰ বিৰুদ্ধে কৰা প্ৰতিবাদ।
3: অহ, বন্ধ কৰ ৰাজু, প্লিজ ৰাজু, বন্ধ কৰ তোৰ এইবোৰ কথা, বন্ধ কৰ। মই মোৰ সিদ্ধান্ত ল'ম।
2: আপোনাৰ সিদ্ধান্তৰ বাবে যাতে এইখন ঘৰে আকৌ এবাৰ কষ্ট পাব নালাগে, ময়ো কথাষাৰ কৈ থলোঁ।
3: মানে?
2: মোৰ বোধেৰে এইটোৱেই দিগন্ত কলিতাৰ ঘৰ, যাক অন্যায়ভাৱে কেইটামান টকাৰ বিনিময়ত আমি হত্যা কৰিছিলোঁ।
3: দিগন্ত কলিতা?
2: অঁ, দিগন্ত কলিতা। অকল আমি দিগন্ত কলিতাকেই হত্যা কৰা নাই, হত্যা কৰিলোঁ দিগন্ত কলিতাৰ পত্নীৰ গৰ্ভস্থ সন্তানটো, আৰু হত্যা কৰিলোঁ দিগন্ত কলিতাৰ মাকৰ জীয়াই থকাৰ শেষ সম্বল, আশা।
3: বন্ধ কৰ ৰাজু তোৰ এইবোৰ যুক্তি, বন্ধ কৰ, নহ'লে এই মুহূৰ্তত মই যিকোনো সিদ্ধান্ত ল'ম।
2: সিদ্ধান্ত লওক আপুনি আপোনাৰ সিদ্ধান্ত, মোৰ দৰে বহুত ৰাজুৰ মৃত্যু হৈছে, কিন্তু সমাজখনৰ পৰিৱৰ্তন হৈছেনে? তেজেৰে হাত ধুলে কোনো কাৰণতে হাত পৰিষ্কাৰ নহয় মিনালদা।
3: মই তোক শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ, এই মুহূৰ্তত এইবোৰ কথা শুনাৰ মোৰ ইচ্ছা নাই। প্লিজ ৰাজু, প্লিজ লিভ মি এলন, প্লিজ।
2: চৰি মিনালদা।

0: আইজনী, তোমাৰ বিষটো বেছি আহিছে নিশ্চয়।
1: মোক সহায় কৰক মা, মই একো নাজানো, একোৱে শিকা নাই।
0: ভগৱানৰ ওচৰত বিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব।
2: মা, মা,
0: হেৰা

0: বোৱাৰীজনী শোৱাৰ পৰা উঠি আহিল। তুমি ক'ৰ পৰা আহিছা, কি কথা, কি বতৰা, এইবোৰ ভাঙি পাতি নক'বা। বতাহ ধুমুহা হোৱাৰ বাবে সোমাই আহিলা বুলি ক'বা, বুজিলা? মনত ৰ'বতো।
1: হ'ব মা।
2: মা, মা,
3: দুৱাৰ খোলা আছে, সোমাই আহা বোৱাৰী। তুমি হ'বলা এতিয়াও টোপনি যোৱাই নাই।
2: মা, বাহিৰত কোনোবাই কিবা কথা পাতি থকা শুনিলোঁ।
3: মই তোমাক সকলো কম বোৱাৰী। বৰ ডাঙৰ বিপদত পৰিহে এওঁলোক আহিছে, বুজিছা? মানুহ হৈ যদি আমি এইকণে সহায় নকৰোঁ, ভগৱানে জানো দোষ নধৰিব। তুমি এওঁৰ ওচৰতে থাকা, এওঁৰ সন্তান হ'বৰ সময় হৈছে, বুজিছা? মই ডাক্তৰ বিশ্বজিতক মাতি আনোগৈ দেই।
2: মা, এই ৰাতিখন অকলে আপুনি, বতাহ ধুমুহা আকৌ অহাৰ সম্ভাৱনা আছে।
3: তুমি চিন্তা কৰিব নালাগে, কামৰ মহৎ উদ্দেশ্য থাকিলে ভগৱানেও সহায় কৰে। তুমি ওচৰতে থাকা, পানী দুনি কিবা লাগিলে দিবা। আই, আইজনী,
1: মা,
3: বিপদত ধৈৰ্যহে ধৰিব লাগে। তুমি মনলৈ এইটো কথা আনা যে তোমাৰ এই যন্ত্ৰণাৰ বিনিময়ত এটি দেৱ শিশুৱে পৃথিৱীৰ ওহৰ চাবলৈ অপেক্ষা কৰি আছে। ধৈৰ্য ধৰা মা, মই আহিছো। কি হ'ল ডেকা ল'ৰাহঁত, মনে মনে আছা যে?
4: নাই, বিপদটোৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰি সেইটোহে চিন্তা কৰি আছো।
3: ঈশ্বৰৰ ওচৰত আস্থা ৰাখা, সকলো ঠিক হ'ব। সন্তান হ'বৰ সময় হৈছে, হস্পিটাললৈ নিব লাগিব।
4: কিন্তু হস্পিটাললৈ নিলে আমি পুনৰ বিপদৰ সন্মুখীনহে হ'ব লাগিব। আৰ্মীয়ে ইতিমধ্যে হস্পিটালতো খবৰ কৰিছে, বাটত পুলিচ চিআৰপিৰ চোকা পহৰা আছে।
3: ওচৰতে মোৰ এজন নিজৰে ডাক্তৰ আছে, মই তেওঁক যিকোনো প্ৰকাৰে ইয়ালৈ আনিম। তোমালোক অলপ সাৱধানে থাকিবা হওক, তেওঁলোকে তোমালোকক নিবিচাৰালৈকে ভিতৰলৈ নাযাবা। আৰু শুনাচোন, তোমালোকে মোৰ বোৱাৰীক আচল পৰিচয়টো নিদিবা, কিন্তু বৰ ডাঙৰ বিপদ হ'ব।
4: আপুনি ৰাতিখন আকৌ বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে।
3: তোমালোকে নিজে মাতি অনা ধুমুহাতকৈ বাহিৰৰ ধুমুহা একেবাৰে নগণ্য বুলি ভাবিবা। দুৱাৰখনত ভালকৈ হুক লগাই দিবা।

0: আপোনাৰ তেখেত ক'ত থাকে?
1: বহুত দিন হ'ল, একো খবৰ পোৱা নাই।
0: আপোনাৰ দৰে মানুহ এজনী এৰি তেওঁ ইমান দিন বাহিৰত থাকিব পাৰিছেনে?
1: ময়ো তাকে ভাবি আচৰিত হওঁ। সিহঁতে একো কৰা নাইতো।
0: মানে
1: বহুত কথা এইবোৰ।
0: তেখেতৰ নাম
1: দিগন্ত কলিতা।
0: দিগন্ত কলিতা?
1: আচৰিত হ'লা যে।
0: নাই নাই, নামটো ক'ৰবাত শুনিবই লাগিছে। তেখেতে আপোনাক বৰ মৰম কৰিছিল নহয়নে?
1: কৰিছিল। আমাৰ মাজৰ সম্পৰ্কটো অকল স্বামী স্ত্ৰী সম্বন্ধৰ দৰে নাছিল, আমি ভাল বন্ধুৰ দৰে আছিলোঁ। তেওঁ মোৰ লগত ধেমালি কৰি বৰ ভাল পাইছিল, বৰ ভাল পাইছিল।
2: ৰুমি, ৰুমি, ৰুমি, অঁ, দুৱাৰ ঘৰ মেলি কলৈ গ'ল? এইবোৰ কিবা সুগৃহিণী লক্ষণ নেকি? আকৌ মই লক্ষী চৰিত্ৰ পঢ়াব লাগিব যেন পাওঁ। ৰুমি, ৰুমি, মেও মানে অঁ, মাছ চুৰ কৰি খোৱা কলি মেকুৰীজনী। ৰহ, একেচাতে মাছ চুৰ কৰি খোৱা উলিয়াই দিম। ক'ত যাবি তই? হে, আজি আজি তোৰ নিস্তাৰ নাই। ওলা, ওলা বুলি কৈছোঁ, ওলা।
3: চাবা কিন্তু, গাত লাগিলে কথা বেয়া হ'ব, মাক লগাই দিম।
2: হেৰৌ কলি মেকুৰীজনী, তই আকৌ মাত দিব পৰা কেতিয়াৰ পৰা হ'লি?
3: কি ক'লা তুমি? মাছ চুৰ কৰি খোৱা কলি মেকুৰীজনীৰ লগত তুলনা কৰিছা? এতিয়াই মাঘৰলৈ গুচি যাম।
2: নিজ ইচ্ছাৰে যোৱাজনক

0: মোৰো আগচি ধৰি ৰখোৱাৰ স্বভাৱ নাই দেই।
1: সঁচা?
0: অঁ সঁচা। কিন্তু চাবা, ওলোৱা কেঁচুৱে গাত নাপায়, অন্তত আমাৰ এই ভেটিত।
1: দিগন্ত, তুমি জোখতকৈ বেছি কৰিছা, কিন্তু মোক কেঁচুৰ লগত তুলনা কৰিছা। মই এতিয়া যামগৈ। কি চাইছা এনেকৈ?
0: তোমাক চাই থকা যেন লগা নাই নেকি?
1: কিয় আগচি ধৰিছা? বাট এৰি দিয়া এতিয়াই। এতিয়াই মই মাৰ ঘৰলৈ গুচি যাম।
0: নোৱাৰা যাব।
1: কিয়?
0: বিয়াৰ আগতে মোলৈ দিয়া চিঠিবোৰ পঢ়ি চোৱা। সেই যে লিখিছিলা, মৰমৰ দিগন্ত, মৰম গ্ৰহণ কৰিবা, মোৰ হৃদয়ে তোমাৰ বাহিৰে আন কাৰো নাম নলয়। ভাগ্য ভাল আমাৰ প্ৰেমৰ দিনবোৰত মোবাইল ফোন ওলোৱা নাছিল, নহলে হাজাৰ টকাৰ ওপৰত মাহে ফোনৰ বিল হ'লহেঁতেন। এটা সন্তানৰ মাক নহওঁতেই ইমান সোনকালে কথাবোৰ পাহৰিলা। যোৱা যোৱা, যাবাগৈ যেতিয়া, আগতে একাপ চাহ কৰি দিয়া। চাহকাপ কিন্তু মাৰ ষ্টাইলত কৰিবা, তোমাৰ চাহৰ একো সা সোৱাদ নাই।
1: দিগন্ত, বেছি হৈছে কিন্তু। মই আজি মাৰ ঘৰলৈ গুচি যাম।
2: ৰুমি, অ ৰুমি,
1: কথা বেয়া হ'ব কিন্তু দিগন্ত।
2: তহঁতৰ ভিতৰত কিবা কাজিয়া পেচাল লাগিছে নেকি অ? ও বোৱাৰী, তুমি কান্দিছা কিয়?
0: মই কওঁ নেকি মা?
2: তোক সোধা নাই ৰ, তোৰনো স্বভাৱ কেতিয়া পৰিৱৰ্তন হ'ব আৰু?
0: সকলো মাইকী মানুহৰ জাত একেই মা, প্ৰেমত পৰি বিয়া পাতি পস্তালোঁ। কি জানা মা, প্ৰেমত পৰি বিয়া পাতিলে মৰম চেনেহবোৰ আগতে শেষ হৈ যায়। দ্বিতীয়তে, প্ৰেমত পৰি বিয়া পাতিলে পত্নীয়ে সদায় স্বামী দেৱতাক বয়ফ্ৰেণ্ড বুলিহে ভাবে।
1: শুনিছে মা, শুনিছে, পুতেকৰ কথাবোৰ শুনিছে। ইমানৰ পিছতো মই কিবা সহ্য কৰি থাকিব পাৰোঁ? বিয়াৰ আগতে দেউতাই বুজাওঁতে মইতো তোমাক এৰি দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু
0: কিন্তু কি, এই দিগন্তক তুমি এৰো বুলি এৰিব নোৱাৰিবা, কাৰণ ময়ো
1: ৰৈ গলা যে
2: যত চব মস্কিল তাতেই। মৰম চেনেহৰ এনাজৰীডাল ছিঙিম বুলি কোনেও ছিঙিব নোৱাৰে নহয়। দুইটা পাকঘৰলৈ আহ, মই ভাত ৰান্ধিম আৰু তহঁত দুটাই চুপতা চুপতি কৰি থাকিবি। আহা বোৱাৰী, আহা
0: যোৱা। মেও।

0: তেখেতে আপোনাক বৰ মৰম কৰিছে?
1: কৰিছিল, খুব মৰম কৰিছে।
0: মানুহৰ জীৱনটো যে বৰ যন্ত্ৰণাৰ।
1: বিষটো আকৌ আহিছে?
0: অকণমান পানী দিবনে?
1: আনি দিছোঁ।

0: ৰব
1: এনেকৈ ৰখাই দিলা যে কিবা কবা নেকি তোমালোকে?
0: এই ৰাতিখন যাই কলৈ?
1: ডাক্তৰৰ ওচৰত।
2: ছাৰ, কথাটো অলপ ৰহস্য থকাৰ দৰে লাগিছে।
0: আপোনাৰ কাৰোবাৰ কিবা হৈছে?
1: ছোৱালীজনী ছোৱালীটো আহি নাপালেই নহয়।
0: কি অসুখ? কি অসুখ? কি
1: সন্তান হ'বৰ সময় হৈছে, তাতে এইবাৰেই প্ৰথম। এৰা, তোমালোকে এই বুঢ়ী মানুহজনীক এনেকৈ প্ৰশ্ন সুধি থাকিবানে? নে তোমালোকৰ গাড়ীতে উঠাই নি হৈ ডাক্তৰ বিশ্বজিতৰ ঘৰলৈ নিবা? পুলিচৰ কাপোৰযোৰ পিন্ধিছা বুলি মানৱতাখিনিও দলিয়াই দিবানে?
0: কথাটো কওঁ বুলিয়ে ক'লে দেই। উঠক উঠক, গাড়ীত উঠক, ডাক্তৰৰ পদূলিতে ৰখাই দিম।
1: ক'লা ক'লা,
2: ছাতিটো জপাই লগাই তা।
1: এহে পাহৰিছিলো হে।
0: ড্ৰাইভাৰ বলা,

0: বিশ্বজিত, অ বিশ্বজিত,
1: কোন
0: মোৰ মাতটো ধৰিব পৰা নাই?
1: অৰব অৰব গৈছো।
2: আপুনি ইমান ৰাতিখন আপুনি এনেকৈ অকলে আহিছে?
1: আহকচোন ভিতৰলৈ, আহক আহক আহক, ৰ'ব বহকচোন।
0: বাৰু,
2: এই গামোচাখন ৰ'ব, গাটো মুচি লওক।
0: বৰ ডাঙৰ বিপদত পৰিলোহে, এই ৰাতিখন তোমাক আমনি কৰিলোঁ।
2: ৰুমিবোৰ কিবা হৈছে নেকি?
0: নাই, বোৱাৰী একো হোৱা নাই।
2: ঘৰতনো আৰু কোন আছে?
0: সেইবোৰ বহুত কথা বিশ্বজিত।

0: কি কলে আপুনি? হেই হত্যাকারীহতক আপুনি সহায় করিব?
1: উপায় নাই বিশ্বজিৎ, সিহঁতর পরিচয় পোৱাৰ পাছত মোৰ বুকত থকা প্ৰতিশোধৰ জুইকুৰা ডপ ডপ কৈ জ্বলি উঠিছিল। ভাবিছিলো থানালৈ গৈ খবৰ দি মোৰ প্ৰতিশোধ পুৰাওঁ, কিন্তু মই যে নোৱাৰিলো বিশ্বজিৎ, মই নোৱাৰিলো। বোৱাৰীজনীয়ে অৱশ্যে এতিয়াও সিহঁতৰ পৰিচয় পোৱা নাই। চোৱা চোৱা বিশ্বজিৎ, এই মুহূৰ্তত মই তোমাৰ মনৰ কথা নুবুজা নহয়, কিন্তু প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী অসহায় নাৰী, আমি যদি কোনেও সহায় নকৰোঁ, আমি বাৰু অমানুহ নহ'মনে? ভুল কৰিছে যদি সিহঁতে কৰিছে, কিন্তু এই পৃথিৱীলৈ আহিব বিচৰা ফুলৰ দৰে পবিত্ৰ সন্তানটোৰ কিবা জানো দোষ আছে? সন্তানটোৱে যদি এইখন পৃথিৱীৰ এনেকুৱা কদৰ্য ৰূপৰ কথা জানে, মোৰ বোধেৰে সি মাকৰ পেটতে আত্মহত্যা কৰিব। তুমি কিবা ভাবিছা বিশ্বজিৎ?
0: ভাবিছো।
1: তেনেহ'লে মই আহিছোঁ বিশ্বজিৎ। ত্যাগৰ আনন্দ কি তুমি হয়তো আজিলৈকে উপলব্ধিয়েই কৰিব পৰা নাই। সিহঁতৰ দৰে আমি যদি সকলো অমানুহ হওঁ, এই পৃথিৱীখন ধ্বংস হ'বলৈ আৰু বেছি দিন নাই। এজন চিকিৎসক হিচাপে তোমাৰ মনত কাৰো প্ৰতি শত্ৰু মিত্ৰ ভাৱ আহিব নালাগে। ৰোগী শুশ্ৰূষা কৰাটোৱেই তোমাৰ ধৰ্ম হোৱা উচিত। মই আহিলোঁ আহিলোঁ বিশ্বজিৎ।
0: ৰ'ব, ময়ো যাম।
1: যাবা?
0: হয়, আপুনি অকণমান বহক, ভিতৰৰ পৰা মই বেগটো লৈ আহোঁ।
1: হ'ব হ'ব।

0: এতিয়ালৈকে নাহিলছে?
1: হয়তো কিবা অসুবিধাত পৰিছে।
0: বুঢ়ীয়ে আমাক
1: কি ক'ব বিচাৰিছে মিনাল্লা?
0: থানালৈ?
1: নাই নাই, কোনো কাৰণতে হ'ব নোৱাৰে।
2: তই কেনেকৈ জানিলি
1: এইবোৰ কথা? মই মোৰ দেউতাৰ পৰা সৰুতে শিকা কথা। আশ্ৰয়দাতা আৰু অন্নদাতাৰ ওপৰত বিশ্বাস হেৰুৱাটো মহাপাপ।
2: এবাৰ সংগীতৰ ওচৰৰ পৰা আহোঁগৈ নেকি?
1: নালাগে, বোৱাৰীজনী আমাক চিনি পালে আকৌ আমি নতুন বিপদৰহে সন্মুখীন হ'ব লাগিব।
0: কিন্তু
1: কিন্তু কি?
2: বুঢ়ীয়ে আমাৰ দুটাৰ ভিতৰত কোনটো হেৰি হওঁ এবাৰো নুসুধিলে যে।
1: আমাৰ প্ৰকৃত পৰিচয় পোৱাৰ পাছত আমাৰ প্ৰতি তেখেতৰ মন ঘৃণাৰে উপচি পৰিছিল। এই যে আমাক সহায় কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে এয়া আমাৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতা। এইখন পৃথিৱীত এনে কোন মাতৃ আছে যিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ হত্যাকাৰীক ভাল পাব পাৰে?
2: নহ'লে আমাক ইমানখিনি সহায় কৰিছে যে,
1: মাতৃত্বৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰিছে আৰু সন্তানটোৰ কথা চিন্তা কৰিছে। বাৰু মৃণালদা, আজি আপোনালোকৰ সংসাৰৰ মাজলৈ আহিব লগা সন্তানটো আপুনি ভৱিষ্যতে কি হোৱাটো বিচাৰে?
2: সৎ নাগৰিক আৰু সমাজৰ আদৰ্শপৰায়ণ ব্যক্তি হোৱাটো বিচাৰোঁ।
1: কিন্তু বোমা বাৰুদৰ শব্দৰ মাজত ডাঙৰ দীঘল হোৱা শিশুটো কেনেকৈ সৎ নাগৰিক আৰু আদৰ্শপৰায়ণ ব্যক্তি হ'ব পাৰিব বুলি ভাবিলে?
2: সময়ত সকলোবোৰ ঠিক হৈ যাব।
1: সেই ধাৰণা ভুল মৃণালদা, আৰু আমি বৰ্তমান কৰা ভুলৰ পৰিণাম সময়ে এনেকৈয়ে দিব।
3: পুলিচ পুলিচ!
1: কি কৰিছে মৃণালদা?

0: ৰেডি, তই সেইটো কোণত যা। পুলিচ নহয়, ডাক্তৰ আহিছে। ভাল কৈছা, দুৱাৰ খুলি দে। দিছো।
1: আহা বিশ্বজিত,
2: আহা।
1: হ'ব। অঁ, তোমালোক ইয়াতে আছা, কোৱাচোন ভিতৰৰ খবৰ।
3: ভিতৰৰ পৰা একো খবৰ অহা নাই বাবে আমিও ভিতৰলৈ যোৱা নাই।
1: ভাল কৰিছা, ভাল কৰিছা বিশ্বজিত।
2: হয়,
1: আহা ভিতৰলৈকে যাওঁ বোলা।
2: বল।
3: কি ভাবিছ ৰাজু?
0: ভাবিছো মানুহ কিমান মহান হ'লে এনেকৈ ত্যাগ কৰিব পাৰে। আমি এতিয়াও ক'ব পাৰিম নে মৃণালদা, এই মানুহজনীতকৈও আমি নিস্বাৰ্থভাৱে ত্যাগ কৰিব পাৰিছোঁ।
3: আজি কাৰ বাবে নিজৰ জীৱনটোক তুচ্ছ কৰি এনেকৈ পলাই ফুৰিছোঁ? আমিওতো মানুহ, আমাৰো এখন হৃদয় আছে। কিন্তু শাসনৰ নামত শোষণ হ'লে তই মই আমি কি এনেকৈ হাত সাৱতি বহি থাকিম?
0: নোৱাৰো থাকিব। বিপ্লৱী সত্তা আমাৰ তেজত আছে, কিন্তু শত্ৰু মিত্ৰ চিহ্ন নোহোৱাকৈ আমি যদি দিগন্ত কলিতাৰ দৰে নিৰীহ লোকক হত্যা কৰোঁ, তেতিয়া সমাজৰ কিবা পৰিৱৰ্তন হ'বনে? কোনো কাৰণতে হ'ব নোৱাৰে। মই এনেদৰে আৰু কাৰো জীৱন কাঢ়ি ল'ব নোৱাৰোঁ মৃণালদা। নোৱাৰিলে কাৰো উপকাৰো নকৰোঁ, কিন্তু জানি শুনি কাৰো অপকাৰো নকৰোঁ।
1: হেৰা, ইমান জোৰকৈ কথা বতৰাবিলাক কেলেই পাতিছা হে? শুনা, তোমালোকে ইয়াত থাকিব নালাগে। বাটতে পুলিচে মোক বহুতো কথা সুধিছে, মোৰ বোধেৰে সিহঁত আহিব সেই পিছফালৰ দুৱাৰেদি ওলাই যোৱাগৈ, জেওৰাখন পাৰ হৈ এটা ঘৰ পাবা। যোৱা যোৱা যোৱা, দেৰি নকৰিবা, তোমালোকৰ প্ৰয়োজন হ'লে মই মাতিম, নহয় নিজে আহিবা। যোৱা যোৱা, চিন্তা কৰিব নালাগে, যোৱা। তেওঁ এতিয়া নিৰাপদ বুলি ভাবিব পাৰা, ডাক্তৰ মোৰ নিজৰ ল'ৰাৰ দৰে, সি শুশ্ৰূষাত কোনো কাৰণতে কাৰ্পণ্য নকৰে নহয়। যোৱা যোৱা যোৱা, দেৰি নকৰিবা, বোৱাৰীজনীক কিন্তু দেখা নিদিবা দেই।
4: অঁ,
1: গৈছোঁ গৈছোঁ। কি হ'ল বোৱাৰী?
4: তেওঁ ইমান কষ্ট পাইছে
1: বিশ্বজিত।
5: এই সামান্য কষ্টখন সহ্য কৰিব নোৱাৰিলে মা খোৱাৰ আনন্দই থাকিব ক'ত? চোৱা চোৱা, অকণমান কাটি হৈ দিয়াচোন।
4: নোৱাৰো মা, মোৰ বৰ সহ্য লাগিছে, মৰিলো, আপুনি পাৰিলে মোক মাৰি পেলাওক।
5: তোমালোকৰ দৰে সন্তান হ'ব বা তিৰোতাবোৰ মাৰি পেলালে ইমান ডাঙৰ পৃথিৱীখনত দেখোন মানুহেই নাইকিয়া হ'ব। আমি ডাক্তৰবোৰে জীৱন দিওঁহে, জানি শুনি কাৰো জীৱন নলওঁ নহয়। চাওঁ চাওঁ, অকণমান অকণমান এইফালে এইফালে ঘূৰি গৈছোঁ, হৈ যাব। আৰু অলপ কষ্ট কৰিলে সকলো ঠিক হৈ যাব। চাওঁ, এইয়া চাওঁ, ঘূৰি গৈছোঁ।
1: তোমাৰ কষ্ট দেখি মোৰ ক'বলৈ মন যোৱা নাই, যদিও নোখোলে নহ'ব, পুলিচ অহাৰ সম্ভাৱনা আছে।
4: মা, পুলিচ?
1: অঁ, তোমাক পাছত বুজাই ক'ম বোৱাৰী। শুনা, তুমি মোৰ ডাঙৰ ছোৱালী, বুজিছা? নাম পল্লৱী কলিতা, তেজপুৰত বিয়া দিছিলোঁ, আৰু তোমাৰ গিৰিয়েৰাৰ নাম হ'ল নৰেন কলিতা। আৰু যদি সোধে এনেকুৱা অৱস্থাত তেওঁ কিয় অহা নাই, তেতিয়া তুমি কি ক'বা?
4: মোক মাৰি পেলাওক মা, ইমানকৈ আপোনালোকক কষ্ট দিয়া কি অধিকাৰ আছে মোৰ?
1: তুমি ভুল নুবুজিবা, এনেকুৱা সময়ত আমি সকলোৱে আন কথা বাদ দি ইজনে সিজনক মানুহ হিচাপে সহায় কৰিব লাগে, নহ'লে আমি সকলো জানো অমানুহ হৈ নপৰিম মাজনী। শুনা শুনা শুনা, তুমি পুলিচে সুধিলে সময় হোৱা নাই বুলি ক'বা।
4: মা, দুৱাৰত কোনোবাই ঢকিয়াই আছে।
1: বিশ্বজিত, এইখন ঘৰৰ বিষয়ে তুমি একোৱেই নাজানা, যি ক'ব লাগে মই ক'ম।
4: কোন আহিছে?
5: তুমি সেইবোৰ চিন্তা কৰিব নালাগে।
1: নাম কি তোমালোকৰ?
6: আমি পুলিচৰ মানুহ।
1: পুলিচৰ মানুহ ক'বতো পাৰা। আহা আহা, এনেকুৱা সময়ত যে খবৰ এটা ল'বলৈ আহিলা, বৰ ভাল কৰিলা, বৰ ভাল কৰিলা। এই তোমালোকৰ গাড়ীতেই জানো মোক উঠাই নিয়া নাছিলা?
6: এইবোৰ আজে বাজে কথা ক'ব নালাগে।

0: আপোনাৰ ছোৱালী কত আছে?
1: সন্তান হব লগা তিৰোতা মানুহ কত থাকে তোমালোকে নাজানা?
0: আমি এবাৰ চাব খোজো।
1: তোমালোক কি নিলা যে?
0: আপোনাৰ কথাৰ অৰ্থ
1: নুবুজিলা যদি সোমাই আহা। আহা, এ কিয় নোলাজ কৰিব লাগে হে? তোমালোকেও একেধৰণেই উপজিছিলা। বিশ্বজিত, এওঁলোকে ছোৱালীক এবাৰ চাব খুজিছে।
2: মা মা মা, পল্লৱীৰ ল'ৰা এটা হ'ল।
1: মই জানিছিলোৱেই নহয় ল'ৰাই হ'ব। তোমালোক সোমাই আহা। মই মই কোৱা নাছিলোঁ জানো ল'ৰাই হ'ব। এ বোৱাৰী বোৱাৰী, এই কাঁহৰ বাতিটো বজাই দিয়াচোন। কোবাই দিয়া কোবাই দিয়া, এই ঢেঁকীটো থকা হ'লে সেইটো কোবাই দিলোহেঁতেন। দিয়া দিয়া দিয়া, বাতিটো বজাই দিয়া, দিয়া দিয়া, এইটো বজাই দিয়া, বজাই দিয়া, বজাই দিয়া, বুজিছা? মোৰ জোঁৱাইটো বৰ ভাগ্যৱান, বুজিছা? প্ৰথমে ল'ৰা, ল'ৰাৰ বাপেকে হ'ল। হেৰা, তোমালোক তোমালোক তোমালোক কিয় ওলাই গ'লা? হা,
0: হ'ব হ'ব, আমি বাহিৰতে বহিছোঁ।
1: কিবা যদি সুধিব লগা আছে সোধা।
0: নাই নাই, একো নাই, আমি বাহিৰতে বহিছোঁ।
1: বিশ্বজিত, মই তেওঁলোকক বিদায় দি আহোঁগে, কিবা লাগিলে বোৱাৰীক ক'বা।
3: হ'ব হ'ব।
1: হেৰা, এ তোমালোকে দিগন্ত কলিতাক পাহৰিলা হবলা?
0: দিগন্ত কলিতা?
1: তোমালোকে পাহৰাটোৱেই স্বাভাৱিক। এইখন দেশত প্ৰত্যেক দিনাই কিমান মানুহ বন্দুক বাৰুদৰ ধোঁৱাৰ মাজত হেৰাই গৈছে। এই সকলোবিলাকতো এদিনৰ বাবেহে খবৰ হয়। কোনে কাৰ খবৰ ৰাখিছে? মোৰ ল'ৰাটোৰ খবৰ ৰখাৰ তোমালোকৰ প্ৰয়োজনেই আছে বাকী?
3: আপুনি দিগন্ত কলিতাৰ মাক?
1: মাক
0: ক্ষমা কৰিব।
1: ক্ষমা কিয় হে?
0: নাই, আপুনি আপুনি কোনো টেৰৰিষ্টক আশ্ৰয় নিদিয়ে।
1: ইমান সহজতে তোমালোকে বিশ্বাস কৰিলা?
0: কৰিছো, কাৰণ কাৰণ সিহঁতে আপোনাৰ ল'ৰাক হত্যা কৰিছিল।
1: এৰা, মোৰ ল'ৰাক সিহঁতে সঁচাই হত্যা কৰিলে? মোৰ ল'ৰাক হত্যা কৰি কাৰ কি লাভ হ'ল? অন্তত সিহঁতে তাৰ দেহাটোকে ঘূৰাই দিব পাৰিলেহেঁতেন। বোৱাৰীজনীয়ে আজিলৈকে দিগন্ত জীয়াই আছে বুলিয়ে বিশ্বাস কৰি আছে জানা? কিমান ৰাতিলৈকে সি আহিব আহিব বুলি এইখন খিৰিকিয়েদি বাট চাই থাকে। মই মই কেনেকৈ কওঁ দিগন্ত যে এইখন পৃথিৱীত আৰু নাই? তোৰ কপালৰ ফুটো মচি পেলা বোৱাৰী।
2: মা মা মা,
1: কি হ'ল হে? তোমালোক যোৱা নাই? যোৱা যোৱা যোৱা, মই আৰু সহ্য কৰিব নোৱাৰো। যোৱা যোৱা, হা, যোৱা তোমালোক যোৱা।
0: নাই, আমি ডাক্তৰক এটা ধন্যবাদ দি যাওঁ।
1: নিজৰ কৰ্তব্য কৰাৰ বাবে কোনেও কাকো ধন্যবাদ দিব নালাগে নহয়। ডাক্তৰ হৈছে যেতিয়া ৰোগী শুশ্ৰূষা কৰিবই লাগিব। তোমালোকেও যদি পাৰা নিজৰ নিজৰ কৰ্তব্য ভালদৰে পালন কৰিবা, যাতে স্বাধীন দেশৰ নাগৰিক হৈও আমি নিৰাপত্তাহীনতাত ভুগিব নালাগে। যা,
0: আমি আহিছোঁ।
2: মা মা, ল'ৰাটোৰ নামটো মোৰ পচন্দমতে দিম, হ'বনে?
1: তোমাৰ পচন্দমতে?
2: আমাৰ ল'ৰাটোৰ বাবে দিগন্তই চাই থোৱা নামটোকে দিম।
1: বোৱাৰী,
4: বুজিছা ৰুমী, মোৰ কথাই হ'ব লাগিব।
2: কোনো কাৰণতে হ'ব নোৱাৰে দিগন্ত।
4: চাবা, মোৰ কথাই হ'ব লাগিব। বাজি মাৰিছা?
2: মাৰিছোঁ। মোৰ গৰ্ভত ল'ৰাই আছে নে ছোৱালীয়ে আছে মই

0: জানি আছো?
1: তোমাৰ গৰ্ভত থাকিব পাৰে, কিন্তু তাৰ দেউতাক কোন? সেই দিগন্ত কলিতা, বুজিছা?
0: ইমান গৰ্ববোধেৰে কথাখিনি কৈছা যে মোৰ গৰ্ভত থকা সন্তানটো একমাত্ৰ তোমাৰ বাবেহে হৈছে।
1: দ্বৈত প্ৰচেষ্টাত শাস্ত্ৰটো কৈছে, স্বামী স্ত্ৰী হৈব একমতি, তেহে সিজিব হৰিত ভকতি। তোমালোক মাইকী মানুহবোৰে সন্তান জন্ম দিব পাৰা বুলিয়ে যে ইমান ফিতাহি মাৰিব পাৰা?
0: থোৱা থোৱা, বেছি ফিতাহি নামাৰিবা। শুনা দিগন্ত,
1: কোৱা,
0: যদি তোমাৰ মতে ল'ৰা হয় তুমি নাম থবা, আৰু যদি ছোৱালী হয় মোৰ পচন্দৰ মতেহে নাম হ'ব।
1: ঠিক আছে, তোমাৰ ছোৱালীজনীৰ নামটো এতিয়াই চাই থোৱা, পাছততো এনেই লাগিব।
0: মানে?
1: মানে এই আধুনিক যুগৰ শিক্ষিতা বোৱাৰী হৈও তুমিনো এই সামান্য কথাটোকে নুবুজিলানে?
0: নুবুজো।
1: কিয়? দুটি সন্তানে যথেষ্ট বুলি বাতৰি কাকত, টিভি সকলোতে দেখুৱাই থকা নাই জানো?
0: আৰু আশা নকৰিবা, মাক হোৱা কি যন্ত্ৰণা আমি তিৰোতাবোৰেহে বুজো। কিয় হাঁহিছা?
1: তোমাৰ কথা শুনি বৰ ডাঙৰ কথা তুমি কলা দেই ৰুমি, বৰ ডাঙৰ কথা কলা।
0: বাপেক হবা বুলিয়েই ইমান বেছি কৰিব নালাগে। ল'ৰাৰ নাম কি চাই থৈছা কোৱা?
1: ক'ব লাগিব? কওঁ শুনা, মোৰ ল'ৰাৰ নাম হ'ব মানসজ্যোতি।
0: এইটো কিমান নাম হ'ল নেকি?
1: এইটো নাম মনৰ পৰা যাৰ জন্ম সি মানস, আৰু জ্যোতি মানে হ'ল পোহৰ। দেখিলা মোৰ নামৰ অৰ্থ?
2: কি নাম চাই থৈছিল দিগন্তই?
0: মানসজ্যোতি।
2: হ'ব দিয়া, সেইটোকে থ'ব লাগিব।
3: চাওঁ, শুনকচোন।
0: মা!
2: কি হ'ল বোৱাৰী?
3: আমি পোহৰ হৈ আহিছে,
4: আমি আৰু আপোনাক কষ্ট দিব বিচৰা নাই।
2: তুমি ইহঁতক চিনি পাইছা বোৱাৰী?
4: আমাক? নিশ্চয় আপোনাৰ কিবা ভুল হৈছে।
0: মোৰ ভুল হৈছে?
4: হয় হয়, আপোনাৰ ভুল হৈছে।
0: মনত নাই এতিয়া

মোৰ দিগন্ত কি কৰিলি, কি কৰিলি? আৰু সন্তানটো জানো ঘূৰাই দিব পাৰিবি? ক, মোৰ দিগন্ত কি কৰিলি?

0: দে, মোৰ সন্তানটো ঘূৰাই দে, ঘূৰাই দে, ঘূৰাই দে।
1: মোৰ ল'ৰাই তহঁতক কি ক্ষতি কৰিছিল? তহঁতে ইমান অমানুহ হ'ব পাৰিলি কেনেকৈ? হা, পাৰিবি? তহঁতে মোৰ বোৱাৰীজনী বুকুৰ শূন্যতাখিনি ঘূৰাই দিবলৈ মই আৰু সহ্য কৰিব নোৱাৰো। তহঁত যা, দিগন্তই কি ক্ষতি কৰিছিল তহঁত, কি ক্ষতি কৰিছিল তহঁত।
0: দিবানে মোৰ দিগন্ত ঘূৰাই? কিমান আশা আছিল দিগন্তৰ, মোৰ কপাললৈ চোৱা, চোৱা, চোৱা মই কেনেকৈ দিগন্তক জীয়াই ৰাখিছো। তোমালোকে, তোমালোকে দিগন্তক ক'ত লুকুৱাই ৰাখিছা? কোৱা, ক'ত ৰাখিছা?
1: বোৱাৰী, বোৱাৰী, মুচি পেলা, মুচি পেলোৱা তোমাৰ কপালৰ ৰঙা ফুল, মুচি পেলোৱা। ইহঁতে এতিয়া দিগন্তক জীয়াই ৰখা নাই বোৱাৰী। অ' বোৱাৰী, দিগন্ত নাই অ, মই জানো, তাৰ মাক যদি হয় ক'ব পাৰো বোৱাৰী দিগন্ত আৰু নাই, তোমাৰ কপালৰ ফুটো মুচি পেলোৱা।

0: বিশ্বজিত, তুমি বোৱাৰীক ভিতৰলৈ লৈ যোৱা, হয়তো তাইও লৈ যোৱা। হেৰা, তুমি আকৌ উঠি আহিলা কিয়? হা, কোনাত কেঁচুৱাটো লৈ আহিছা কেলে?
1: আমি যাওঁগৈ। সংগীতা, দেৰি কৰিব নালাগে, আহা, কেঁচুৱাটো মোক দিয়া।
0: নুচুবা তাক, নুচুবা তোমালোকে। তার পবিত্র দেহাটো আমার তেজ লাগি থাকা হাত কেখনে চুই কোনেও চুয়া নকৰিবা। ইয়াক মই আপোলাৰ কোলাত দিলো। মা,
1: কি কৰিছা সংগীতা তুমি?
0: তোমাৰ সন্তান তুমি লৈ যোৱাই, লৈ যোৱা, নেলাগে নেলাগে আমাক, নেলাগে মোক।
2: জানি শুনি বোমা বাউদৰ মাজত তাক এটা অনিশ্চিত ভৱিষ্যতৰ ফালে ঠেলি দিব নোৱাৰো নহয়। লওক তাক আপোনাৰ কোলাত, লওক, ধৰি লওক আপোনাৰ বোৱাৰীয়েকৰ গৰ্ভৰ পৰা হেৰাই যোৱা নাতিটো আজি আকৌ ঘূৰাই পাইছে। লওক
1: মা,
2: মাতি দিবা তোমালোকে। জীৱন দিয়া যিহেতু আমাৰ অধিকাৰ নাই, জীৱন লোৱাৰো অধিকাৰ নাই। নাৰীৰ ৰোকা কপালখনত কিমান দুখ লুকাই থাকে তোমালোকে কি বুজিবা মৃণাল?
1: কিন্তু মই যে তাৰ দেউতাক, পাহৰিছা কিয়?
2: এইটোৱে তোমাৰ আচল চিনাকি, আৰু চিনাকি নাই। আজি তুমি যেনেকৈ ইয়াক আনৰ কোলাত তুলি দিব বিচাৰোঁতে হাহাকাৰ কৰিছা, ৰুমিৰ পেটত গুৰটো মাৰি দিওঁতে এবাৰো সেই সন্তানটোৰ প্ৰতি মৰম উপজা নাছিল কিয়? আজিৰ পৰা মোৰ চিনাকি তোমাৰ পত্নীৰ পৰিচয় চিনাকি নহয়। মই আৰু বোমা বাৰুদৰ লগত খেলা কৰিব নিবিচাৰোঁ মৃণাল। মই বিচৰা ধৰণে জীৱনটো ল'বলৈ দিয়া। পোহৰ হৈ আহিছে, মই যাম, তোমালোক গৈ থাকা, কাৰণ আজিৰ পৰা আমাৰ দুয়োৰে পথ বেলেগ হ'ব। লওক ইয়াক আপোনাৰ কোলাত, লওক, লওক মা।
3: Oh, my God.

পুৱতি তৰাৰ হাঁহি দীপক কুমাৰ নাথ রচিত নাটকখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দীপালী, চেতনা দাস, ৰুমি, গব্যাঞ্জলি দেৱী, সংগীতা, পুলকিতা বৰুৱা, দিগন্ত, পুলিন নাথ, ডাক্তৰ বিশ্বজিৎ, বিশ্বজিৎ ওজা, মৃণাল, অবতোষ ভূঞা আৰু ৰাজু বিদ্যুৎ কুমাৰ ভূঞা। প্ৰবাল কুমাৰ শৰ্মাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।

0: অসমী আইৰ পঢ়ি গুণৰো নাই কি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে।
1: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।

0: एआई ने उपभोक्ता शिकायतों के बाद स्विगी इंस्टामार्ट को 9 नोटिस जारी किए हैं। ये नोटिस खाद्य सुरक्षा और मानक अधिनियम 2006 के तहत नियमों के कथित उल्लंघन के मामले में जारी किए गए हैं। प्राधिकरण ने स्विगी इंस्टामार्ट को विस्तृत स्पष्टीकरण और अनुपालन रिपोर्ट प्रस्तुत करने का निर्देश दिया है। ऐसा नहीं करने पर उचित कानूनी कार्रवाई की जाएगी। वियतनाम के प्रधानमंत्री ले मिन हुन ने फुक्वोक द्वीप के पास स्पीड बोट हादसे की जांच के आदेश दिए हैं। इस हादसे में 15 भारतीय पर्यटकों की मौत हो गई। यह हादसा 36 लोगों को लेकर जा रही स्पीड बोट के अचानक ऊंची लहर की चपेट में आकर पलटने से हुआ। वियतनाम में भारतीय दूतावास ने मृतकों की सूची जारी की है। इनमें से 10 लोग तमिलनाडु, 3 आंध्र प्रदेश और 2 केरल के रहने वाले थे। विदेश मंत्रालय ने वर्ष 2017 में जारी यमन यात्रा संबंधी अधिसूचना वापस ले ली है। यह अधिसूचना यमन में गृह युद्ध और बिगड़ती सुरक्षा स्थिति के कारण भारतीय नागरिकों की यात्रा पर प्रतिबंध लगाने के लिए जारी की गई थी। हालांकि मंत्रालय ने परामर्श जारी कर भारतीय नागरिकों को यमन की गैर जरूरी यात्रा से बचने की सलाह दी है। फीफा फुटबॉल विश्व कप के सेमीफाइनल मुकाबले तय हो गए हैं। पहला सेमीफाइनल बुधवार को फ्रांस और स्पेन के बीच खेला जाएगा। मैच भारतीय समयानुसार रात 12:30 बजे से शुरू होगा। दूसरा सेमीफाइनल गुरुवार को इंग्लैंड और अर्जेंटीना के बीच खेला जाएगा। दोनों सेमीफाइनल मुकाबलों के विजेता 20 जुलाई को न्यूयॉर्क के न्यूजर्सी स्टेडियम में खिताबी मुकाबले में आमने सामने होंगे। टेनिस में आज विंबलडन के पुरुष सिंगल्स और महिला डबल्स के फाइनल मुकाबले खेले जाएंगे। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যবেক্ষণ, পানী নিষ্কাশন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ, ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্মক কৃষি কৰ্মৰ সৈতে জড়িত হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰে। অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ, কানিকে ধৰি 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰাৰ লক্ষ্য লোৱা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াৰ সৈতে জটীয়া, কাহিলিপাৰা, মালিগাঁওকে ধৰি মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বান সমস্যা, পানী জমা হোৱাৰ কাৰণ আৰু নিষ্কাশন ব্যৱস্থাৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ পানী নিষ্কাশন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে নিষ্কাশন ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে উন্মুক্ত নলাসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ আৰু নলাৰ আৱৰ্জনা যুদ্ধকালীন তৎপৰতাৰে নিষ্কাশন কৰিবলৈ গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃত্ৰিম বানৰ বাবে যাতে জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে সমন্বয়েৰে কাম কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে।
2: কালিও ৰাতি বহুত বেছি বৰষুণ হৈছিলে। বৰষুণ হোৱাৰ পিছত আমি দেখিলোঁ, বৰষুণ হোৱাৰ পিছত বহুত ঠাইতে সোনকালে পানী ওলাই গ'ল আৰু বহুত ঠাইতে ইয়াত পানী ওলাবলৈ কাৰণে বহুত সময় লাগিল। সেইকাৰণে মালিগাঁও এৰিয়াত ৰাতিপুৱা আমি গৈছিলোঁ, অলমষ্ট 6:30 বজাত মালিগাঁৱত আমি গৈছিলোঁ। তাতে অলপ ড্ৰেইন যিবিলাক আছে, তাতে আমাৰ চিল যিবিলাক আহি আছে পাহাৰৰ পৰা, যি চিল আহি আছে, নালাটো চাফা হৈ আছে কিন্তু চিলবিলাক আকৌ আহি এই নালাটো ভৰ্তি হৈ আছে। সেইকাৰণে যাতে ৰেগুলাৰ বেচিছত আমি প্ৰতি বৰষুণৰ লগে লগে যাতে এইটো আমি চাফাটো কৰিব পাৰোঁ, সেইকাৰণে আজি PWDৰ লগতো আমি কথা পাতিছোঁ। যেতিয়া কাহিলিপাৰা এৰিয়াতো ইয়াতে পানীৰ এটা জমা জলৰ এটা সমস্যা হৈছে, সেইকাৰণে আজি GMDA, GM

0: চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে। এয়া কৃষিখণ্ডৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষকসকলৰ উত্তৰণ আৰু অগ্ৰগতিৰ বাবে কৃষি বিভাগ সদায়ে দায়বদ্ধ। মন্ত্ৰীগৰাকীয়ে কালি কামৰূপ জিলাৰ পিংগলেশ্বৰ গাঁৱত এটা কঠীয়া ৰোপণ কাৰ্যসূচীত অংশ লৈ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্ম কৃষি কৰ্মৰ সৈতে জড়িত হোৱা উচিত বুলি মন্তব্য কৰে। কৃষিৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ যুৱ প্ৰজন্মক চাকৰিৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে অসমতে সংস্থাপনৰ বাট মোকলাবলৈ উৎসাহিত কৰে। এই ক্ষেত্ৰত কৃষি বিভাগে অহা বছৰৰ পৰা নাৰিকল, তামোল আদিৰ খেতিৰ বাবে সুবিধা প্ৰদান কৰিব বুলি তেওঁ প্ৰকাশ কৰে।
1: এইবাৰ আমি এইখিনি সুবিধা কৰি দিম। অহা বছৰৰ পৰা আমি বছৰত এটা সমষ্টিত 1 লাখকৈ নাৰিকলৰ পুলি, মধুৰি আমৰ পুলি, তামোলৰ পুলি, আমৰ পুলি, লেচুৰ পুলি 1 লাখকৈ এটা সমষ্টিত উদ্যমীসকলে ওলাই আহক, খেতি কৰক, এখন বাৰী বনাওক। দুবিঘা মাটি বাৰী বনালে কিন্তু 5 লাখ টকা প্ৰফিট আপোনালোকে চিন্তা কৰিব।
0: শ্ৰোতাসকলে, দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ অলুণীয়া পানীৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সম্পূৰক বনানীকৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ CAMPA নৈত থকা শিশুৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্য পৰিকল্পনা যুগুতোৱাৰ বাবে এটা অধ্যয়নৰ অনুমোদন জনাইছে। এই পদক্ষেপে ব্ৰহ্মপুত্ৰ, গংগা, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি বিলুপ্তপ্ৰায় শিশুৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থা সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত CAMPAৰ পৰিচালনা পৰিষদৰ সপ্তমলানী বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ব্ৰহ্মপুত্ৰৰ বৈ যোৱা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ বাবে এই সিদ্ধান্ত বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো ব্ৰহ্মপুত্ৰত এই প্ৰজাতিৰ শিশু পোৱা যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2 এদিনত গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ আৰু মধ্য প্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দৈনিক আৰু দূৰণিবটীয়া যাত্ৰীসকলক ধাৰাষাৰ বৰষুণৰ সময়ত পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু জৰুৰী নহলে যাত্ৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। দ আৰু পাহাৰৰ দাঁতি কাষৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানতো বাধা আৰোপ কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত IIT গুৱাহাটীৰ পৰা 26,000তকৈও অধিক শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভালুকডুবি সাপ্তাহিক বজাৰত কালি বন বিভাগৰ এটা দলে অভিযান চলাই অনুজ্ঞাপত্ৰবিহীন 6খন ফাৰ্নিচাৰৰ দোকানৰ পৰা বহু পৰিমাণৰ অবৈধ কাঠৰ সামগ্ৰী জব্দ কৰে। আমাৰ গোৱালপাৰা সংবাদদাতাই জনোৱা মতে, বিগত কেইটামান দিনত জিলাখনত বন বিভাগে অভিযান চলাই 3টা অবৈধ কাঠ ফলামিল উৎখাত কৰাৰ উপৰি বহু পৰিমাণৰ চোৰাং কাঠ আৰু কাঠৰ সামগ্ৰী জব্দ কৰে। ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার এখন রোমাঞ্চকর কোয়ার্টার ফাইনেলত আজি পুৱা আর্জেণ্টিনাই সুইজারলেণ্ডক 3-1 গোলৰ ব্যৱধানত পৰাস্ত কৰে।

0: ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যবেক্ষণ। ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্মক কৃষি কৰ্মৰ সৈতে জড়িত হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহান আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজন AIR মোবাইল এপত নিবেদন কৰা হৈছে আপোনালোকৰ অনুৰোধৰ গীত অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো ডিফুৰ অংকুৰজ্যোতি বৰাৰ অনুৰোধত ৰামধেনু ছবিখনৰ এটি গীত অংগৰাগ মহন্তৰ কণ্ঠত।

আলকা ইয়াগনিক আৰু সানৰ কণ্ঠত হামটুম ছবিখনৰ গীত এটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে বিদ্যানগৰৰ ক্ষেত্ৰীৰ লিজা, চিমি, ছানি, ৰঞ্জনা, মইনা, পিংকু আৰু আইতাই।

শ্রোতাসকলে কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। কাহিনীপাৰা নৰকাসুৰ গাঁৱৰ ধৰ্মকান্ত ডাৱিমাৰী, যোগেশ্বৰ বৰদলৈ, কান্তা, ৰীতা, কবিতা, নলেত, প্ৰীতম আৰু সুইটিৰ অনুৰোধত অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে কুমাৰ চানুৰ কণ্ঠৰ এটি গীত।

কল্পতৰু শ্ৰোতাৰ অনুৰোধ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিয়ে।

0: ছাইডৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। স্বাস্থ্য শ্ৰোতাসকল, এই শিতানত আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ' মজিয়াত উপস্থিত আছে এখন ব্যক্তিগত চিকিৎসালয়ৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ নাহিদ সুৰেয়া ইছলাম। ডক্টৰ নাহিদ সুৰেয়া ইছলাম, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: আজি আমাৰ বিষয় হৈছে জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ সজাগতা। বৰ্তমান দেখিবলৈ পোৱা গৈছে বৰ্ধিত জনসংখ্যাই আমাৰ সমাজত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু এই জনসংখ্যা বৃদ্ধিৰ ফলত বিভিন্ন সমস্যাৰো সৃষ্টি হৈছে। সেয়া শিক্ষাৰ ক্ষেত্ৰতেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা নিয়োগৰ ক্ষেত্ৰতেই হওক। সেয়েহে জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ প্ৰতি বছৰে 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। 2026 বৰ্ষৰ বিশ্ব জনসংখ্যা দিৱসৰ মূল বিষয় হৈছে যুৱ প্ৰজন্মৰ আশা আৰু আকাংক্ষা আজিৰ বাবে, ভৱিষ্যতৰ বাবে। এই বিষয়ে আমাক বহলাই কওকচোন।
1: হয়, যিটো বিশ্ব জনসংখ্যা দিৱস গোটেই পৃথিৱীতে 11 জুলাইত পালন কৰা হয়, বিশ্বজুৰি জনসাধাৰণক জনসংখ্যা বৃদ্ধিৰ বিষয়ে সচেতনতা বৃদ্ধি কৰিবলৈ আৰু এইবাৰ যিটো থিম দিছে যুৱক যুৱতীৰ ওপৰত গুৰুত্ব দি পেলাই, আৰু এইটো খুব এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ আমাৰ ডেকা প্ৰজন্ম, আমাৰ কিশোৰ কিশোৰীসকল, যুৱক যুৱতীসকল, তেওঁলোক আমাৰ ভৱিষ্যত, আৰু তেওঁলোকৰ কাৰণে আমি এখন সুৰক্ষিত পৃথিৱী ৰখাটো খুবেই প্ৰয়োজনীয়। আৰু বৃদ্ধি পোৱা জনসংখ্যাই ডেফিনেটলি বহু ক্ষেত্ৰত তেওঁলোকৰ কাৰণে বহুখিনি কঠিন কৰি পেলাইছে। তেওঁলোকৰ যেনেকে আপুনি ক'লে, নিয়োগৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, কম্পিটিশ্যনবোৰ বহুত বাঢ়িছে, আৰু তাৰ লগতে বহু ক্ষেত্ৰত যিটো পৰিৱেশত সলনি, এনভাইৰনমেণ্টটোত বহুত চেঞ্জেছ আহিছে, ক্লাইমেট চেঞ্জ, যিটো গ্ল'বেল ৱাৰ্মিং, গৰম পৰিছে, বা এই গোটেই বস্তুবোৰৰ ফলত এটা ডেকা প্ৰজন্মত এটা চেন্স অফ এটা উৎকণ্ঠা এটা দেখা যায়। আৰু মই যিহেতু এগৰাকী মানসিক ৰোগ বিশেষজ্ঞা, আমি দেখিছো যে ডেকা চামৰ মাজত, যুৱক যুৱতী কিশোৰ কিশোৰীৰ মাজত আজিকালিৰ দিনত মানসিক সমস্যাবোৰো বহুত বৃদ্ধি পাইছে এই সমস্যাবোৰৰ কাৰণে। গতিকে যদি আমি তেওঁলোকৰ কাৰণে এখন সুৰক্ষিত পৃথিৱী বিচাৰোঁ, গতিকে আমি যিখিনি ছিনিয়ৰ জনসংখ্যা, আমি যিবোৰ পৰিকল্পনা কৰা যায়, চৰকাৰে যিবোৰ পৰিকল্পনা কৰে, সেইবোৰ এটা ছাষ্টেইনেবল হ'ব লাগে। যিবোৰ প্লানবোৰ বা নীতিবোৰ দূৰদৰ্শী হ'ব লাগে, যাতে পৰিৱেশটো সুৰক্ষিত হৈ থাকে, আৰু তাৰ লগতে যাতে যিবোৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু ডেকা ল'ৰা ছোৱালী বা কিশোৰ কিশোৰীসকলৰ মাজত এই বিষয়ে শিক্ষাটো খুবেই দৰকাৰ, আৰু অভিভাৱকসকলৰো ইয়াতে এটা খুবেই গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোকে ল'ৰা ছোৱালীবোৰক যিটো ৰিপ্ৰডাক্টিভ হেলথ বুলি কওঁ আমি, যিটো আপোনাৰ প্ৰজননৰ স্বাস্থ্য বা এই

0: মনৰ কথাবোৰৰ বিষয়ে আলোচনা কৰাটো খুবেই দৰকাৰ, মুকলিকৈ আলোচনা কৰিব লাগে। আৰু মই ভাবোঁ এইবাৰ সেইকাৰণে যিটো UNDP বা বিশ্ব যিটো সংস্থাই এই ৱৰ্ল্ড পপুলেশ্যন ডে'টো পালন কৰে, তেওঁলোকে এই থিমটো লৈছে। কাৰণ আজিকালিৰ যুৱ প্ৰজন্ম খুবেই জ্ঞাত আৰু তেওঁলোক খুব কনচিয়াছ নিজৰ ৰাইটছ, নিজৰ অধিকাৰৰ প্ৰতি। গতিকে তেওঁলোকে বিচাৰে যে তেওঁলোকে যিহেতু ভৱিষ্যতে তেওঁলোক এই পৃথিৱীত থাকিব, তেওঁলোকে এখন সুন্দৰ সংসাৰ বিচাৰে, তেওঁলোকে নিজে সংসাৰ কৰিব, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবে। আৰু যেতিয়া এই ধৰণৰ কিছুমান ঘটনা দেখে য'ত আমি দেখো প্ৰাকৃতিক সম্পদবোৰ কমি আহিছে বা পৰিৱেশটো বা যিবোৰ গ্ল'বেল ৱাৰ্মিং হৈছে, বৰফবোৰ গলি গৈছে, পানী কমি আহিছে, গতিকে পিছলে কি হ'ব ধৰণৰ বস্তুবোৰৰ পৰা তাহাঁতক যেন আমি এটা এটা সুৰক্ষা দিব পাৰোঁ, যে এছিয়ৰেঞ্চ এটা দিব পাৰোঁ যে বস্তুবোৰ চব নিয়ন্ত্ৰণত থাকিব। আৰু মোষ্ট ইম্পৰ্টেণ্ট হৈছে ডেফিনেটলি জনসংখ্যা নিয়ন্ত্ৰণটো। গতিকে এটা পৰিকল্পিত বা এটা প্লেনড নিয়মত যদি বৃদ্ধিটো হৈ থাকে, তেতিয়া বস্তুবোৰ ধুনীয়াকে চলাচল হৈ থাকে আৰু যিখিনি আমি উন্নতি কৰিছে পৃথিৱীত সেইধৰণে তাহাঁতিও সেই উপলব্ধিবোৰ পিছত উন্নতিবোৰ তেওঁলোকে এনজয় কৰিব পাৰিব, তেওঁলোকে সেই উন্নতিখিনি যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে উইদাউট দ্য নিগেটিভ এফেক্টছ।
1: হয়, সেইবাবে মই ভাবোঁ কিশোৰ কিশোৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। আপুনি কি কয় এই বিষয়ে?
0: হয়, আজিকালিৰ দিনত কিশোৰ কিশোৰীসকলক অভিভাৱকসকলে প্ৰস্তুত কৰা মানসিকভাৱে এই ধৰণৰ যিটো আপুনি ক'লে তেওঁলোকৰ প্ৰজনন স্বাস্থ্যৰ বিষয়ে সচেতনতাটো কৰাটো খুবেই প্ৰয়োজনীয়। আগৰ দিনত মানুহৰ মাজত এটা দ্বিধা থাকে, এই ধৰণৰ কথাবোৰ নাপাতো বা এইবোৰ কথা
1: শংকা
0: এটা লাজ থাকে বা কিয়নো পাতিম এইবোৰ কথা। ইনফেক্ট স্কুল কলেজবোৰতো এইবোৰ কথা খুব পাতা নগৈছিলে, কিন্তু আজিকালি যিটো এটা ছেক্স এডুকেশ্যন বুলিও কয় তেনেকুৱা বহুত স্কুলত কাৰিকুলামতেই আছে। আৰু তাৰ লগতে আমি বিচাৰোঁ যে অভিভাৱকসকলো এটা বৈজ্ঞানিক ৰূপে এই কথাবোৰ পাতিব পৰাটো খুবেই জৰুৰী, খুবেই দৰকাৰ। কাৰণ কিশোৰ কিশোৰী অৱস্থাটো এনেকুৱা এটা ষ্টেজ এগৰাকী ব্যক্তিৰ য'ত তেওঁলোকৰ শৰীৰ আৰু মনত খুব দ্ৰুত গতিত বহুত সলনি আহে আৰু বহুত হৰমন চেঞ্জেছ হয় আৰু তেওঁলোকৰ বহুত ডেভেলপমেণ্ট হয়, গ্ৰ'থ হয় বহুত শাৰীৰিকভাৱে আৰু মানসিকভাৱে। আৰু ফলত তেওঁলোকৰ বহুত কেতিয়াবা মানসিক চাপো হয় যিটো আমি দেখোঁ, যাৰ ফলত মই যিটো কৈছোঁ যদি বস্তুটো ঠিকৰূপে পৰিচালিত কৰা নাযায় তেতিয়া তেওঁলোকৰ বহুত কেতিয়াবা সমস্যাও দেখা যায়। আৰু এই সময়ছোৱাত আজিকালিৰ দিনত যিহেতু বহুতো ছ'চিয়েল মিডিয়া বা মোবাইল ফোন বা টিভিতে হওক ইনফৰ্মেশ্যন বহুত বেছি উপলব্ধ আগৰ দিনতকৈ, গতিকে যদি সুচাৰুৰূপে তেওঁলোকক মানে গাইডেঞ্চ দিয়া নাযায় তেওঁলোক বিপথে যোৱাটো খুবেই সাধাৰণ আৰু যিটোৰ ফলত বহুত সমস্যা হ'ব পাৰে। আৰু বিশেষকৈ এই যিটো প্ৰজনন স্বাস্থ্যৰ বিষয়ে কোৱাটো খুবেই উচিত, কাৰণ যদি তেওঁলোকে সঠিক পৰামৰ্শটো নাপায় বা সঠিক উপদেশটো নাপায় তেওঁলোকে ভুল কিছুমান তথ্যৰ পৰা বস্তুবোৰ বিশ্বাস কৰি তেওঁলোকে বহুত বিপদত পৰিব পাৰে। গতিকে অভিভাৱকসকলে পেৰেণ্টছসকলে এগৰাকী স্পেচিয়েলি ছোৱালীৰ ক্ষেত্ৰত ঋতুচক্ৰৰ বিষয়ে বা তেওঁ কি চেঞ্জেছ আহে পিৰিয়ডছ হ'লে বা যেতিয়া তেওঁ ঋতুচক্ৰ আৰম্ভ হয়, গতিকে সেই বেছিক বস্তুবোৰ বুজাই দিয়াটো খুবেই দৰকাৰ। আৰু নিয়ম নীতিবোৰ থাকে, নিয়ম নীতিতকৈ বৈজ্ঞানিক তথ্যবোৰ বুজোৱাটো বেছি দৰকাৰ, কেনেকৈ হয় বস্তুটো বা হাইজিন মেইনটেইন কৰাটো বা এই বস্তুটো যে ভেৰি নৰ্মেল, ইয়াত ভয় খাবলগীয়া একো নাই, আৰু সঠিকৰূপে খোৱা খাদ্য কি ধৰণে খাব লাগে বা নিজৰ হাইজিনটো মেইনটেইন কৰিব লাগে, অলপ ৰেষ্ট ল'ব লাগে বা সাংঘাতিক যে ডাঙৰ বেমাৰো হোৱা নাই সেইটো বস্তু বুজাই দিয়া দৰকাৰ। কিছুমান ছোৱালী দেখা যায় যে সেই সময়ছোৱাত একদম বহুতখিনিয়ে মানে একদম মই একো কৰিব নোৱাৰোঁ টাইপৰো হৈ পৰে, গতিকে ৰেগুলাৰ ব্যায়াম এই বস্তুবোৰত গুৰুত্ব দিয়াটো দৰকাৰ। আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো, সেই বস্তুবোৰ খুবেই ইম্পৰ্টেণ্ট। আৰু তাৰ লগতে এই আমাৰ সমাজত যিবোৰ কিছুমান প্ৰচলিত কম বয়সতে বিয়া দিয়া বা ধৰি লওক সৰুতেই এই ধৰণৰ কিবা ছেক্সুৱেল মানে ৰিলেশ্যন, এই বস্তুবোৰৰ বিষয়েও অৱগত কৰাটো খুব দৰকাৰ। কাৰণ এই সময়ছোৱাত মই যিটো ক'লোঁ আজিকালি এই বস্তুটো খুবেই মানে বিয়পিত হৈ পৰিছে, স্পেচিয়েলি এই মোবাইলটোৰ থ্ৰুদি খুব কিছুমান ফ্ৰেণ্ডশ্বিপ হয় বা তেনেকুৱা চেটিং কৰে বা

0: এটা ছায়া বুলিও আছে, যেটো অরেল কন্ট্রাসেপটিভস তেনেকুৱা, মানে এটো মুখেৰে খোৱা ট্যাবলেটসৰ, হেতু বহু দিনৰ পৰা আছে। আৰু আজিকালি নতুন নতুন বহু ট্যাবলেটসও ওলাইছে, যিবোৰৰ সাইড ইফেক্টছ পিল বুলি কোৱা হয়, কাৰ্বনিৰোধক পিলটো, যেটো আপুনি মাহত ধৰি লওক 21 দিন খাব লাগে, তাৰপিছত গ্যাপ দিব লাগে। সো তেনেকুৱা ভেৰি সিম্পল আৰু বহুত সেফ হয়, আৰু যেটোৰে মহিলাগৰাকীৰ স্বাস্থ্যটো মেইনটেইন হৈ থাকে, যেটোৰে তেওঁ সুৰক্ষিত হৈ থাকে।
1: আৰু এইখিনিতে এটা মনলৈ প্ৰশ্ন আহিছে, মহিলাসকলে যোনটো আমাৰ কপাৰটি ব্যৱহাৰ কৰে তাত বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মহিলাসকলে খুব ভয় কৰে। আপুনি যোনটো কলে যে ছাইড এফেক্ট নাথাকে, কিন্তু তেখেতসকলে ভয় কৰে কপাৰটি ব্যৱহাৰ কৰাৰ পিছত ভৱিষ্যতে সন্তান নহবও পাৰে, সেইটো এটা তেওঁলোকৰ মনত ভুল ধাৰণা, এই বিষয়ে অকণমান বুজাই ক'ব নেকি?
0: গৰ্ভনিৰোধক এইবোৰ যিবোৰ ব্যৱস্থা, এইবোৰ ৰিভাৰ্চেবল হয়, এইবোৰ পাৰ্মানেণ্ট নহয়, এইবোৰ কেতিয়াও পাৰ্মানেণ্ট নহয়, এইবোৰ ভেৰি ৰিভাৰ্চেবল। যেতিয়ালৈকে কপটিটো তেওঁ ইউটেৰাছত আছে, তেতিয়ালৈকে তেওঁ গৰ্ভনিৰোধক ব্যৱস্থাটো হৈ থাকিব শৰীৰটো। আৰু যদি তেওঁ প্ৰেগনেঞ্চি বিচাৰে, তেতিয়া তেওঁ ডক্টৰ গৈ ক'ব লাগিব যে মই প্ৰেগনেঞ্চি বিচাৰিছোঁ, তেতিয়া কপটিটো তেওঁৰ পৰা আঁতৰাই দিব লাগিব, আৰু তেতিয়া অভিয়াছলি তেওঁ আকৌ প্ৰেগনেণ্ট হ'ব পাৰিব, তেতিয়া তেওঁ গৰ্ভ নিৰ্ধাৰণ কৰিব নোৱাৰা প্ৰশ্নটো নাহে। গতিকে এইটো যে পাৰ্মানেণ্টলি তেওঁ গৰ্ভ ধাৰণ কৰিব নোৱাৰিব বুলি কথাটো নাহে। গতিকে সেই টেম্পৰেলি সেই পিৰিয়ডটো যেতিয়ালৈকে তেওঁ IUCD বুলি কয়, এইটো ইন্ট্ৰাইউটেৰাইন কনট্ৰাচেপটিভ ডিভাইচ, যেতিয়ালৈকে তেওঁ গৰ্ভত আছে তেতিয়ালৈকে তেওঁ কনট্ৰাচেপটিভ ইফেক্টটো হৈ থাকিব আৰু তেওঁ প্ৰেগনেণ্ট নহ'ব সেই সময়ছোৱাত। আৰু যেতিয়া তেওঁক সেইটো আঁতৰাই দিয়া যাব, তেতিয়া তেওঁ প্ৰেগনেণ্ট হ'ব পাৰিব। একদম ইমিডিয়েটলি এমাহ দুমাহ হ'লে অলপ হয়তো ইফেক্টটো থাকিব পাৰে, বাট ছাবছিকুৱেণ্টলি গুচি যায় ইফেক্টটো, আৰু সেই ধৰণৰ হয় বস্তুটো। আৰু যিবোৰ আপোনাৰ পাৰ্মানেণ্ট কিছুমান, আপুনি যিটো সুধি আছিলে আধুনিক পদ্ধতি, কিছুমান আপোনাৰ পাৰ্মানেণ্ট স্থায়ী যিটো বন্ধ্যাকৰণ থাকে, যিটো আমি টিউবেক্টমি বুলি কওঁ, যেতিয়া এগৰাকী মহিলা ফেমিলি কমপ্লিট হৈ গৈছে, ধৰি লওক দুটা সন্তান হৈ গৈছে, তেওঁ আৰু সন্তান নিবিচাৰে, বা কাৰোবাৰ তিনিটা চাৰিটা সন্তান হৈ গৈছে, তেতিয়া আমি ডক্টৰে নিজেই কওঁ যে আপুনি এইটো কৰি দিলক, নহ'লে বাৰে বাৰে সন্তান হৈ থাকিলে তেওঁ স্বাস্থ্যৰ কাৰণেও প্ৰব্লেম, ল'ৰা ছোৱালীও হৈ থাকিব, আৰু যিটোৰ ফলত বহুত সমস্যা হয় গোটেই পৰিয়ালটোৰ কাৰণে। তেতিয়া আমি সেই স্থায়ী বন্ধ্যাকৰণবোৰ এডভাইচ কৰোঁ, আৰু এইটো পুৰুষ আৰু মহিলা উভয়ৰ বাবে থাকে। আৰু পুৰুষৰ বাবে আমি সেই ভেছেক্টমি বুলি এটা আছে, আৰু মহিলাৰ বাবে টিউবেক্টমি বুলি কয়, আৰু যিটো বস্তু সেইটো পাৰ্মানেণ্ট হয়। আৰু পুৰুষৰ সেই ভেছেক্টমিটোৰ ফলত পুৰুষবোৰেও আকৌ সেইটোত ভয় কৰে যে সেইটো কৰিলে মই আকৌ পিছলে মোৰ মানে শক্তিটো মোৰ কমি যাব, যিটো নহয়। তেওঁ খালি মানে প্ৰেগনেণ্টিটো নহ'ব মহিলাৰ লগত যেতিয়া যৌন সম্পৰ্ক কৰিব, কিন্তু যৌন শক্তিটো তেওঁ কোনোফালৰ পৰাই কমি নাযায়। হৰমন লেভেলছবোৰ একেই থাকিব, তেওঁ যৌন শক্তিটো একেই থাকিব, খালি তেওঁ যিটো মানে স্পৰ্ম যিটো পেছেজটো নহয়গৈ, যিটোৰ ফলত যৌন সম্পৰ্কটোৰ সময়ত সেই সন্তানটো নহয়গৈ আৰু। গতিকে সেই বন্ধ্যাকৰণটোৰ ফলত যিটো গৰ্ভ নিৰ্ধাৰণটো মহিলাগৰাকীত নহ'ব, কিন্তু বাকী বস্তুখিনি ঠিকে থাকে। আৰু মহিলাৰ ক্ষেত্ৰত আমি টিউবেক্টমি বুলি কওঁ, গতিকে ডিজ আৰ পাৰ্মানেণ্ট, কিন্তু বাকী বস্তুবোৰ আপোনাৰ এই গৰ্ভনিৰোধক বড়িয়ে হওক বা কপৰটিয়ে হওক বা সেই IUCD হৰমনেল কণ্ট্ৰচেপটিভে হওক, ইনজেক্টেবলবোৰে হওক, এই সকলোবোৰ ৰিভাৰ্চেবল হয়। যে সেই বস্তুটো বন্ধ কৰি দিব, তেওঁ প্ৰেগনেণ্ট হ'ব পাৰিব যদি বিচাৰে, যদি দৰকাৰ থাকে তেনেকুৱা ধৰণৰ।
1: এইখিনিতে বাইদেউ এটা কথা মনলৈ আহিছে, বৰ্তমান যিহেতু আমাৰ কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যম অথবা ডিজিটেল প্লেটফৰ্ম এইবিলাকৰ প্ৰতি বেছি আসক্ত হৈছে, ইতিমধ্যে আপুনি এইখিনি কথা কৈছে, গতিকে মই ভাবোঁ আমি কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যমৰ যোগেদিও এইটো আমি তেওঁলোকলৈ বাৰ্তা পঠাব পাৰোঁ যে প্ৰজননৰ ক্ষেত্ৰত কেনেদৰে মানে সুৰক্ষিত হৈ থাকিব পাৰে বা জনসংখ্যা নিয়ন্ত্ৰণত কেনেদৰে তেওঁলোকে বাধা আৰোপ কৰিব পাৰে।
0: হয়, আজিকালি ডেকাচাম কিশোৰ কিশোৰী বা যুৱক যুৱতীসকলে সামাজিক মাধ্যমটো খুবেই ব্যৱহাৰ কৰে, যিটো আমি জেন জি বুলি কওঁ। গতিকে এইটো খুব এটা পাৱাৰফুল তাহাঁতৰ এটা অস্ত্ৰ বুলিয়েই ক'ব লাগিব। আৰু আমি বহুত দেখিছোঁ সেই ছ'চিয়েল মিডিয়াৰ থ্ৰু দি তাহাঁতি বহুত গতিকে ছ'চিয়েল মিডিয়াটো আমি যেনেকৈ কওঁ এটা ডাবল এজড স্বৰ্ড বুলি, মানে এটা দুটা মুখ থাকে, ভালকৈ ব্যৱহাৰ কৰিলে খুবেই ভাল আৰু পজিটিভ নেগেটিভ, ভালকৈ ব্যৱহাৰ কৰিলে খুব ভাল, কিন্তু ভালকৈ যদি ব্যৱহাৰ নকৰে তেতিয়া ইয়াৰ বহুতেই নিগেটিভ ইম্পেক্ট হয়, বহুত নিগেটিভ ইফেক্ট হয়। গতিকে আমি বিচাৰোঁ যে সামাজিক মাধ্যমটো এটা সু ব্যৱহাৰ হওক, ভাল ব্যৱহাৰ হওক, আৰু আপুনি যিটো ক'লে সেইটো খুবেই দৰকাৰ যে এটা ভাল পদ্ধতি, এটা মানে ভাল কিছুমান আমি উপদেশ বা তেনেকুৱা মানে

পজিটিভ ইনফৰমেশ্যন থকা, পজিটিভ উপদেশ থকা কিছুমান ভিডিঅ'জ বা তেনেকুৱা ধৰণৰ চৰকাৰৰ ফালৰ পৰাই হওক বা আমি ডক্টৰ্ছৰ ফালৰ পৰাই হওক বা যোন মানে জেনুইন যোনে সেই উপদেশটো বা ইনফৰমেশ্যনটো সেই দিব পাৰে, গতিকে সেই বস্তুখিনিতে একচুৱেলি ছ'চিয়েল মিডিয়া আৰু বা সেই যিখিনি পৰিচালনা হয় সেই বস্তুটো এটা খুব ডাঙৰ এটা ৰেছপঞ্চিবিলিটি থাকে, এটা দায়িত্ব থাকে যে প্ৰপাৰ বস্তুখিনি মানে প্ৰচলিত হৈছে। কিন্তু এই বস্তুটোতেই অকণমান প্ৰব্লেম হৈ যায় কাৰণ ইয়াত নিয়ন্ত্ৰণটো খুব কম, গতিকে পজিটিভে নিগেটিভে চব ধৰণৰ বস্তু আহি থাকে। গতিকে সেইকাৰণে আমি যুৱক যুৱতীসকলক শিকোৱাটো দৰকাৰ। আৰু ইয়াত এটা টাৰ্ম আমি ইউজ কৰোঁ আজিকালি ডিজিটেল লিটাৰেচি বুলি, গতিকে ডিজিটেল গেজেট যেতিয়া ইউজ কৰে এটা ল'ৰা বা ছোৱালীয়ে বা যুৱক যুৱতীসকলে, গতিকে আমি মানসিক ৰোগ আমি মেণ্টেল হেল্থ প্ৰফেচনেলসকলে এই বস্তুটোত খুবেই গুৰুত্ব দিওঁ, হাউ টু প্ৰপাৰলি ইউজ দ্য গেজেট, মোবাইল ফোনটো প্ৰপাৰ ইউজটো যদি কৰিব পাৰে ই এটা খুবেই ভাল বস্তু, বহুত ভাল ভাল ইনফৰমেশ্যন, বহুত ভাল ভাল উপদেশ বা বহুত ভাল কিছুমান বস্তু তাহাঁতি ইউজ কৰিব পাৰে। গতিকে কোনটো বস্তু তাহাঁতি চুজ কৰিব, গতিকে ভাল যদি ইহঁতি ভিডিঅ'জবোৰ বা ভাল ইনফৰমেশ্যনবোৰ লয় তেতিয়া তাহাঁতি ইয়াৰ পৰা উপকৃত হয়। আৰু সেই বস্তুখিনি যাতে মানে ব্ৰডকাষ্ট হয় সেই বস্তুখিনি যদি এটা চৰকাৰৰ ফালৰ পৰাও এটা নিয়ন্ত্ৰণ থাকে, মানে স্ক্ৰিনিং থাকে যে কোনবোৰ বস্তু মিডিয়ালৈ গৈছে আৰু কোনবোৰ ফেক ভিডিঅ'জ বা খুবেই প্ৰচলিত আজিকালি, যিটো বৰ দুৰ্ভাগ্যজনক, ফেক ভিডিঅ'জ বা কিছুমান ধৰি লওক ফেক পিপল, কিছুমান যিসকল মানুহ খুব কোৱালিফাইড নহয় তেওঁলোকে নানা ধৰণৰ কিছুমান ফেক ইনফৰ্মেশ্যন তেনেকুৱা কিছুমান ভিডিঅ' খুব ভয় লগাকৈ কিছুমান কথা কৈ দিব, এই স্পেচিয়েলি ছেক্সুৱেল হেল্থৰ ওপৰত অদ্ভুত অদ্ভুত ধৰণৰ কিছুমান ভিডিঅ' আমি দেখোঁ। আৰু যদি এগৰাকী সৰু ল'ৰা বা ছোৱালীয়ে এই বস্তুবোৰ দেখিতো ভয় খাবই তাহাঁতি যে এনেকুৱা সাংঘাতিক কিবা হৈছে। আৰু গাঁৱে ভূঞে কিছুমান মানুহ চবৰে শিক্ষা লেভেলটো খুব হাই লেভেল শিক্ষিত নহ'ব পাৰে, গতিকে তেওঁলোককো তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ দিলে তাহাঁতিও মানে বিপথে গুচি যায় যে এনেকুৱাও হয়, গতিকে আমি এইটো খাব নাপায়, এইটো কৰিব নাপায়, যিটো একেবাৰেই ভুল। গতিকে বৈজ্ঞানিক তথ্য নোকোৱাকে কিছুমান এনেই অনাথা কিছুমান কথা কৈ থকাতকে যিবোৰ চাইণ্টিফিকেলি বেছড নহয় সেই ধৰণৰ ভিডিঅ'বোৰ একচুৱেলি প্ৰচলিত কৰিব নালাগে। আৰু যদি তেনেকুৱা কিছুমান ভিডিঅ' দেখা যায় সেই বস্তুবোৰ ৰিপৰ্টিং হ'ব লাগে, নাম্বাৰ ওৱান। আৰু ছেকেণ্ড কথা, যিবোৰ সঁচাকে কোৱালিফাইড বা তেনেকুৱা ডক্টৰ্ছৰ পৰাই হওক বা হেল্থ প্ৰফেচনেলৰ পৰাই হওক বা পেৰামেডিকেল কিছুমান তেনেকুৱা কোৱালিফাইড নিউট্ৰিশ্যনিষ্ট থাকে বা তেনেকুৱা থেৰাপিষ্ট থাকে, তেওঁলোকৰ পৰা গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক বা এন জি অ'জৰ ফালৰ পৰাই হওক তেনেকুৱা কিছুমান মানে পজিটিভ ইম্পেক্ট হ'ব পৰাকৈ সৰু সৰু তেনেকুৱা তথ্য মানে প্ৰচলিত কৰিব লাগে যুৱক যুৱতী ডেকা কিশোৰ কিশোৰীসকলৰ কাৰণে, যাতে তেওঁলোকৰ ওপৰত এটা পজিটিভ ইম্পেক্ট পৰে। আৰু ইয়াৰ লগতে স্কুল কলেজৰ এটা খুব প্ৰধান ভূমিকা থাকে, বিকজ তেওঁলোক বেছিখিনি সময় এই চামৰ ল'ৰা ছোৱালীবোৰ স্কুল কলেজত থাকে, গতিকে অকল পঢ়া শুনাখিনিৰ বাহিৰেও এই ধৰণৰ এডুকেশ্যন এই ধৰণৰ শিক্ষাখিনিৰ ওপৰত খুব গুৰুত্ব দিয়াটো দৰকাৰ। শিক্ষক শিক্ষয়িত্ৰীসকলৰো ইয়াতে এটা খুব ডাঙৰ ভূমিকা থাকে। আৰু অভিভাৱকসকলেও এটা মনিটৰিং কৰাটো, ল'ৰা ছোৱালীয়ে মোবাইলত কি চাই আছে এই মনিটৰিংটো খুব ইম্পৰ্টেণ্ট, তেওঁলোকে কি কণ্টেণ্ট লৈ আছে, গতিকে সেইকাৰণ মোবাইলটো হাতৰ পৰা আঁতৰাই দিয়াটো কেতিয়াও চলিউচন নহয়। আজিকালি চব বস্তু ডিজিটেল হৈ গৈছে, চৰকাৰেও ডিজিটেল ইণ্ডিয়াই কৰি আছে, গতিকে মোবাইলটো আঁতৰাই দিলেতো খং কৰি লাভ নাই বা টানা টানি কৰি লাভ নাই, আৰু খঙা খঙি বেছি হয় সেইবোৰ প্ৰায় আমাৰ তালৈ আহিয়ে থাকে, মই এজ এ চাইকিয়াট্ৰিষ্ট প্ৰায় পাই থাকোঁ। গতিকে ল'ৰা ছোৱালীক সেই শিকোৱাটো দৰকাৰ, তুমি কোনটো কণ্টেণ্ট ইউজ কৰিবা, কোনবোৰ বস্তু তুমি বিশ্বাস কৰিবা বা ল'বা, আৰু অভিয়াছলি এটা লিমিট ছেটিং, কিমান ডিউৰেশ্যন ফোনটো ইউজ কৰিবা সেইটো ইম্পৰ্টেণ্ট। গতিকে সেই কি চাই আছে ল'ৰা ছোৱালীয়ে, কি তেওঁলোকে আহৰণ কৰিছে মোবাইলটোত বা তেওঁলোকে কি বস্তু তেওঁলোকে এবজৰ্ভ কৰিছে, গতিকে সেই বস্তুখিনি মনিটৰিংটো পেৰেণ্টছৰ খুব ইম্পৰ্টেণ্ট। আৰু গতিকে সকলো পেৰেণ্টছ হয়তো ইমানখিনি শিক্ষিত নহ'ব পাৰে, গতিকে যেতিয়া আমি দেখোঁ যে পেৰেণ্টছখিনিৰ ক্ষেত্ৰত আমি ইমান এক্সপেক্ট নকৰোঁ তেতিয়া স্কুলৰ সেই স্কুল বা কলেজৰ সেই ভূমিকাটো এটা গুৰুত্ব থাকে। গতিকে স্কুল মেণ্টেল হেল্থ প্ৰগ্ৰাম বুলিও আমাৰ আছে, কলেজতো আছে বা লাইফ স্কিলছ এডুকেশ্যন আছে, গতিকে এই গোটেই বস্তুখিনি চৰকাৰৰ ফালৰ পৰাও গোটেই প্ৰগ্ৰামছবোৰ আছে, বাট
কোঅর্ডিনেশনটো সামওয়ার আৰু অলপ হলে তেতিয়া খুবই দরকার হয়েছে। ইনফ্যাক্ট কারণ আমি দেখো অকল শহর নগরতে নহয়, ইনফ্যাক্ট এই সেমি আর্বান বা এই রুরেল এরিয়াজ বুরত গাঁও অঞ্চল বুরত এই কিশোর কিশোরী সকলৰ খুবই এই সমস্যাবোৰ বৃদ্ধি পাইছে।

0: মানসিক সমস্যা বা মানসিক চাপৰ ফলত বা এই ধৰণৰ প্ৰব্লেমছবোৰ, গতিকে এই কোঅৰ্ডিনেশ্যনটো, এই প্ৰগ্ৰামছবোৰ বা এই যে আপুনি যিটো ক'লে ডিজিটেল লিটাৰেচি, মোবাইল ইউজটো, পজিটিভ ইউজটো খুব দৰকাৰ,
1: প্ৰয়োজন হয়। বাইদেউ, আমাৰ সময় লাহে লাহে কমি আহিছে, মই আপোনাৰ পৰা এতিয়া এটা কথাই জানিব বিচাৰিছোঁ, আমি কিশোৰ কিশোৰীসকলক এই জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সচেতন কৰিবলৈ আৰু আমি কি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উপৰিও?
0: হয়, মই শেষত মানে যুৱ সমাজৰ কাৰণে এটা মানে সুস্থ আৰু তেওঁলোকে দায়িত্বশীল কেনেকে এটা জীৱনশৈলী গঢ়ি তুলিব পাৰে সেই বিষয়ে অলপ মই জাষ্ট দুআষাৰ ক'ম। গতিকে আজিকালি যেনেকে তেওঁলোকৰ ওপৰত চাপটো খুবেই বেছি, পঢ়া শুনাৰ মানসিক চাপটোও খুব বেছি আৰু দৌৰাদৌৰিও খুব বেছি, গতিকে তেওঁলোকে এটা হেলদি লাইফষ্টাইল ফ'ল' কৰাটো খুবেই দৰকাৰ। গতিকে সুক্ষম আহাৰ, ৰেগুলাৰ এক্সাৰচাইজ আৰু ৰেগুলাৰ শ্বেডিউলটো, যিটো আজিকালি ল'ৰা ছোৱালীবোৰৰ মাজত খুব মানে কম দেখা যায়, গতিকে এই বস্তুবোৰৰ কাৰণেই সিহঁতৰ সমস্যাবোৰো বেছি হোৱা দেখা গৈছে। গতিকে অভিভাৱকসকলৰো এটা কৰ্তব্য যে সেই এটা হেলডি পজিটিভ লাইফষ্টাইল যাতে তেওঁলোকক শিকায়, যে টাইমত শুব লাগে, উঠিব লাগে আৰু মোবাইল ইউজটো প্ৰপাৰ হ'ব লাগে। সেইটো এটা মেজৰ প্ৰব্লেম, ৰাতিলৈকে মোবাইল চাই থাকে, গতিকে বিচনাত মোবাইলটো লৈ যাব নালাগে, যি কৰিব লগা আছে বিচনাত যোৱাৰ আগতেই কৰি মেলি শুবলৈ যাওঁতে শুব যাব লাগে। আৰু খোৱা বস্তুবোৰ বেলেঞ্চড, এটা হেলডি ঘৰত বনোৱা ডায়েট, কেতিয়াবা বাহিৰৰ খোৱাবোৰ খাইছে ঠিকেই আছে, বাট চব সময়তে বাহিৰৰ খোৱাবোৰ খোৱাটো কেতিয়াও হেলডি নহয়। আৰু অভিভাৱকসকলৰ লগত এটা কমিউনিকেশ্যন, সেই বস্তুটো খুব দৰকাৰ। মানে ঘৰত পৰিৱেশটো এনেকুৱা ৰাখিব লাগে যাতে ল'ৰা ছোৱালীয়ে ভয় শংকা নোহোৱাকে মাক দেউতাকৰ লগত কথাবোৰ ফ্ৰিলি পাতিব পাৰে, মুকলিকৈ আলোচনা কৰিব পাৰে। গতিকে এই বস্তুবোৰ আমি চাইকিয়াট্ৰিক বা মেণ্টেল হেলথত দেখোঁ, কেতিয়াবা বহুত মানে ষ্ট্ৰেইনড হয় ৰিলেশ্যনবোৰ, চবৰে পাৰ্চনেল কিছুমান সমস্যা থাকে, কিন্তু সেইটোৰ ফলত সমস্যাবোৰ কেতিয়াবা বৃদ্ধি পায়। বা যিমান পাৰে যেতিয়া পেৰেণ্টছ হয়, যেতিয়া ল'ৰা ছোৱালী পৃথিৱীলৈ আনিছে, তেওঁলোকৰ এটা দায়িত্ব থাকে যিমানখিনি পাৰে তেওঁলোকক এটা সুখময় শৈশৱ দিয়ক। আৰু যদিও পেৰেণ্টছ বা অভিভাৱকসকলৰ নিজৰ কিবা সমস্যা থাকে, ল'ৰা ছোৱালীখিনিক যিমান পাৰে এটা পজিটিভ পৰিৱেশ দিব লাগে আৰু তেওঁলোকৰ লগত এই ধৰণৰ প্ৰব্লেমবোৰ তেওঁলোকে যাতে এই যেতিয়া এডলেচেন্সত হয়, কিশোৰ কিশোৰী, তেওঁলোকৰ যিবোৰ সমস্যা হ'ব পাৰে এই ছেক্সুৱেল হেলথৰ বিষয়ে, তেওঁলোকৰ নিজৰ কিছুমান প্ৰব্লেম স্কুলতে হওক বা পঢ়া শুনালৈয়ে হওক, ফ্ৰেণ্ডশ্বিপৰ ক্ষেত্ৰতে হওক, কাৰণ এই সময়ছোৱাত সেই ফ্ৰেণ্ডশ্বিপ, পিয়ৰ প্ৰেছাৰ বুলি কওঁ আমি, সেই বস্তুবোৰ খুব ইম্পৰ্টেণ্ট হৈ পৰে তেওঁলোকৰ কাৰণে। এইটো নৰ্মেল, এইটো এই বয়সটোত তেওঁলোকে নিজৰ এটা অস্তিত্ব বিচাৰে, নিজৰ আইডেণ্টিটি এটা বিচাৰে। চ' সেই বস্তুটো পেৰেণ্টছে সন্মান কৰিব লাগিব, চব সময়তে যে মাক দেউতাকৰ কথাই শুনি থাকিব সেইটোও নহয়, গতিকে অলপ অলপকৈ সেই স্বাধীনতাটো দিবও লাগিব আৰু তেওঁলোকক নিয়ন্ত্ৰণো কৰিব লাগিব। গতিকে সেই বেলেঞ্চটো কৰিব পৰাটো খুব দৰকাৰ আৰু সেই সময়খিনিত মাক দেউতাকৰ ছাপৰ্টটো খুব দৰকাৰ আৰু সেই বুজাবুজিটো খুব দৰকাৰ আৰু সেই পৰিৱেশটো দিব লাগে যাতে শিশুটিও বা সেই কিশোৰ কিশোৰীগৰাকীও তেওঁলোকৰ লগত ফ্ৰিলি কথাখিনি পাতিব পাৰে। আৰু আপুনি যিটো ক'লে এই ছেক্স এডুকেশ্যনটো, এই যাতে শুদ্ধ তথ্যখিনি পেৰেণ্টছে হওক, টিচাৰ্ছে হওক, সেই কথাখিনি ল'ৰা ছোৱালীখিনিৰ লগত পাতে, যাতে সেই কথাখিনিৰ অভাৱত তেওঁলোকে এটা ভুল তথ্য বা সেই বান্ধৱী বন্ধুৰ লগত সেই বা ক'ৰ পৰা ভুল তথ্য এটা গৈ পেলাই তেওঁৰ লগত শ্বেয়াৰ কৰিলে, আৰু যিটোৰ ফলত এটা সাংঘাতিক কিবা এটা ভুল ষ্টেপ লৈ তেওঁলোক এটা বিপদত পৰেগে। গতিকে সেইটো হ'ব নালাগে। সেই বস্তুবোৰ অভিভাৱকসকল সচেতন হোৱাটো খুবেই দৰকাৰ আৰু যদি তেওঁলোকে পাৰা নাই বোলে কিবা সমস্যা দেখিছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, তেতিয়া আজিকালি ইনফেক্ট চব স্কুলছত প্ৰায় কাউন্সিলৰ্ছো থাকে, তেওঁলোকে যদি কিবা অসুবিধা পাইছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, কিবা তেনেকুৱা সমস্যা দেখিছে বোলে কথাবোৰ ফ্ৰিলি মই পাতিব খুজিছো কিন্তু পাৰা নাই, তেতিয়া শ্বেয়াৰ কৰিব লাগে টিচাৰৰ লগত বা সেই কাউন্সিলৰৰ লগত, যাতে আল্টিমেটলি আমি সেই কিশোৰ কিশোৰী বা সেই যুৱক যুৱতীজনৰ কল্যাণটো পাওঁ। তেওঁ যাতে যেতিয়া এগৰাকী মানে এডাল্ট হৈ পেলাই তেওঁ যেন এজন দায়িত্বশীল বেলেঞ্চড এজন ব্যক্তি হৈ পেলাই ওলাই যায়, যোনে নিজৰ দায়িত্ববোৰ বুজি পায় আৰু নিজৰ কৰ্তব্যখিনি পালন কৰিব পাৰে।
1: হয় বাইদেউ, খুব সুন্দৰ, আপুনি খুব সুন্দৰ সুন্দৰ কথা ক'লে, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব আজিৰ অনুষ্ঠান শুনি। আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'লৈ আহিলে, আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ। সেয়া আছিল ডাক্তৰ নাহিদ সুৰেয়া ইছলাম। আজি আমাৰ কথোপকথনৰ বিষয় আছিল জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ

0: also at 12:30 a.m. Indian Standard Time. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: নিবেদন কৰা হৈছে দেওবৰীয়া নাট্যানুষ্ঠান
5: আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যা
6: কামৰূপং মহাপীঠং সৰ্বকাম ফলপ্ৰদং কলৌ শীঘ্ৰ ফলং দেৱী কামৰূপে জপঃ স্মৃতঃ কামৰূপং দেৱী ক্ষেত্ৰং কুত্ৰাপি তৎসমং ন চ
5: বিষ্ণুপুত্ৰ হৈও নৰক অসুৰ ৰূপে খ্যাত হ'ল দেৱতাৰ দ্বাৰা অপমানিত প্ৰতাৰিত অসুৰৰ প্ৰতিনিধিৰূপে নৰকে প্ৰতিজ্ঞা কৰিলে দেৱৰাজ্য জয় কৰাৰ দৰাচলতে শক্তিৰ উন্মাদনাই নৰকক কৰিলে উন্মাদ লালসাই কৰিলে বিভ্ৰান্ত চাৰি দেৱকন্যাক অপহৰণ কৰি নৰকে দেৱকুলৰ বিপক্ষে ফেৰ পাতি ল'লে হত্যা অপহৰণ সন্ত্ৰাসেৰে আসুৰিক শক্তিৰ প্ৰকাশ কৰি নৰকে প্ৰতিপন্ন কৰিবলৈ বিচাৰিলে তেওঁ বীৰ অতুলনীয় শক্তিৰ ভাণ্ডাৰ অজেয় অমৰ কিন্তু এয়া ধাৰাবাহিক কামৰূপ কামাখ্যাৰ ষষ্ঠ আৰু শেষ খণ্ড ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰযোজনা হেম ভট্টাচাৰ্যৰ কামৰূপ কামাখ্যা

0: এৰি দিয়া, এৰি দিয়া ষোড়শ সহস্ৰ সেই নাৰী বন্দিনী।
1: অনাপ্ৰী, পৰিকল্পিতভাৱে অনা হৈছে সেই নাৰী অসুৰৰ বংশ বৃদ্ধিৰ বাবে। দেৱকুল কৰিন্থল মল প্ৰতিহিংসা জুই মোৰ নোৱাৰে নুমাব দেৱতাৰ লুপ্তিৰ বিহনে।
0: পাষাণ নহব নাথ, বন্দিনী স্ত্ৰীৰ আৰ্তনাদে চূৰ্ণ কৰিছে মোৰ নাৰীৰ হৃদয়। যদিহে স্বামী বন্দিনী কৰি ৰাখাহেই অপহৃত ষোড়শ দেৱকন্যাক, বুলিলো বচন, নুচু নুচু অন্নজল, আত্মহত্যা কৰি পুত্ৰ ভগদত্তৰ প্ৰাণত জগাম পিতৃৰ প্ৰতি চৰম ক্ৰোধ আৰু ঘৃণা।
1: কি কৰি কি কৰি কাল সৰ্পিনী, এনে নিজ ষড়যন্ত্ৰী।
2: তোমাৰ এনে আচৰণ নপৰে মনত। আই আই মোৰ, কোৱা কোৱা আই, কিহৰ বাবে পিতৃৰ এই আচৰণ? পিতা পিতা, গুচি গলা তুমি। আই
0: শুন শুন, বীৰপুত্ৰ মোৰ, বীৰ ভগদত্ত।
2: আই,
0: এই অভাগী মাতৃয়ে বিচৰা নাই কোনোদিন কোনো দান কিংবা প্ৰতিদান, কিন্তু কিন্তু আজি মই বিচাৰিছো ভিক্ষা।
2: ভিক্ষা? আই মাতৃ, তুমি কৰা আদেশ
0: শুন বাছা। ষোড়শ সহস্ৰ স্ত্ৰী দেৱ আৰু ব্ৰাহ্মণ কুলৰ ৰাখিছে হৰণ কৰি পিতৃটোৰ নৰকাসুৰে বন্দিনী ৰূপেৰে। অসুৰ ঔৰসজাত সন্তানৰ লক্ষ্যৰে অপহৃত সেই নাৰী সবক মুক্ত কৰি আনি দে বাছা, এই মোৰ ভিক্ষা। তাৰ বাবে তাৰ বাবে পিতৃৰ সৈতে হয়তো দিব লাগিব ৰণ।
2: নৰকৰ কাৰাগাৰত অপহৃত নাৰী, ই কি আই? কৰিলো প্ৰতিজ্ঞা আনিম মুক্ত কৰি।

0: হেরজিয়ান এই মুহূর্তে
1: কি কলি তই?
2: হয় বুঝছো হয় গোটেই খেলি মেলি। আসলতে দেবতা বিলাকৰ কিবা বুদ্ধি, এতিয়া মহারাজ নহকে বোলে দেবীক বিয়া কৰে।
1: কি কলি?
2: সেইটোৱেই, পুৰোহিতে পূজা কৰি থাকোঁতে মহাৰাজে পুৰোহিতৰ দিহামতে জুমি চাই দেখে দেৱীয়ে জীৱন্ত হৈ পুৰোহিতৰ লগত কথা পাতিছে। কি ৰূপ, কি জ্যোতি! মহাৰাজ গলি গ'ল দেৱীক বিয়া কৰাব। দেৱীয়ে বোলে তেনেহ'লে নৰক, মোৰ মন্দিৰলৈ অহা, শিলৰ খটখটিটো বান্ধি দিয়া। চাবা নিশাতেই বান্ধিব লাগিব, কুকুৰাই ডাক দিয়াৰ আগতে কাম সম্পূৰ্ণ হ'ব লাগিব, তেহে তুমি মোক বিয়া কৰাবলৈ পাবা।
1: তাৰপিছত কচোন,
2: তাতো কথা আছে বুজিছা। পুৰোহিতক ক'লে মই জীৱনতে দেৱীক দৰ্শন বিচাৰোঁ। পুৰোহিতে বোলে অসম্ভৱ, পূজাৰ সময়ত দেৱীয়ে কেৱল পুৰোহিতকহে দৰ্শন দিয়ে। ৰজাই বোলে মই সেই বুলি বুজো। পুৰোহিতৰ উপায় নাই, পুৰোহিতে বোলে তেনেহ'লে সৰু চিদ্ৰ দি পূজা কালত জুমি চাব।
1: চালে
0: দেখিলে
1: লোভ হ'ল, বিয়াৰ প্ৰস্তাৱ দিলে।
0: সেইটো কিন্তু ক'লাই পুৰোহিতক বোলে গোসানীয়ে এনে এটা স্বৰ সোধালে মূৰটো ছিগি ক'ৰবাত পৰিলগৈ গৈ।
1: পিছৰখিনি কচোন, ক
2: পিছৰখিনি আহ মোৰ লগত আছোন, আহ
1: বল বল বল।

0: 아이, 감고리자, 감고리자. 아이도 아주 군에 감나가가 화내자, 아? 불해도.
1: 하나보디 마누디 죽발에 대졸아세 번더 비싸야누네
0: 기꼴이? 아? 까메리 오컷 비싸리비 자! 가만 덜! 에이 가볼라 이놈 꽝 어리다 하거니 꼬라 이걸 더덜 줄대! 이 가만 있노 힐라가마 허대고 꼬라 돌리바노 와라 줄대! 에이! 기어제! 기어제 딸! 마누불 꺄굴 가이소! 까메리 꾸는 아이비! 꾸는 아이비! 에이! 꾸는 아이비!
1: 힐도 다 가대 박아이 보이! 다!
0: 에이! তহঁত নিজৰ নিজৰ কামলৈ যা ধৰিলা মানুহটো মৰিব সেইবুলি তহঁতে কি কাম খতি কৰিবি
1: মৰা নাই কিন্তু মূৰ্চা গৈছে
0: হাত ভৰি ভাগিছে
1: ভাগিছে তাৰ দুটা হাত পিয়া কিছু তাৰ তলত
0: তেনেহ'লে এই মানুহটোৰ পৰা আৰু কোনো কাম নহ'ব
1: কি কৰে কি কৰে তললে কি কৰে
0: আধা মৰা হৈ জীয়াই থাকি সি কি কৰিব হে কি কৰিব সি সেইবাবে এই তৰোৱালে
1: নামাৰিব নামাৰিব
0: যাৰ কৰ্মশক্তিয়েই নাই তাৰ জীয়াই থকাৰ প্ৰয়োজনো নাই এয়া এয়া তাক মই পৃথিৱীৰ পৰা বিদায় দিলোঁ এই তহঁত সকলো নিজ নিজ কামলৈ যা মহাৰাজে নিজে কামৰ আলেখ লেখ চাইছে যা
2: সেনাধ্যক্ষ সেনাধ্যক্ষ
0: মহাৰাজ
2: দুই প্ৰহৰ এতিয়াও বাকী সেনাধ্যক্ষ তোমাৰ কামত মই সন্তুষ্ট
0: মহাৰাজ ৰাজ্যৰ সকলো ৰণুৱা বনুৱাই প্ৰাণপণে লাগিছে পুৱাৰ আগতে শিলৰ খটখটি শেষ হ'ব
2: হ'ব লাগিব হ'বই লাগিব দেৱীৰ উপেক্ষাত শক্তিৰ উপেক্ষাত কামাখ্যা গোসানী হ'ব পত্নী নৰকৰ অসুৰৰ অসীম ক্ষমতা দেখি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হ'ব কম্পমান সেনাধ্যক্ষ যাওঁ বোলা ইখান দিশে চাই আহোঁ সেইবাৰ
0: সেই বাট সম্পূৰ্ণ প্ৰায় মহাৰাজ
2: খুকুৰাই তাক দিয়াৰ পূৰ্বেই সেই বাট সম্পূৰ্ণ হ'ব লাগিব
0: মহাৰাজ ৰাজ্যৰ সকলো কুকুৰা কথা শেষ হৈছে ডাক দিবলৈ কুকুৰাই নাই
2: উৎসাহিত হ'লো মই তোমাৰ কথাত বিবাহৰ মাংগলিক উৰুলুধ্বনিৰে আদৰিম পুৱাৰ সূৰ্য এতিয়াও এক প্ৰহৰ বাকী সেনাধ্যক্ষ সেনাধ্যক্ষ
0: মহাৰাজ
2: সেয়া সেয়া যেন এক ছায়া মূৰ্তি আহে এই দিশে সেয়া সেয়া সেয়া
3: নাথ শেষবাৰ কৰিছো মিনতি
2: ৰাণী এই গভীৰ ৰাত্ৰিৰ অৰণ্য ভেদী বিপদ সংকুল এই

0: নীলা ছোৱালী শিখৰলৈ কি সতে আহিলা এই পেশে?
1: বিপদৰ ভয় আৰু নাই নাথ। অৰণ্যৰ হিংস জন্তু কিম্বা দৈত্য দানৱৰ শংকা শেষ হ'ল সেইদিনা যিদিনা তুমি আনিলা হৰণ কৰি সুৰখ ৰমণি। আৰু আৰু তাৰপিছত যেতিয়া শুনিলোঁ মহামায়া ভৱানীক পাব খোজা পত্নীৰূপে মই এয়া থাকোঁতে জীয়াই দেৱতাৰ মায়াৰ চলনাই আনিব ঘনঘোৰ বিপদৰ কলিয়া ডাও।
0: শুনা তেন্তে হে ৰাণী, নৰকেই মহাবিষ্ণু নৰকেই ব্ৰহ্মা মহেশ্বৰ এই কথা কাৰ্যৰে প্ৰতিপন্ন কৰি গলো মই।
1: অহংকাৰ নকৰিবা না,
0: আঁতৰ হে নাৰী বিদভ কুঁৱৰী, বুজিছো বুজিছো ঈৰ্ষাত চলিছে তোমাৰ মন, সেইবাবে অতিক্ৰমী এই বন্ধুৰ পথ বাধা দি চাহি আহি নৰকৰ বিজয় পাত। হেৰা ভক্ষ লৈ এই নাৰীক ৰাখাগৈ কাৰাগাৰত।
1: বুজিছো, ৰজাৰ পতন ৰুধিবৰ আৰু কোনো বাট নাই। শুনা হেৰা গৰ্বিত স্বামী, নাৰীয়ে নহহে নাৰীৰ লাঞ্ছনা, ভাৰ্যা বুলি প্ৰিয়া বুলি সুখ আৰু দুখৰ লগৰী বুলি সানুনয়ে কৰিছিলোঁ অনুৰোধ, ত্যাগ কৰা বিধ্বংসৰ পথ, কিন্তু কিন্তু ভাবিলা মোক অবলা আৰু অসহায়া বুলি। ক'বলৈ মোৰ আৰু কোনো কথা নাই, মাথোন ৰ'ল সমবেদনাৰ চকু পানী। মই আহিলোঁ আহিলোঁ নাথ।
0: সমবেদনা সমবেদনা সমবেদনা পশু পক্ষী সমস্তকে কৰিম লিখে হব নোৱাৰে হব নোৱাৰে কেতিয়াও হব নোৱাৰে
2: হব পাৰে হব পাৰে
3: নরক পুত্রমন বিষ্ণুময় কৃষ্ণময় সৃষ্টিময় সংহারময় এই সুদর্শনে করিল শিরচ্ছেদ, ক্ষমতাদন্ধ হই শক্তির উন্মাদ হই বাসনাত জ্ঞান শূন্য হই পাহরিলা মাটির পৃথিবী, মাতৃক বিচারিলা পত্নীরূপে, প্রাণক্রিয়া করিলা বঞ্চনা, শক্তির নকরিলা সদ্ব্যবহার। তথাপি হে নরক পুত্র মোর বীর, তুমি তুলনাহীন শক্তির ভাণ্ডার, বীর পুত্র ভগদত্ত হব অধিকারী সেই গৌরবৰ।

শ্রোতাসকলে ইমান পৰে মহেন্দ্র পাঠকৰ লিখা নাটক কামৰূপ কামাখ্যাৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে মুখ্য পুৰোহিত জয়ন্ত দাস, বশিষ্ঠমণি গিৰীশ চৌধুৰী, নৰকাসুৰ নীলু চক্ৰৱৰ্তী, নৰকাসুৰৰ সেনাধ্যক্ষ প্ৰাণকৃষ্ণ মহন্ত, ইন্দ্ৰ পংকজ নেওগ, ভগদত্ত বিদ্যুৎ চক্ৰৱৰ্তী, প্ৰথম বনোৱা তৰুণ।

0: দ্বিতীয় বনোৱা কীৰ্তিকমল ভূঞা, বিষ্ণু বিহুৰঞ্জন চৌধুৰী, কাত্যায়নী প্ৰণতি বৰুৱা, মায়া পাহাৰী দাস আৰু দেৱীৰ চৰিত্ৰত মীৰা দাস।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমান ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে আৰু আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ছদিনীয়া ভ্ৰমণ সামৰি ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। ত্ৰিদেশীয় যাত্ৰাৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোৰ আমন্ত্ৰণ মৰ্মে 6-8 জুলাইলৈ ইণ্ডোনেছিয়া ভ্ৰমণ কৰে। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু দুয়ো দেশৰ মাজৰ সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হয়। তাত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া শীৰ্ষ সন্মিলনত ভাগ লয়। ভ্ৰমণকালত শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়া মঞ্চৰ বৈঠকতো অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে দুয়ো দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সমাৱেশতো ভাষণ দিয়ে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ আমন্ত্ৰণ মৰ্মে অকলেণ্ডত উপস্থিত হয়। এয়া আছিল বিগত 40 বছৰৰ অধিক সময়ত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্ৰমণ। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ ছিচিলি আৰু ইণ্ডোনেছিয়া ভ্ৰমণ কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মুক্ত বাণিজ্য চুক্তি এটা গুৰুত্বপূৰ্ণ সফলতা বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ কৌশলগত আৰু অৰ্থনৈতিক মাইলৰ খুঁটিস্বৰূপ এই মুক্ত বাণিজ্য চুক্তি অতি শীঘ্ৰে ৰূপায়ণৰ বাবে দুয়োখন দেশেই সন্মতি প্ৰকাশ কৰিছে। শ্ৰীপাত্ৰই প্ৰধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণৰ 10টা গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰে। ইয়াৰ ভিতৰত তেওঁ ভাৰত মহাসাগৰ, ভাৰত প্ৰশান্ত মহাসাগৰীয় কৌশলগত মিত্ৰতা, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সহযোগিতা, গুৰুত্বপূৰ্ণ খনিজ সহযোগিতা, শক্তি নিৰাপত্তা, অৰ্থনৈতিক আৰু বিনিয়োগৰ ফলাফল, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু শৈক্ষিক অংশীদাৰিত্বৰ কথা উল্লেখ কৰে।
3: हम एक स्टेबिलाइजिंग फोर्स बनके इंडो पैसिफिक और इंडियन ओशन में आज उभर पाए हैं, इसी को प्रधानमंत्री एक साथ लेके आ रहे हैं। प्रधानमंत्री जी ने अपने परिश्रम से, अपने स्टेट्समैनशिप से अपने पॉलिसी को भारत में लागू करके बाकी देशों को दिखाया और सभी देशों ने एक्सेप्ट किया कि यस, लेट दिस बी द फ्रेमवर्क, लेट इंडिया डिसाइड द फ्रेमवर्क। हम इस फ्रेमवर्क पे एक लॉन्ग टर्म कोऑपरेशन, आप सोचिए ये कितनी बड़ी जीत है।
2: শ্ৰীপাত্ৰই প্ৰতিৰক্ষা আৰু সামুদ্ৰিক খণ্ডত সহযোগিতাৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ ক্ষেত্ৰত যুটীয়া ঘোষণা পত্ৰ জাৰি কৰাৰ কথাও উল্লেখ কৰে। এই চুক্তিৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ যুদ্ধ জাহাজে উভয় দেশৰ বন্দৰত সেৱা আগবঢ়াব বুলি শ্ৰীপাত্ৰই জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰে 350 টকাৰ প্ৰচেছিং শুল্ক আদায় দিলে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত 5 লাখ টকাৰ ঋণ মঞ্জুৰ কৰা হয় বুলি দাবী কৰি প্ৰচাৰ কৰা অনুমোদন পত্ৰখন ভুৱা বুলি অভিহিত কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ক্ষুদ্ৰ গোট, উন্নয়ন আৰু পুনৰ পুঁজি যোগান সংস্থা মুদ্ৰাই ক্ষুদ্ৰ উদ্যমী অথবা কোনো ব্যক্তিক পোনপটীয়াকৈ ঋণ প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিছে। মুদ্ৰাই অনাবেংকিং বিত্তীয় কোম্পানী, ক্ষুদ্ৰ বিত্ত যোগান প্ৰতিষ্ঠান, সমিতি, ন্যাস আৰু অষ্টম দফাৰ অধীনত কোম্পানী, ক্ষুদ্ৰ বিত্ত বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহকে ধৰি অন্তিম পৰ্যায়ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে পুঁজি যোগান ধৰে বুলি পি আই বিয়ে উল্লেখ কৰিছে। তথ্য পৰীক্ষণ গোটে এই বেংকসমূহে পৰৱৰ্তী পৰ্যায়ত নিৰ্মাণ, বাণিজ্য, সেৱা আৰু কৃষিভিত্তিক কাৰ্যকলাপৰ সৈতে জড়িত ক্ষুদ্ৰ আৰু মজলীয়া গোটসমূহক ঋণ প্ৰদান কৰে বুলি প্ৰকাশ কৰে। পি আই বিয়ে জনসাধাৰণক এনেধৰণৰ ভুৱা

ৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আৰু এনেধৰণৰ বাৰ্তাৰ ভিত্তিত ধন হস্তান্তৰ নকৰিবলৈ বা ব্যক্তিগত অথবা বেংকৰ সবিশেষ প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমেন ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। য়েমেনত গৃহযুদ্ধ আৰু সশস্ত্ৰ সংঘৰ্ষৰ বাবে দিনক দিনে বেয়াৰ পিনে ঢাল খোৱা সুৰক্ষা স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি এই অধিসূচনাখন জাৰি কৰা হৈছে। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জৰুৰী নহলে য়েমেন ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ সকলো ভাৰতীয় নাগৰিকক পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে জৰুৰী কাৰণত য়েমেনলৈ যাবলগীয়া হলে দেশখনৰ পৰিস্থিতি মূল্যায়ন কৰাৰ পাছতহে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ আৰু সংঘৰ্ষজড়িতৰ এলেকাসমূহলৈ নাযাবলৈ কৈছে। মন্ত্ৰালয়ে লগতে য়েমেনত বাস কৰা ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু দেশখনৰ ভিতৰতে আহ যাহ সীমাবদ্ধ ৰাখিবলৈ আহ্বান জনাইছে। ইৰাণৰ সামৰিক বাহিনী IRGCF ছাইপ্ৰাছ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। কাটাৰ আৰু কুৱেইটে ইৰাণে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ধবংস কৰা বুলি দাবী কৰিছে। বাহৰেইনেও ক্ষেপণাস্ত্ৰ সতৰ্ক প্ৰণালী সক্ৰিয় কৰি তুলিছে। ইৰাণে জৰ্ডানত থকা আমেৰিকাৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি দাবী কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰ্মুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰ্মুজ প্ৰণালীৰে আজাহৰ অনুমতি দিয়া নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গায়িকা এছ জানকী আম্মাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জানকী আম্মাৰ মৃত্যু সংগীত আৰু সাংস্কৃতিক জগতৰ বাবে এটা অপূৰণীয় ক্ষতি। জানকী আম্মাই বিভিন্ন ভাষাত কণ্ঠদান কৰা গীতসমূহ প্ৰতিটো প্ৰজন্মৰ মাজত জনপ্ৰিয় আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গায়িকাগৰাকীৰ সুৰীয়া কণ্ঠই অনাগত দিনতো সকলোকে মোহিত কৰিব। শ্ৰীমোদীয়ে মৃতকৰ পৰিয়াল তথা অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গলত পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে বেলজিয়ামৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ চীনৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। মহিলাৰ ডাবলছৰ ফাইনেলত আজি গুঅ খানু লুইছা ষ্টেফেনীৰ যুটিটো ক্ৰিষ্টিনা মলাডেভিনিছ আৰু গেব্ৰিয়েলা ডাব্ৰুস্কিৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগুৱাই পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। বিজেপিয়ে ভাৰত মহাসাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত স্থায়ী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকৰ য়েমেন ভ্ৰমণ সন্দৰ্ভত কেতবোৰ চৰ্ত আৰোপ কৰি 2017 চনত জাৰি কৰা অধিসূচনাখন প্ৰত্যাহাৰ কৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে আৰু আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি।

0: এদিন বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: আগবঢ়াবলৈ লোৱা হৈছে বৃন্দগান, ৰচনা নলিনীবালা দেৱীৰ।

বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত নীলকমল গোৱালাৰ চুটি গল্প আৰু বিজয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ শুনিবলৈ পাব।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ বিভিন্ন জিলাত আজি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে। সুৰক্ষিত ভৱিষ্যত আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে ৰাজ্যৰ আৰক্ষীয়ে সময়ে সময়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এই সৰবৰাহৰ লগত জড়িত ভালে

0: কিমান লোকক আটক কৰিছে। বিনষ্টকৰণ অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য দাহ কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কমাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধীন্দ্ৰ নাথ মৰণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো আজি এই অভিযানৰ অধীনত কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4,00,000 টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰঘাট শ্মশানত 2জন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলা আৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71,00,000ৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহন কাৰ্যসূচীত উপস্থিত থাকে। বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি 2জন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দাহন কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13,00,000 টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ চুমৰহালী কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ লগতে জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মটঙানৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আজি পুৱাই বেলখুটিত উপস্থিত হৈ দৰংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ পাছত চৰণ জংঘল অঞ্চলত পাগলাদিয়া নৈৰ খহনীয়া পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ উলুবাৰীত মটঙা নৈৰ খহনীয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সৈতে সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কোপাইন স্থাপনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গৰাখহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,266 শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। কাছাৰৰক্ষীয়ে আজি জিলাখনৰ দিগৰখালত অভিযান চলাই 30,00,000 টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ কৰে। গোপন সূত্ৰৰ পমখেতি চলোৱা অভিযানত আৰক্ষীয়ে এই সামগ্ৰীখিনি সৰবৰাহৰ এখন বাহনৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত লোকজনক ধলাইৰ মৃণাল হুছেইন বুলি জানিবলৈ দিছে। কোকৰাঝাৰ জিলাৰ গোচাইগাঁৱৰ কচুগাঁৱত আজি এটা পুখুৰীত পৰি 2টি শিশুৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি শিশু দুটীয়ে পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত অসাৱধানবশতঃ পুখুৰীত পৰি মৃত্যু হয়। মৃত শিশু দুটিক গাঁওখনৰ হায়েন দৈমাৰী আৰু ধনবীৰ দৈমাৰী বুলি জানিব পৰা গৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণী গুৱাহাটীৰ মহাবাহু।

লাকে আকাশবাণী গুয়াহাটী মহাবাহু বীরতাৰ জৈথা কেথানাবাংলি বন্তি টিমংপি ডক্টৰ ভূপেন হাজৰিকা কাছনচি লাপেন কেক্লেমামু পেন পাচিং মাৰদুনচি জালুকবাৰী সমন্বয় তীৰ্থ আলং কেলাৰ পনফুৰি পেডুপনপু পাতুমি সমন্বয় তীৰ্থ আলং গাহুমৰি নাম আহোচিত চিপিনিচাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাবাং চোৱালাম টেপাজে থাংলো সমন্বয় তীৰ্থ আলং কেৰ ডক্টৰ হাজৰিকা আখুমলিন আলং মীৰ আলেক পা ইদামচি বীৰতা পাংডা আতুম পেন চিংকি চেথান পনাহুত আলংলি ডক্টৰ শৰ্মা কানিংজি চৰকাৰহীন পেন ডক্টৰ হাজৰিকা কাছনচে পন আকাম আমু আফান কাপাং ডাং পেনডাং ল কাপ্ৰে কাপ্ৰে কা জোতাং জুবাত আচাই কে ডেং পন সমন্বয় তীৰ্থ আফান কাপাৰিং পন ৱেৰ আফান কেংকাম ডেংপু সমন্বয় তীৰ্থ আলং অগমেণ্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি আচনচন আকাংটুই টেকনলজি পাচিজু দুনচি কি জুই কেলাঙাটো আফান ডিজিটেল আচাই পেন লুনচে পৌ আমোহৰ পেন চেলফি কাচে নেবলা পেন লতুন কাছাৰ লিয়াৱাৰ চাইড আপ ইপন পৌ পুচি ডক্টৰ

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। ৰাজ্যৰ বিভিন্ন জিলাত আজি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জোনাইত তাকাম মিচিং পৰিণ কেবাঙৰ 17 সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰে। মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে জতিয়া, কাহিলিপাৰা, মালিগাঁওকে ধৰি মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বানৰ সমস্যা, পানী জমা হোৱাৰ কাৰণ আৰু নিষ্কাশন ব্যৱস্থাৰ বুজ লয়। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ৰাজ্যৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি

তামোলপুৰ জিলাৰ দৰঙ্গা পাগলাদিয়া আৰু মটঙা নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি নিশা ইটালীৰ য়ানিক ছিনৰ জাৰ্মানীৰ আলেকজেণ্ডাৰ জুৱেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ অন্তিম দুখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে নৰৱেক আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

কাৰ্বি অনুষ্ঠান শুনিলে। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলো হৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগা হৰ্জ আৰু নিউজ অন AIRৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বড়ো অনুষ্ঠান।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 5:15 বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত আজি 2,266 শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান আৰু শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত কোঠাকৰ সন্মান। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰী দৌলাশালৰ 4th অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোড ৰোলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
2: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি এবছৰ পেট NDP, আমি পিট NDP বুলি এখন আইন আছে য'ত আমি এবছৰ ৰাখিব পাৰো, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
1: আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কফ চিৰাপ, য়াবা টেবলেট, আফিং, অপিয়াম ইত্যাদি। ড্ৰাগছমুক্ত অসম গ্ৰহ অভিযানৰ অংশ হিচাপে বৰপেটা জিলাৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলাৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলাৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71,00,000 টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ধ্বংস কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ চুমৰাশালী কোডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2 কোটি 40 লাখ টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কমাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধীন্দ্ৰনাথ মৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটোত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ শিৱকুমাৰ কল্যাণৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজি অনুষ্ঠানত ৰাষ্ট্ৰপতি সোণৰ পদক, শংকৰদয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতী শিক্ষাৰ্থী বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জালিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰি সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণীপৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণীপৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় পৃথুৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মা, জিলায়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ হজৰা মীনপামো পৰিদৰ্শন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্য দান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। ছিডলী চিৰাং বিধানসভা সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্মই আজি BTCৰ জলসম্পদ বিভাগৰ 25 লাখ টকা

0: খহনীয়া প্ৰতিৰোধ আঁচনি মুকলি কৰে। উল্লেখযোগ্য যে চিৰাঙৰ শেহতীয়া বান পৰিস্থিতিৰ উন্নতি হৈছে যদিও আইনৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ছিডলী ৰাজচকৰ অন্তৰ্গত নেপালপাৰা গাঁৱৰ 12টা ঘৰ ইতিমধ্যে আইনৰ খহনীয়াত জাহ গৈছে। আজিৰ অনুষ্ঠানত ভিৰেন গাঁও ভিচিভিৰ সভাপতি খনুন বসুমতাৰীসহ গাঁওখনৰ ভালেমান লোক উপস্থিত আছিল। অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মতঙানৈ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আজি পুৱাই বেলখুটেত উপস্থিত হৈ দৰংগা নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ পাছত চৰণ জংঘল অঞ্চলত পাগলাদিয়া নৈৰ খহনীয়া পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ উলুবাৰীত মতঙানৈৰ খহনীয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ সৈতে সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কোপাইন স্থাপনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা খৰাখহনীয়াৰ কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ লবলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। কোকৰাঝাৰ জিলাৰ গোচাইগাঁৱৰ কচুগাঁৱত আজি এটা পুখুৰীত পৰি দুটি শিশুৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি শিশু দুটীয়ে পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত অসাৱধানবশতঃ পুখুৰীত পৰি মৃত্যু হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি ব্যাপক মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰুমি দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধাৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

সমশ্রোতালৈ প্ৰীতিৰে সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্রোতাসকল, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো নীলকমল গোৱালাৰ চুটি গল্প প্ৰত্যাগমন, পাঠ কৰিছে নিপা গোৱালাই। ৰমেশ টুডু ওদালগুৰি বৰবিল অঞ্চলৰ চাওতাল গোষ্ঠীৰ বাসিন্দা। সৰুতে ককাক দেউতাকহঁতে বাগিচাৰ লাইনৰ পৰা আহি ওচৰৰে এটা বস্তিত বাস কৰিবলৈ ল'লে। পাত তোলা কাম এৰি বৰ্তমান অন্য খেতি বাতিৰ কাম কৰি সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি আছে। চাওতালী পৰম্পৰাৰ লগতে অন্য গীত মাতৰ সৈতেও সুন্দৰভাৱে সাংস্কৃতিক জগতখনৰ লগত জড়িত এটি সুন্দৰ সাংস্কৃতিক বান পৰিয়াল। খেতি বাতিৰ সময়ত পুণ্যদমে খেতিৰ লগত জড়িত থাকে আৰু অন্য সময়ত পঢ়া শুনাৰ লগতে গীত মাতৰ লগত জড়িত হৈ পৰে। ৰমেশৰ দেউতাক অৰ্জুন টুডু আৰু ভায়েক ৰাজু আৰু ভনীয়েক ৰঞ্জিতা। ৰমেশৰ মাক ঢুকোৱাৰ প্ৰায় দুবছৰেই হ'ল। ভনীয়েক ৰঞ্জিতাক বিয়া দিলে। ভায়েক ৰাজু গুৱাহাটীত পঢ়ি আছে। জেঠ মাহ শেষ হ'বৰেই হ'ল। বস্তিৰ ঠায়ে ঠায়ে গ্ৰাম পূজা কৰি খেতিখোলাৰ কামত ব্যস্ত ঘৰে ঘৰে সকলোৱে। কাহিনী পুৱাই ৰমেশে হাল জুৱলি লৈ পথাৰ পালেগৈ। মৈ মাৰি হাল জুৱলি সামৰি ঘৰ পালেগৈ। জিৰাই সতাই পুনৰ কোৰখন লৈ ৰমেশে পথাৰলৈ গৈ থাকোঁতে ৰাস্তাতে ওচৰৰে বাসন্তীক লগ পালে। ৰমেশে মাত লগালে, ক'ত যোৱা বাসন্তী? বাসন্তীয়ে ক'লে, ও ৰমেশ দা, বাবাই পথাৰত কাম কৰি আছে নহয়, সেয়ে চাহ জলপান লৈ আহিছোঁ। তুমি হ'বলা পথাৰলৈকে যোৱা, ৰমেশে ক'লে। অঁ বাসন্তী,

বাৰিষাৰ ঢল অহাৰ আগতে মাটি কেইবিঘা ৰুই শেষ কৰিব নোৱাৰিলে বৰ লোকচান হ'ব। ভাবিছো কাইলৈৰ পৰা কেইজনমান মানুহ লগাব লাগিব। আজি অকলেই যিমান পাৰো আলি দিয়া কামবোৰ কৰোঁ। এইদৰে দুয়ো গৈ গৈ পথাৰত নামিলে। বাসন্তী ৰমেশকো চাহ খাব মাতিলে। ৰমেশদা, আহা চাহ খোৱাহি। এইদৰে কামৰ মাজতে সদায় চাহ জলপানৰ খোৱা লোৱা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল দুয়োৰে মাজত। বাসন্তী আজিকালি অলপ বেছিকৈয়ে জা জলপান লৈ আহে, যাতে পথাৰতে দেউতাকৰ লগতে ৰমেশ আৰু তাইও খাব পাৰে। ৰমেশেও মনে মনে ভালেই পায়। এইদৰে দুয়োৰে সম্পৰ্ক গভীৰ হ'বলৈ ধৰিলে। বাসন্তীহঁতৰ মাটি ৰোৱা কাম শেষ হ'ল যদিও তাই ৰমেশক লগ কৰাৰ অজুহাত বিচাৰি চাহ জলপান লৈ পথাৰলৈ আহে। ৰমেশে ঝুমুৰৰ কলি এটি গাই আলি বান্ধি আছে। ৰোৱনি গৰু পাঁচ বজাৰ লগে লগে ঘৰ মোৱা হ'ল। ৰমেশে একান্ত মনে বিশাল আকাশখনলৈ লক্ষ্য কৰিলে। শুকলে ডাৱৰবোৰে যেন আনন্দতে নাচি বাগি আলিংকন কৰি আছে। ৰমেশে ভাবিলে বৰষুণ যাক আহিব বেছি সময় নাই আৰু। আজি গৰমটোও বেছি, বৰষুণ যাক আহিলে ভালেই হয়। চাৰিওফালে বাসন্তীয়ে লক্ষ্য কৰিলে বহু দূৰলৈকে সিহঁত দুয়োৰে বাহিৰে কোনোৱেই নাই পথাৰখনত। এটা চেপা উত্তেজনাই যেন ভিতৰি ভিতৰি দুয়োকে দহিব ধৰিছে। পৰিৱেশটো কিছু সহজ কৰাৰ বাবেই বাসন্তীয়ে ক'লে, আজি বৰ গৰম নহয়নে ৰমেশদা? এজাক বৰষুণৰ খুবেই প্ৰয়োজন, অন্তত সকলোৱে কিছু শান্তি পাব। ৰমেশেও ক'লে, অঁ বাসন্তী, বৰ গৰম। তাতে চিৰাল ফাট মেলা পথাৰবোৰো যে প্ৰাণ পাই উঠিব বৰষুণ যাক আহিলে ভৱিষ্যতৰ বীজ ৰোপণ কৰিবৰ বাবে। লাহে লাহে পশ্চিমৰ পেলিটিয়েও যে মিচিকে হাঁহি মাৰি মেলানি মাগিছে আৰু এটোপাল দুটোপাল কৰি বৰষুণ যাকো ক্ৰমান্বয়ে বেছি হ'বলৈ ধৰিলে। ৰমেশ আৰু বাসন্তীৰ দেহ মনত সেই দহি থকা উত্তেজনা ক্ৰমান্বয়ে শান্ত হ'ব ধৰিলে আৰু দুয়ো ঘৰ মোৱা হ'ল। এজনৰ মুখত এটা শব্দ নাই, তথাপিও যে এই নিঃশব্দতাই বহু কথাই কৈ গ'ল। পিছদিনা বাসন্তীয়ে পথাৰলৈ নহাত ৰমেশ সন্ধিয়া বাসন্তীহঁতৰ ঘৰ পালেগৈ। ৰমেশে বাসন্তীৰ দেউতাকৰ লগত ইটো সিটো কৰি বহু কথাই পাতিলে। বাসন্তীয়ে লাজ লাজকৈ চাহ একাপ দি ভিতৰ সোমালগৈ। ৰমেশ আৰু বাসন্তীৰ এই লোকাচুপিৰ বাসন্তীৰ মাক দেউতাকৰ দৃষ্টিগোচৰ নোহোৱা নহয়। দুয়োৰে বিবাহৰ উপযুক্ত বয়সো হৈছে। ৰমেশৰ দেউতাকক বাসন্তীৰ দেউতাকে দুয়োৰে সম্পৰ্কৰ কথা জ্ঞাত কৰিলে আৰু ৰমেশৰ দেউতাকেও দুয়োৰে সম্পৰ্কৰ প্ৰস্তাৱক সন্মান জনাই সন্মতি প্ৰদান কৰিলে। ৰমেশ আৰু বাসন্তীৰ বিবাহৰ বাবে মাজত মাত্ৰ এটা মাহ। দুয়োৰে আহিনত বিয়া ঠিক হ'ল। ৰমেশে ঢোলটো বিচাৰি প্ৰাণ খুলি ঝুমুৰ গাই নিজৰ মনটোকে যেন শান্ত কৰিছে এনে লাগিল। চাৰিওফালে কৰমৰ কৰ্মশালা, ঢোল মাদল ঝুমুৰৰ ধ্বনিয়ে জীপাল কৰি তুলিছে সকলোৰে দেহ মন, উদ্বাহুল কৰি তুলিছে ডেকা গাভৰুৰ মন প্ৰাণ। গছ লতা বন বিৰিখেও যেন আনন্দতে নাচি বাগি উঠিছে। পথাৰৰ ধানৰ গোচাবোৰেও যেন গেৰ ধৰিব ধৰিছে। যথাসময়ত ৰমেশ আৰু বাসন্তীৰ বিয়া হৈ গ'ল। দুয়ো দুটি সন্তানৰ মা দেউতা হ'ল বাসন্তী আৰু ৰমেশ। প্ৰথমটো ল'ৰা পৰাশৰ আৰু দ্বিতীয় ছোৱালী নামজাৰ পৰিস্মিতা। মাক দেউতাকৰ লগতে ঘৰখনত আনন্দৰ সীমা নোহোৱা হ'ল। মাক দেউতাক আৰু ককাকৰ পৰা পৰম্পৰাগত গীত মাতৰ লগতে অন্যান্য ভাষাৰ গীত মাতো শিকিছিল দুয়োৱে। বহু ঠাইত বিভিন্ন উৎসৱ পাৰ্বণত সিহঁত দুয়োৱে গীত পৰিৱেশন কৰিবলৈ যায়। চাওঁতে চাওঁতে পৰাশৰ আৰু পৰিস্মিতা ডিগ্ৰী পাছ কৰি গুৱাহাটী কোম্পানী এটাত চাকৰি কৰিব ল'লে। সময় বাগৰিল, ৰমেশৰো বয়স বাঢ়ি আহিল। ৰমেশে মাজে সময়ে কথাবোৰ পাহৰিব লৈছে। পুৰণি কথাবোৰ মনত থাকে, কিন্তু নতুন নতুন কথাবোৰ ৰমেশে যে পাহৰি যাব ধৰিছে। ঘৰৰ মানুহে এইবোৰ বয়স বঢ়াৰ লগে লগে হৈছে বুলি ভাবি গুৰুত্ব দিয়া নাছিল। এদিন ৰমেশ হঠাৎ ঘৰৰ পৰা নোহোৱা হ'ল। সন্ধিয়া ঘৰ আহি নোপোৱাত সকলোৱে বিচাৰ কোচাৰ কৰিলে। সকলোৱে নিজৰ নিজৰ আত্মীয় স্বজনক সোধা পোছা কৰা আৰম্ভ কৰিলে। কোনেও ৰমেশক দেখা পোৱা নাই বুলি ক'লে। সকলোৱে পুখুৰী নদী পাৰ বিচাৰি চলাথ কৰিলে। কোনেও একো সম্ভেদ নাপালে ৰমেশৰ। ঘৰৰ মানুহবোৰ কান্দি কাটি অৱস্থা নোহোৱা হ'ল। অৱশেষত বাতৰি কাকত, সামাজিক মাধ্যম, পুলিচ থানাতো খবৰ দিলে। ৰমেশৰ পত্নী বাসন্তী হস্পিটেলত

0: ভৰ্তি কৰিব লগা হ'ল। আজি আহিব, কালি আহিব বুলি সকলোৱে ঘণ্টাৰ পিছত ঘণ্টা, দিনৰ পিছত দিন এইদৰে বাট চাই থাকোঁতে থাকোঁতে দুটা মাহ কেইদৰে পাৰ হৈ গ'ল কোনেও ক'ব নোৱাৰিলে। কিন্তু ৰমেশ নাহিলেই আৰু তাৰ কোনো সম্ভেদো নাপালে কোনেও। তেওঁ ক'ত আছে, কি কৰিছে ইত্যাদি। এইদৰে বছৰ পাৰ হ'ল, বাসন্তী পাগলীৰ দৰে হৈ পৰিল। ঘৰৰ আত্মীয়, ওচৰ চুবুৰীয়া সকলোৱে বাসন্তীক বুজনি দিলে, ৰমেশ আৰু ইহ সংসাৰত নাই বাসন্তী। বাসন্তীৰ মনটোৱে নামানিলে, তেওঁ জীয়াই আছে, এদিন হ'লেও তেওঁ আমাৰ মাজলৈ আহিব, তেওঁৰ কোনো শত্ৰু নাই, তেওঁক কোনেও বেয়া নাপায়। এইদৰে কৈ কৈ বাসন্তী অচেতন হৈ পৰিল। কমেও এইদৰে পাঁচটা বছৰ পাৰ হ'ল। ক্ৰমান্বয়ে ৰমেশহঁতৰ ঘৰখন এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ভাদমাহ সোমোৱা মানে কৰম পৰৱৰ বাবে উখল মাখল সকলো দিশ। বিভিন্ন অনুষ্ঠানত ঝুমুৰ গীত নৃত্য পৰিৱেশনৰ বাবে ৰমেশৰ ল'ৰা ছোৱালী মানে পৰাশৰ আৰু পৰিস্মিতাক নিমন্ত্ৰণ জনাইছে। গুৱাহাটীৰ এখন কৰম সন্মিলনীয়ে পৰাশৰ আৰু পৰিস্মিতাৰ ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছে। পৰাশৰ আৰু পৰিস্মিতা সকলোৰে মাজত জনপ্ৰিয় গায়ক হৈ নিমন্ত্ৰণ লাভ কৰিছে। সিহঁত দুয়োৰে পোষ্টাৰখন চাই চাই কমেও 65 বছৰীয়া লোক এজনে আহি আঁতৰৰ পৰা ভালদৰে পোষ্টাৰখন চাই আছে। ওচৰৰ দোকানীবোৰে মানুহজনলৈ লক্ষ্য কৰি আছিল। এদিন ওচৰৰ পৰা চাই থাকোঁতে ওচৰৰে এজনে সুধিলে, কি চাইছে খুৰা? তেতিয়া মানুহজনে ক'লে, ল'ৰা ছোৱালীহালক মোৰ চিনাকি চিনাকি যেন লাগিছে অ'। হয় নেকি খুৰা? মানুহজনে ক'লে, গান গাব আহিব নহয়, তেতিয়া আপুনি লগ কৰিব পাৰিব। বৰ ভাল ল'ৰা ছোৱালী, বৰ সুন্দৰ গান গায় জানেনে? অৱশেষত সেই দিনটো আহি পালে। পৰিস্মিতা আৰু পৰাশৰ আহি কৰম সন্মিলনত উপস্থিত হ'ল। পোন প্ৰথমে দুয়োৱে দেউতাকক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণাম জনালে, কাৰণ পৰাশৰ আৰু পৰিস্মিতাৰ বাবে দেউতাকেই হৈছে প্ৰথম গুৰু আৰু এই সাংস্কৃতিক জগতখনৰ লগত চিনাকি কৰি দিয়া প্ৰথমজন ব্যক্তি। দুয়োৱে দেউতাক মানে বিশিষ্ট শিল্পী ৰমেশ টুডুৰ এটি ঝুমুৰ গীতেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰিলে। দুয়ো ককায়েক ভনীয়েকে অনুভৱ কৰে দেউতাকৰ গীতৰ মাজত দেউতাকৰ উপস্থিতি, আৰু দৰ্শক ৰাইজৰ পৰাও অনুৰোধ আহে যে সেই মহান শিল্পীজনৰ গীতসমূহ পৰিৱেশন কৰিবৰ বাবে। দুয়োৱে খুব সুন্দৰকৈ অনুষ্ঠানটো পৰিৱেশন কৰি গৈ আছে। তেনেতে সেই দাৰি গোফিৰে দীঘল চুলিৰ মানুহজন হঠাৎ ষ্টেজত উঠি পৰাশৰক সাৱটি ধৰিলে। চাৰিওফালৰ পৰিৱেশটো যেন অস্বাভাৱিক হৈ পৰিল। পৰাশৰক বেটা বেটা বুলি কৈ গালিয়ে মুখে চুমা খালে। গাত মলিয়ন কাপোৰেৰে দীঘল দাৰি চুলিৰ সৈতে এই মানুহজনক ভালদৰে চালে দুয়ো। তাৰপিছত কপা কপা মাতেৰে দুয়োৱে মানুহজনক সাৱটি ধৰি ক'লে, দেউতা তুমি? বহু সময়ৰ পাছত পৰিৱেশটো সুস্থিৰ হ'ল। পৰাশৰ আৰু পৰিস্মিতাই ৰাইজক ক্ষমা প্ৰাৰ্থনা খুজি ক'লে, 5 বছৰৰ পাছত আমি দেউতাক পাইছোঁ। এনে অৱস্থাত আমাৰ পৰিস্থিতি কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় গম পাইছে ৰাইজ, গতিকে আপোনালোকক মই ক্ষমা বিচাৰিছোঁ। আমি দেউতাক লৈ ঘৰলৈ যাওঁ, আপোনালোকে ক্ষমা কৰি দিব। এইদৰে কৈ পৰাশৰ আৰু পৰিস্মিতাই দেউতাকক লৈ ঘৰলৈ বুলি প্ৰত্যাগমন কৰিলে। আলজাইমাৰৰ বলি হোৱা ৰমেশ টুডুৱে যেন এটা নতুন জীৱন পালে। শ্ৰোতাসকলে, ইমান পৰে নীলকমল গোৱালাই আমালৈ পঠিওৱা চুটিগল্প প্ৰত্যাগমন শুনিলে। পাঠ কৰিলে নিপা গোৱালাই। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক বিজয় কুৰ্মীৰ স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনাম পুৱতি নিশাৰ সপোন। আজি সপোনত দেখিলো চাহ বাগিচাৰ সেউজীয়া পথাৰত ৰ'দৰ সোণালী বৰণে বেৰিছে। বেয়া দিনবোৰ পিছে গ'ল, কষ্টৰ কাঁইটবোৰ খহি পৰিল, কলা দাগ পৰা হাতবোৰে ধৰিছে এতিয়া মিঠা শান্তিৰ আলিংগন। শ্ৰমিকৰ হাঁহিত উৰিছে ৰঙীন পখিলা, কঠোৰ মাটিতো ফুলিছে এপাহ নিমজ ফুল, গজিছে দুখ দুৰ্দশাৰে ভৰা বাগিচাত নতুন সুখ সমৃদ্ধিৰ কুঁহিপাত। মই দেখিলোঁ সন্ধিয়াৰ লাইনৰ গলিবোৰ নিজান, বাগিচাৰ মাজেৰে বৈ আহিছে নিৰ্মল বতাহ, আৰু মই সেই বতাহৰ সৈতে মিলি খেপিয়াই ফুৰিছোঁ পৰিৱৰ্তিত বাগিচাত অকথিত দুখ বেদনাবোৰৰ পৰিত্ৰাণ। ধীর খোজেরে আগু।

পাই দেখিলোঁ শুনিলোঁ প্ৰত্যেক শিশুৰ হাতত কিতাপ হ'লে গালি গালাজৰ ঊৰ্ধত সিহঁতৰ উচ্চাৰণ অসমীয়া ইংৰাজী স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ আদি মংলোৰ দোকানত মানুহৰ ভিৰ চলিছে কেৱল আলু পিঁয়াজৰ দৰদাম আৰু বেৰত লিখি থৈছে গুটকা বিক্ৰী বন্ধ মদৰ নিচাত চিৰমগ্ন বধোৱা আজি বাৰাণ্ডাত বহি মানুহজনীক মিহি মিহিকৈ আলু কুটি দিছে মদৰ দোকান দিয়া চমৰাই তিনিআলি মূৰত আৰি আছে নিচামুক্ত এলেগাৰ ফলত বাগিচাৰ মাজত যেন বাজি উঠিছে মিঠা এটি সংগীত উৎসৱৰ মাদল আকৌ দেখিলোঁ সিটো লাইনত যমুনাহঁতে পাতিছে কুইজ চিত্ৰাংকন কবিতা আবৃত্তি বক্তৃতাৰ প্ৰতিযোগিতা অলপ আগৰ খেলপথাৰত চলি আছে আৰক্ষী সৈনিক ভৰ্তিৰ বাবে যাৱতীয় প্ৰশিক্ষণ মোবাইল ফোনৰ পাবজি ফ্ৰী ফায়াৰ পাহৰি সমীৰহঁতে খেলিছে চেংগুটি কাবাডী কুটকুট ইজনীয়ে সিজনীক নমতা চম্পা চামিলিৰ সন্মিলিত হাঁহিয়ে আজি বাগিচা কঁপাইছে বাহ কি যে অপূৰ্ব সপোনত দেখা সুখৰ বতৰাবোৰ সাৰ পাই হঠাৎ কেনিবা গুচি গ'ল মাথো এৰি গ'ল দুখৰ মেঘে আকাশ ঢাকি ধোঁৱা চাঙত উঠোৱা ৰদৰ নানাৰঙী কিৰণ আৰু মনত বোলাই গ'ল আশাৰ ৰেঙনি পুৱতি নিশাৰ সপোন হেনো মিছা নহয় কবিতাৰ শিৰোনাম ইয়াতে এজোপা গছ আছিল জানানে তুমি ইয়াতে এজোপা গছ আছিল গছজোপাই বতাহৰ সৈতে গান গাইছিল গছজোপাৰ নামেৰেই নামাংকিত হৈছিল গাঁওখন পাতবোৰেও কঁপি কঁপি কৈছিল স্মৃতিনো হৃদয়ত নাথাকি থাকিব কো গুণ নৰা গছ নাছিল সেইজোপা জীয়াই আছিল মাথো জীৱনৰ হেঁপাহেৰে বিলাইছিল স্নায়ু সংবেদনাত্মক বায়ু শিশুৰ হাঁহিত দুলিছিল ডাল ফল আৰু ফুল তাতে আছিল ভাগৰুৱা পক্ষীজাকৰ ঘৰ পক্ষীজাকে আহি কৈছিল এই গছৰ নাম হ'ল বন্ধু মই হাঁহিছিলোঁ গছজোপাও হাঁহিছিল বতাজাকেও তুলিছিল সুৰৰ উত্তাল তৰংগ সেই কিৰিলিতে যেন সাৰ পাই উঠিছিল গাঁওখন গঞাই সমিলমিলে গোৱা হুঁচৰিৰ হেনো সাক্ষী এই গছ য'ত নাছিল কোনো কৃত্ৰিমতা নাছিল কোনো ভেদভাৱ আছিল মাথো বায়ু পানী মাটিৰ সৈতে জড়িত অনন্য মেটমৰা সম্ভাৰ এদিন এই পথে দিয়ে পাৰ হৈ গৈছিল এদল উন্মাদ তৈশুৰ দল গোপন বুজাবুজি উন্নয়নৰ আৰম্ভণি গীতত এলাগী কৰা হৈছিল গছজোপাক কটা হৈছিল উঘলা হৈছিল বাৰ্বৰিকৰ দৰে গছজোপাৰ আত্মসমৰ্পিত শিপা এতিয়া ছাঁ নাই শব্দ নাই গছৰ তলত বিহুও নাই গছবোৰ এতিয়া মিউজিয়ামৰ শোভক বিহু হেনো এতিয়া মঞ্চৰ শুৱনি তথাপিও কেতিয়াবা মনলৈ আহে পাতৰ খচখচনিৰ শব্দ নিগৰিলেই মই চকু মুদো আৰু শুনো আৰু নিশ্বাস পেলাই কওঁ ইয়াতো এজোপা গছ আছিল কবিতাৰ শিৰোনাম আইতা তোৰ চকুত সেউজী সপোন তোৰ কোলাত স্নেহ তোৰ মৰমৰ ছাঁত লাগি জীৱন হয় দে তোৰ হাতৰ পিঠাপনা তোৰ কণ্ঠত মৰম সঁচা সুখ বিচাৰিলে জানো তোৰ ওচৰতেই কম কবিতাৰ শিৰোনাম মই হেনো বিদ্ৰোহী মই হেনো বিদ্ৰোহী অন্ধকাৰৰ বুকু ফালি উঠা এটি জলাজুই সঁচাৰ অন্বেষণত নগ্নপাৱে খোজ কৰা এজন মুছাফিৰ মই হেনো বিদ্ৰোহী দুখৰ বুকুৰ পৰা ফুটি উঠা এটি অস্তাৰ্থক ঢৌ মোৰ শ্বাসত আছে জলাজুই আৰু চকুত এটি বুৰঞ্জীৰ অবিকল নক্সা মই হেনো বিদ্ৰোহী অবিচাৰৰ বেদীত কঢ়িয়াই লৈ ঘূৰি ফুৰা প্ৰশ্নৰ এটি দীঘল ছাঁ খোজত দুখ পালেও দুখৰ মূৰ ফালি এজাক পথৰ সলনি কৰা বৰষুণ মই হেনো বিদ্ৰোহী বতাহৰ দৰে অৱৰোধীন পাহাৰৰ দৰে অবিচল মোৰ এটি হাতত সপোন আৰু আনটোত ন্যায়ৰ ফলিতা কবিতাৰ শিৰোনাম এজাক বৰষুণ এজাক বৰষুণৰ দৰে মোৰ প্ৰেম তোমাৰ বাবে তোমাৰ চকুৰ মিঠা অনুকম্পাত সিঁচৰিত তুমি মোৰ জীৱনৰ আশাৰ প্ৰভাত তোমাৰ মাজত মই বিচাৰি পাওঁ প্ৰেমৰ মাধুৰিমাত আবদ্ধ নতুন জীৱনৰ আহ্বান বৰষুণত তুমি মোৰ কাষত নিদ্ৰহীন নিশাৰ হেঁপাহৰ সতে তোমাৰ ওচৰত মই ভিজি পাওঁ শান্তি বৰষুণে ঢাকি ৰাখে আমাৰ দুজনক

আকাশত নাচে মেঘৰ চকুৰ তৰলতা, হৃদয়ৰ গহ্বৰত বাজে হৃদয়ৰ সুৰ। এনে যেন এক ধুনীয়া গীত, বৃষ্টিৰ টোপালৰ নৃত্যত তোমাৰ হাঁহিৰ মিঠা ফলকনিত প্ৰকাশ পায় পৃথিৱীৰ বৰ্ণাঢ্য ৰূপ। য'ত নৈপুণ্যতাৰ দোহাই দি মই তোমাৰ সতে নাচো এটা মধুৰ সুৰত। এতিয়া আমি দুয়ো ভিজা পৃথিৱীত মুক্ত হৈ বজ্ৰপাতৰ তীক্ষ্ণ ক্ৰোধত অবিচল। তোমাৰ চাহনীত আমি দুয়ো একাত্ম, বৰষুণৰ সতে আজি দুয়ো ভিজো। এই আকাশত নাচে মেঘৰ ছায়া, আৰু মই উদ্বিগ্ন হৈ বিচাৰি ফুৰো তোমাৰ প্ৰেমৰ পথৰ এই বৰষুণত জীৱনটো উদযাপন কৰিবলৈ, তোমাৰ সতে এই আকাশত উৰিবলৈ। কবিতাৰ শিৰোনাম বেদনাৰ সোপান। ফাগুনৰ বতাহজাকে হাজাৰ সৰালে, এবাৰ নহয় বহুবাৰ সৰালে, আকুৰ গুজ মই ফুলি ৰলোঁ। তুমিতো এদিন কৈছিলা তোমাক চুই চোৱাৰ প্ৰবল মোৰ হেঁপা, ছিঙি ল'বলৈ মন মোৰ আঁতুৰ কোমলীয়া সুগন্ধিত কুসুমৰ পাহি। জননীৰ আমন্ত্ৰণত বতাহৰ বেগত আজি সৰ্বশান্ত হৈ পৰি ৰলোঁ নিঃশব্দে। তুমি তুলি লোৱাৰে আশাতেই অপেক্ষাৰত মোৰ শুকান সুগন্ধহীন পাহি। সিদিনাৰ কথা বেলেগ আছিল, মোক ছাঁ দিয়া এজোপা গছ আছিল, মোৰ সুগন্ধ আছিল, পাহিবোৰ আছিল ৰঙীন, আজি নিৰস নিস্তেজ নিষ্প্ৰাণ এদিশক। কবিতাৰ শিৰোনাম মই মানুহ নোহোৱাহেঁতেন। মই মানুহ নোহোৱাহেঁতেন বনৰ মাজৰ এজোপা সেউজ গছ হ'লেহেঁতেন, ৰিপ ৰিপ বতাজাকে জোকাৰি গ'লেহেঁতেন, তথাপি নাথাকিলেহেঁতেন কোনো অভিযোগ কিংবা জীৱন মৰণৰ আকাংক্ষা। মই মানুহ নোহোৱাহেঁতেন পাহাৰৰ তলৰ এখনি নদী হ'লোহেঁতেন, হৃদয় জুৰুৱা আকাশৰ ছবি আঁকিলোহেঁতেন, কোনেও নজনা এটি কল্পনাৰ সাগৰত বৈ থাকিলোহেঁতেন অবিকল কলকল। মই মানুহ নোহোৱাহেঁতেন এটি বনৰ ফুল হৈ আকাংক্ষাহীন ভাৱে বতাহৰে সতে মিলি সুগন্ধ ছটিয়াই প্ৰকৃতিৰ মন ভুলালোহেঁতেন। মানুহৰ দৰে কপট অহংকাৰ লোপ মোহৰ পৰা বহু দূৰত ঘৰ পাতি নিসংগতাৰ গান গালোহেঁতেন। মই মানুহ নোহোৱাহেঁতেন নতুন পুৱাৰ ৰদত সেউজীয়া হৈ তোমাৰ হিয়াত পোহৰ দিলোহেঁতেন, তুমি হাঁহিলে মই বতাহ হৈ তোমাৰ ওঠৰ নিশ্বাস হ'লোহেঁতেন। মই মানুহৰ দৰে অবিশ্বাস্য নহ'লোহেঁতেন, বতৰৰ সতে মিলি হলিলেৰে তোমাৰ বেদনাবোৰ নৈবেদ্য হৈ বনৰ বুকুত বোৱাই দিলোহেঁতেন। মানুহ হ'লোঁ, অভিমান বেদনা সফলতাৰ মন লৈ সপোনবোৰ হৃদয়ত বান্ধি ঘূৰোঁ। সিহঁতে মোক চিনে, মোক জানে, বুজে, কিন্তু মই নিজকে কেতিয়াবা হেৰাই দিওঁ, পুনৰ নিজকে বিচাৰি চলাত কৰোঁ প্ৰকৃতিৰ বুকুত। কবিতাৰ শিৰোনাম জীৱন। সেউজীয়াৰ আঁৰত আৰম্ভ হয় এটি সৰুকৈ জীৱন, এটি কলি দুটি পাতৰ সৈতে হয় নলে গলে লগা বন্ধুত্ব, চাহগছ আৰু জীৱন হৈ পৰে এটা আনটোৰ পৰিপূৰক, শিৰিচৰ ছাঁত ওলমি ৰয় দেহা জুৰুৱা এটি মৃত্যু হাঁহি। সময় বাগৰি যায় প্ৰাপ্যবোৰো হেৰায়, হাঁহিবোৰো সেমেকি যায় আকাশত জিলিকি ৰয় কলা ধোঁৱাৰ জয়যাত্ৰা, শেষ হয় নিষ্প্ৰাপ্যতা আশা আৰু ভৰসা, ম্লান হৈ ৰয় বহু আধৰুৱা সপোন। কবিতাৰ শিৰোনাম উভতি নহা দিনবোৰৰ স্মৃতি। ঋতুৰাজ বসন্তৰ সৌন্দৰ্যত উজ্জ্বল স্মৃতি বিদ্যমান 2002 চন, ঠিক জেঠ মাহৰ এটি আৰ্দ্ৰ দিনৰ কথা। তোৰ আঁঠুকৰাৰ বয়স প্ৰায় 280 দিন, মনত তোৰ নপৰিব, আচলতে দিনটো আছিল মাৰ অপাৰেশ্যনৰ। ৰাতিপুৱাৰ পৰাই চলিছিল কুচকাৱাজ, মুখ পাতি দিছিল বৰসেনাপতি বাঁহ খেৰেৰে নিৰ্মিত আমাৰ ৰাজমহলৰ। মিনিটৰ পিছত ঘণ্টা, 10 কেজিৰ ভৰ, সময়ত তোক এৰি দিছিলোঁ, বোকাত লুতুৰি পুতুৰি হৈ থকা তোক প্ৰথমে গা ধুৱাইছিলোঁ আৰু তোৰ হাঁহিত একেলগে হাঁহিছিলোঁ। দিনৰ পিছত বছৰ বাগৰিল, আমাৰ মাজতো দূৰত্ব বাঢ়িল কিন্তু দূৰ নাছিল। আকৌ তোক কাষতে পাইছিলোঁ, তোক আপ্যায়ন কৰাবলৈ মোৰ ব্ৰেড টুটুকুৰাৰ বাহিৰে একো নাছিল, ৰিক্ত ঘৰ এখন আছিল কিন্তু থাক বুলি কোৱাৰ সক্ষমতা নাছিল। তোৰ সৰু হৈ যোৱা চকুত চাই কথা কোৱাৰ সাহস ছিন্ন ভিন্ন হৈ গৈছিল, অৱশ্যে এতিয়াও থাক বুলি ক'ব পৰাকৈ থিয় হ'ব পৰা নাই, কিন্তু সুখী তোৰ অপ্ৰতিৰোধ্য সফলতাত আৰু আশাবাদী।

0: শ্ৰোতাসকলে ইমান পৰে বিজয় কৰ্মীৰ স্বৰ ৰচিত কবিতা পাঠ শুনিলে।
1: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, ৰেফ্ৰিজৰেটৰৰ তলৰ পানী, কুলাৰৰ পানী, ফুলদানি, ফুলৰ টাব, লেট্ৰিনৰ চিষ্টাৰ্ণ, পুৰণা টায়াৰ, পেলনীয়া পাত্ৰ, নাৰিকলৰ খোলা আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। সেয়েহে পানীৰ ড্ৰাম বা পাত্ৰ সদায় ঢাকি ৰখাৰ লগতে ফুলদানি, ফুলৰ টাব, চিষ্টাৰ্ণ, কুলাৰ আদিৰ পানী সপ্তাহত কমেও এবাৰ সলনি কৰিব লাগে। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। এই মহে দিনত কামোৰে, সেয়েহে দিনত শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। ডেংগু ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা প্ৰদান কৰা হয়। সেয়েহে চিকিৎসকৰ বিনা অনুমতিত কোনো ধৰণৰ ঔষধ খাব নালাগে। তৰলজাতীয় পদাৰ্থ যেনে চৰবত, ORS, দালিৰ পানী আদিবোৰ যথেষ্ট পৰিমাণে খাব লাগে। দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি দেহটোক মহে কামুৰিব নোৱাৰাকৈ ঢাকি ৰাখিব লাগে। সন্ধিয়া সময়ত নিতৌ ঘৰৰ ভিতৰত ধোঁৱা দিব লাগে, তেতিয়াহে মহৰ পৰা আঁতৰি থাকিব পাৰি।
0: শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হ'লহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহ গছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতে অৰ্থাৎ 5:55 এটি বৃন্দগান, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ক এটি আলোচনাত অংশ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। আঁত ধৰিব কমল দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। আজি নিশা 9:30 ফোন ইন সমিধান অনুষ্ঠান সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ আগবঢ়াব ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাসে। 6:40 খনা দাসৰ কণ্ঠৰ বৰগীত, 7:00 কথিকাৰ অনুষ্ঠানত ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ কথিকা ফণী শৰ্মা আৰু নাট্যজগত, 7:20 মণিৰাম কলিতা আৰু সংগীসকলে পৰিৱেশন কৰা নাম শুনিবলৈ পাব, 7:30 ফিফা বিশ্বকাপ ফুটবল 2026 বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰাধিকা বালা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত। নিশা 8:02 এই মাহৰ গীত, শিল্পী বিউটি শৰ্মা বৰুৱা, প্ৰযোজনা ৰমেন চৌধুৰীৰ। 8:10 গজলৰ অনুষ্ঠান, 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীত, 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। এতিয়া শুনক আমাৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। কাইলৈ পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা 9:30 ইন্দ্ৰ ভূঞাৰ ৰচিত নাটক চন্দ্ৰৰ কলংক, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ।

কাইলৈ নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত আৰ্লি ডিটেকশ্যন অব কিডনি এলমেণ্ট এণ্ড এৱাৰনেছ এই বিষয়ে ডাঃ গায়ত্ৰী পেগুৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। কাইলৈ দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 বজাত গয়া শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাট অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি আলেখ্য বান্দৰ আৰু শিয়ালৰ প্ৰথম খণ্ড অনাতাৰ অভিযোজনা তুষপ্ৰভা কলিতাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত পৰিৱৰ্তিত জলবায়ুত শালি ধানৰ খেতি এই বিষয়ে ডক্টৰ বিনোদ কলিতাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ। প্ৰযোজনা উৎপল বৰাৰ। ক্ৰীড়া বাৰ্তা। 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এয়াই আছিল আমাৰ মহাবাহুযোগে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি বৃন্দগান ৰচনা কেশৱ মহন্তৰ।

0: কেশৱ মহন্তৰ গীতৰ কথাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি ব্যাপক মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ আৰু শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত কোঠাকৰ সন্মান। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰী দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
2: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি PIT NDP বুলি এখন আইন আছে য'ত আমি এবছৰ ৰাখিব পাৰো, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমায় আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
1: আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কফ চিৰাপ, ইয়াবা টেবলেট, আফিং, অপিয়াম ইত্যাদি। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধীন্দ্ৰনাথ মৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাফাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4,00,000 টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলাৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষীৰ নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য

0: ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলাৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বোজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলাৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 70 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালি জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বোজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ধবংস কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ চোমৰাখালী কোদলদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। টাকাম মিচিং পৰিণ কোবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডাঃ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ 5টা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডাঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
1: স্পেচিয়েল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ উৎপত্তি আছে, সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে TMPKৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত কোধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলিও প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ভিতৰভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিক

0: সাময়িকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ মীন পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,00,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণী পৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় পৃথ্বীৰাজ ৰাভা আৰু ঋতুপৰণ শৰ্মা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ হজৰা মীন পামো পৰিদৰ্শন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি ব্যাপক মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। এতিয়া বাতৰি ইমানেই। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ সকলোজন শ্ৰোতালৈৰ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠানটি। আশা কৰিছোঁ সকলো কুশলে আছে। শ্ৰোতা বন্ধুসকল, আজি আপোনালোকৰ ওচৰত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আহিছোঁ। বিষয়টো হৈছে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব। এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ মাজত আছে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ অসমৰ সহকাৰী কৃষি সঞ্চালক শ্ৰীমতী অপৰ্ণা দাস বাইদেউ।
3: নমস্কাৰ।
2: আৰু লগতে উপস্থিত আছে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰীমতী মধুমিতা কলিতা বাইদেউ।
4: নমস্কাৰ।
2: এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আলোচনা কৰোঁ। আমি জানো অসমখন এখন কৃষি প্ৰধান ৰাজ্য, সেয়েহে কৃষকসকলৰ উন্নয়ন আৰু শস্য উৎপাদন বৃদ্ধি কৰাৰ বাবে মাটিৰ স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ বিষয়। লগতে আমি দেখিবলৈ পাইছোঁ জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ খেতি মাটিটো পৰা হৈছে। সেইকাৰণে বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও দিনক দিনে বাঢ়ি গৈ আছে। এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কৃষকসকললৈ ৰূপায়ণ কৰি আছে। তাৰে মাজতে দুখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনি আৰু বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ আঁচনি। প্ৰথমে মই শ্ৰীমতী অপৰ্ণা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতুকে আপুনি ৰাজ্য চৰকাৰৰ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ নোডেল অফিচাৰ, মাটিৰ স্বাস্থ্য মূলতঃনো কি হয় এই বিষয়ে আমাৰ কৃষকসকলক থুলমূলকৈ অকণমান জনাব।
4: হয়, নমস্কাৰ। মাটিৰ স্বাস্থ্য বুলিলে মাটিৰ সেই ক্ষমতাক বুজায় যাৰ দ্বাৰা মাটিয়ে গছ গছনিৰ বৃদ্ধিত সঠিকভাৱে সহায় কৰে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে।
2: হয়,
4: সুস্থ মাটিত প্ৰয়োজনীয় পুষ্টি উপাদান, জৈৱ পদাৰ্থ, পানী ধৰি ৰাখিব পৰা ক্ষমতা আৰু উপকাৰী জীৱাণু থাকে। মাটিৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা হৈছে ই ফচল উৎপাদনত বৃদ্ধি কৰে, সাৰৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে, কৃষি ব্যয় কমায়, ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিৰ উৰ্বৰতা সংৰক্ষণ কৰে আৰু পৰিৱেশ প্ৰদূষণ কমায়। সুস্থ মাটি থাকিলেহে কৃষি ছাষ্টেইনেবল আৰু লাভজনক হ'ব পাৰে। সেইকাৰণে আমাৰ মাটিৰ স্বাস্থ্যটো অতি গুৰুত্বপূৰ্ণ।
2: হয় বাইদেউ, আপুনি বহুত সুন্দৰ কথা ক'লে। অলপ আগতে মই কৈছিলোঁ যে ভূমি স্বাস্থ্য আৰু উৰ্বৰতা নামৰ এখন

0: আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিটোনো কি, আমাৰ কৃষকৰ উদ্দেশ্যে থুলমূলকৈ দুষাৰমান ক'ব নেকি?
1: হয়, এই আঁচনিটো ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিটো হৈছে ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ মাটিৰ পুষ্টিগত অৱস্থা, যিটো আমি ফাৰ্টিলিটি বুলি কওঁ, মাটিৰ যিটো ফাৰ্টিলিটি আছে, সেই অৱস্থাটো সম্পৰ্কে বৈজ্ঞানিকভাৱে তথ্য দিয়া হয়। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে মাটিৰ উৰ্বৰতা নিৰ্ণয় কৰা, ফচল ভিত্তিক সাৰৰ পৰামৰ্শ দিয়া, সাৰৰ সুষম ব্যৱহাৰ উৎসাহিত কৰা, অত্যাধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ হ্ৰাস কৰা, উৎপাদন বৃদ্ধি।

0: আমার বর্তমান 26টা স্থায়ী লেব আছে, তার যাৰ দ্বারা আমি এই মাটিখিনি পরীক্ষা করা হয়।
1: বাৰু সয়েল হেলথ কার্ডৰ যে কথা কলে অলপ আগত,
0: হয়
1: এই সয়েল হেলথ কার্ড বা ভূমি স্বাস্থ্য পত্ৰ, তাত কি ধৰণৰ তথ্য উল্লেখিত হৈ থাকে?
0: হয়, এইটো এটা গুরুত্বপূর্ণ প্রশ্ন। সয়েল হেলথ কার্ডখনত আমাৰ সাধাৰণতে আমি যিটো মাইক্ৰো আৰু মেক্ৰো নিউট্ৰিয়েন্টৰ বিষয়ে তাতে উল্লেখ কৰা থাকে, কিমান পৰিমাণত এই মেক্ৰো আৰু মাইক্ৰো নিউট্ৰিয়েন্ট থাকে।
1: হয়,
0: তাৰোপৰি মই কৈ আছো আপোনাক, তাৰোপৰি আমি মাটিৰ পিএইচ মানটো আমি পাব পাৰোঁ আৰু ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো আমি পাব পাৰোঁ। এই কাৰখানাত অৰ্গেনিক কাৰ্বন, নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, যিকেইটা মই ইতিমধ্যে আপোনাক ক'লোঁ মেক্ৰো নিউট্ৰিয়েন্ট, আৰু তাৰোপৰি ছালফাৰ আমি কৰোৱা হয়। আৰু মাইক্ৰো নিউট্ৰিয়েন্ট যিটো মই ক'লোঁ, সেইটো হৈছে জিংক, বৰণ, আইৰণ, কপাৰ আদি এইবিলাক ক্ষুদ্ৰ পুষ্টি উৎপাদন বুলি কয়। সেই বিষয়ে আমি ভালকৈ তাতে কিমান পৰিমাণত আছে সেইটো লিখা থাকে।
1: হয় বাইদ, আপুনি যে ক'লে মেক্ৰো আৰু মাইক্ৰো নিউট্ৰিয়েন্ট মানে মুখ্য মৌল আৰু গৌণ মৌল, তাৰ মানে কৃষকসকলক অকণমান বহলকৈ জনাব নেকি?
0: হয়, গছৰ মানে বৃদ্ধি আৰু উৎপাদনৰ বাবে বিভিন্ন পুষ্টি উৎপাদনৰ প্ৰয়োজন হয়। গছে যি খাই জীয়াই থাকে, মেক্ৰো নিউট্ৰিয়েণ্ট হৈছে গছক যিটো পৰিমাণ বেছিকৈ লাগে। কিছুমান আমাৰ নিউট্ৰিয়েণ্ট আছে যিবোৰ গছক বেছিকৈ লাগে, সেইকেইটা হৈছে নাইট্ৰজেন, ফছফৰাছ, পটাছ। ইয়াৰ উপৰিও সেইকেইটাক আমি মেক্ৰো নিউট্ৰিয়েণ্ট বুলি কওঁ, আৰু মাইক্ৰো নিউট্ৰিয়েণ্ট হৈছে অতি কম পৰিমাণে লাগে সেইকেইটা। যদিও কম পৰিমাণে লাগে, কিন্তু ইয়াৰ গুৰুত্বপূৰ্ণ, ই অত্যন্ত প্ৰয়োজনীয়। সেইকেইটা হৈছে জিংক, বৰণ, আইৰণ, কপাৰ, মেংগানিজ। এইটো আমাৰ এটা কথা কওঁ, এইটো আমি মাইক্ৰো নিউট্ৰিয়েণ্টটো আমি নিমখৰ লগতো আমি তুলনা কৰিব পাৰোঁ। যেনেকৈ আমাক নিমখ অকণমান লাগে কিন্তু নহ'লেও নহয়, তেনেকৈ আমাৰ সেই মাইক্ৰো নিউট্ৰিয়েণ্টবোৰ নহ'লেও আমাৰ গছে পুষ্টি নাপায়।
1: হয়, ঠিক আছে বাইদেউ। এটা কথা আৰু জানিব বিচাৰিছিলোঁ, আমাৰ কৃষকসকলে এই আঁচনিটোৰ লাভ কেনেকৈ পাব পাৰে?
0: কৃষকসকলে এই আঁচনি পাবৰ কাৰণে নিজে তেওঁলোকে একো কৰিব নালাগে, আমাৰ বিভাগৰ মানুহ নিজে গৈ মাটিৰ নমুনা সংগ্ৰহ কৰিব। এইখিনিতে মই আমাৰ কৃষক বন্ধুসকলক বিশেষভাৱে অনুৰোধ কৰিব খুজিম যে যেতিয়া বিভাগীয় মানুহ মাটিৰ নমুনা সংগ্ৰহ কৰিবৰ কাৰণে আপোনালোকৰ তাত ফিল্ডত যায়, তেতিয়া আপোনালোকে সম্পূৰ্ণ সহায় সহযোগ তেওঁলোকক আগবঢ়াওক। আৰু আমাৰ এখন এটা এপ্লিকেশ্যন আছে, মোবাইল এপ্লিকেশ্যন, তাৰ জৰিয়তে আমি এই মাটিখিনি আমি সংগ্ৰহ কৰোঁ। সেই এপটোত যাবৰ কাৰণে আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয়। সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকৰ আমাক কিছুমান নথি পত্ৰ লাগে, ফোন নাম্বাৰ লাগে, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগে। আপোনালোকে যে একো সংকোচ নকৰিব, আমাৰ যিটো বিভাগীয় মানুহ গ'লে আপোনালোকে সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে তেওঁলোকক দি দিব, তেতিয়াহে আপোনালোকৰ মাটিডৰা আমি কালেক্ট কৰিবলৈ, সংগ্ৰহ কৰিবলৈ সুবিধা পাওঁ।
1: তাৰমানে বাইদেউ সয়েল হেলথ কাৰ্ড এপৰ যিটো বিষয়ে ক'লে, সেইটো নাথাকিলে কৃষকসকলৰ পৰা আমাৰ মাটিৰ নমুনা সংগ্ৰহ কৰাটো
0: অসম্ভৱ, মানে তেতিয়া আমি সংগ্ৰহ কৰিব পাৰিম, টেষ্টো কৰিব পাৰিম, কিন্তু কাৰ্ডখন আমি উলিয়াব নোৱাৰিম,
1: যিহেতুকে তাত জিঅ'লোকেশ্যন আৰু
0: জিঅ'লোকেশ্যন থাকে। আৰু কাৰ্ডখন উলিয়াবলৈ হ'লে আমাৰ এটা পৰ্টেল থাকে, তাতে আমি যিখিনি টেষ্টিং কৰোঁ, টেষ্টিঙৰ যিখিনি ৰিজাল্ট ওলায়, সেই ৰিজাল্টখিনি তাতে আমি ভৰাই দিলেহে সেই কাৰ্ডখন আমি উলিয়াব পাৰোঁ।
1: বাইদেউ খুব সুন্দৰকৈ সয়েল হেলথ কাৰ্ডৰ বিষয়ে আমাক অৱগত কৰিলে। এতিয়া দেখা গৈছে যে জলবায়ু পৰিৱৰ্তন এটি জ্বলন্ত সমস্যা, আৰু যাৰ ফলত আমাৰ কৃষকৰ কৃষিৰ ওপৰতো প্ৰভাৱ পৰিছে, আৰু যাৰ ফলত জীৱিকাৰো ওপৰত প্ৰভাৱ পৰা দেখা গৈছে। সেইকাৰণে ভাৰত চৰকাৰে এটি আঁচনি ৰূপায়ণ কৰি আছে, যাৰ নাম হৈছে ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট বা বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ এখন আঁচনি। মই এতিয়া মধুমিতা কলিতা বাইদেউক সুধিব বিচাৰিছোঁ, এই আঁচনিখননো কি আৰু তাৰ মূল উদ্দেশ্যটোনো কি, আমাক এবাৰ চমুকে জনাব নেকি?
2: হয়, ধন্যবাদ কমল ডাঙৰীয়া। বৃষ্টি নিৰ্ভৰ অঞ্চলত কৃষি কাৰ্যকলাপৰ বৃদ্ধি নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 2011-12 চনত এখন নতুন আঁচনি, যিটোৰ নাম হ'ল বৃষ্টি নিৰ্ভৰ এলেকা উন্নয়ন আঁচনি, যিটো আমাৰ ইংলিছত ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট RAD বুলি কৈছিল, সেইটো আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছিল ক্ষুদ্ৰ আৰু প্ৰান্তীয় যিবিলাক কৃষক আছিল, সেই কৃষকসকলৰ কৃষি কাৰ্যৰ দ্বাৰা সৰ্বাধিক লাভ প্ৰদান কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা।
1: বাইদেউ, ইয়াত যিটো এইটো আঁচনি আপুনি আঁচনিৰ কথা ক'লে, ইয়াত।

0: কেনেকুৱা কেনেকুৱা ধৰণৰ উপাদান বা কেনেকুৱা ধৰণৰ মূল বা প্ৰজেক্ট লোৱা হয়?
1: এই আঁচনিটো যদিও আঁচনিখন সৰু আঁচনি, কিন্তু কৃষকসকলে মানে জ্ঞাত হোৱাটো বহুতো জৰুৰী। এই আঁচনিখনৰ মূলতঃ উৎপাদনশীলতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত যিবিলাক বিপদসমূহ কম কৰাৰ বাবে মানে সংহতি কৃষি ব্যৱস্থা, সংহত যিটো কৃষি ব্যৱস্থা, আমাৰ যিটো ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু সংহত কৃষি ব্যৱস্থা হৈছে এক বহনক্ষম কৃষি পদ্ধতি য'ত পশুধন, শস্য উৎপাদন আদি জড়িত থাকে।
0: আপোনাৰ কমতে বাইদেউ, বহনক্ষম কৃষি ব্যৱস্থাত আমাৰ বিভিন্ন ধৰণৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং মডেল লোৱা হয় য'ত আমাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ কাৰণে খুবেই দৰকাৰী হয়। এতিয়া বাইদেউ জানিব বিচাৰিম, এই আঁচনিখনৰ দ্বাৰা এজন কৃষকে কি কি সুবিধা পায়?
1: এই আঁচনিৰ যোগেদি কৃষকে উন্নত মানৰ বীজ, কৃষি সঁজুলি, প্ৰশিক্ষণ, জৈৱিক কৃষিৰ সহায় বা মৌ পালন, বিভিন্ন কৃষিভিত্তিক কাৰ্যকলাপ, গাহৰি পালন, কেঁচুসাৰ তৈয়াৰ কৰিব পৰাকৈ আৰ্থিক সহায় লাভ কৰে। আচলতে কি জানেনে, মানে বৰষুণ নিৰ্ভৰশীল যিবিলাক অঞ্চল আছে তেওঁলোকত খৰাং বা অনিশ্চয়তা মানে বৰষুণৰ বাবে উৎপাদনবিলাক কমি যায়। আৰ এ ডি যি আঁচনি আছে, সেই আঁচনিখনে পানী সংৰক্ষণ, মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু বিকল্প আয়ৰ ব্যৱস্থা কৰি কৃষকক মানে সহায় কৰে। এই যিখিনি মই অলপ আগতে যিটো ক'লোঁ যে ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, যিটো সংহত কৃষি ব্যৱস্থা, তাতে আমি বহুতকেইটা উপাদান থাকে, যেনেকৈ এইবিলাক হাঁহ কুকুৰা হওক, পশুধন হওক, এইবিলাকৰ পৰা মানে কৃষকসকলে আয়টো উৎপাদন মানে বেছি হয়। ধৰি লওক এটা আপোনাৰ কৃষি ক্ষেত্ৰখনতেই পটককৈ যেনিবা বানপানী আহিল, কিবা পোক পতংগৰ আতক হ'ল, তেতিয়া মানে কৃষি খেতিখিনিৰ পৰা আমি উৎপাদন খেতিয়কজনে বেছি নাপাবও পাৰে, কিন্তু তেতিয়া তাৰ লগত যদি হাঁহ কুকুৰা কৰিছে বা মৌ পালন কৰিছে, সেইখিনিৰ পৰা যিখিনি উপাৰ্জন পাব, তেওঁৰ উপাৰ্জনটো সন্তুলন হৈ থাকে। মানে
0: বাইদেউ আপুনি মানে এইটো আমি এইটো বুজিব পাৰোঁ যে ধৰি লওক এটা খেতি যদি তেখেতৰ কিবাকৈ নষ্ট হৈ যায়, আন এটা খেতিৰ দ্বাৰা তেখেতৰ স্বাৱলম্বনটো মানে
1: নিশ্চিত হৈ থাকে, তেওঁ মানে আয় ক্ষেত্ৰত মানে তেতিয়া আৰু ইমান প্ৰব্লেম নহয়।
0: ধন্যবাদ বাইদেউ। অলপ আগতে আমাক অপৰ্ণা বাইদেউ জনালে যে ভূমি স্বাস্থ্য পত্ৰ বনাবলৈ হ'লে বিভিন্ন জেগাৰ পৰা বিভাগীয় কৰ্তৃপক্ষ গৈ পেলাই মাটি সংগ্ৰহ কৰে আৰু মাটিসমূহ আমাৰ ছয়েল হেল্থ কাৰ্ড লেবৰেটৰীত পৰীক্ষা কৰি পেলাই ছয়েল হেল্থ কাৰ্ড প্ৰস্তুত কৰে। এতিয়া ধৰি লওক অপৰ্ণা বাইদেউ সুধিব বিচাৰিছে, এজন কোনোবা খেতিয়কে নিজে নিজাববীয়াকৈ নিজৰ ছেম্পল বা নমুনা দিব বিচাৰিছে, তেনেহ'লে কি কি মানে পদক্ষেপ ল'ব লাগিব সেই খেতিয়কজনে?
2: হয়, মই আপোনাক আগতেই কৈছিলোঁ, এই কৃষকে নিজেই তেওঁ মাটিডৰাৰ পৰা নমুনা সংগ্ৰহ কৰিব নোৱাৰে। কাৰণ মই আপোনাক কোৱাৰ দৰে মোবাইল আমাৰ এপ আছে, সেই মোবাইল এপটোৰ জৰিয়তেহে এই মাটিখিনি সংগ্ৰহ কৰিব পাৰে। গতিকে কৃষকে নোৱাৰে, আমাৰ বিভাগীয় তৰফৰ পৰাই আমি এইটো কামটো কৰালা হয়। যদি তেওঁ ইচ্ছা কৰে যে সোনকালে তেওঁ মাটিডৰা পৰীক্ষা কৰাব লাগে, তেতিয়াহ'লে তেওঁ ওচৰতে যিটো কৃষি বিভাগ আছে, তেওঁলোকৰ এডিঅ' অফিচেই হওক, লাগিলে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচেই হওক, নতুবা ছইল টেষ্টিং লেবৰেটৰী যাৰ ওচৰত আছে, তাতে তেওঁ খবৰ কৰি মাটিডৰা পৰীক্ষা কৰাই ল'ব পাৰে।
0: বাইদেউ, এই ছইল হেল্থ কাৰ্ড জেনেৰেশ্যন বা ভূমি স্বাস্থ্য পত্ৰ যেতিয়া আমাৰ কৃষকসকলে পায়, সেইটো কাৰণে কৃষকসকলে কিবা মাচুল দিব লাগে নেকি বাৰু?
2: নালাগে, এইটো একদম মাচুল দিব নালাগে, এইটো বিনামূল্যে আমাৰ পৰীক্ষা কৰা হয়। বৰ্তমানলৈকে এইটো বিনামূল্যে পৰীক্ষা কৰি আহিছে।
0: খুব সুন্দৰ পদক্ষেপ বাইদেউ।
2: হয়,
0: আৰু বাইদেউ এটা আমি আজিকালি দেখিছোঁ যে কৃষকসকলে অসন্তুলিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি ক্ষয় হৈছে, আপুনি অলপ আগত কৈছে এইখিনি কথা, আৰু কৃষিৰ উৎপাদনো হ্ৰাস পাইছে। এই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা কিবা সজাগতামূলক পদক্ষেপ লোৱা হৈছে নেকি বাৰু?
2: হয়, আগতেও আমাৰ এনেকৈ বহুত সজাগতা সভা পতা হৈছিলে, আৰু এতিয়া ৰিচেণ্টলি আমাৰ ধৰিত্ৰী মাতা বচাও অভিযানৰ অধীনত আমাৰ যিটো আত্মা আছে, আত্মা অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণৰ কৰ্তৃপক্ষৰ দ্বাৰা সুষম হাৰত যাতে আমি সাৰখিনি প্ৰয়োগ কৰিব পাৰোঁ, তাৰ ওপৰত 11 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি বিশেষ সজাগতা অভিযান চলোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত ইতিমধ্যে 650খনতকৈ অধিক সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে আৰু তাৰ দ্বাৰা 25,000তকৈ অধিক কৃষকক সজাগ কৰা হৈছে। সেইটো আমি এতিয়া কৰি আছোঁ।
0: হয়, এতিয়াও চলি আছে। হয়তো ইয়াত আমাৰ কৃষকসকলক জনোৱা হৈছে যে কেনেকৈ আমি জৈৱিক কৃষিৰ ফালে লাহে লাহে আগবাঢ়িব লাগে,
2: জৈৱিক কৃষিৰ ফালে কেনেকৈ আগবাঢ়িব লাগে,
0: আৰু

0: আৰু ধৰি লওক আমাৰ যিখিনি কৃষক আছে, কৃষকে আমাৰ ছয়েল হেল্থ কাৰ্ড ব্যৱহাৰ কৰি ছয়েল হেল্থ কাৰ্ডত থকা
1: যিখিনি ৰিকমেণ্ডেশ্যন
0: আছে সেইমতে যদি সাৰ প্ৰয়োগ কৰে তেনেহ'লে আপোনাৰ সন্তুলিত সাৰ দুৱাই যায়। হয় হয় হয়, ধন্যবাদ বাইদেউ। এতিয়া মই অকণমান এটা বেলেগ এটা কথা সুধিব বিচাৰিছোঁ বাইদেউ। আমাৰ যিখিনি নৱপ্ৰজন্ম আছে, দেখা গৈছে যে নৱপ্ৰজন্মৰ মাজতো আমাৰ ছয়েল হেল্থ কাৰ্ড বা ছাষ্টেইনেবল এগ্ৰিকালচাৰ, বহনক্ষম কৃষি যিখিনি ব্যৱস্থা আছে সেইখিনিৰ সজাগতাও খুব দৰকাৰী হৈ পৰিছে। এনেকুৱা ধৰণৰ বিভাগে আমাৰ নৱপ্ৰজন্মৰ ওচৰত এনেকুৱা কিবা প্ৰজেক্ট বা কিবা পদক্ষেপ লৈছেনে?
1: হয় হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত আমাৰ অন্যতম পদক্ষেপ হৈছে স্কুল ছয়েল হেল্থ কাৰ্ড। এই স্কুল ছয়েল হেল্থ কাৰ্ডৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক মাটিৰ পৰীক্ষাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাইছে। আমাৰ অসমত বৰ্তমান আমি 185খন স্কুলত এই আঁচনিসমূহ কাৰ্যক্ষম কৰা হৈছে। আমি প্ৰত্যেকখন ছিলেক্টেড স্কুলতে এটা এটা মিনি ছয়েল টেষ্টিং লেব প্ৰতিষ্ঠা কৰি আছোঁ। বৰ্তমানলৈকে 150খন স্কুলত আমি মিনি ছয়েল টেষ্টিং লেব ষ্টাব্লিছ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে কি হয়, ইয়াতে নিজেই ওচৰতে থকা যিটো কৃষক থাকে, ওচৰতে থকা ফিল্ডৰ পৰা মাটি সংগ্ৰহ কৰি নিজৰ পৰীক্ষাগাৰত পৰীক্ষা কৰে, নিজেই কৰে ল'ৰা ছোৱালীখিনি, আৰু কাৰ্ডখন প্ৰস্তুত কৰি সেই কৃষকসকলক বিতৰণ কৰে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহিত হৈছে আৰু আমি দেখিছোঁ তেওঁলোকে খুবেই ভাল পাইছে এই প্ৰজেক্টটো। তেওঁলোকে নিজে যেতিয়া টেষ্টিং কৰে তেওঁলোকে নিজকে ছাইণ্টিষ্ট নিচিনাও এটা ভাৱ আহিছে আৰু ভাল হৈছে, সুন্দৰ পদ্ধতি। তাৰোপৰি আমি বহুত সচেতনতা অভিযান আমি আৰম্ভ কৰিছোঁ, কৃষি মেলা আৰু প্ৰদৰ্শনী আৰম্ভ কৰিছোঁ, আৰু কৃষক বিজ্ঞানী আলোচনা চক্ৰ আমি কৰিছোঁ, ৰেডিঅ' টেলিভিশ্যন আৰু সামাজিক মাধ্যমৰ জৰিয়তেও আমি প্ৰচাৰ চলাইছোঁ, আৰু শিক্ষামূলক সামগ্ৰীও আমি বিতৰণ কৰিছোঁ।
0: এতিয়া বাইদেউ আমাৰ যিখিনি স্কুলৰ দাঁতি কাষৰীয়া যিখিনি আমাৰ কৃষক আছে তেখেতসকলেও এই স্কুলৰ পৰাই ছয়েল হেল্থ কাৰ্ড পোৱাৰ এটা ব্যৱস্থা
1: কৰা হৈছে।
0: খুব সুন্দৰ পদক্ষেপ বাইদেউ। এতিয়া মই মধুমিতা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, আৰ এ ডি আঁচনিৰ দ্বাৰা কৃষকৰ কেনেধৰণৰ উন্নতি কেনেকৈ হ'ব পাৰে, লাভৱান কেনেকৈ হ'ব পাৰে এজন কৃষকে?
2: মই আগতেও কৈছোঁ তেওঁলোকে যেতিয়া দুটা তিনিটা যেনেকৈ খেতি কৰে তেনেকৈ তাৰ পৰাতো লাভ হয়েই। একেটা মাটিতে বিভিন্ন কৃষি আৰু সংলগ্ন কাৰ্যকলাপ একেলগে কৰাৰ ফলত বছৰৰ বিভিন্ন সময়ত আয় আহে, ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থাটো উন্নত হয়। আৰু আৰু এটা কথা এইখিনিতে মই কওঁ যে অকল আঁচনিৰ কাৰণে আমি বীজ প্ৰদান বা এইবিলাক প্ৰশিক্ষণ এইটোৱে নহয়, ইয়াত মানে এটা ভাৰ্মি কম্পোষ্ট ইউনিট বনাবৰ কাৰণেও আমি আৰ্থিক
0: কিছু
2: হয় আৰ্থিক অৱদান প্ৰদান কৰা হয় এই আঁচনিত, যিটো ভাৰ্মি কম্পোষ্ট ইউনিট। এইটো হ'ল এটা মানে প্ৰক্ৰিয়া য'ত কেঁচুৱে জৈৱিক আৱৰ্জনাবোৰ পুষ্টিকৰ সাৰলৈ ৰূপান্তৰিত কৰে, যাক আমি কেঁচুসাৰ বুলি জানো। এই কেঁচুসাৰত আমাৰ বিভিন্ন ধৰণৰ নাইট্ৰেট, যিটো নাইট্ৰজেন, খনিজ পদাৰ্থ আদি থাকে, সেয়েহে মাটিৰ গুণাগুণবিলাক বৃদ্ধি পায় এই সাৰ ব্যৱহাৰ কৰিলে। আৰু এই যিটো ভাৰ্মি কম্পোষ্ট ইউনিটটো আছে সেইটো মানে বহুত ডাঙৰ কিবা এনেকুৱা নহয়, তেওঁ খেতি পথাৰতে এটা ছাইডত গৈ সেইটো কৰিব পাৰে তেওঁ।
0: আৰু যিহেতুকে এতিয়া আমি দেখিছোঁ আমাৰ এতিয়া বৰ্ষাকালীন খেতিৰ বতৰ আৰু শালি ধান আমাৰ অসমৰ এটা প্ৰধান খেতি, গতিকে বাইদেউ শালি ধানৰ লগত ভিত্তি কৰি কোনোবা সংহত কৃষি প্ৰণালী বা IFS মডেল আছে নেকি?
2: হয়, অসমৰ খাৰিফ বতৰত শালি ধানক কেন্দ্ৰকৈ কেইবাটাও IFS যিটো সংহত পদ্ধতি আছে, বিশেষকৈ বৰষুণ নিৰ্ভৰ কৃষি অঞ্চলত এই মডেলসমূহ কৃষকৰ আয় বৃদ্ধি কৰিবলৈ মানে বহুত সহায় কৰে। তাৰে ভিতৰত যিটো মানে বেছি পপুলাৰ আমাৰ সেইটো হ'ল ধান আৰু মীন পালন, যিটো আমাৰ পেডিকাম ফিছ কালচাৰ বুলি কোৱা হয়। ধানসহ মীন পালন এক এনেকুৱা সংহত কৃষি পদ্ধতি য'ত ধান খেতি আৰু মীন পালন একেখন পথাৰতে কৰা হয়। এই পদ্ধতিত মানে কি হয়, যিখন পথাৰ আছে তাৰ উৎপাদনশীলতাটো বাঢ়ে, গোটেই মানে মাটিৰ হেৰি কোৱালিটিটো ভাল হৈ যায়, অনুকূল হয়। ইয়াত মানে কি হয়, মাছ যেতিয়া ধাননিৰ লগত একেলগে কৰা যায়, মাছখিনিয়ে ধানৰ পৰা জৈৱিক পদাৰ্থ আৰু পুষ্টিকৰ পদাৰ্থখিনি ব্যৱহাৰ কৰে আৰু মাছৰ যিখিনি আৱৰ্জনা আছে সেইবোৰ পাছত ধানৰ মানে সাৰ হিচাপে পৰিণত হয়। এই সংহত পদ্ধতিৰ কাৰণে মানে কৃষকৰ বহুত আয় বৃদ্ধি হোৱা দেখা গৈছে। তেনেকৈ এটা আৰু আপোনাক এটা মই উদাহৰণ দিওঁ, যেনেকৈ ধান আৰু হাঁহ পালন। হাঁহ পালন ধাননিত যেতিয়া হাঁহ এৰি দিয়া যায় তেতিয়া হাঁহে পোক পতঙ্গ গোটেইখিনি

0: সিলেক্ট কৰোঁ, মই এইটো কৈ দিওঁ, এনেকুৱা এজন হিতাধিকাৰী আমি চিলেক্ট কৰোঁ যিজনে মানে অলৰেডি তেওঁলোক যাতে এখন সংহত কৃষি ব্যৱস্থা কৰি আছে, যেনেকৈ ধান দুটা মিনিমাম কৰিব লাগে, ধান খেতিৰ লগত যেনিবা মৌ পালন কৰি আছে, কৃষিৰ লগত মীন পালন কৰি আছে, তেনেকুৱা।
1: মই অৱশেষত মই অপনা বাইদেউ জানিব বিচাৰোঁ, আপুনি আমাৰ কৃষকসকললৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে নেকি?
2: হয়, মই মাটি আমি সকলোৱে জানো যে মাটি আমাৰ অমূল্য সম্পদ, আজিৰ দিনত মাটিৰ সংৰক্ষণ কৰিলে ভৱিষ্যত প্ৰজন্মৰ উপকৃত হ'ব। সাৰৰ সঠিক ব্যৱহাৰ কৰক, জৈৱ পদ্ধতি গ্ৰহণ কৰক আৰু নিয়মিত মাটি পৰীক্ষা কৰক। সুষম পুষ্টি মানেই উন্নত ফচল, অধিক আয় আৰু সুস্থ মাটি। সাৰ প্ৰয়োগৰ আগতে মাটিৰ পৰীক্ষা কৰক। মাটিৰ পৰীক্ষাই কৃষি ব্যয় কমায়, উৎপাদন বৃদ্ধি কৰে, মাটিৰ উৰ্বৰতা ৰক্ষা কৰে। অত্যাধিক সাৰ ব্যৱহাৰে মাটি আৰু পৰিৱেশ দুয়োটাকে ক্ষতি কৰে, সেয়ে বৈজ্ঞানিক পদ্ধতিৰ সাৰৰ ব্যৱহাৰ কৰক আৰু সুস্থ মাটিৰ জৰিয়তে ছাষ্টেইনেবল কৃষি গঢ়ি তোলক।
1: হয় বাইদেউ, মই ধন্যবাদ জনাইছোঁ অপৰ্ণাছ বাইদেউলৈ আৰু মধুমিতা কলিতা বাইদেউলৈ। আপোনালোকে ইমান কম সময়ৰ ভিতৰত আমাৰ কৃষকসকলৰ কল্যাণৰ উদ্দেশ্যে বহুতো গুৰুত্বপূৰ্ণ কথা আমাক জনালে। আমি আশা কৰিছোঁ এই অনুষ্ঠানটো শুনি আমাৰ কৃষকসকলে নিশ্চয়কৈ উপকৃত হ'ব আৰু ভৱিষ্যতেও আমি এনেদৰে লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: ইমানপৰে শ্ৰোতাসকলে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে অসম কৃষি সঞ্চালকালয়ৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মধুমিতা কলিতা, সহকাৰী কৃষি সঞ্চালক অপৰ্ণা দাস আৰু অনুষ্ঠানটিৰ আঁত ধৰিলে উপপ্ৰকল্প সঞ্চালক কমল দাসে। অনুষ্ঠানটিত এইবাৰ শুনক পটল খেতিৰ বিষয়ে। গ্ৰীষ্মকালীন পাচলি বুলিলে প্ৰধানকৈ জিকা, পটল, ভাতকেৰেলা, ভেন্দি, লেচেৰামা, ভোল ইত্যাদিৰ কথাই মনলৈ আহে। ব্যৱসায়িক চাহিদা থকা এই পাচলিসমূহৰ জনপ্ৰিয়তা অধিক। পটল হৈছে এবিধ লতাজাতীয় বহুবৰ্ষীয় উদ্ভিদ। পুষ্টিকৰ পাচলিৰ উপৰিও পটল হৈছে ঔষধি গুণযুক্ত এবিধ পাচলি আৰু পটলক ৰোগীৰ পথ্য হিচাপেও গণ্য কৰা হয়। অসমত ব্যৱসায়িক ভিত্তিত ঠাই বিশেষে পটল খেতি কৰা হয়। ওখ পানী জমা নোহোৱা বালিচহীয়া মাটি আৰু নৈপৰীয়া পলসুৱা মাটি পটল খেতিৰ বাবে উপযোগী। মাটিৰ আম্লিক গুণ কম হ'লে পটল খেতি ভাল হয়। পটলৰ কোনো অনুমোদিত সঁচ নাই যদিও থলুৱা অধিক উৎপাদনক্ষম সঁচবোৰেই খেতিৰ কাৰণে বাছনি কৰি ল'ব লাগে। থলুৱা সঁচবোৰ বিভিন্ন প্ৰকাৰৰ আছে, যেনে কিছুমান সঁচ গোল, কিছুমান থুপুকা, কিছুমান দুইমূৰ জোঙা, তেনেদৰে ৰঙৰ ক্ষেত্ৰতো পাতল সেউজীয়া, মধ্যমীয়া, ডাঠ সেউজীয়া, সেউজীয়া ৰঙত আঁচ থকা বিভিন্ন সঁচ পোৱা যায়। কিন্তু ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ হ'লে দীঘলীয়া দুইমূৰ জোঙা আৰু আঁচ নথকা সেউজীয়া জাতবোৰেই নিৰ্বাচন কৰা উচিত, কিয়নো এনেবোৰ জাতৰ জনপ্ৰিয়তা অধিক। পটল গছত স্ত্ৰীপুষ্প আৰু পুংপুষ্প ভিন ভিন গছত থাকে, সেয়েহে সঠিক উৎপাদন কৰিবলৈ প্ৰতি দহজোপা স্ত্ৰীপুষ্প থকা গছৰ মাজত এজোপা পুংপুষ্প থকা গছ ৰুব লাগে। পটল গছৰ বংশ বৃদ্ধি ডাল কাটি নতুবা শিপা কাটি কৰা হয়। পটল গছৰ বংশ বৃদ্ধি তিনিটা বিভিন্ন পদ্ধতিত কৰা হয়। প্ৰথম পদ্ধতিত তিনি বা পাঁচটা গাঁঠি থকা ডেৰ দুই ইঞ্চিৰ পুৰঠ লতা বাছি লোৱা হয়। লতাডালত সৰু সৰু পাতবোৰ ৰাখি বেছি ডাঙৰ পাতবোৰ আঁতৰাই পেলাব লাগে। তাৰ পাছত বালি, সাৰুৱা মাটি, শুকান গোবৰৰ মিশ্ৰণেৰে তৈয়াৰী এটা গাঁঠি পোত যোৱাকৈ ডালবোৰ ৰুব লাগে। দ্বিতীয়বিধ পদ্ধতিত জানুৱাৰী ফেব্ৰুৱাৰী মাহত পুৰণা পটল গছৰ এক ডেৰ মিটাৰমান দীঘল লতা বাছি মূল পথাৰত চহ কৰি থোৱা মাটিত লতাডালৰ দুইমূৰ মুকলিকৈ ৰাখি বাকী অংশ মাটিৰ সমান্তৰালভাৱে পুতি দিব লাগে। প্ৰতি দহডাল স্ত্ৰীগছৰ মাজত এডাল পুংপুষ্প উৎপাদন কৰা গছ ৰুব লাগে। তৃতীয়বিধ পদ্ধতিত মূল পথাৰত মাটি চহোৱাৰ পাছত তিনি মিটাৰ ব্যৱধানত একোটা ভেটি তৈয়াৰ কৰি তাত শুকান গোবৰ, সাৰ আদি দিব লাগে। প্ৰতিটো ভেটিত উৎপাদনক্ষম পটল গছৰ শিপা ৰুব লাগে। প্ৰতিডাল শিপাত এটা চকু থকা উচিত। পটল খেতিৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষি জগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভরদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজন।

0: খনাদাসৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
2: কি কৰি আছো?

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰীৰ দৌলাখালাৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোডটলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছৰ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি পিট NDP বুলি এখন আইন আছে, য'ত আমি এবছৰ ৰাখিব পাৰোঁ, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
0: আজি ধবংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কফ চিৰাপ, ইয়াবা টেবলেট আদি। ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাট শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলাৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালী জিলাৰ বাঘমৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছৰ চুমৰশালী কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে।

0: ধেমাজি আৰু জোনাই থানা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধিন্দ্ৰ নাথ মৰাণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাপাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকুৰ বামুনী গাঁৱত নিৰ্মাণ সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। প্ৰায় 85 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয়। উল্লেখযোগ্য যে 65 বিঘা ভূমিত নিৰ্মাণ কৰা এই সংহত কেন্দ্ৰত শিশু বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব, য'ত একে সময়তে 344গৰাকী কিশোৰ কিশোৰী, বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব। তদুপৰি এই কেন্দ্ৰত বিনোদন কক্ষ, প্ৰেক্ষাগৃহ, শ্ৰেণীকোঠা, পৰামৰ্শদান কক্ষৰ লগতে এখন চিকিৎসালয়ো থাকিব। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণীপৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণী পৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় পৃথ্বীৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ সজোৰা মীন পামো পৰিদৰ্শন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে 9 মাইল আৰু 10 মাইলত বানৰ ফলত হোৱা যানজঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰৰ পৰা নগাঁও আৰু উজনি অসমলৈ যাবলগীয়া বাহনসমূহক কইনাধৰা পইণ্টৰ পৰা নাৰেঙ্গী সাতগাঁও পথটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। লগতে গুৱাহাটীলৈ আহি থকা বাহনসমূহক দিগাৰু দিশেৰে মহানগৰত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জালিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগিৰোডত নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে।

0: কেবাং চমুকৈ টি এম পি কে শিক্ষাৰ প্ৰসাৰ স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জুনাই মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ড০ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ 5টা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ড০ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
1: স্পেচিয়েল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন যি বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ পুৱা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কালি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ত মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ভিতৰভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ ঘূৰি যাওঁ বলক পুলক গগৈৰ ওচৰলৈ।
2: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজাব গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় 30,67,00,000 টকা ব্যয়সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় 5,800 বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কালচোৱাত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু বিভিন্ন আঁচনিৰ সদ্ব্যৱহাৰ কৰিবলৈ আহান জনায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মটঙা নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গৰাখহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাভিযানত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰত অংশ লৈ শ্ৰীশইকীয়াই কয় যে প্ৰথম পৰ্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে। এই প্ৰশিক্ষণৰ জৰিয়তে কৰ্মকৰ্তাসকলক আদৰ্শনিষ্ঠ আৰু পৰিপক্ক হিচাপে গঢ়ি তুলিবলৈ দলীয় নীতি, আদৰ্শ আৰু জনকল্যাণমুখী পদক্ষেপসমূহৰ বিষয়ে তেওঁক অৱগত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে। অংকিতে প্ৰতিযোগিতাৰ 9ম ৰাউণ্ডৰ মহাৰাষ্ট্ৰৰ ৱাংখেৰে সাংস্কৃতিক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। প্ৰতিযোগিতাত অসমৰ অভ্ৰজ্যোতি নাথে 6ষ্ঠ স্থান লাভ কৰে। 8 জুলাইৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত আয়োজক ৰাজ্য অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 430 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গ হলে অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰা হৈছে কথিকাৰ অনুষ্ঠান। অনুষ্ঠানটিত আগবঢ়োৱা হৈছে ফণী শৰ্মা আৰু অসমৰ নাট্যজগত শীৰ্ষক এটি কথিকা। কথিকাটি নিবেদন কৰিছে অধ্যাপক ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাই। এয়া আজিৰ কথিকা, ফণী শৰ্মা আৰু অসমৰ নাট্যজগত।
1: অসমৰ নাট্যজগতলৈ ফণী শৰ্মাৰ অৱদান আৰু তাত তেওঁৰ স্থান সম্পৰ্কে বৰ বেছি লিখা মেলা হোৱা নাই বুলিয়ে
2: ক'ব পাৰি। তথাপিও
1: জনমানসত তেওঁ অসমৰ নাট্যজগতৰ এক কিম্বদন্তী আৰু অন্যতম মহানায়ক ৰূপেই স্বীকৃত হৈ আহিছে। অসমৰ নাট্যজগতক মনে প্ৰাণে আজীৱন ভাল পাই যোৱা আৰু সেই ভালপোৱাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি যোৱা মুষ্টিমেয় কেইগৰাকীমান নাটকৰ্মীৰ ভিতৰত ফণী শৰ্মা এক উজ্জ্বল ব্যতিক্ৰম। সম্ভৱ নাটক, প্ৰযোজনা, অভিনয়ৰ ধাৰা আদি সম্পৰ্কে লিখিত আলাপ আলোচনাৰ এক প্ৰতিষ্ঠিত পৰম্পৰাৰ অভাৱৰ বাবেই ফণী শৰ্মাৰ নাট্যকীৰ্তি আৰু অভিনয় আদি সম্পৰ্কে তেনে কোনো তথ্যভিত্তিক, বিজ্ঞানসন্মত আৰু নিৰপেক্ষ মূল্যায়ন তথা আলাপ আলোচনা আজিও সম্ভৱ হৈ উঠা নাই। অভিনয়ৰ ক্ষেত্ৰত শৰ্মা আছিল এক বিৰল জন্ম প্ৰতিভা। কঠোৰ সাধনা আৰু নৈষ্ঠিক অনুশীলনেৰে তেওঁ এই প্ৰতিভাক লালন পালন কৰি তাত সোণপানী চৰাইছিল আৰু ইয়াৰ অনুষংগ আনবোৰ বিষয়েও আয়ত্ত কৰি লৈছিল। সেয়ে তেওঁ কেৱল সুদক্ষ আৰু জনপ্ৰিয় অভিনেতাই নাছিল, তেওঁ আছিল একাধাৰে নাট্যকাৰ, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু নাট্য সংগঠকো। সঁচা অৰ্থত জীৱনশিল্পী বুলিলে যি বুজায়, তেওঁ আছিল ঠিক সেই জীৱনশিল্পীয়েই। সেইবাবেই সম্ভৱ প্ৰজন্মৰ ব্যৱধানে আৰু পৰিৱৰ্তিত প্ৰেক্ষাপটে তেওঁৰ অভিনয় দক্ষতাক জব্দ আৰু নিষ্ক্ৰিয় কৰি তুলিব পৰা নাছিল। ফণী শৰ্মাই মঞ্চাভিনয়ৰ প্ৰথম ব্যৱহাৰিক উৎসাহ পাইছিল খুৰাক অধিবক্তা চন্দ্ৰনাথ শৰ্মাৰ পৰা। এওঁ নিজেও এগৰাকী সুনিপুণ অভিনেতা আছিল। সমসাময়িকভাৱে বান ৰংগমঞ্চৰ প্ৰথম চাম ভাৱৰীয়া আৰু নাটকৰ্মীৰ সান্নিধ্য আৰু পৃষ্ঠপোষকতায়ো শৰ্মাৰ অভিনয় জীৱনত গভীৰ আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। পৰৱৰ্তী কালত ব্ৰজ শৰ্মায়ো তেওঁক প্ৰভাৱিত আৰু উৎসাহিত কৰিছিল। ব্ৰজ শৰ্মাৰ কহিনুৰৰ পৰা তেওঁ এগৰাকী নিয়মীয়া শিল্পী আছিল। প্ৰয়োজন সাপেক্ষে তেওঁ ভিন্ন ধাৰাৰ অভিনয় আয়ত্ত কৰি ল'ব পাৰিছিল আৰু নতুন ধাৰাটো নিজৰ অননুকৰণীয় ছাপ ৰাখি যাব পাৰিছিল। চৌখিন মঞ্চ, চলচ্চিত্ৰ, অনাতাঁৰ নাট আৰু পেচাদাৰ বা ভ্ৰাম্যমান থিয়েটাৰ সকলোতেই তেওঁ সমানেই জনপ্ৰিয় আছিল আৰু জনপ্ৰিয় আছিল তেওঁৰ অভিনয়। মাধ্যমৰ বাধানিষেধ আৰু আৰোপে তেওঁৰ যুগমীয়া অভিনয় প্ৰতিভাক বাধাগ্ৰস্ত আৰু স্তিমিত কৰি তুলিব পৰা নাছিল। বাস্তৱবাদী অভিনয়ৰ পৰা মেলোড্ৰামাটিক বা অতি নাটকীয় অভিনয়লৈকে তেওঁ সকলো ধৰণৰ অভিনয়ে কৰি গৈছে। দৰ্শক ৰাইজৰ প্ৰতি সুগভীৰ শ্ৰদ্ধা আৰু ভালপোৱা নাথাকিলে এনে কৰাটো সম্ভৱ নহয়। এই দিশৰ পৰা তেওঁক আমি সাৰ্থক অৰ্থত ৰাইজৰ শিল্পী বা গণশিল্পী আখ্যা দিব পাৰোঁ। আগৰচাম নাট্যপ্ৰেমীৰ বহুতৰ বাবেই ফণী শৰ্মা মানেই চিৰাজ আৰু চিৰাজ মানেই ফণী শৰ্মা। কেৱল এই দুই সৃষ্টিৰ বাবেই অসমৰ নাট্যজগতত তেওঁ এক বিশিষ্ট আসন অধিকাৰ কৰা বুলি ক'লেও বৰ বেছি বঢ়াই কোৱা নহয়। চিৰাজৰ দৰে অমৰ সৃষ্টিৰ বাবেই ৰাইজে তেওঁক বুকুৰ আপোন কৰি লোৱা বুলি, নিজৰ মাজৰে এজন কৰি লোৱা বুলি ভাবিব পাৰি। চিৰাজ কেৱল এখন মঞ্চ সফল নাটকেই নহয়, অসমীয়া নাট্য সাহিত্যৰ অন্যতম উজ্জ্বল সম্পদো। ইয়াৰ সৃষ্টিৰ ক্ৰমো মন কৰিবলগীয়া। চুটি গল্পৰ পৰা চলচ্চিত্ৰ, চলচ্চিত্ৰৰ পৰা নাটক।

অসমীয়া নাট্য সাহিত্যৰ বাবে ইউ এক প্ৰকাৰৰ নতুনত্ব। শৰ্মা মুখ্যতঃ অভিনেতা আছিল আৰু আনৰ তাগিদা এৰাব নোৱাৰিহে নাটক লিখিবলৈ কলম তুলি লৈছিল। সেইবাবেই সম্ভৱ তেওঁ লিখি থৈ যোৱা নাটকৰ সংখ্যা তেনেই কম, ইয়াৰ ভিতৰত মৌলিক নাটৰ সংখ্যা আৰু কম। তেওঁৰ নাটবোৰ মুখ্যতঃ চাৰিটা ভাগত ভগাব পাৰি। আনৰ গল্প বা পুথিৰ সমল লৈ লিখা, ছাঁ লৈ লিখা, ৰূপান্তৰ কৰা আৰু মৌলিক। মাধ্যম হিচাপে আকৌ এইবোৰক তিনিটা ভাগত ভগাব পাৰি, মঞ্চ নাটক, অনাতাঁৰ নাটক আৰু ৰেকৰ্ড নাটিকা। এটা সময়ত গ্ৰামোফোন ৰেকৰ্ড হিচাপে বাণীবদ্ধ কৰা নাটিকাসমূহ অসমৰ গাঁৱে ভূঞেও যথেষ্ট জনপ্ৰিয় আছিল। আজিকালি নতুনকৈ খোপনি পুতিবলৈ লোৱা শ্ৰুতিনাটৰ ধাৰণাটো সম্ভৱ এই ৰেকৰ্ড নাটিকাৰে ৰূপান্তৰিত সংস্কৰণ মাথোন। শৰ্মাৰ নাটকৰ কেইটিমান বৈশিষ্ট্য মন কৰিবলগীয়া। পৰিচালকৰ বাবে বিশদ আৰু পুংখানুপুংখ ইংগিত এই নাটকবোৰৰ প্ৰধান বৈশিষ্ট্য। কেৱল চৰিত্ৰৰ প্ৰৱেশ প্ৰস্থানেই নহয়, চৰিত্ৰৰ বেশভূষা, ৰূপসজ্জা, কোনটো সংলাপ কি সুৰত কেনেধৰণে ক'ব, লগতে প্ৰয়োজনীয় প্ৰভাৱ সৃষ্টিকাৰী কেনেধৰণৰ সংগীত থাকিব ইত্যাদি আটাইবোৰৰ ইংগিতেই তেওঁৰ নাটকবোৰত আছে। পঢ়ি গ'লে ভাৱ হয় যেন চলচ্চিত্ৰৰ প্ৰতিটো ফ্ৰেমৰ দৰেই তেওঁ নাট পৰিচালককো নাটকৰ প্ৰতিটো মুহূৰ্তকে নাট্যকাৰৰ কল্পনাৰ পৰা এক ইঞ্চিও আঁতৰি যাব নোৱাৰাকৈ বান্ধিহে দিছে। নাটকৰ ভালেমান পৰিস্থিতিত চলচ্চৈত্ৰিক প্ৰভাৱো পৰিলক্ষিত হয়। বিশেষকৈ নাটকীয় মুহূৰ্তবোৰত ভৱিতব্যৰ ইংগিত দিয়াৰ ক্ষেত্ৰত, সংলাপ আৰু প্ৰতীকৰ ব্যৱহাৰৰ ক্ষেত্ৰত এই প্ৰভাৱ বিশেষ সুস্পষ্ট। চৰিত্ৰানুগ আৰু পৰিস্থিতি সাপেক্ষ শ্ৰুতি সংলাপ ৰচনাত তেওঁ বিশেষভাৱে সিদ্ধহস্ত আছিল। এনে সংলাপ অভিনেতা অভিনেত্ৰীৰ বাবে প্ৰত্যাহ্বান স্বৰূপ। সুদক্ষ শিল্পীক অভিনয়ৰ সম্পূৰ্ণ সুবিধা দিবৰ বাবে নাটকত এনে সংলাপ অপৰিহাৰ্য বুলিয়েই ধৰা হয়। তেওঁৰ বেছিভাগ চৰিত্ৰৰ সংলাপেই বাহুল্যবৰ্জিত আৰু কম শব্দতে অধিক ভাৱপ্ৰকাশক। ইয়াৰ বাবে তেওঁ আমাৰ প্ৰচলিত ফকৰা যোজনাবোৰ বৰ সুন্দৰভাৱে খাপ খোৱাকৈ ব্যৱহাৰ কৰিছিল। অপ্ৰয়োজনীয় কাৰিকৰী জৌলুচ বা জাকজমকতা বাদ দি উপস্থাপন ৰীতিৰ অত্যাধুনিক আৰু বিদেশী ধাৰা প্ৰধাৰাৰ পৰা ধাৰ নকৰাকৈও যে পাৰম্পৰিক নাট্য কৌশলেৰেই একাধাৰে মঞ্চ সফল আৰু সাহিত্যিক গুণবিশিষ্ট নাটক ৰচনা কৰি দৰ্শকৰ অকুণ্ঠ সঁহাৰি পাব পাৰি, চিৰাজ আৰু ভোগজৰাৰ সামগ্ৰিক আৰু নিৰপেক্ষ বিশ্লেষণে ঠিক সেই সত্যলৈকে আঙুলিয়াই দিয়ে। যিসকলে তেওঁক তাগিদা দিবলৈ সাহস কৰিব পাৰিছিল, যিসকলৰ তাগিদাৰ মান ৰাখিবলৈ গৈ তেওঁ এনে অপূৰ্ব সৃষ্টি কৰিবলৈ সক্ষম হৈছিল, সেইসকলে এই সত্য যদি তেওঁৰ জীৱনকালতেই উপলব্ধি কৰি তেওঁক আৰু সঘনে তাগিদা দিয়াৰ কষ্টফেৰা কৰিলেহেঁতেন সম্ভৱ অসমীয়া নাট্য সাহিত্যই তেওঁৰ কাপৰ পৰা আৰু কেইবাখনো বাচক বনীয়া সৃষ্টি উপহাৰ পালেহেঁতেন, আৰু সম্ভৱ দেশৰ মাটিৰ সুবাস নিৰ্যাসেৰে পৰিপুষ্ট জীৱন চৰিত্ৰক লৈ নাটক ৰচনা কৰাৰ যি ধাৰাৰ পৃষ্ঠপোষকতা বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদৰ দলে কৰিছিল, সেই ধাৰা অকালতে বিলুপ্তপ্ৰায় আৰু পৰিত্যক্ত নহ'লহেঁতেন। শৰ্মা এগৰাকী সম্ভাৱনাপূৰ্ণ নাট সমালোচকো আছিল। গোহাঁই বৰুৱাৰ সাহিত্যিক জীৱন নামৰ প্ৰবন্ধত শৰ্মাই গোহাঁই বৰুৱাৰ জয়মতী আৰু গদাধৰ নাটকৰ এক বস্তুনিষ্ঠ সমালোচনা আগবঢ়াইছে। আমাৰ নাট্যমঞ্চ আৰু নাট্যজগত সম্পৰ্কে যে তেওঁ অবিৰাম চিন্তা চৰ্চা কৰিছিল, দুয়োৰে উন্নতিৰ হকে হাতে কামে আগবাঢ়ি আহিছিল আৰু আনকো তেনেদৰে আগবাঢ়ি আহিবলৈ দঢ়াই দঢ়াই কৈ ফুৰিছিল, তাৰ প্ৰমাণ সুস্পষ্টভাৱে পোৱা যায় তেওঁৰ ভাষণ আৰু লিখিত দুটামান প্ৰবন্ধত। শৰ্মাৰ নাট্যকৰ্ম আৰু জীৱন আলেখ্য অনুধাৱন কৰিলে তেওঁৰ নাট্য দৰ্শনৰ এটা দিশ সুস্পষ্টভাৱে ধৰা পৰে। অসমৰ নাট্যজগতৰ সৰ্বাত্মক উন্নতিৰ বাবে তেওঁ নগৰে চহৰে আৰু গাঁৱে ভূঞে অবিৰত নাট্যকৰ্মৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল আৰু তাৰ বাবে বিষ্ণু ৰাভাৰ সৈতে লগ লাগি দেহে কেহে বহু বছৰ কষ্টও কৰিছিল। দুখৰ কথা, ফণি শৰ্মাৰ জীৱনকালত তেওঁৰ এই বহুমুখী বিৰল প্ৰতিভাৰ পূৰ্ণ প্ৰকাশ আৰু পূৰ্ণ বিকাশ ঘটাব পৰাকৈ কোনো স্থায়ী ব্যৱস্থাৰে আমি বিকাশ ঘটাব নোৱাৰিলোঁ। তেনে ব্যৱস্থাৰে এনে প্ৰতিভাৰ পৃষ্ঠপোষকতা

0: কৰিব পৰাহেঁতেন অসমৰ নাট্যজগত নিশ্চয় ইতিমধ্যে আৰু বহু যুগ আগুৱাই থাকিব পাৰিলেহেঁতেন। আজি নটসূৰ্যৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আগবঢ়োৱা এই শ্ৰদ্ধাঞ্জলিৰ লগতে আমি নিশ্চয় সংশ্লিষ্ট সকলোৰে পৰা এটা আশাই কৰিব পাৰোঁ, অসমৰ মাটিত যেন কলাসন্মত আৰু বিজ্ঞানসন্মত এনে কিছুমান ব্যৱস্থাৰ ক্ৰমবিকাশ আৰু প্ৰতিষ্ঠা হয় যিবোৰৰ পৃষ্ঠপোষকতাত বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতিভাধৰসকলে নিজকে বিকশিত কৰাৰ পূৰ্ণ সুযোগ পায়। তেতিয়াহ'লেহে ভৱিষ্যত প্ৰজন্মৰ কোনেও আৰু আজি আমি জ্যোতি বিষ্ণু ফণীৰ পৰা পাবলগীয়াখিনি সম্পূৰ্ণভাৱে নোপোৱাৰ বাবে
1: ফণী শৰ্মা আৰু অসমৰ নাট্যজগত শীৰ্ষক কথিকাতি শুনিলে এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতোটাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্ৰামী মন্নথু পদ্মনাভনৰ এটি আৱক্ষ মূৰ্তি মুকলি কৰি শ্ৰীৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক ন্যায়, সমতা, শিক্ষা আৰু সামূহিক সেৱাৰ প্ৰতি আজীৱন সমৰ্পিত মন্নথু পদ্মনাভনৰ একনিষ্ঠ সেৱাৰ ওপৰত আলোকপাত কৰে। এখন সৰ্বাত্মক আৰু সৌহাৰ্দ্যপূৰ্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ দেশৰ নিৰন্তৰ প্ৰচেষ্টাক মন্নথু পদ্মনাভনৰ আদৰ্শসমূহে এতিয়াও অনুপ্ৰেৰণা যোগাই আছে বুলি শ্ৰীৰাধাকৃষ্ণনে লগতে কয়।
3: Bharat today is progressing rapidly towards the vision of our honorable Prime Minister Shriman Narendra Modi ji becoming a most developed nation by 2047. Such progress will be meaningful only when it is accompanied by social harmony, inclusive growth and equal opportunities for every citizen.
2: মন্নথু পদ্মনাভনক আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সমাজ সংস্কাৰক ৰূপে অভিহিত কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে যি সময়ত সমাজ সংস্কাৰৰ দৰে ধাৰণা একোটা বহুতৰ বাবে দুৰ্বৃদ্ধ হৈ আছিল আৰু বহু মানুহে সমাজত কোনো ধৰণৰ সহযোগিতা অবিহনে জীয়াতো ভুগি আছিল, সেই সময়ছোৱাতে মন্নথু পদ্মনাভনে নিজকে সমাজসেৱাৰ বাবে উৎসৰ্গিত কৰিছিল। নিজৰ সমৰ্পণৰ আদৰ্শৰে পৰিচালিত হৈ শ্ৰীপদ্মনাভনে দেশৰ স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ হকে মাত মাতি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা সমাজৰ বৰমূৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰাত মন্নথু পদ্মনাভনে গান্ধীজীৰ দৰেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতোটাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্ৰায় 668 কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ডঃ মাণ্ডাভিয়াই তেলেংগানাৰ সনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ বহিঃস্বাস্থ্য বিভাগৰ নতুন খণ্ড মুকলি কৰাৰ লগতে আন 6টা প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। উল্লেখযোগ্য যে ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি হ'বলগীয়া প্ৰকল্পৰ ভিতৰত নতুনকৈ বিকশাই তোলা গুৱাহাটীৰ বেলতলাস্থিত 200খন বিচনাযুক্ত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয় অন্যতম। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্ৰ কাৰ্যসূচী আৰু পৰিৱেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্ৰীচৌহানে

0: কয় যে আজি সমগ্ৰ বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিন্তিত।
1: বর্তমান দর সে আগর গ্রীন গ্যাসো কাজ উৎসর্জন জারি রা, বনো কি কটাই, প্রদূষণ ও প্রাকৃতিক সংসাধন কাজ অত্যধিক দোহন জারি রা, তো 2050 তক পৃথিবী কো গম্ভীর পর্যাবরণীয় আর্থিক ও সামাজিক চুনৌতিও কা সামনা করনা পড়েগা।
0: তেওঁ উল্লেখ কৰে যে 1880 চনৰ পৰা সাগৰৰ উষ্ণতা বৃদ্ধি আৰু গলি যোৱা হিমবাহৰ ফলত বিশ্বৰ সাগৰৰ জলপৃষ্ঠ প্ৰায় 20ৰ পৰা 23 চেণ্টিমিটাৰ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে 1900 চনৰ তুলনাত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় 1.5 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে, যিটো জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুতৰ সাৱধানবাণী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটৰ মোকাবিলা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এক পেৰ মাকে নাম অভিযান আৰু মিছন লাইফৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে

কলকাতাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এক পেৰ মাকে নাম অভিযান আৰু মিছন লাইফৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে ভাৰতে 2070 চনৰ ভিতৰত সম্পূৰ্ণ শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে নিৰ্মাণ খণ্ডত পৰিৱেশ অনুকূল প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ 172 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যিকোনো ধৰণৰ ভৱন বা গাঁথনিৰ নিৰ্মাণ কাৰ্যত স্থায়িত্ব আৰু মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। লোক নিৰ্মাণ বিভাগৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ উদ্দেশ্যে তেওঁ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক সম্পূৰ্ণ সততা আৰু নিষ্ঠা সহকাৰে কাম কৰি যাবলৈও আহান জনায়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনাম স্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফুকক দ্বীপৰ সমীপত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা 15 জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হো চি মিন চিটিলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্ৰয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্ৰেই দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আন 15 জন ভাৰতীয় পৰ্যটকক উপযুক্ত চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু তেওঁলোকক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দূতাবাসে জানিবলৈ দিছে। এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰতীয় পৰ্যটক এতিয়াও ফুককৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও দূতাবাসে লগতে জনায়। উল্লেখযোগ্য যে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে কালি সংঘটিত এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4 জন ক্ৰু সদস্যকে ধৰি মুঠ 37 জন লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। মৃত্যু হোৱা ভাৰতীয় পৰ্যটকসকলৰ ভিতৰত 10 জন তামিলনাডুৰ, 3 জন অন্ধ্ৰপ্ৰদেশৰ আৰু 2 জন কেৰালাৰ বুলি জানিব পৰা গৈছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনাবাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজকে হৰমুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। ভাৰতীয় দলটোৱে কালি দ্বিতীয় দিনৰ খেলৰ অন্তত 1 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 154 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰি বাতৰি অহাৰ পৰলৈকে 7 উইকেট হেৰুৱাই 315 ৰাণ সংগ্ৰহ কৰিছে। য়াষ্টিকা ভাটিয়াই অনবদ্য বেটিং পৰাক্ৰমেৰে শতক অৰ্জন কৰাৰ লগতে স্মৃতি মান্ধানাই 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে এতিয়ালৈকে দ্বিতীয় ইনিংছত 430 ৰাণত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰথম ইনিংছ কালি 285 ৰাণত অন্ত পৰাৰ পাছত ইংলেণ্ডে প্ৰথম ইনিংছ 170 ৰাণতে সামৰে। ভাৰতৰ হৈ ক্ৰান্তি গড়ে 5টা উইকেট দখল কৰে। উল্লেখযোগ্য যে এইখনেই হৈছে লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মহিলাৰ টেষ্ট ক্ৰিকেট খেল। বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ ইটালীৰ য়ানিকছেনৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জ্বেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰেই কেৰলিনা মুকোভাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ 7টাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ

0: টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা আঠ বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মণিৰাম কলিতা আৰু সংগীতসকলে পৰিৱেশন কৰা নাম।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। শ্ৰোতাসকলে মণিৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম নিউজন AIRৰ মোবাইল এপত শুনি থাকিব পাৰিব।

0: এই যিটো গৃহে সন্ধ্যাকালে বন্তি
1: নজ্বলয়,
0: যিটো স্ত্ৰী নিজৰ স্বামীক ভক্তি নকৰয়, স্নান নকৰি যিটো কৰে ভোজন, ভিক্ষাৰীক নিদিয়ে আকৌ বোলে কুবচন, গুৰু ভকতক সদায় নিন্দা কৰি ফুৰে, কদা পিজা নিবা হও নাথা কটাৰ ঘৰে, কদা পিজা নিবা হও নাথা কটাৰ ঘৰে, অহেনকালে উপস্থিত হল নাৰদ প্ৰধান, নাৰদক চাই লক্ষ্মী, লক্ষ্মী বোলে নাৰদ তুমি যোৱা মনুষ্য ভ।

মনপুৰে শ্ৰোতাসকলে মণিৰাম কলিতা আৰু সংগীসকলে পৰিৱেশন কৰা নাম শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে ৰাধিকা বালা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি ৰাভা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত দুটি ৰাভা গীতেৰে সেয়া আছিল ৰাধিকা বালা ৰাভা আৰু সংগীবৃন্দ। আজি নিশা 9:30 বজাত প্ৰচাৰ কৰা হ'ব ফোন ইন সমিধান। শ্ৰোতাৰ অনুষ্ঠান সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাস আৰু ঋতুপৰ্ণ দাস। আপুনিও অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিৰ্দিষ্ট সময়ত আমালৈ ফোন কৰিব পাৰে। ফোন নম্বৰ দুটি জনাই দিছোঁ 03612662325 আৰু 9435405222। ফোন ইন সমিধান আজি নিশা 9:30 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সংবাদ চলন্তিকা।
2: নমস্কাৰ শ্ৰোতাসকল, আজিৰ সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ড্ৰাগছ মুক্ত অসম সন্দৰ্ভত আমি আলোচনা কৰিম। ড্ৰাগছ এনে এটা ব্যাধি যাৰ আসক্তিয়ে এগৰাকী ব্যক্তিয়ে নহয় বৰং সমাজখনকেই অন্ধকাৰৰ গৰাহলৈ ঠেলি দিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰতি বৰ্ধিত আসক্তি উদ্বেগজনক বিষয়, যাৰ ফলত শিক্ষা, স্বাস্থ্য, মানসিক অৱস্থা, সামাজিক মূল্যবোধ আৰু আইন শৃংখলাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিবলৈ ধৰিছে। ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাটো কিন্তু কেৱল চৰকাৰ বা আইন প্ৰয়োগকাৰী সংস্থাৰ দায়িত্ব নহয়, এই ক্ষেত্ৰত অভিভাৱক, শিক্ষক, সামাজিক সংগঠন, স্বেচ্ছাসেৱী সংস্থা আৰু প্ৰতিজন সচেতন নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ প্ৰয়োজনীয়। ইতিমধ্যে ৰাজ্য চৰকাৰে ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ লগতে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ সংকল্প সন্দৰ্ভত মঙলবাৰে সদনত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কি কৈছিল প্ৰথমে শুনোৱা হওক।
3: ড্ৰাগছৰ ব্যৱসায়ীসকল কিমান বেছি চতুৰ আৰু তেওঁলোকৰ হাতত যেতিয়া 10 কেজি যদি হিৰোইন হয় তাৰ ভেলুৱেশ্যনটোৱে প্ৰায় পাৰ কেজি হিৰোইন 1-2 কোটি টকাকৈ, আৰু 10-12 কোটি টকাৰ বস্তু এটা যেতিয়া লৈ আহে তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰও থাকে, তেতিয়া যদি কিবা কাৰণত পুলিচে ওলটাই ব্যৱস্থা লয়, যোৱাবাৰ মই দেখিছো যে আমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত যাবলগীয়া হ'ল আৰু যথেষ্ট এটা প্ৰচেছৰ মাজেদি গৈ আমি নিজক প্ৰমাণ কৰিবলগীয়া হ'ল। সেইকাৰণে মই ভাবোঁ যে যিসকল আৰক্ষীয়ে কঠোৰ হ'ব কোৱাৰ পিছত মই তেওঁলোকক ক'ব নোৱাৰোঁ যে আপুনি কঠোৰ হ'ব, কিন্তু আপোনালোকক গুলিয়াব খুজিলে আপোনালোকে ৰিয়েকশ্যন নকৰিব, তেনেকুৱাটো হ'ব নোৱাৰে। যোনে আইনক ভয় নকৰে, পুলিচকে মাৰিব খোজে, তেতিয়াতো পুলিচেও একশ্যন ল'ব লাগে। সেইকাৰণে মই ভাবোঁ যে যদি কেতিয়াবা পুলিচে দৃঢ় ব্যৱস্থা ল'বলগীয়া হয়, বাধ্যত পৰি, নহলেতো আইনৰ থ্ৰুদিয়ে হ'ব সকলো কাম। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত, যিটো আজি ইয়াত কোৱা হৈছে যে ড্ৰাগছৰ ব্যৱসায়ীসকলক কোৰ আৰু তেওঁলোকক আমি বেকেণ্ড আমি কৰোঁ নে নাই। আমি চেইনবিলাক কৰি গৈ এটা সময়ত চেইনটো ম্যানমাৰ সীমান্তত ৰখি যায়গৈ, অমুকৰ পৰা তমুকৰ পৰা অমুক, তমুকৰ পৰা অমুক, শেষ বস্তুটো গৈ পেলাই সীমান্তত পৰে, মিজোৰামৰ সীমান্ত, মণিপুৰৰ সীমান্ত। এতিয়া তাত যথেষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে, দুয়োখন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে, আৰু আমি ভাবোঁ যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম। কিন্তু লগত আৰু এটাও কথা আছে যিটো আমি সকলোৱে চকু দিব লাগিব, যে ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকে কৰিব পাৰোঁ। আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে, নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল NGOক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব, আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকে সহায় কৰিব পাৰে। কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকো বা বাতৰি কাকতৰটো ওলায়। সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম, আৰু ভিক্টিমসকলক ৰিহেবিলিট কৰাৰ কাৰণেও চেষ্টা কৰিম। আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ, অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয়, সৰু সুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয়, চেইন ষ্ট্ৰিচিং, মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা, ঘৰত যিটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয়, এই গোটেইবিলাক, আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব।

0: লাগিব।
1: নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। এই উপলক্ষে আজি নলবাৰীৰ দোলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ, কানিকে ধৰি 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰা হয়।
2: যোৱা পাঁচটা বছৰত আমি আপোনালোকক জনাব বিচাৰিছো যে 3,300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছো আৰু আজিলৈকে আমি ড্ৰাগছ যিটো নষ্ট কৰা বা ড্ৰাগছ স্বায়ত্ত কৰা এই গোটেইখিনি যদি চাবলৈ যাওঁ প্ৰায় 3,227 কোটি টকা মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা পাঁচ বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। 3,227 কোটি ড্ৰাগছৰ 475 কোটি টকা ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছোঁ যদিও সময়ে সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকোঁ। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছোঁ যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈ ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱা এটা ট্ৰেঞ্জিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি ঘূৰি ল'লো মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায় আমি ডাঙৰ কাগজৰ দৰে তাক ধৰিব পাৰি কিন্তু পকেটত যদি লৈ যোৱা যায় কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেট উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায় ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা দি দিয়ে আৰু 10 জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে তাৰমানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট চাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। কিন্তু যি নহওক আমি এটা কথা নিশ্চিত যে মণিপুৰ মিজোৰাম অসম চৰকাৰ পশ্চিমবংগ চৰকাৰ আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ তেনেহ'লে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেঞ্জিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা তাক আমি বন্ধ কৰিব পাৰোঁ।
1: অসম আৰক্ষী প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি এই মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। সুৰক্ষিত ভৱিষ্যত আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে ৰাজ্যৰ আৰক্ষীয়ে সময়ে সময়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে এই সৰবৰাহৰ লগত জড়িত ভালেমান লোকক আটক কৰিছে। আজি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ

0: অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য দাহ কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়ানৰ কমাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধীন্দ্ৰনাথ মৰাণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। এই সন্দৰ্ভত 22 নং বেটেলিয়ানৰ এগৰাকী আৰক্ষী কমাণ্ডেণ্টে এইদৰে কয়।
1: আজি প্ৰায় 2,50,000,000 টকাৰ ভাং আৰু ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল। মানে বিভিন্ন থানাত ধেমাজি, চিলাপথাৰ, জোনাই, এনেকে চিমেনচাপৰি, গোগামুখ, গোটেই ধেমাজি ডিষ্ট্ৰিক্টত যিমান কেইখন থানা আছে গোটেইকেইখন মিলি টোটেল ভাং আছিলে 420 কেজিতকৈ ওপৰ আৰু হিৰইন আছিলে 150 গ্ৰামৰ ওপৰ আছে। টোটেল ভেলুটো হ'ব আপোনাৰ 2,50,000 টকা। আমাৰ পুলিচৰতো অভিযান চলিয়ে আছে, কিন্তু জনসাধাৰণ এৱাৰনেছটো বাঢ়িব লাগিব। নহ'লে ড্ৰাগছে গোটেই অসমখনকে, ধেমাজি বুলিও কোৱা নাই, গোটেই অসমখনকে মানে মানুহৰ সামাজিক পৰিৱেশ, পাৰিবাৰিক সকলো ফালৰ পৰা মানুহবোৰক শেষ কৰি দিছে। গতিকে এন জি অ'বোৰকো আহ্বান জনাওঁ, তেওঁলোকে এৱাৰনেছ কেম্প কৰক আৰু সকলোৱে মিলি ড্ৰাগছ নিৰ্মূল কৰিব লাগিব।
0: মাজুলী জিলাতো আজি এই অভিযানৰ অধীনত কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ছোৱাত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4,00,000 টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত মাজুলীৰ এগৰাকী আৰক্ষী বিষয়াই এইদৰে মন্তব্য কৰে।
2: আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে পুৰা অসমত আমাৰ চিজ ড্ৰগবিলাক ডিছপ'জেল হৈ আছে। তো সেইকাৰণে আজি মাজুলীৰ যিমান চিজ ড্ৰগ আছে, গাঁজা আছে, সেইটো আমি আজি ডিছপ'জ কৰি আছোঁ। এইটো অলমষ্ট 111 কেজি হয়, যাৰ ভেলুৱেশ্যনটো হয় 55,50,000। তো এইটো বহুত ধুনীয়া অপাৰেশ্যন ইন আমাৰ অসম আৰক্ষীৰ সদায় প্ৰয়াস চলি আছে কি যেনেকৈ মাজুলীটো আমাৰ ড্ৰগ ফ্ৰী থাকিব। তথাপি মানে মই আপোনালোকৰ মানে দি এইটো মেছেজ দিব লাগিব কি আমাৰ অভিভাৱকসকলে, আমাৰ ৰাইজে পুৰা প্ৰয়াস কৰিব যেনেকৈ ড্ৰাগৰ আসক্তি আমাৰ নতুন প্ৰজন্মকো নাহে। তো সেইটো হ'লে আমাৰ মাজুলীৰ যোনে কালচাৰেলি আৰু ইম্পৰ্টেঞ্চ আছে, তাৰ যে হেৰিটেজ আছে, সেইটো মানে থাকিব পাৰে। এতিয়া সেইকাৰণে আমাৰ সদায় 24/7 ডিফাৰেণ্ট শ্বিফ্ট ৱাইজ আমি নাকা চেকিং কৰি আছোঁ, আমাৰ নিজৰ চ'ৰ্চবিলাক এংগেজ কৰিছোঁ যেনেকৈ মাজুলীক মানে এনেকুৱা দ্ৰব্য নাহে, আমাৰ যোন নতুন প্ৰজন্ম আহে যেনেকৈ এডিক্টেড নহয়, সেইকাৰণে আমি এৱেৰনেছ কেম্পবিলাক কৰি আছোঁ। মানে প্ৰতি মাহত 2-3টামান এৱেৰনেছ কেম্প কৰি আছোঁ। তো এই চেষ্টা সদায় চলি আছে। অভিভাৱক মানে ফাৰ্ষ্ট পুলিচ হয় ঘৰত, পুলিচৰ আগত অভিভাৱকো পায় প্ৰজন্মটো। সেইকাৰণে অভিভাৱকসকল অকল মানে নিজৰ ল'ৰা ছোৱালীবিলাক অলপ সুধিব লাগিব, কোৱেশ্যনিং কৰিব লাগিব কি কৰি আছে, কি নাই, কিবা এডিকশ্যন হৈছে নেকি, ইণ্টাৰেষ্টটো কি আছে। তো সেইটো ক'লে অলপ মানে মানে মই ভাবিছোঁ কি বস্তুটো কণ্ট্ৰল হ'ব পাৰে। আৰু এৱেৰনেছ আমাৰ ৰিলিজিয়াছ বস্তু, ইয়াতেতো বহুত ৰিলিজিয়াছ বস্তু আছে, কিন্তু ভাল বস্তু হয় কি মানে পাৰ্চন কেন বি এট্ৰেক্টেড টু দেট থিং অলছো। সেইটো ক'লে অলপ ঘৰত মানে আৰু অলপ মানে আমি প্ৰোৎসাহিত কলে বস্তুটো ঠিক হ'ব পাৰে।
0: আনহাতে তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত 2জন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰাৰ লগতে বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি 2জন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়।
3: আমি টোটেল আমাৰ গাঞ্জা আছে 87.868 কেজি, কেপচুল আছে 6,855 নম্বৰ, আৰু ব্ৰাউন চুগাৰ আছে 2.832 গ্ৰাম। টোটেল এমাউণ্ট এইটো মিলালে 71,92,000 মানুহ। আমি এনেকে যিটো ড্ৰাগছৰ এগেইনষ্টত এৱাৰনেছ কেম্পেইনো আমি পাতি থাকোঁ, আৰু আজিকালি চবেই জানে যে এই বস্তুটোৱে গোটেই সমাজ এখন ধ্বংস কৰি দিয়ে, ইয়ং জেনেৰেশ্যন ধ্বংস কৰি দিয়ে। গতিকে আমি সকলোকে আহ্বান থাকিলে যে সকলোৱে সহযোগ কৰক, পুলিচক কিবা ইনফৰ্মেশ্যন থাকিলে আমাৰ লগত শ্বেয়াৰ কৰক, আৰু এখন ড্ৰাগছমুক্ত তামোলপুৰ ডিষ্ট্ৰিক্টখন গঢ়িব পাৰোঁ তাকে আশা কৰিছোঁ।
0: দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছৰ চুমৰাশালি কুডালদুৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰিছে। এনেদৰে সমগ্ৰ ৰাজ্যতে আজিৰে পৰা নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণৰ কাৰ্যসূচী আৰম্ভ হৈছে। সংবাদ চলন্তিকাত আজিলৈ ইমানেই। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে। আজিৰ সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো। নমস্কাৰ।

0: শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত 2,264 শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব বুলি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনৰে কোনোধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। যান বাহন আৰক্ষীয়ে এই ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটীত অনুষ্ঠিত 8ম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ অন্তিম দুখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে নৰৱেক আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: 10 লাখ টাকার লটারি মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো এই মাহৰ গীত। শিল্পী বিউটি শৰ্মা বৰুৱা, প্ৰযোজনা ৰমেন চৌধুৰীৰ। অনুষ্ঠানৰ পুনতে এয়া শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত, ৰচনা কেশৱ দত্তৰ।

0: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে এই মাহৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা, শিল্পী বিউটি শৰ্মা বৰুৱা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

এই মাহৰ গীত অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে বিটি শৰ্মা বৰুৱাৰ কণ্ঠৰ দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে কেশৱ দত্ত আৰু দেজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছোঁ গজালৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে এয়া শিল্পী পংকজ দাস।

0: গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: হেৰ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত।

৮৯৮ কিলোহার্টজত আৰু এফএম বেণ্ডৰ ১০১.৬ মেগাহার্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে নিবিড়জনাক শীৰ্ষক শ্ৰব্য সফুৰাৰ এটি গীত কণিকা ভট্টাচাৰ্যৰ কণ্ঠত।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো মধুজনী শীৰ্ষক শ্ৰব্য সফুৰাৰ এটি গীত।

0: মুখ্যমন্ত্ৰীয়ে ৰোড ৰোলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ সংগ্ৰহ কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। বঙাইগাঁৱতো আজি বীৰজৰা চাহ বাগিচাৰ সমীপত প্ৰায় 6,63,35,000 টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য ধবংস কৰা হয়। নিচাযুক্ত দ্ৰব্যখিনিৰ ভিতৰত 1,000 কিলোগ্ৰামতকৈও অধিক গাঞ্জা, প্ৰায় 295 গ্ৰাম হেৰইন, 5,070 নিচাযুক্ত টেবলেট আৰু 13 কিলোগ্ৰামতকৈও অধিক অপিয়াম আছিল। বৰপেটা জিলাৰ আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। তামোলপুৰ জিলাতো আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰায় 13,00,000 টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী ধবংস কৰা হয়। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীৰ প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। তাকাম মিচিং পৰিং কেবাং চমুকৈ টি এম পি কেই শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতি সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টিভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডাঃ পেগুৱে এই কথা উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডাঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে কয়।
1: স্পেচিয়েল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে, ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব, তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দৌলে, মাজুলীৰ বিধায়ক ভুৱন গাবৰ লগতে টি এম পি কেৰ বিষয়ববীসকল উপস্থিত থাকে। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাটৰ 9 মাইল, 10 মাইল আদি অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত সেই পথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে, ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। যোৰাবাটেৰে আহিবলগীয়া সকলো যান বাহনৰ দিশ সলনি কৰা হৈছে। সেই অনুসৰি গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেংগী হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, বেলতলা, পাণ্ডুক, খানাপাৰা, সাতগাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে ফোন ইন সমিধান। শ্ৰোতাৰ অনুষ্ঠান সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ কেন্দ্ৰত উপস্থিত আছে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস আৰু ইন্দ্ৰজিৎ দাস। প্ৰিয় শ্ৰোতা, আপুনিও আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমালৈ ফোন কৰিব পাৰে 03612662325।

0: ফাইভ আৰু 9435405223 এই দুটি নম্বৰত। অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া ঋতুপৰ্ণ দাস আৰু ইন্দ্ৰজিৎ দাস।
1: নমস্কাৰ শ্ৰোতাসকল, ফোন ইন সংবিধান অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আপোনালোকে জানেই যে এই অনুষ্ঠানটিত আমি অনুষ্ঠান সম্পৰ্কে আপোনালোকৰ যিখিনি পৰামৰ্শ বা আপোনালোকৰ কিছু হয়তো কবলগীয়া থাকে, সেই কথাখিনি শুনিবলৈ আজি ষ্টুডিঅ'ত বহিছো ঋতুপৰ্ণ দাসৰ সৈতে মই ইন্দ্ৰজিৎ দাস। আমি অপেক্ষা কৰিম আপোনালোকৰ ফোন কললৈ, যাতে আপোনালোকে পোনে পোনে আমাৰ সৈতে সংযুক্ত হ'ব পাৰে। আমি অনুষ্ঠানৰ মাজলৈ আদৰিছো ঋতুপৰ্ণ দাসক।
2: ধন্যবাদ ইন্দ্ৰজিৎ দাসক, ধন্যবাদ জনাইছো। শ্ৰোতাসকল, আমাৰ সাধাৰণতে যি দুটি নম্বৰলৈ আপোনালোকে ফোন কৰে, আজি তাত কিছু সাল সলনি হৈছে। নম্বৰটো ইতিমধ্যে আমাৰ ঘোষক হেমন্ত চাবুকধৰে জনাইছে। পুনৰাই কৈছো, 03612662325 আৰু 9435403223 এই দুটি নম্বৰ যিকোনো এটিলৈ আপুনি ফোন কৰি আমাৰ অনুষ্ঠানত ভাগ ল'ব পাৰে আৰু আমাৰ প্ৰচাৰিত অনুষ্ঠান সম্পৰ্কে আপোনাৰ মতামত তথা অভিমত ব্যক্ত কৰিব পাৰে। এগৰাকী শ্ৰোতাৰ সৈতে আমি ফোনত ইতিমধ্যে সংযোগ স্থাপন কৰিছোঁ। হেল্ল' হেল্ল' নমস্কাৰ, হয় আপোনাৰ পৰিচয়টো?
3: চিকিৎসালয় এজন আনিছিলে আপোনালোকে, চিকিৎসক এজন মানে বিষৰ সম্পৰ্কীয় এনেকুৱা এটা মানে অনুষ্ঠান দিছিলে। আচলতে আমাৰ ৰাইজৰ বৰ উপকাৰ হয় এনেকুৱা অনুষ্ঠান, কিন্তু কথাটো হ'ল কি, আপোনালোকে ফোনটো আধা ঘণ্টা হ'লেও আমাক দিব লাগে। মানে ফোন নহ'লে কাৰোবাৰ হয়তো ফেচবুক নাথাকিবও পাৰে, ফেচবুক কৰিব নোৱাৰিবও পাৰে কোনোবাই সৰু সৰু মোবাইলেৰে। এতিয়া ধৰি লওক আমি কমে মানে 50 বাৰৰ অধিক ফোন মাৰিছোঁ, কিন্তু ফোনটো মানে 76 দিছিলে, নম্বৰটো দিছিলে, কিন্তু ফোনটো ৰিচিভ হোৱা নাই। গতিকে আমি এতিয়া সেই অনুষ্ঠানৰ পৰা হৈ গ'লো, গতিকে এই ব্যৱস্থাটো ছাৰ ল'ব লাগে আপোনালোকে, মানে ফোনটো ৰাখি দিব লাগে আপোনালোকে, তেতিয়া আমি সুবিধা পাম আৰু।
1: হয়, আপোনাৰ পৰামৰ্শটো ভাল, ধন্যবাদ জনাইছো। কিন্তু কথা এটা হ'ল, আমি আগতে ফোন কল আমি লৈছিলো, কিন্তু লোৱাৰ ফলত কি হয়, সেইফালে যেতিয়া বিবিধ ভাৰতী সুৰধ্বনি হয়, আমাৰ কিছু শ্ৰোতাই আমাৰ নম্বৰ ফোন কৰি আমাৰ অনুষ্ঠান সম্পৰ্কে নুসুধি তেওঁলোকে গান শুনিবলৈ অনুৰোধ কৰে, সেইটো আমাৰ এটা অসুবিধাৰ সৃষ্টি হ'ল, যাৰ কাৰণে আচলতে আমি এই প্ৰক্ৰিয়াটো বন্ধ কৰিব লগা হ'ল। আমি বুজি পাইছো আপোনালোক ফোনত যদি পোনে পোনে সংযুক্ত হ'ব পাৰে আপোনালোকৰ সমস্যাসমূহৰ কথা জনাব পাৰে, কিন্তু যিহেতু আমাৰ 4টা নম্বৰ, 2টা মোবাইল নম্বৰ আৰু 2টা লেণ্ডলাইন নম্বৰ, আমি 2টা নম্বৰ ইয়াতে ৰাখো, মই আৰম্ভণিতে কথাটো কৈও দিওঁ, কিন্তু তাৰপিছতো কিছু সংখ্যক শ্ৰোতা আছে যিসকলে সুৰত ধ্বনিত গান শুনিবৰ কাৰণে এইটো নম্বৰ ফোন কৰে, আৰু তাৰ ফলত আমাৰ তেওঁলোকক যদি আমি কৈ দিওঁ যে আপোনালোকে অনুগ্ৰহ কৰি এইটো নম্বৰ ফোন কৰক, তেওঁলোকে ফোনটো থৈ নিদিয়ে, যাৰ ফলত ফোনটো এংগেজ হৈ থাকে আৰু এটা আমাৰ অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে আচলতে আমি এই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি আহিব লগা হৈছে। কিন্তু আমি আৰম্ভণিতে কৈ দিয়াৰ পাছত যদি শ্ৰোতাসকলে চিনাকি নম্বৰ বুলি এইটো নম্বৰ যদি ফোন নকৰা হয়, আমাৰ যিহেতু এইটো নম্বৰত প্ৰভাতী তৰংগৰ এই বিষয়বস্তুৰ ওপৰত আমি আলোচনা কৰি থাকোঁ, যদি তেনেকুৱা হয় তেতিয়াহ'লে আমাৰ অসুবিধা নহ'ব, এইটো শ্ৰোতাসকলে নিজেই অলপ দায়িত্ব ল'ব লাগিব।
2: সেই সচেতনতা আৰু সজাগতা আমি শ্ৰোতাৰ পৰা সদায় আশা কৰোঁ, আৰু যিহেতু আমাৰ সমান্তৰালকৈ দুটা চেনেলত দুটা পৃথক ধৰণৰ অনুষ্ঠান প্ৰচাৰ হয়, গতিকে ইন্দ্ৰজিৎ দাসে কোৱাৰ দৰে শ্ৰোতাসকলে ফোন কৰি নিজৰ কথাটো কোৱাৰ ঠিক আগে আগে এই কথাটোও বিবেচনা কৰি চোৱা নিশ্চয়কৈ ভাল হ'ব যে তেখেতে ফোনটো কোনটো অনুষ্ঠানলৈ কৰিছে আৰু তাত কি বিষয় চলি আছে, চিকিৎসা সম্পৰ্কীয় বিষয় নে গীতৰ অনুৰোধ, তেতিয়া অনুষ্ঠান সুচাৰুৰূপে আপোনালোকলৈ বুলি আগবঢ়াত আমাৰো সুবিধা হয়। এগৰাকী শ্ৰোতা সংযুক্ত হৈছে,
1: হেল্ল'
4: হেল্ল' নমস্কাৰ,
1: আপোনাৰ প্ৰথমে পৰিচয়টো জনাওকচোন।
4: মই ৰঙিয়া ওচৰৰ চেপ্টি পশ্চিম বেলেগ সমস্যা নহয়, এই যে আপোনালোকে 8:15 যে ভূপেন্দাৰ গান দিয়ে, সেই গান অলপমান আপোনালোকে অলপ বেলেগ দিবচোন।
2: আপুনি বিবিধ ভাৰতীত পুৱা 8:15 প্ৰচাৰ হৈ থকা অগ্নিযুগৰ গান অনুষ্ঠানটোৰ কথা কৈছে নিশ্চয়?
4: তাৰমানে একেটা গানকে বজাৰ দৰে লাগি থাকে, কিন্তু ভূপেন্দ্ৰটো গান বহুত আছে, মানে সেইকাৰণে মই মানে একদম মানে আপোনালোকৰ নিয়মে শ্ৰোতা হয়। তাৰপিছত মই তাৰমানে মানে ভূপেন্দ্ৰৰ গান খুবেই প্ৰিয় মানে, আৰু আমাৰ ভূপেন্দ্ৰ সেইও শুনো, এই সদায় তাৰমানে একেটা গানকে লাগি থকা যেন লাগে, কিন্তু ভূপেন্দ্ৰৰ গান ইমান আছে, ইমান ডাঙৰ ডাঙৰ গান আছে, বোলো এবাৰ আপোনালোকক মই কৈ চাম বুলি ভাবিছিলো আৰু।
2: নিশ্চয়, এই কথাটো আমাৰ অলপতে আমাৰ আপোনাৰ লগতে আমি অন্যান্য শ্ৰোতাসকলকো জনাব খুজিছোঁ

0: যে আমাৰ মাজে মাজে ঘোষক ঘোষিকাসকলৰ সৈতে আমাৰ আলোচনা সভা অনুষ্ঠিত হৈ থাকে, যিদৰে আমাৰ প্ৰতিদিনেই আকাশবাণী আৰু দূৰদৰ্শনত অনুষ্ঠান সম্পৰ্কীয় এখন প্ৰগ্ৰাম মিটিং হয়, ঠিক সেইদৰে আমাৰ ঘোষক ঘোষিকাসকলক লৈ অনুষ্ঠান হয়। আৰু অলপতে অনুষ্ঠিত হৈ যোৱা শুকুৰবাৰে আবেলি অনুষ্ঠিত হোৱা তেনে এক আলোচনা সভাতে এই বিষয়টি উত্থাপন হৈছে আৰু ইতিমধ্যে দুই এক আনচৰতাই কথাটো কৈছে, আমিও মন কৰিছোঁ। গতিকে আপোনাৰ অভিযোগ আমি নতশিৰে গ্ৰহণ কৰিছোঁ আৰু সেয়া আপুনি সঁচা কথাই কৈছে। কাইলৈৰ পৰা আপুনি সেই অসুবিধা আৰু নিশ্চয়কৈ নাপায়। আপোনাক ধন্যবাদ,
1: ধন্যবাদ জনাইছোঁ। আৰু ফোন নম্বৰটো আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ, 03612662325 আমাৰ এইটো লেণ্ডলাইন নম্বৰ, আৰু মোবাইল নম্বৰটো 9435405223 আপোনালোকে ফোন কৰিব পাৰে। ইতিমধ্যে ৰুমি উপাধ্যায়ে আমাক ইংগিত দিছে যে আৰু এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে। হেল্ল'
2: হেল্ল'
1: হয়, প্ৰথমে আপুনি পৰিচয়টো জনাওকচোন।
2: মানে প্ৰায় মানে দেখা যায় যে মানে কৰি থকা শ্ৰোতাখিনিয়ে মানে প্ৰায় ফোন কৰে, আৰু মানে নতুন নতুন শ্ৰোতা কিছু এতিয়া বহুতে যিহেতু সংযোগ হৈ থাকে তেওঁলোকে যিহেতু নাপায়, আৰু সেইটোতো সেইটোৱে। আৰু লগতে মানে কেইগৰাকীমান শ্ৰোতা মানে প্ৰায় দেখা যায় মানে সুৰত ধ্বনি অনুষ্ঠানটো যিহেতু এঘণ্টা হয়, যিহেতু 10 বজাৰ পৰা 11 বজালৈকে যিহেতু হয়, গতিকে সেই এঘণ্টাতে যিহেতু বহুত শ্ৰোতাৰ সৈতে যিহেতু কথা পাতিবলগীয়া হয়, গতিকে কেইগৰাকীমান শ্ৰোতা মানে ইমান মানে সময় মানে আপোনাৰ 5-6 মিনিটমান মানে বহুত সময় মানে কথা কৈ দিয়ে, ফলত মানে কি হয় অনুষ্ঠানটোত মানে অইন শ্ৰোতাসকলে মানে অকণমান মানে লাইনটো বিজি পায়, মানে কোনটো মানে নলগা নিচিনা হয় বা কিবা কাৰণে মানে এনেকুৱা হয় অনুষ্ঠানটো মানে ভালকে মানে পৰিচালনা নহয় মানে।
0: হয়, এতিয়া আপোনাৰ দুটা কথা আছে, আপোনাৰ আৰু আছে নেকি কবলগীয়া? মই লিখি থৈছো, আমি কালকুটখন আকৌ প্ৰচাৰ কৰাৰ ব্যৱস্থা নিশ্চয় কৰিম। বিমান পাত্ৰ, আপোনাক মই বিবিধ ভাৰতী অনুষ্ঠান সম্পৰ্কে আপোনাৰ যি দুটা অভিযোগ আছে সেই দুটা সম্পৰ্কে উত্তৰ দিব খুজিছো। প্ৰথম অভিযোগটো আচলতে আজি বছৰৰ পাছত বছৰ ধৰি শুনি থকা এটা অভিযোগ যে কেইজনমান নিৰ্দিষ্ট শ্ৰোতাই ফোন লাইন পায়, আমি কিয় নাপাওঁ। সেই কথাটোৰ উত্তৰ আমাৰ ইয়াত বহি দিবলৈ অলপ অসুবিধা, গোটেই কথাটো এটা নেটৱৰ্কিঙৰ কথা ইংৰাজীত ক'বলৈ গ'লে। এইটো আচলতে এতিয়া আপুনি ধৰক এই মুহূৰ্তত ফোনটো পাইছে, আপুনি আপোনাৰ সৈতে কথা পাতি থকা সময়ত আৰু 10 জনে 100 জনে চেষ্টা কৰি আছে ফোন লাইন কিন্তু পোৱা নাই, কাৰণ আপোনাৰ ফোনটো আমি গ্ৰহণ কৰি আছোঁ, কথা পাতি আছোঁ। গতিকে তেনে এটা অৱস্থা হয়তো সেই সময়ত আপোনাৰো হয় বা আন 10 জনৰো হয়, সেয়েহে আপুনি নিশ্চয় মন কৰিছে বিবিধ ভাৰতীত খুব শেহতীয়াকৈ অনুষ্ঠানসমূহত এইটো এটা অনুৰোধ জনোৱা হৈছে যে যদি আপুনি আজি আমাৰ অনুষ্ঠানলৈ ফোন কৰিছে, সেয়া লাগিলে অনুষ্ঠান পৰধ্বনিয়ে হওক বা সান্ধ্য আলাপেই হওক, আমাৰ এটা অনুৰোধ থাকে যে অন্তত 3-4 দিনলৈ বা এসপ্তাহলৈ আপুনি যেন নিজে ফোন নকৰি আপোনাৰ অন্যান্য আত্মীয়ক বা শুভাকাংক্ষীক যাতে আমাৰ সৈতে সংযুক্ত কৰাৰ এটা সুবিধা কৰি দিয়ে। হয়, গতিকে এতিয়া আপোনাৰ এটা দায়িত্ব থাকিল যে আপুনি অকণমান যদি আনৰ কাৰণেও লাইনটো এৰি দিয়ে, ফোনৰ লাইনটোৰ কথা কৈছো, তেতিয়াহ'লে ধৰক বাকী সকলো সংযুক্ত হ'ব পাৰিব, প্ৰথম কথা।
2: দ্বিতীয় কথা ক'ব বিচাৰিছিলো, এই সুৰত ধ্বনি অনুষ্ঠানটো যিটো এপত দিয়া এটা ব্যৱস্থা কৰিব পাৰি নেকি, চাবচোন বা এপত নিদিলেও মানে ফেচবুকত লাইভৰ যোগেদি মানে
0: ঠিকে আছে। মই আপোনাৰ এইটো আপোনাৰ তৃতীয়টো কথা হ'ব, মই তাৰ আগতে দ্বিতীয়টো কথা উত্তৰ দি লওঁ। সেইটো হ'ল যে এইটো অভিযোগ ঠিক হয় বা আমিও মন কৰিছোঁ যে কিছু সংখ্যক শ্ৰোতাই যিহেতু ফোন লাইনত পায় আৰু আমাৰ ঘোষক ঘোষিকা যিসকল পৰিৱেশক পৰিৱেশিকা থাকে তেখেতসকলৰ সৈতে কথা পাতি ভালো পায় আৰু কেতিয়াবা কথা বতৰা ৰসাল হৈ উঠে, অন্তৰংগ হৈ উঠে, গতিকে কেতিয়াবা অকণমান প্ৰয়োজনতকৈ দীঘলীয়াকৈ কথা কোৱা আমিও মন কৰিছোঁ। গতিকে আমাৰ শ্ৰোতা সমাজৰ প্ৰতি বিনম্ৰ অনুৰোধ যে সদায় ফোন কৰাৰ পৰিৱৰ্তে আপুনি যদি কেতিয়াবা নিজে নকৰি আনক আপোনাৰ চিনাকিজনকো ফোন কৰিবলৈ উৎসাহিত কৰে সেয়া, আৰু দ্বিতীয়তে যথাসম্ভৱ চুটি চুটিকৈ যদি আপোনালোকে আপোনালোকৰ কথাবোৰ কয় তেতিয়াহ'লে অন্যান্য শ্ৰোতাসকলেও শুনি ভাল পাব। বিমান পাতৰে কৰাৰ দৰে অভিযোগ আমি নিশ্চয় কেতিয়াও পাব লগা নহ'ব, সেইটো থাকিল। আৰু তৃতীয় কথাটো তেখেতে আমাক কৈছিলে, এইমাত্ৰ কোৱা কথাটো আছিলে যে এতিয়া হঠাতে কথাটো পাহৰি যোৱাৰ দৰে হৈছে, ঠিক আছে আমি এবাৰ মনত পৰিলে সেই কথাটো কম, পৰৱৰ্তী ফোনটি গ্ৰহণ কৰিছো। হেল্ল'
3: হয় ছাৰ, নমস্কাৰ।
0: নমস্কাৰ,
3: মই চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা ক'লো।

0: 문데.
1: 아, 발끝 문다 꺾소?
0: 아, 뭐 우리 오셔지로 골프도 기시드나 아가테 예, 1시간 그 버스하실 한번 그 한번 비슷비슷이가 그거래 11시 반 12시 반 하잖아. 이제 মানে কি হয় 9 বাজে 20 মিনিট পর 10 বাজে প্রচার হয় হলো মানে 1 ঘন্টা হলে ভাল হয় বুঝাবো
1: 1 ঘন্টা হলে ভাল হয় তাতে দিহলে সময় হলো ভাল হয় কিন্তু আমিও যেটা অনুষ্ঠানৰ পৰিকল্পনা কৰি যে কথাটো চাও যাতে যিমান ছুটি কৰি ৰাখি তাক ৰস বুধৰে বা আপুনি নিজেই আনন্দ পোৱাৰ এটা সময় ৰাখিব পাৰি সিমানে ভাল আৰু যেহেতু কল্পতৰুৰ দৰে একেধৰণৰ অনুৰোধিত অনুষ্ঠান আমাৰ মহাভাৱ শাখাটো আছে বা যুৱবাণীটো আছে প্ৰাগজ্যোতিভা শাখাত আৰু দৈনিক হিচাপত পুৱা আৰু গধূলি বিবিধ ভাৰতী শাখাটো আছে সেয়েহে আপুনি অন্যান্য চেনেলসমূহতো ফোন কৰি অনুষ্ঠান
0: ছাৰ মই আৰু এটা কথা সুধিব বিচাৰিছিলোঁ কওক ছাৰ বিবিধ ভাৰতী সেৱাটো যিহেতু অন্যান্য ৰাজ্যৰ বিবিধ ভাৰতী সেৱাটো অল ইণ্ডিয়া ৰেডিঅ' এপত বা এ আৰ এপত উপলব্ধ হৈছে কিন্তু গুৱাহাটী আপোনাৰ আমাৰ বি বি এছটো
1: সেই কথাটো অকণমান সময় আগে বিমানপাটৰ তেখেত মৰিগাঁৱৰ শ্ৰোতা তেখেতে উত্থাপন কৰিছিল আৰু উত্তৰ দিবলৈ পাহৰিয়ে গৈছিলোঁ আপুনি ভালেই কৰিলে মনত পেলাই দিলে আঠ পালোঁ দুয়োগৰাকীকে ক'ব খুজিছোঁ বা অন্যান্য সকলোকো এইটো দীৰ্ঘদিন ধৰি আপোনালোকৰ শ্ৰোতা সমাজৰ এটা দাবী আছে অনুৰোধ আছে যে বিবিধ ভাৰতীৰ আমাৰ আকাশবাণী গুৱাহাটী বিবিধ ভাৰতী গুৱাহাটী যোগে প্ৰচাৰিত যিবোৰ অনুষ্ঠান সেইবোৰ এপলৈ আনিব লাগে এই বিষয়ে আমাৰ সঞ্চালকালয়ৰ সৈতে কথা বতৰা চলি আছে ইয়াত অকণমান কাৰিকৰীগত এটা অসুবিধা সমস্যা এটা আছে সেইদৰে ফেচবুক লাইভ কৰাটো এটা অসুবিধা আছে গীতৰ অনুষ্ঠানৰ ক্ষেত্ৰত সদায় অসুবিধা হয় যিহেতু সেইবোৰ ক্ষেত্ৰত কপিৰাইট বা স্বত্বৰ কথা থাকে যিহেতু আমি প্ৰচাৰ কৰা গীতবোৰ আকাশবাণী যোগে প্ৰচাৰ কৰিবৰ বাবেহে আমি অনুমতি লৈ থোৱা আছে গতিকে ইউটিউব বা ফেচবুক মাধ্যম যোগে অৰ্থাৎ অন্যান্য মাধ্যম যোগে সেইসমূহ প্ৰচাৰ কৰাত বাধা এটা থাকে যিটোক ইংৰাজীত কপিৰাইট এক্টৰ অধীনত পৰা বুলি ক'ব পাৰি গতিকে সেইকাৰণে গীতৰ অনুষ্ঠানসমূহ ফেচবুক লাইভ কৰাত বা সকলো অনুষ্ঠান ইউটিউবত উপলব্ধ কৰোৱাত এটা কাৰিকৰীগত আৰু আইনীগত এটা অসুবিধা আছে তাৰ বাবে আমি সেই ধৰণৰ বা অনুৰোধৰ কল্পতৰু হওক বা সুৰধ্বনি হওক বা সন্ধিয়াৰ সুৰ এইসমূহ অনুষ্ঠান আমি ফেচবুক যোগে দিব পৰা নাই তাৰ বাবে দুঃখিত আৰু এগৰাকী শ্ৰোতা ইন্দ্ৰজিত সংযুক্ত হৈছে
2: আৰু এইখিনিতে আৰু এটা কথা সংযোগ কৰিব বিচাৰি শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিম আৰু এটা নতুন পৰিকল্পনা চলিছে যে আমাৰ ইউটিউব চেনেল অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী বা আকাশবাণী গুৱাহাটী ইউটিউব চেনেল তাত
1: লাইভ ষ্ট্ৰিমিং
2: অনুষ্ঠান আপোনালোকে প্ৰতিটো অনুষ্ঠানে শুনিবলৈ পাব প্ৰথমে মহাভাৱৰ পৰা আৰম্ভ হ'ব আমি আশা কৰোঁ পৰৱৰ্তী সময়ত আন চেনেলকেইটাও আমি সামৰি ল'ব পাৰিম
1: অৰ্থাৎ সহজকৈ ক'বলৈ গ'লে আমাৰ দ্বাৰা প্ৰচাৰ হোৱা অনুষ্ঠান আপুনি যিদৰে আপোনাৰ ৰেডিঅ' ছেটটোত শুনিব পাৰে একে সময়তে আপুনি মোবাইল এপতো শুনিব পাৰে আৰু চহৰাঞ্চলৰ শ্ৰোতাসকলে ইনবিল্ট কিছুমান এপ থাকে যেনে আপোনাৰ মোবাইলত যিদৰে টৰ্চ লাইটটো আছে কেলকুলেটৰ আছে সেইদৰে এফ এম ৰেডিঅ' এটা এপ আছে তাতো আপুনি হেডফোন সংযোগ কৰি যেনেকৈ শুনিব পাৰে এতিয়াৰে পৰা ইন্দ্ৰজিৎ দাসে কোৱা কথাটো হ'ল যে আপুনি অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী এই যদি ইউটিউব চেনেল তাতো আপুনি সমান্তৰালকৈ আমাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব গতিকে অসুবিধা লাহে লাহে কমি আহিছে হেল্ল'
3: হেল্ল'
1: নমস্কাৰ
3: হয় নমস্কাৰ মই চিপাজাৰ হাতীমিয়াৰ পৰা মাধুৰী নাথে ক'লো
1: কওকচোন
3: হয় মই আপোনালোকৰ অনুষ্ঠানসমূহ প্ৰায় নিয়মীয়াকৈ শুনো ইতিমধ্যে আপুনি ক'লে যে লাইভ এটা হৈ আছে ইউটিউব চেনেলত মই সেইটো আজি পাইছোঁ মোৰ ভাল লাগিছে মই ক'ৰবাত গ'লে যাতে এই অনুষ্ঠানসমূহ মই শুনি থাকিব পাৰোঁ তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছিলোঁ লগতে কেইদিনমান আগত এখন আলোচ্য হৈ গৈছিলে আপোনাৰ আপুনি আগধৰিছিলে যে প্ৰত্নতাত্বিক আৰু পৰ্যটকৰ বিষয়ে
1: লৈ আলোচনা এটা অনুষ্ঠান আছিলে
3: হয় আলোচনা এটা শুনি মোৰ বহুত ভাল লাগিছে অনুষ্ঠানটি মই ভাবোঁ সকলো ক্ষেত্ৰত উপকৃত হৈছে অনুষ্ঠানটি শুনি পেলাই লগতে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই শীৰ্ষক আলোচ্যখনি মই নিয়মীয়াকৈ শুনি আহিছোঁ বহুত বেছি ভাল লাগে তেখেতৰ বহুতো নজনা কথাবিলাক আমি এই অনুষ্ঠানটোৰ জৰিয়তে জানিব পাৰিছোঁ আৰু এক তাৰিখৰ প্ৰতিষ্ঠা দিৱসৰ যিটো অনুষ্ঠান পৰিৱেশন কৰিলে সেই অনুষ্ঠানটি মই শুনি ভাল পালোঁ লগতে মনোজ্যোৎস্না গোস্বামী বাইদেউৰ সাক্ষাৎকাৰটি শুনি খুবেই আপ্লুত হ'লোঁ সাধকুণ্ড অনুষ্ঠানটিত জ্যোতি শৰ্মা বৰুৱা বাইদেউৰ পুনৰ প্ৰচাৰ শুনিলোঁ অদিতি বাইদেউৰ শুনিলোঁ জ্যোতি শৰ্মা বাইদেউৰ শুনিলোঁ খুবেই ভাল লাগিছে এই অনুষ্ঠানটি আৰু আপোনালোকৰ এনেধৰণৰ গঠনমূলক দিহা পৰামৰ্শৰ অনুষ্ঠানসমূহ আমালৈ আগবঢ়াই যাব বুলি আশা কৰিলোঁ প্ৰভাতী তৰংগ অনুষ্ঠানটি মই সদায় এই অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনি আহিছোঁ আৰু

0: অসমে যাম।
1: আপুনি একেটা ধৰুতে গোটেই অনুষ্ঠানবোৰ বিষয়ে খুব সুন্দৰকৈ কৈছে, আমি ভাল পাইছোঁ। আপোনালোকৰ বিশেষকৈ শ্ৰোতা সমাজৰ এই ধৰণৰ মন্তব্য পালেও আমি অতিকৈ অনুপ্ৰাণিত হওঁ। ভুলবোৰ আঙুলিয়াই দিলে যিদৰে আমি শুধৰোৱাৰ বাট বিচাৰি পাওঁ, সেইদৰে শুনি ভাল পাওঁ বুলি জনালেও আমাৰ শ্ৰম সাৰ্থক হোৱাৰ দৰে লাগে আৰু দুগুণ উৎসাহেৰে কামত জড়িত হ'বলৈ মন যায়। নহয়নে ইন্দ্ৰজিৎ
2: দাস? শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে।
1: হেল্ল' নমস্কাৰ।
3: হেল্ল' নমস্কাৰ।
1: আপোনাৰ পৰিচয়টো দিব লাগিব, অকণমান ৰেডিঅ'টোৰ পৰা আঁতৰি আহি।
3: হয়, মই নলবাৰী জিলাৰ হাৰিগংগাৰ পৰা কৈছো, অতুল কলিতাৰ।
1: হয় কলিতা ডাঙৰীয়া, কওকচোন।
3: ফোনতে নমস্কাৰ।
1: নমস্কাৰ।
3: মোৰ এটি অনুৰোধ আছে যে ৰত্নজাৰ ৰচনাৰে এই চিৰ যুগমীয়া ঢৌ আলক্ষ্যখনি পুনৰ প্ৰচাৰৰ বাবে মই অনুৰোধ জনালো, আৰু লগতে মই অনুৰোধ কৰা দুটি কাম ইতিমধ্যে আপোনালোকে সম্পন্ন কৰিছে, মোৰ ভাল লাগিল। এটা হ'ল আঞ্চলিক বাতৰিৰ মাজত যিবিলাক স্থানীয় সাংবাদিক আছিলে, মানে জিলাৰ সাংবাদিক, তেওঁলোকৰ বাতৰি সময়ত তেওঁলোকৰ ভাষণ আমি এতিয়া শুনিবলৈ পোৱা নাই, তেওঁলোকৰ কাৰণে জিলাৰ চিঠিতে আমি শুনিছোঁ, ভালেই লাগিছে। আৰু এটা ইন্দ্ৰজিতলৈ মোৰ অশেষ ধন্যবাদ, তেখেতে মোৰ অনুৰোধত নাগাৰা সূৰ্য ৰামচৰণ ভৰালীৰ শেহতীয়া সাক্ষাৎকাৰটো তেখেতে ৰেকৰ্ড কৰিছে, তাৰ বাবে ইন্দ্ৰজিৎ দাসলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু লগতে মোৰ আৰু এটি অনুৰোধ আছে, সেইটো হ'ল যিদৰে আজি পুৱা অনুষ্ঠানটি প্ৰথমে অসীম কাজীয়ে প্ৰযোজনা কৰিছিলে, তাৰ পৰিৱৰ্তে এতিয়া কাৰ্তিক সূত্ৰধাৰৰ প্ৰযোজনাৰে আজি পুৱা অনুষ্ঠানটো বাজি আছে, ঠিক সেইদৰে ৰাজীৱ বৰুৱাই প্ৰযোজনা কৰা আপোনাৰ বাবে এই গীত অনুষ্ঠানটিও আপোনালোকৰ নতুন কাৰ্যবাহী বিষয়ৰ দ্বাৰা এইটো প্ৰযোজনা কৰি কিনে পুনৰ প্ৰচাৰ কৰিলে মই নথৈ আনন্দিত হ'লো। মই বুলি নহয়, পুৰণি বহু শ্ৰোতাই এতিয়াও তাৰ অপেক্ষাত ৰৈ থাকে। মই বিশেষভাৱে অনুৰোধ জনালোঁ আপোনালোকক।
1: ধন্যবাদ কলিতা, আপোনাৰ কথাকেইটা শুনি ভাল লাগিল। আপুনি আপোনাৰ বাবে এই গীতৰ আকৌ প্ৰচাৰ আৰম্ভ কৰাৰ কথা পূৰ্বেও কৈছিল আৰু তেতিয়াৰ পৰাই কথাটো আমাৰ বিবেচনাধীন হৈ আছে, সেই বিষয়ে আমি আলাপ আলোচনা কৰিছোঁ আৰু যদি সকলোবোৰ সা সুবিধা কৰি ল'ব পৰা যায় তেতিয়াহ'লে সেই অনুষ্ঠানটি নিশ্চয় আপোনালোকলৈ আমি আগবঢ়াব পাৰিম। আপুনি আমালৈ ফোন কৰিলে আপোনাক ধন্যবাদ।
2: অতুল কলিতাদেৱ, আপোনাক ধন্যবাদ জনাইছোঁ। ৰামচৰণ ভৰালী, তেখেতক আমি বহুদিন যোগাযোগ কৰি আছিলোঁ, কিন্তু আপুনি সেই যোগাযোগৰ ক্ষেত্ৰত বহুত সহযোগ কৰিলে আৰু তেখেতৰ দেহাৱসানৰ পূৰ্বে আমি তেখেতৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ আমি বাণীবদ্ধ কৰিবলৈ সক্ষম হ'লোঁ। আপুনি এইখিনি সহযোগ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
1: এই কথাৰে যে এটানি জনাব খোজোঁ যে আমাৰ বাকী সকলো শ্ৰোতায়ো তেনেধৰণৰ কিবা অনুৰোধ থাকিলে বা আমি ঢুকি নোপোৱা কোনো লোক বা প্ৰতিভা বা তেনেধৰণৰ কিবা মানে অনুষ্ঠান কৰিব পৰাৰ সম্ভাৱনা থাকিলে আমাক আঙুলিয়াই দি, আমাক দিহা পৰামৰ্শ দি আৰু সহায় সহযোগ কৰি সেই অনুষ্ঠান বা সেইবিলাক প্ৰচাৰ কৰাত তেখেতসকলে ভাগ ল'ব পাৰে। এগৰাকী শ্ৰোতা আছে। হেল্ল'
4: হেল্ল' ছাৰ, নমস্কাৰ।
1: নমস্কাৰ।
4: মইনা কলিতা ক'লোঁ।
1: কওকচোন বাইদেউ।
4: আমি যে অনুৰোধক গীতবিলাক শুনো, আমাৰ একদম অন্তৰংগ মানে খুব ভাল লগা গীতবিলাক শুনিবলৈ বিচাৰিছোঁ ছাৰ, কিন্তু বিচাৰিলে কেতিয়াবা নাপাওঁ বুলি কয়, এই গীতটি মই বিচাৰি পোৱা নাই বুলি মানে আমাৰ মানে সেই ব্যক্তিজনৰ প্ৰতি এটা আৱেগিক হৈ থাকোঁ, সেই মানুহজনৰ কণ্ঠত গীতটি শুনিবলৈ বিচাৰোঁ কিন্তু তেওঁলোকে বিচাৰি নাপাওঁ বুলি কয়, অলপ বেয়া লাগে ছাৰ।
1: শ্ৰীযুতা কলিতা ডাঙৰীয়ানী, আপুনি আজি বহু বছৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, আপোনাৰ ঘৰখনেই প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, আপুনি যোৱা কেইবাটাও বছৰত মোৰ বোধেৰে ভালেমান গীত আপোনাৰ অনুৰোধত আপুনি শুনিছে। এই যে আমাৰ পৰিৱেশকগৰাকীয়ে সেইখিনি সময়ত গীতটো বিচাৰি পোৱা নাই বুলি কয়, তেওঁ সঁচাকেই কয় সেই মুহূৰ্তত বিচাৰি হয়তো পোৱা নাই, আৰু এই অনুৰোধৰ যিবিলাক পোনপটীয়া অনুষ্ঠান আছে অনুৰোধৰ গীতৰ, সেইবিলাকত এটা দৌৰাদৌৰি থাকে আৰু কাৰিকৰীগত কিছু সমৰ্থন সেই সময়ত লাভ নকৰিলে, সুবিধা সেই সময়ত লাভ নকৰিলে অনুষ্ঠানটি সুচাৰুৰূপে আগবঢ়োৱাত কেতিয়াবা আমাৰ সমস্যাৰ সৃষ্টি হয়। তেনে এটি অসুবিধা যেনে ফোন লাইনৰ বিজুতি, তেনে আন এটি অসুবিধা শ্ৰোতাই পূৰ্বে এটি গীতৰ অনুৰোধ কৰি পোনপটীয়া প্ৰচাৰৰ সময়ত অন্য এটি গীতৰ কথা কোৱা আৰু হঠাতে গীতটি বিচাৰি নোপোৱা, এই আটাইবোৰ কথাই অসুবিধাৰ সৃষ্টি কৰে আৰু কেতিয়াবা তেনে হয়। আমাৰ ওপৰত আস্থা ৰাখক, আমি কাৰিকৰীভাৱে যেতিয়া আৰু বেছি উন্নত হৈ উঠিম তেতিয়া নিশ্চয়কৈ ততালিকে আপোনাৰ অনুৰোধৰ গীতটি বিচাৰি পাম আৰু বজাব পাৰিম।
2: এইখিনিতে আৰু এটা কথা কৈ দিওঁ, শ্ৰোতাসকলে মোক ব্যক্তিগতভাৱেও বাৰ্তা প্ৰেৰণ কৰি আছে যে আমাৰ আকাশী সংকলনটো তেওঁলোকে

0: এক তাৰিখে সংগ্ৰহ কৰিব নোৱাৰিলে এতিয়া কৰ পৰা ল'ব পাৰিব? আপোনালোকে আমাৰ কাৰ্যালয় খোলা বাৰত সোমবাৰৰ বা শুকুৰবাৰৰ ভিতৰত আপোনালোকে যদি আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহে আমাৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে সেই কিতাপখন ল'ব পাৰিব। শনিবাৰ বা দেওবাৰে নাহিব বা আমাৰ যদি বন্ধৰ দিনত আপোনালোক নাহিব খোলা বাৰত আপোনালোক আহিলে হ'ব।
1: বিচাৰিবলৈ একেবাৰে সুবিধা নাই। আপুনি যেতিয়া আহিব আমাৰ কোনোবা এজনক যাকে পায় তেওঁকে যদি সোধে যে লাইব্ৰেৰীটো ক'ত আছে দেখুৱাই দিব। প্ৰথম মহলাত লাইব্ৰেৰী আছে ডিউটিৰ মুখত, ডিউটি ৰুমৰ ঠিক সন্মুখতে, তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এখনৰ বোধ কৰোঁ মূল্য নিৰ্ধাৰণ কৰা হৈছে
0: 400 টকা,
1: 400 টকা, গতিকে ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। হয়, হেল্ল' হেল্ল' নমস্কাৰ, ফোন ইন সমিধান, অকণমান মাতটো ডাঙৰকৈ ক'ব লাগিব বাইদেউ। হয়, ধন্যবাদ। আপুনি কুকুৰ নেচিয়া মানুহৰ পুনৰ প্ৰচাৰৰ কথা কৈছে নাটক আৰু স্মৃতি দিনলিপি কি কয়
2: এটা আছে সকলোৰ মোৰ ছাৰ তেখেতৰ
1: আৰু বন্তি বৰপূজাৰী বাইদেউৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰাৰ কথা কৈছে। আমি নিশ্চয় বিভাগীয় কৰ্তৃপক্ষক জনাম, তেখেতসকলে ব্যৱস্থা কৰিব। আমাৰ সৈতে আৰু এগৰাকী শ্ৰোতা সংযুক্ত হৈছে। হেল্ল'
0: হেল্ল'
3: হেল্ল' নমস্কাৰ
0: নমস্কাৰ, আপুনি পৰিচয়টো জনাওকচোন।
3: মই কামৰূপ জিলাৰ তুলামাটিৰ পৰা কৈছো, পিনামুল আলিয়া।
0: হয়, কওক, আপোনাৰ কথা শুনি আছো।
3: মানে মই এখন মাতৃভাষাত মানে আজি দুবছৰমান আগত মানে আমাৰ প্ৰচাৰ হৈছিলে মানত এটা, যদি সেই নাটকখন যদি মানে আকৌ এবাৰ যদি মানে আপোনালোকে প্ৰচাৰ কৰিলোঁ হয় মানে বহুত মানে খুশি হ'লোঁ হয়। আৰু মানে নাটকখনৰ আপোনাৰ নাম আছিল মানে
1: আমি বিচাৰি চাম, যদি আছে অতি সোনকালে এই নাটকখন পুনৰ প্ৰচাৰৰ ব্যৱস্থা কৰিম। আপোনাক ধন্যবাদ জনাইছো।
0: সময় কমি আহিছে আৰু 6 মিনিট সময় আছো আমি। আৰু এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে। হেল্ল'
4: হেল্ল' নমস্কাৰ
0: নমস্কাৰ, আপুনি কোনে ক'লে বাৰু?
4: মই ৰঙিয়া তিনিআলি লাষ্ট নগৰ।
0: হয়,
4: মই সুৰত তুমি কথা ক'ব লাগিছে।
0: হয়,
4: এইবিলাক আপোনালোকে সময় এটা জানি দিছিলে, দুই মিনিট বা ডেৰ মিনিট,
1: এই ধৰণৰ অভিযোগ আমি পাইছো। আৰু অকল এগৰাকী নহয়, কেইবাগৰাকীও শ্ৰোতাই প্ৰয়োজনতকৈ দীঘল সময় কথা কোৱা বুলি বিভিন্নজনে কৈছে। আমি বাৰম্বাৰ এই অনুৰোধ জনাই আছো, আপুনিও যিহেতু নিয়মীয়াকৈ অনুষ্ঠান শুনে বা ফোনো কৰে ভাগ লয়, গতিকে আমাৰ আপোনাৰ প্ৰতিও আমাৰ অনুৰোধ আছে যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যদি এটাই কথাসমূহ চুটি কৰে তেতিয়াহ'লে সৰহসংখ্যক শ্ৰোতা অনুষ্ঠানৰ সৈতে সংযুক্ত হ'ব পাৰিব। আপোনাক ধন্যবাদ। হেল্ল' হেল্ল'
5: হেল্ল'
1: হয় নমস্কাৰ।
5: হয় নমস্কাৰ, মই গুৱাহাটী খানমাৰীৰ পৰা কৈ আছিলোঁ, ৰূপালী কলিতা।
1: ৰূপালী কলিতা, কওকচোন।
5: হয়, আপোনালোক প্ৰিয়জনলৈ মই নমস্কাৰ জনালোঁ
0: ছাৰ। নমস্কাৰ। হয়
5: হয়, মন চোৱা কথা এটা ক'বলগীয়া আছিলে আপোনালোকৰ বিবিধ ভাৰতীৰ যদি প্ৰচাৰ হোৱা সুৰধ্বনিয়াৰ সান্ধ্যালাপ অনুষ্ঠানটি সপ্তাহত এদিনকৈ যদি প্ৰশ্ন উত্তৰ শিতান এটি মানে কৰে তেতিয়া ভাল লাগিব নেকি ছাৰ? আৰু তেতিয়া হয়তো নতুন নতুন শ্ৰোতাৰ মানে আগ্ৰহী হ'ব আৰু ফোন কৰিবলৈ। মইতো মানে অনুৰোধ আছিলে যদি মানে পাৰে আৰু আপোনালোকে চিন্তা কৰি চাব।
1: নাই, নোৱাৰাৰ কথা নাই, আমি নিজে বিশ্বাস কৰোঁ যে এই পৃথিৱীত নোৱাৰাৰ কথা একো নাই, সকলো কামেই পাৰি, তাৰ দুটাই ফল হ'ব যে কামটো হয় ভাল হ'ব নহয় বেয়া হ'ব।
5: আমি মানে শ্ৰোতাসকলে আৰু অলপ উপকৃত হ'ম, হয়তো আপোনালোকৰ প্ৰশ্ন উত্তৰ কাণৰ পৰা আমি কিছুমান নজনা কথা হয়তো আকৌ জানিব পাৰিম।
1: নিশ্চয়, আপোনাক আমি জনাবলৈ পাই ভাল পাইছোঁ যে অতি সোনকালেই আমি সপ্তাহত এদিনকৈ গানৰ কুইজ এটি প্ৰচাৰ কৰাৰ ব্যৱস্থা মানে কথা আলোচনা কৰি আছিলোঁ।

0: ঘটনাটো আছে। এতিয়া আপুনি যিহেতু প্ৰশ্নোত্তৰৰ কথাটো কৈছে, গতিকে কেৱল গানৰ কুইজ নকৰি আমি অন্যান্য বিষয়ৰ প্ৰশ্নও লৈ সুৰধ্বনি বা তেনে এটি অনুষ্ঠান আমি নিশ্চয় প্ৰচাৰ কৰিব পাৰিম। আপোনাৰ বৰ ভাল পৰামৰ্শ আপুনি দিছে, আপোনাক ধন্যবাদ। অনুষ্ঠান শুনি থাকিব আৰু আপোনাৰ মতামত জনাই থাকিব। এনেধৰণৰ অনুৰোধ আহিলে আমাৰ ভাল লাগে,
1: ভাল লাগে,
0: এটা উৎসাহ লাগে। আমি শ্ৰোতাসকলৰ পৰা সেইধৰণৰ সঁহাৰি আশা কৰোঁ। আৰু বাকী শ্ৰোতা সংযুক্ত হৈছে।
2: হেল্ল' হেল্ল'
1: হয়, আপুনি কোনে ক'লে, নামটো কওকচোন।
2: মই দিলীপ ডেকা, ফেগুৱাৰ পৰা কৈছো, দৰঙৰ।
0: কওক ডেকা ডাঙৰীয়া।
2: হয় হয়, আজি 11 বজাত প্ৰচাৰিত যিখন নাটক আছিল, নাটকখন শুনি বৰ ভাল লাগিল।
0: হয়,
2: বিশেষকৈ চেতনা বাইদেউ বৰ ধুনীয়া অভিনয় কৰিছে, তাৰ কাৰণে ধন্যবাদ থাকিল বাৰু। আৰু 2 নম্বৰ কথা, এই মই বহুদিন আগতে শুনিছিলো সুৰংগ ৰাসত নাটকখন, সেই নাটকখন আপোনালোকে আকৌ নতুনকৈ কৰিম বুলি কৈছিল।
0: আগতে তেনেকে এটা পৰিকল্পনা কৰা হৈছিল আৰু লেখকগৰাকীৰ সৈতেও আমাৰ যোগাযোগ হৈছিল, কিন্তু পাছত সেই কামটো সম্পূৰ্ণ কৰিব পৰা নগ'ল আৰু সম্ভৱতঃ নহ'বও। গতিকে সেই নাটকখন পুনৰ বাণীবন্ধন কৰি পুনৰ প্ৰচাৰ কৰাৰ যিটো কথা আমি তেতিয়া পৰিকল্পনা কৰিছিলোঁ, সেয়া বৰ্তমান প্ৰচাৰ কৰিব অৱস্থাত আমি নাহি তাৰ বাবে দুখিত।
1: আৰু পুৰতি তৰাৰ হাঁহি নাটকখন আজি প্ৰচাৰ হৈছিলে,
0: যিখন চেতনা দাস অভিনয়,
1: দীপক কুমাৰ নাথৰ নাট্যকাৰ তেখেত আৰু প্ৰয়োজনা নাৰায়ণ প্ৰসাদৰ আছিলে।
0: হয়, সেইখন ভাল পাইছে, ভাল জানি আমাৰ ভাল লাগিল, আপোনাক ধন্যবাদ। শ্ৰোতাসকলৰ পৰা আমি সদায় এই ধৰণৰ সঁহাৰি আশা কৰোঁ। আমি এনেকৈও ভাবোঁ যে অনুৰোধৰ গীত অনুষ্ঠান তেখেতসকলৰ প্ৰিয় গীতৰ অনুষ্ঠানেই, তথাপি দেখা যায় যে প্ৰায় একেধৰণৰ গীতৰ অনুৰোধেই আহি থাকে, একেধৰণৰ গীতৰ অনুৰোধ নাহি। যদি আমাৰ যিহেতু এতিয়া এটা বৈচিত্ৰ্যপূৰ্ণ গীতৰ ভঁৰাল আছে, গতিকে পুৰণি নতুন সকলো ধৰণৰ গীতৰ যদি সানমিহলীভাৱে অনুৰোধ আহে, তেতিয়াহ'লে আমি নিশ্চয় অনুষ্ঠানসমূহ আৰু বেছি মনোগ্ৰাহীকৈ শ্ৰোতা সমাজলৈ বুলি আগবঢ়াব পাৰোঁ বা পাৰিম।
1: হয়,
0: গতিকে সেই অনুৰোধ আমাৰ শ্ৰোতাসকলৰ
1: পৰা। কেতিয়াবা এনেকুৱা হয়, আমি পৰিচালনা কৰি দেখোঁ যে যদি সেইদিনাখন প্ৰথম গীতটো যদি ৰামেশ্বৰ পাঠকৰ লোকগীত আহিল, তেতিয়াহ'লে প্ৰায় সকল শ্ৰোতাই ৰামেশ্বৰ পাঠক ধৰণৰ লোকগীতৰ এটা আৰম্ভ হৈ গ'ল সেইদিনাখন,
0: সেই ধাৰণাটো গুচি যায়,
1: সেই ধাৰণা গুচি যায়। অলপ বেলেগ বেলেগ যদি
0: অনুৰোধ আহে
1: তেতিয়াহ'লে আমি
0: মানে আমাৰ ফালৰ পৰা কথাটো এনেধৰণৰ হয়, ইন্দ্ৰজিৎ দাস বা আমাৰ যিসকলে আমি পৰিৱেশন কৰোঁ, তেতিয়া আমি মানে সেই ধৰণৰ বেলেগ বেলেগ গীত প্ৰচাৰ কৰিবলৈ পালে আমি তাক আমাৰ ধৰণে সজাবলৈ অলপ সুবিধাও হয়।
1: হয়, আমি জাষ্ট উদাহৰণ, আমি মাত্ৰ উদাহৰণহে দিছোঁ আপোনালোকক।
0: হয়,
1: অলপ বেলেগ বেলেগ ধৰণৰ যদি গীত অনুৰোধ কৰে তেতিয়াহ'লে অনুষ্ঠানে শুনিও ভাল লাগে।
0: আমাৰ সৈতে শেষৰ গৰাকী শ্ৰোতা সংযুক্ত হৈছে। হেল্ল' হয়, নমস্কাৰ। হয়, আপোনাৰ নামটো কওক আৰু কথাটো কওকচোন, সময় বৰ কম। আমাৰ সময় একেবাৰে কম হাতত। হয় কওক। হয় হয়, হেল্ল'
2: কৃষি জগতৰ যিটো হেৰি মিউজিক,
0: হয়
2: এই মিউজিকটো সম্পূৰ্ণকে বজালে ভাল পালো, একদম আধামান মানে 5 ছেকেণ্ড কি 10 ছেকেণ্ড মানহে বজায়,
0: হয়
2: সম্পূৰ্ণকে বজালে অলপ ভাল লাগিল, মানে ইমান শুৱলা সুশ্ৰাব্য এটা মিউজিক,
0: হয়
2: সেইটো সম্পূৰ্ণকে নবজায়।
1: আপোনাৰ নামটো কৈ দিয়ক একেলগে, আপোনাৰ নামটো গম নাপালো।
2: মোৰ নাম ছাৰ শুভ কুমাৰ ৰায়, অলৰাপুৰীৰ পৰা, আৰু থাকোঁ মই ৰুক্মিণী গাঁৱত।
0: ধন্যবাদ ৰায় ডাঙৰীয়া, আমাৰ সময় একেবাৰে কম, যিদৰে আপুনি কৃষি জগতৰ চিগনেচাৰ টিউনটো কমকৈ বাজে বুলি কৈছে তেনেকৈ কম, কমকৈ ঠিক 5-10 ছেকেণ্ড নহয়, তাতকৈ অলপ দীঘলীয়াকৈ বজায়। তথাপি আপুনি যিহেতু আৰু অলপ দীঘলীয়াকৈ শুনাৰ আগ্ৰহ প্ৰকাশ কৰিছে বা অন্যান্য শ্ৰোতাসকলেও ভাল পাব বুলি কৈছে, গতিকে আমি তেখেতসকলক জনাম, যিসকলে অনুষ্ঠান পৰিৱেশন আৰু প্ৰযোজনা কৰে তেখেতসকলে নিশ্চয় আৰু কিছু সময় তাক দীঘলীয়াকৈ বজাব। আজিৰ আমাৰ এই ফোন ইন সমিধান অনুষ্ঠানটিলৈ যিসকল শ্ৰোতাই ফোন কৰিলে আটাইকে ধন্যবাদ জনাইছোঁ। আমাক আজি সহযোগ কৰিলে ৰুমি দাস উপাধ্যায় আৰু হেমন্ত চাবুকধৰাই, যিসকলে চেষ্টা কৰি ফোন নাপালে তেখেতসকলক অহা মাহত ফোন ইন সমিধানত নিশ্চয়কৈ লগ পাম। আজি অনুষ্ঠান ইন্দ্ৰজিৎ দাসৰ সৈতে ইমানতে সামৰিছোঁ,
1: নমস্কাৰ।
3: ফোন ইন সমিধান অনুষ্ঠানটি শুনিলে শ্ৰোতাৰ অনুষ্ঠান সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল আমাৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস আৰু ইন্দ্ৰজিৎ দাস।

ইনষ্টিটিউটত পৰিয়াল কল্যাণ অনুষ্ঠানত আৰ্লি ডিটেকশ্যন অফ কিডনি এলমেণ্টছ এণ্ড এৱাৰনেছ শীৰ্ষক এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। উপস্থিত থাকিব ডাক্তৰ গায়ত্ৰী পেগু, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত।

কাইলৈ পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড শুনিবলৈ পাব সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। কাইলৈ পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰামধেনু আগবঢ়াইছে শীৰ্ষা ফুকনে।

ৰামধেনুৰ প্ৰিয় শ্ৰোতা, আপোনাক নমস্কাৰ। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ বাহিৰৰ বহু শিল্পীৰ দ্বাৰা আমাৰ ভাষাৰ বহু গীত গোৱাইছিল। তাৰে কেতবোৰ গীত চিনেমাৰ আৰু আন কেতবোৰ আধুনিক গীত। ভূপেন হাজৰিকাৰ গীত মাতৃ আমাৰ প্ৰিয়। আজিৰ ৰামধেনুৰ আৰম্ভণিতে যিটি গীত আপোনালোকলৈ বুলি লৈ আহিছোঁ, সেই গীতটিত গোদাৱৰী নৈৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ অসমীয়াইলৈ প্ৰণাম জনাইছে এই দেশৰ এগৰাকী জীয়ৰীয়ে। স্বদেশ প্ৰেমৰ অমৃত ভাৱনাৰে ভৰপূৰ গীতটি গাইছে লতা মংগেশকাৰে।

জয়ন্ত হাজৰিকা আৰু নিৰ্মল প্ৰভা বৰদলৈৰ যুটিয়ে বহুকেইটি যুগমীয়া গীতৰ সৃষ্টি কৰি থৈ গ'ল। নিৰ্মল প্ৰভা বৰদলৈৰ কথা আৰু জয়ন্ত হাজৰিকাৰ সুৰ কণ্ঠই আজিও শ্ৰোতাৰ দেহ মনত ঢৌ তোলে, বুকুত মূৰ ঢালে। কি যে মিঠা মিঠা, কি যে ভাল লগা।

বাণিজ্যে পুলক বেনার্জীৰ গীত সংগীত প্ৰেমীৰ বৰ আদৰণ বৰ হেঁপাহৰ আজিৰ ৰন্ধনত শুনো আহক বেনার্জীৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা প্ৰশান্ত।

ৰামধেনু অনুষ্ঠানটি শুনিলে আগবঢ়ালে শীৰ্ষা ফুকনে। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ কাইলৈৰ প্ৰচাৰণ মুকলি কৰা হ'ব 4:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবকধাৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।